নমস্কাৰ, সুপ্ৰভাত শ্ৰোতাসকল, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 19 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 13 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 3 তাৰিখ। এতিয়া পুৱা 5:33 আৰু 36 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ মত অস্মিতা ভাগৱতী আৰু বনশ্ৰী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লাহ আহমেদ, আনোৱাৰ আলী আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত নিমিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই কৰবী হাজৰিকা। এতিয়া নিবেদন কৰা হৈছে ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হৈছিল মালা শৰ্মাৰ কণ্ঠৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, দলিবৈশ্যৰ কণ্ঠৰ লোকগীত, উমাকান্ত বৈৰাগী আৰু সংগীতবৃন্দৰ কণ্ঠৰ টোকাৰী গীত, দীপ শিখানাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ চিয়া গীত আৰু ৰুবি চান্দানীৰ কণ্ঠৰ মীৰা ভজনেৰে।

0: সান্নিধ্যৰ বাবে উদ্বেলতাপূৰ্ণ, পূৰ্ণ কণ্ঠে দ্ৰুত গতিৰ মাধ্যমেৰে সি প্ৰকাশ বিচাৰে। সেই গীতি কবিতাই উপযুক্ত সুৰৰ মাধ্যমেৰে মূৰ্ত হৈ উঠিব খোজে। সুৰ আৰু কথাৰ ভাৰসাম্য হেৰালে সেই গীত গীত নহয়, হয় কিম্ভূত কিমাকাৰ কিবা আদি। আজি অসমৰ আধুনিক গীত জগতত এপিনে যেনেকৈ সুস্থ বলিষ্ঠ সুন্দৰ পৰীক্ষা চলিছে, আনফালে তেনেকৈ প্ৰেমৰ নামত, দেশৰ নামত কিম্বা মাখিচাল পৰসা গীতৰ কাৰখানাত লাৰ্জ স্কেল প্ৰডাকশ্যনো বহুতো হোৱা দেখা গৈছে। ই ক্ষোভৰ কথা। সক্ষম স্ৰষ্টাৰ সুন্দৰ গীত সৃষ্টিৰ কথা সুৰৰ অক্ষম অনুকৰণ কৰাক সদায় সংগীত বুলিব নোৱাৰি। আমাৰ গীত জগত এনে দোষৰ পৰা মুক্ত হ'ব লাগিব। আধুনিক গদ্যত বা কবিতাত গীতিময়িতা বা লিৰিচিজিম যদি থাকিব পাৰে, তেন্তে লিৰিকত সাহিত্যিক মূল্য নাথাকিব কিয়? কবিতাৰ উপলব্ধিও ৰূপময়, গীতি সাহিত্যৰো সেয়েই। গীতৰ উপলব্ধি আৱেগজড়িত, কবিতাৰো দুয়োৰে আবেদন প্ৰধানতঃ হৃদয়ৰ নিচেই কাষত। কবিতাৰ উপলব্ধি সকলো সময়তে ব্যক্তিগত অথচ সাৰ্বজনীনো। সাহিত্যৰ প্ৰয়োজনত দুয়োটা সাৰ্বজনীন হ'ব লাগে, অথচ এটা কথা নুই কৰিব নোৱাৰি। বিশুদ্ধ সাৰ্বজনীনতাৰ প্ৰকৃতি তন্ময়, গতিকে তাৰে সদায়েই আৱেগ সঞ্চাৰ কৰা অসম্ভৱ। আৱেগ সঞ্চাৰৰ কাৰণে ঠিক কবিতাৰ দৰেই গীতি সাহিত্যটো প্ৰয়োজন এটি বিশেষ ব্যক্তিৰ অতীত, বৰ্তমান বা ভৱিষ্যতৰ মনোভংগীৰ সংমিশ্ৰণ। জীৱনটোনো কিমান পৰ, কেইটিমান মুহূৰ্ত, কেইটামান প্ৰহৰ, কিন্তু কি বিশাল অনিঃশেষ সৌন্দৰ্যৰ মাজেৰে সেই মুহূৰ্ত, সেই প্ৰহৰ আহিছে ৰূপৰ মাজেৰে, মাধুৰ্যৰ মাজেৰে। সিহঁতে যেন চিৰস্মৰণীয় হবলৈ ক্ষুধাৰ হাত পাতি আছে। সেই মুহূৰ্ত হয়তো আহিও শেষো হৈ যায়, কিন্তু মাধুৰ্যৰটো শেষ নাই। সেই মুহূৰ্তকে নাট্যকাৰে নাটকেৰে, চিত্ৰকাৰে তুলিকাৰে, গীতিকাৰে গীতেৰে, নৃত্যবিদে নৃত্যমুদ্ৰাৰে, কবিয়ে কবিতাৰে চিৰদিনৰ বাবে সৃষ্টিত বন্দী কৰি ৰাখে। সেয়েই হয় সংস্কৃতি। গতিকে সাহিত্য আৰু সংস্কৃতি বা কবিতা আৰু গীত জানো বৰ লগা ভগা নহয়। সেয়ে সাংস্কৃতিক সন্মিলনী বা সংগীত সন্মিলনীক মাথো আলংকাৰিক অংগৰূপে ব্যৱহাৰ কৰা দেখিলে বা লোকসংগ্ৰহৰ মাধ্যম বুলিলে বা ই অত্যাৱশ্যকীয় নহয় বোলা শুনিলে দুখ লাগে। সংস্কৃতি এটি জীৱন দৃষ্টি। এই জীৱন দৃষ্টি বা সংস্কৃতি নহলে সাহিত্যই কঢ়িয়াব কি? ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল, সিহঁততো সকলো বাতৰুৱা, তুমি বাটৰ দাঁতিৰ। আজিৰ সঁচা আধুনিক গীতিকাৰো ঠিক তেনেকৈ জীৱনৰ বাটৰ দাঁতিত থিয় হৈ চিৰপ্ৰবহমান সামূহিক বা ব্যক্তিগত মানৱ গতিক নিৰীক্ষণ কৰি গীতেৰে প্ৰকাশ কৰে। সঁচা আধুনিক গীত সৃষ্টিয়ে মানৱতাত বিশ্বাস কৰে, জনজীৱনৰ প্ৰতিকাৰে মানৱতাক স্পৰ্শ কৰিব খোজে। মানৱতাবাদী গণতন্ত্ৰত বিশ্বাসী সাহিত্যিক ৱাইল্ড হুইটমেনেও কৈছিল, আমাৰ যদি সুৰীয়া আত্মা নাথাকে, আমি আনৰ সুৰীয়া আত্মা বুজিম কেনেকৈ।
1: আজিৰ মুকুতামালাৰ কথাখিনি ভূপেন হাজৰিকাৰ ৰচনাৰ পৰা লোৱা হৈছিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া আগবঢ়োৱা হৈছে সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
2: মইনাহঁত, সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত আজি তোমালোকক এটি বাংলা গীত শিকাবলৈ লোৱা হৈছে। গীতৰ ৰচনা তথা সংগীত DL ৰয়ৰ। তোমালোকে প্ৰথমতে গীতটি লিখি লোৱাচোন।
3: ধন ধান্যে পুষ্পে ভৰা, ধন ধান্যে পুষ্পে ভৰা, আমাদের এই বসুন্ধরা, তাহার মাঝে আছে দেশ এক, তাহার মাঝে আছে দেশ এক, সকল দেশের সেরা। ফিরছে শুনো। তাহার মাঝে।

সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো তাহানিৰ গীত। আৰম্ভণিতে ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত এটি গীত।

ৰাণীদেৱীৰ কণ্ঠাৰ্বন গীতটি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো এডিথ ৱালং আৰু মহম্মদ চুন্নী মিয়াৰ দ্বৈত কণ্ঠৰ এটি গীত।

তাহানীৰ গীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি নিশা 9:30 বজাত জীবন আলীৰ যুগলবন্দী। এইবাৰৰ দম্পতী মঞ্জোৎস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই। প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

বিয়লি 5:25 চাহ গছৰ মাজে মাজে এই অনুষ্ঠানত জিনা তপনৰ স্বৰচিত কবিতা পাঠ আৰু ৰতন দাস পানিকাৰ ৰচিত চুটি গল্প। অনুষ্ঠানটি আগবঢ়াব নিপা গোৱালাই। পুৱা 10:30 চেমনিয়াৰ চোৰা অনুষ্ঠানত জানো আহা আৰু চেমনিয়াৰ গীত মাত শুনিবলৈ পাব। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত অনিমা চৌধুৰী, দিলীপ দাস, অনুৰাধা ভৰালী, বিভুৰঞ্জন চৌধুৰী আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ গীত। দিনৰ 11:02 নাটশালা অনুষ্ঠানত বিকাশ ডেকা ৰচিত নাট মঙহ। আগবঢ়াব মৰিগাঁৱৰ নাট্যম নাটগোষ্ঠীৰ শিল্পীবৃন্দই, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:10 আলী হাইদৰ ৰচিত ধাৰাবাহিক নাট জোনবেলি তৰা আৰু যাদুকৰী খুৰাৰ প্ৰথম খণ্ড, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। সন্ধিয়া 7:00 ঘনশ্যাম দাসৰ কথিকা অসমীয়া জনজীৱনত বাঁহ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 নিদান অনুষ্ঠানত বৰ্ষাকালীন বাহকজনিত ৰোগৰ বিষয়ে ডক্টৰ উমেশ ফাংচুৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ, 9:15 অকনিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব, 9:45 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, কণ্ঠশিল্পী আৰু অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে সাক্ষাৎকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, শুনিবলৈ পাব আজি পুৱা 10:00 সাধক সুন্দৰৰ অনুষ্ঠানটি। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, 12:30 আইদৰ বুলনি অনুষ্ঠানত নাটক বনদৰৱ, মূল নাট অমৃতা প্ৰীতমৰ, অনাতাৰ অভিযোজনা আৰু প্ৰযোজনা নয়ন প্ৰসাদৰ। দিনৰ 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান, বিয়লি 3:05 আধুনিক গীত শুনিবলৈ পাব, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন এই বিষয়ে দিয়া আলোচনা অংশ ল'ব ডক্টৰ শৰত শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই, আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 ৰূপাঞ্জলি বৰ্মনৰ কণ্ঠৰ বৰগীত, 7:20 ইন্দিৰা শৰ্মা আৰু সংগীৰবৃন্দৰ কণ্ঠৰ নাম, 7:35 পূবালীৰ সুৰত সুৰজিৎ ৰাভা আৰু সংগীৰবৃন্দৰ কণ্ঠৰ ৰাভা গীত, 7:45 সংবাদ চলন্তিকা, 8:02 এই মাহৰ গীত, শিল্পী মিতালী চৌধুৰী, সুৰ সংৰচনা জ্যোতিপ্ৰকাশ দাসৰ। 8:10 গজল শুনিবলৈ পাব, 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বাতৰি কাকতৰ বুৰঞ্জী পোনপ্ৰথমে ক'ত কেনেকৈ বাতৰি কাকতৰ প্ৰচলন হ'ল তাক সঠিকভাৱে জনা নগ'লেও এতিয়াৰে পৰা প্ৰায় 1000 বছৰমান আগতে চীনৰ টাং শাসকসকলৰ ৰাজত্বকালতে চীনত টি পাও অৰ্থাৎ দৰবাৰৰ বাতৰি বা ৰাজসভাৰ বাতৰি নামৰ এখন হাতে লিখা বাৰ্তাপত্ৰৰ প্ৰচলন আছিল বুলি জনা যায়। বিভিন্ন শাসকৰ শাসনকালত এই বাৰ্তাপত্ৰ বিভিন্ন ৰূপত প্ৰকাশ পাইছিল। এনেধৰণৰ হাতে লিখা সংবাদ পত্ৰ ইউৰোপতো অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ আহিছিল। 1326 খ্ৰীষ্টাব্দত

নরওয়ের ভাষাত প্রকাশ পোৱা সংবাদপত্রখনকে ইউরোপৰ আটাইতকৈ পুৰণি বাতৰি কাকত বুলি অভিহিত কৰা হয়। 1451 খ্রিস্টাব্দত জাৰ্মানীত ইয়োহান গুটেনবাৰ্গে ছপাযন্ত্ৰ আৱিষ্কাৰ কৰি ডোনাটাছ লেটিন গ্ৰামাৰ নামৰ কিতাপখন ছপা কৰি উলিয়ায়। গুটেনবাৰ্গৰ এই ছপাযন্ত্ৰৰ আৱিষ্কাৰৰ লগে লগে সংবাদপত্ৰৰ জগততো এক নতুন যুগৰ সূচনা হয়। ছপাযন্ত্ৰৰ জৰিয়তে 16 শতিকাৰ মাজভাগত ইউৰোপত পোৱা প্ৰকাশিত কাকতে ভূমিকি মাৰে। 1560 চনত জাৰ্মানী আৰু ছুইজাৰলেণ্ডৰ কিছুমান নগৰৰ পৰা ক্ৰমিক নম্বৰ অনুসৰি সংবাদপত্ৰ প্ৰকাশ পাবলৈ ধৰে। ইউৰোপত সেই সময়ত ওলন্দাজসকলে বেপাৰ বাণিজ্যত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ওলন্দাজসকলে ব্যৱসায় বাণিজ্যত সংবাদপত্ৰৰ গুৰুত্ব উপলব্ধি কৰি অনেক বাতৰি কাকত প্ৰকাশ কৰিছিল। 1626 চনৰ মাজভাগত হলেণ্ডৰ পৰা এতিয়াৰ নেডাৰলেণ্ডৰ পৰা 100খনতকৈও অধিক বাতৰি কাকত প্ৰকাশ হৈ ওলাইছিল। এই কাকতসমূহৰ সৰহভাগতে বিজ্ঞাপন আছিল। ইউৰোপৰ বিভিন্ন দেশত এই ওলন্দাজ কাকতসমূহ অনুদিত হৈ প্ৰকাশ হৈছিল। 1621 চনত ইংলেণ্ডত প্ৰথম বাতৰি কাকত প্ৰকাশ পায়। 19 শতিকাত ব্ৰিটেইনৰ বাতৰি কাকতে সমকালীন ৰাজনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হয়। তাত সাধাৰণ শ্ৰেণীৰ মানুহে বাতৰি কাকতসমূহৰ ৰাজনৈতিক টিপ্পনীসমূহ যথেষ্ট আগ্ৰহেৰে পঢ়িবলৈ ল'লে। গীৰ্জা, অভিজাত শ্ৰেণী আৰু সাধাৰণ জনতাৰ পাছতে বাতৰি কাকতে তাত দেশৰ চতুৰ্থ স্তম্ভ হিচাপে থিয় দিলে। লণ্ডনৰ দ্য টাইমছ নামৰ বাতৰি কাকতখনে সেই সময়ত ব্ৰিটেইনৰ সাধাৰণ প্ৰজাৰ পৰা প্ৰচুৰ সঁহাৰি লাভ কৰিছিল। 1665 চনত ইংলেণ্ডত অক্সফৰ্ড গেজেট নামৰ বাতৰি কাকতখন ওলায়। পাছলৈ এই কাকতখন লণ্ডন গেজেট নামেৰে জনাজাত হৈ পৰে। 1833 চনত নিউয়ৰ্ক ছান নামৰ আন এখন বাতৰি কাকতে আত্মপ্ৰকাশ কৰে। টেলিগ্ৰাফৰ আৱিষ্কাৰৰ পাছতে সকলো দেশতে এই সেৱা অত্যন্ত জনপ্ৰিয় হৈ উঠিল। সংবাদ আদান প্ৰদানৰ ক্ষেত্ৰত এই সেৱা বহুলভাৱে প্ৰয়োগ কৰি কম সময়ৰ ভিতৰতে সমগ্ৰ বিশ্বৰ খা খবৰ জানিব পৰা হ'ল। 1880 চনত নিউয়ৰ্ক ডেইলি গ্ৰাফিক নামৰ কাকতখনত প্ৰথমবাৰৰ বাবে ফটো ছপা কৰা হয়। ইয়াৰ আগলৈ বাতৰি কাকতত ফটো ছপাব পৰা ব্যৱস্থাটো উদ্ভাৱন হোৱা নাছিল। 1904 চনত লণ্ডনৰ পৰা প্ৰকাশিত ডেইলি মিৰৰ নামৰ কাকতখনত প্ৰথমবাৰৰ বাবে ৰেখাচিত্ৰৰ সলনি সচিত্ৰ বাতৰি ছপা হ'বলৈ ধৰে। ইয়াৰ 3 বছৰৰ পাছত এই কাকতখনে ফেক্স বাৰ্তা যোগে প্ৰথমবাৰৰ বাবে ছবি সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে সংবাদ জগতত আন এক নতুন যুগৰ সূচনা হয়। ছেকেণ্ডৰ ভিতৰতে এই পদ্ধতিৰে পৃথিৱীৰ ইমূৰৰ খবৰ সিমূৰলৈ যাবলৈ আৰম্ভ কৰিলে। ভাৰতত সংবাদপত্ৰৰ আৰম্ভণি হয় 1780 চনৰ 29 জানুৱাৰীত। আমাৰ দেশৰ প্ৰথমখন সংবাদপত্ৰৰ নাম আছিল বেংগল গেজেট বা কেলকাতা জেনেৰেল এডভাৰটাইজাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেডত খালী হোৱা 330টা এক্সিকিউটিভ ট্ৰেইনী পদৰ বাবে আবেদন বিচৰা হৈছে। ইয়াৰে 126টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 40টা পদ কেমিকেল শাখাৰ বাবে, 65টা পদ ইলেক্ট্ৰিকেল শাখাৰ বাবে।

0: পঞ্চাশটা পদ ইলেক্ট্ৰনিক্স শাখাৰ বাবে, পোন্ধৰটা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ বাবে আৰু পঁয়ত্ৰিশটা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী বিই, বিটেক, বিএছচি ইঞ্জিনিয়াৰিং বা এমটেক ডিগ্ৰী থকা হ'ব লাগিব। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 56,100 টকা, লগত অন্যান্য বানচ থাকিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট npcil.nic.in। আবেদনৰ শেষ তাৰিখ 4 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 11টা পদৰ বাবে আবেদন বিচৰা হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল 7টা পদ, জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 4টা পদ। দৰমহাৰ নিৰিখ মাহে 29,000 টকাৰ পৰা 78,640 টকালৈ, লগত অন্যান্য বানচ থাকিব। আৰম্ভণিতে মুঠ দৰমহাৰ পৰিমাণ মাহে প্ৰায় 91,000 টকা। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট rbi.org.in। আবেদনৰ শেষ তাৰিখ 6 মে'। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি জীয়ৰী। প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম, পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে পশ্চিমবংগৰ দক্ষিণ চৌবিশ পৰগণা জিলাৰ ফাল্টা বিধানসভা সমষ্টিৰ সমগ্ৰ ভোটগ্ৰহণ বাতিল কৰাৰ পদক্ষেপ লৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোবাইল প্ৰচাৰ ব্যৱস্থা আৰু উমৈহতীয়া সতৰ্কতা প্ৰটকলৰ লেখীয়া প্ৰযুক্তিৰ ব্যৱহাৰে দুৰ্যোগৰ বাবে প্ৰস্তুতি অধিক শক্তিশালী কৰি তুলিব বুলি প্ৰকাশ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট আজি অনুষ্ঠিত হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 8 উইকেটত পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। অসম, পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ অনুষ্ঠিত হ'ব।

পাঁচোখন ৰাজ্যত ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অসমত ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15ৰ পৰা 28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। নিৰ্বাচন আয়োগে পশ্চিমবংগৰ দক্ষিণ 24 পৰগণা জিলাৰ ফাল্টা বিধানসভা সমষ্টিৰ সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰাৰ পদক্ষেপ লৈছে। সমষ্টিটোৰ 285টা ভোটগ্ৰহণ কেন্দ্ৰৰ আটাইকেইটাতে 21 মেত নতুনকৈ ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে 29 এপ্ৰিলত হোৱা ভোটগ্ৰহণৰ সময়ত সংঘটিত ব্যাপক নিৰ্বাচনী অপৰাধ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া উলংঘনৰ খবৰলৈ চাই ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। পৰ্যবেক্ষকসকলে দাখিল কৰা প্ৰতিবেদনত EVM টেম্পাৰিং অৰ্থাৎ ভোটগ্ৰহণ মেচিনত হেৰফেৰ, ভোটদাতাসকলক ভাবুকি প্ৰদান আৰু ভোটগ্ৰহণৰ নিয়মাৱলী উলংঘন কৰাকে ধৰি ব্যাপক অনিয়ম হোৱা বুলি উল্লেখ কৰা হৈছে। সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত EVMৰ বুটাম ইচ্ছাকৃতভাৱে কলা টেপেৰে ঢাকি দিয়া হৈছিল আৰু ইয়াৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হৈছিল। ভোটগ্ৰহণ কেন্দ্ৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ আৰু আনৰ হৈ ভোটদান কৰাৰ অভিযোগ উত্থাপিত হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোবাইল প্ৰচাৰ ব্যৱস্থা আৰু উমৈহতীয়া সতৰ্কতা প্ৰটকলৰ লেখীয়া প্ৰযুক্তিৰ ব্যৱহাৰে দুৰ্যোগৰ বাবে প্ৰস্তুতি অধিক শক্তিশালী কৰি তুলিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰশাসন উন্নত কৰিব আৰু প্ৰতিগৰাকী নাগৰিকৰ সৈতে সময়মতে যোগাযোগ সুনিশ্চিত কৰিব। মোবাইল প্ৰচাৰ ব্যৱস্থাৰ উদ্বোধনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাৰ জৰিয়তে অঞ্চলভিত্তিত জৰুৰী অৱস্থা আৰু প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে জনসাধাৰণক সতৰ্ক কৰি তুলিব পৰা যাব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি জনসাধাৰণৰ বাবে তাৎক্ষণিক বিপৰ্যয় সতৰ্কতা সেৱাৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি মোবাইল প্ৰচাৰ ব্যৱস্থা আৰম্ভ কৰে। এই ব্যৱস্থাৰ সম্পৰীক্ষাৰ অংশ হিচাপে কালি দুপৰীয়ালৈ নাগৰিকসকলৰ মোবাইল ফোনলৈ ছাইৰেন সতৰ্কতাৰ সৈতে জাননী প্ৰেৰণ কৰা হয়। সম্পৰীক্ষাৰ সময়ত মোবাইললৈ অহা বাৰ্তাত সুৰক্ষিত ৰাষ্ট্ৰ আৰু এই বাৰ্তা লাভ কৰাৰ পাছত কোনো ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰা হৈছে। দূৰসংযোগ বিভাগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত মোবাইল প্ৰচাৰ প্ৰযুক্তি ব্যৱহাৰ কৰি বিকশাই তোলা এই ব্যৱস্থাৰ জৰিয়তে ভৱিষ্যতে কোনো বিপৰ্যয় বা জৰুৰীকালীন অৱস্থাত অঞ্চল অনুযায়ী স্থানীয় ভাষাত তাৎক্ষণিক সতৰ্কতা প্ৰেৰণ কৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। নাগৰিকসকলৰ সুৰক্ষা অধিক সুদৃঢ় কৰা আৰু দুৰ্যোগৰ সময়ত ক্ষিপ্ৰতাৰে তথ্য প্ৰেৰণৰ দিশৰ পৰা এই উদ্যম গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET আজি অনুষ্ঠিত হ'ব। পৰীক্ষা দিনৰ 2 বজাত আৰম্ভ হ'ব আৰু 5 বজাত সামৰণি পৰিব। পৰীক্ষাৰ্থীসকলে 1.5 বজা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2019 চনৰ পৰা এই পৰীক্ষাৰ আয়োজন কৰি আহিছে। সংস্থাটোৱে শিক্ষাৰ্থীসকলৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদ্যাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে ভোটদাতা পৰিচয় পত্ৰ, আধাৰ কাৰ্ড অথবা ৰেচন কাৰ্ডৰ দৰে ফটোযুক্ত পৰিচয় পত্ৰৰ মূল কপি লৈ আহিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতি আয়োগৰ পূৰ্ণকালীন সদস্য পদ লাভ কৰা ডক্টৰ আৰ বালাসুব্ৰমণিয়ম আৰু ডক্টৰ জোৰাম আনিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকৰ সমৃদ্ধ অভিজ্ঞতা আৰু বিভিন্ন বিষয় বুজিব পৰা গভীৰ জ্ঞান সম্ভাৰে নীতি নিৰ্ধাৰণত সহায় কৰিব। তেওঁলোকৰ বহুমূলীয়া অৱদানে উদ্ভাৱন আৰু বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে গভীৰ আস্থা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে দুয়োগৰাকী সদস্যকে তেওঁলোকে নিজৰ কাৰ্যকালত সক্ৰিয় আৰু প্ৰভাৱশালী হৈ থকাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে। এখন জাননীযোগে কেবিনেট সচিবে ডঃ বালাসুব্ৰমণিয়ম আৰু ডঃ আনিয়াক তেওঁলোকৰ নিযুক্তি সন্দৰ্ভত অৱগত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক নিৰ্ণায়ক ব্যৱস্থাৰ জৰিয়তে সন্ত্ৰাসবাদৰ পুলিয়ে পোখাই উৎখাত কৰিবলৈ মোদী চৰকাৰৰ দৃঢ় সংকল্পৰ প্ৰতিফলন বুলি অভিহিত কৰে। অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাক্ষণত কালি নতুন দিল্লীত আয়োজন কৰা শৌৰ্য নামৰ এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই অভিযানৰ সময়ত সশস্ত্ৰ বাহিনীসমূহে দেখুওৱা অতুলনীয় সাহসে ইয়াক দেশৰ

0: সামৰিক ইতিহাসত সোণালী অধ্যায়লৈ ৰূপান্তৰিত কৰিছে। ভাৰতে যোৱা বছৰ 22 এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত হাতমেট অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল। এই অভিযানৰ জৰিয়তে পাকিস্তানৰ নিয়ন্ত্ৰণত থকা এলেকাসমূহৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। এই অভিযানৰ সময়ত 4 দিন ধৰি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। 10 মেত সামৰিক অভিযান বন্ধ কৰাৰ সহমতেৰে অভিযানৰ সামৰণি পৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে সশস্ত্ৰ বাহিনীসমূহে যুদ্ধক্ষেত্ৰ আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ দ্বাৰা প্ৰভাৱিত জনসাধাৰণৰ সেৱাত অদম্য সাহসৰ পৰিচয় দি আহিছে। তেওঁ লগতে জনসাধাৰণক দেশৰ অখ্যাত নায়কসকলৰ ত্যাগ আৰু সাহসৰ গাথা শ্বেয়াৰ কৰিবলৈ আহান জনায়। অনুষ্ঠানত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, বায়ুসেনাৰ মুৰববী এয়াৰ চীফ মাৰ্শেল এ পি সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কম নিৰিখৰ ভাড়াৰ বাবে পৰিচিত আমেৰিকাৰ কেৰিয়াৰ স্পিৰিট বিমান সেৱাৰ ব্যৱসায় 34 বছৰ পাছত বন্ধ হোৱা বুলি কৰ্তৃপক্ষই ঘোষণা কৰিছে। যাত্ৰীৰ ভাড়াৰ বাবদ কম নিৰিখ ধাৰ্য কৰা উজ্জ্বল হালধীয়া ৰঙৰ শ শ এই বিমানে প্ৰতিদিনে বিমান যাত্ৰীক সেৱা আগবঢ়োৱাৰ লগতে এই প্ৰতিষ্ঠানটোৰ সৈতে প্ৰায় 17,000 লোক জড়িত হৈ আছিল। এই বিমান সংস্থাটো ইয়াৰ পূৰ্বে দুবাৰকৈ দেৱলীয়া হৈছিল। কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি ইৰাণ যুদ্ধৰ ফলত হোৱা তেলৰ মূল্যবৃদ্ধিয়ে বিমান সেৱা অব্যাহত ৰখাত অসুবিধাৰ সৃষ্টি কৰিছে। সেয়েহে বিমান কৰ্তৃপক্ষই কোম্পানীৰ ৱেবছাইটযোগে তেওঁলোকৰ সকলো বিমান বাতিল কৰা বুলি জনাইছে। আমেৰিকাৰ পৰিবহণ সচিব শ্বেন ডাফিয়ে কয় যে সংস্থাটোৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰা গ্ৰাহকৰ বাবে এটা ৰিজাৰ্ভ পুঁজি স্থাপন কৰা হৈছে যাতে তেওঁলোকে ধনসমূহ ঘূৰাই পায়। কিন্তু ট্ৰেভেল এজেণ্টৰ দৰে কোনো তৃতীয় পক্ষৰ বিক্ৰেতাৰ পৰা ক্ৰয় কৰা লোকসকলে তেওঁলোকৰ পৰা ধন ঘূৰাই বিচাৰিব লাগিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 8 উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 159 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে 18 অভাৰ আৰু এটা বলত 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। চেন্নাইৰ হৈ ঋতুৰাজ গায়কোৱাডে 67 আৰু কাৰ্তিক শৰ্মাই 54 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ সন্মুখীন হ'ব। ডেনমাৰ্কৰ হৰ্চেনছত কালি অনুষ্ঠিত থমাছ কাপৰ ছেমি ফাইনেলত ভাৰতে ফ্ৰান্সৰ হাতত 0-3 গেমত পৰাস্ত হয়। পপভ ভাতৃদ্বয়ৰ নেতৃত্বৰে ফ্ৰান্সৰ সুদক্ষ দলটোৱে থমাছ কাপৰ ফাইনেলত প্ৰৱেশ কৰে। বিশ্বৰ 4 নম্বৰ খেলুৱৈ ক্ৰিষ্টো পপভৰ হাতত ভাৰতৰ আয়ুষ ছেট্টীয়ে ছিংগলছত 11-21, 9-21 গেমত পৰাস্ত হয়। কিদাম্বি শ্ৰীকান্তে বিশ্বৰ 10 নম্বৰ স্থানৰ খেলুৱৈ এলেক্স লেনিয়নৰ হাতত 16-21, 18-21ৰ ব্যৱধানত পৰাস্ত হয়। একেদৰে এইচ এছ প্ৰণয়ে বিশ্বৰ 17 নম্বৰ স্থানৰ টমাছ জুনিয়ৰ পপভৰ হাতত 19-21, 16-21 গেমত পৰাস্ত হয়। লক্ষ্য সেনৰ অনুপস্থিতিত কালিৰ খেলখন ভাৰতৰ বাবে কঠিন আছিল। কিদাম্বি আৰু এইচ এছ প্ৰণয়ে ভাল খেলিছিল যদিও ভাৰতে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ অসমৰ্থ হয়। উল্লেখযোগ্য যে ভাৰতে 2022 চনত থমাছ কাপৰ খিতাপ অৰ্জন কৰাৰ লগতে 1952, 1955 আৰু 1979 চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। অসম, পশ্চিমবংগ, কেৰালাম, তামিলনাডু আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোবাইল প্ৰচাৰ ব্যৱস্থা আৰু উমৈহতীয়া সতৰ্কতা প্ৰটকলৰ লেখীয়া প্ৰযুক্তিৰ ব্যৱহাৰে দুৰ্যোগৰ বাবে প্ৰযুক্তি অধিক শক্তিশালী কৰি তুলিব বুলি প্ৰকাশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ, বহাগ মাহৰ আজি 19 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি।

আজি পুৱা সূৰ্যোদয় হৈছিল 4:47 54 ছেকেণ্ডত আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:48 ছয় ছেকেণ্ড।

0: তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ মৰম কৰা আৰু তোমালোকৰ শত্ৰুবিলাককো প্ৰেমৰ চকুৰে চোৱা, কথাষাৰ কৈছিল যীশুখ্ৰীষ্টই। প্ৰিয় শ্ৰোতা, আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস অৰ্থাৎ প্ৰেছ ফ্ৰীডম ডে। প্ৰতি বছৰে মে মাহৰ 3 তাৰিখে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্ব, সাংবাদিকৰ সুৰক্ষা আৰু মত প্ৰকাশৰ অধিকাৰৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই দিৱসটি উদযাপন কৰা হয়। ইউনেস্কোৰ পৰামৰ্শক্ৰমে 1993 চনৰ পৰা ৰাষ্ট্ৰসংঘই এই বিশেষ দিনটোৰ স্বীকৃতি প্ৰদান কৰি আহিছে। এই দিৱস সম্পৰ্কে আজি আমাক কিছু কথা কৈছে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই।
1: আজি 3 মে দেওবাৰ। এই দিনটো সাংবাদিকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ দিন, কিয়নো এই দিৱসটোতে 1993 চনৰ পৰা বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস হিচাপে অৰ্থাৎ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে হিচাপে উদযাপন কৰি অহা হৈছে। এই দিনটোত মই অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ সাংবাদিক, সংবাদকৰ্মী আৰু সংবাদ গোষ্ঠীৰ প্ৰতি ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডেৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 1991 চনৰ পৰা আফ্ৰিকাৰ বৃহৎ সংখ্যক সাংবাদিকে আন আন ৰাষ্ট্ৰৰ সাংবাদিকৰ সহযোগত সংবাদ মাধ্যমৰ স্বাধীনতা, তেওঁলোকৰ নিৰাপত্তা আৰু ইয়াৰ জৰিয়তে গণতান্ত্ৰিক প্ৰমূল্য, মানৱ অধিকাৰ, সমাজ কল্যাণ আদি বিষয়সমূহক সবল কৰি তোলাৰ এক অভিপ্ৰায়েৰে সংগ্ৰাম অব্যাহত ৰাখিছিল। এই বিষয়টোও এটা সময়ত ইউনেস্কোই গ্ৰহণ কৰি তেওঁলোকৰ সৈতে আলোচনাত মিলিত হৈ 1993 চনত সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা, সাংবাদিকৰ সুৰক্ষা আদি বিষয়ক সামৰি প্ৰথমে এক বুজাবুজিৰ ঘোষণা পত্ৰত সন্মতি প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকেও বৃহৎ সংখ্যক ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত 3 মেৰ দিনটোক সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা দিৱস হিচাপে উদযাপন কৰাত অনুমোদন জনায়। তেতিয়াৰ পৰা প্ৰতি বছৰে এক নিৰ্দিষ্ট বিষয়ক থিম হিচাপে লৈ সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰি অহা হৈছে। এই বছৰো জাম্বিয়াৰ লুছাকাত এই দিৱস উদযাপনৰ বিস্তৃত কাৰ্যসূচী যুগুতোৱা হৈছে আৰু তাৰ বাবে এই বছৰৰ থিম হিচাপে শ্বেপিং এ ফিউচাৰ এট পিচ, প্ৰমোটিং প্ৰেছ ফ্ৰীডম ফৰ হিউমেন ৰাইটছ ডেভেলপমেণ্ট এণ্ড ছিকিউৰিটি অৰ্থাৎ শান্তিৰ পৃষ্ঠভূমিৰ বাবে নিৰ্ধাৰিত ৰূপৰেখা প্ৰস্তুত কৰা, যাৰ লক্ষ্য হ'ব মানৱ অধিকাৰ, উন্নয়ন, নিৰাপত্তা, অত্যাধুনিক প্ৰযুক্তিৰ সদ্প্ৰয়োগৰ বাবে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক উৎসাহিত কৰা।
0: আমাৰ সৈতে সেয়া আছিল জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত। এটি হাঁহিৰ মূল্য বহুত। কোৱা হয় যে হাঁহি মানুহৰ জীৱনত অতি গুৰুত্বপূৰ্ণ, কাৰণ হাঁহিত আটাইতকৈ ডাঙৰ মানসিক চাপকো কমাব পৰা ক্ষমতা থাকে। আজি বিশ্ব হাস্য দিৱস। প্ৰতি বছৰে মে মাহৰ প্ৰথমটো দেওবাৰে এই দিৱস পালন কৰা হয়। 1998 চনৰ 10 মে তাৰিখে মুম্বাইত পোনপ্ৰথমবাৰৰ বাবে বিশ্বব্যাপী হাস্য যোগ আন্দোলনৰ প্ৰতিষ্ঠাপক ডঃ মদন কাটাৰিয়াই এই দিৱস উদযাপন কৰিছিল। ফেচিয়েল ফিডবেক হাইপথেচিছৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেখেতে লাফটাৰ যোগ বা হাস্য যোগ আন্দোলনৰ আৰম্ভণি কৰিছিল। ফেচিয়েল ফিডবেক হাইপথেচিছৰ ধাৰণা অনুসৰি মানুহ এগৰাকীৰ মুখৰ অভিব্যক্তিয়ে তেখেতৰ আৱেগক প্ৰভাৱিত কৰিব পাৰে। বিশ্ব হাস্য দিৱসৰ উদ্দেশ্য হৈছে হাঁহিৰ জৰিয়তে ভাতৃত্ব আৰু বন্ধুত্বৰ বিশ্বজনীন সজাগতা সৃষ্টি কৰা। এই দিৱসটো সাধাৰণতে ৰাজহুৱা স্থানত হঁহাৰ উদ্দেশ্যে মানুহ একত্ৰিত হৈ পালন কৰে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। বিশেষজ্ঞ তথা আধ্যাত্মিক পথ প্ৰদৰ্শকসকলে বিশ্বাস কৰে যে কেৱল হাঁহিয়ে আপোনাক আৰু আপোনাৰ চৌপাশৰ জগতখনক সলনি কৰিব পাৰে। হাঁহিলে মগজু আৰু শৰীৰত ডোপামিন, এণ্ডৰফিন, ছেৰটনিন আদি অনুভৱ ভাল ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়। এই ৰাসায়নিক পদাৰ্থবোৰে আমাক সুখী অনুভৱ কৰাই নহয়, মানসিক চাপ হ্ৰাস কৰা, হৃদস্পন্দন আৰু ৰক্তচাপ কমোৱা, প্ৰাকৃতিক বিষনাশক হিচাপে কাম কৰা, ছেৰটনিনৰ মাত্ৰা বৃদ্ধি কৰি মেজাজ উন্নত কৰা আদি উপকাৰী প্ৰভাৱ পেলায়। 2026 বৰ্ষৰ বিশ্ব হাস্য দিৱসৰ মূল বিষয় হৈছে ৱৰ্ল্ড পিচ থ্ৰু লাফটাৰ, হাঁহিৰ জৰিয়তে বিশ্ব শান্তি।

কুড়ি শতিকাৰ বিশ আৰু ত্ৰিশৰ দশকৰ অসমীয়া ভাষা সাহিত্যৰ এক দৃঢ় কণ্ঠস্বৰ আছিল লক্ষ্মীধৰ শৰ্মা। সমসাময়িক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰখনৰ লগতো তেখেত গভীৰভাৱে জড়িত হৈ আছিল। স্বাধীনতা সংগ্ৰামতো তেখেতে সক্ৰিয় ৰূপত অংশগ্ৰহণ কৰিছিল। নিজৰ গল্প তথা অন্যান্য ৰচনাসমূহৰ মাজেদি লক্ষ্মীধৰ শৰ্মাই নিজৰ আধুনিক আৰু সংস্কাৰকামী মনোভাৱৰ পৰিচয় দি থৈ গৈছে। 1897 চনৰ 10 অক্টোবৰত তেজপুৰত লক্ষ্মীধৰ শৰ্মাৰ জন্ম হৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই লক্ষ্মীধৰ শৰ্মা সাংগঠনিক কাম কাজৰ সৈতে জড়িত আছিল। 1919 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনীৰ অধিৱেশনত তেখেতে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। গান্ধীজীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি 1921 চনৰ ডিচেম্বৰ মাহত তেখেতে কাৰাবাস খাটিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰি গাঁৱে ভূঞে ঘূৰি ফুৰি জনসাধাৰণক সজাগ কৰি তুলিছিল। চিৰাজ, বিদ্ৰোহিনী, পৰাজয়, ৰবীন, বিধৱাৰ ল'ৰা, ব্যৰ্থতাৰ দান ইত্যাদি হৈছে লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰা কেইটিমান গল্প। তেখেতে নিৰ্মলা নামৰ এখনি পূৰ্ণাংগ নাটো ৰচনা কৰিছিল। তদুপৰি প্ৰজাপতিৰ ভুল, কবিৰ জীৱন, শৃংখল বিচাৰ, সতী জয়মতী আদি কেইবাখনো চুটি নাটিকা আবাহনৰ পাতত লিখিছিল। গ্ৰন্থ ৰূপত প্ৰকাশিত লক্ষ্মীধৰ শৰ্মাৰ নাটখনিৰ নাম আছিল দেশৰ কথা। ঈশ্বৰ, পখিলা, নাৰী আৰু মৰণ দেৱতা এই কবিতাসমূহ ৰচনা কৰাৰ উপৰিও তেখেতে জীৱন স্মৃতি নামৰ এখনি আত্মজীৱনীও ৰচনা কৰিছে। তদুপৰি লক্ষ্মীধৰ শৰ্মাই কামৰূপৰ প্ৰাচীন শাসনাৱলী, চন্দ্ৰনাথ, অসমীয়া নাৰী সম্বন্ধে আশাৰ চেৰেক ইত্যাদি গুৰুত্বপূৰ্ণ প্ৰবন্ধ ৰচনা কৰিছিল। সমাজৰ নিপীড়িত শ্ৰেণীৰ শোষণ নিৰ্যাতনৰ বলিষ্ঠ উপস্থাপনেই আছিল লক্ষ্মীধৰ শৰ্মাৰ সাহিত্যকৰ্মৰ মূল উপজীৱ্য। 1934 চনৰ 3 মে তাৰিখে শ্বিলঙৰ লাইমুখুৰাত লক্ষ্মীধৰ শৰ্মাৰ দেহাৱসান ঘটে। আজি অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, প্ৰবন্ধকাৰ কীৰ্তিনাথ হাজৰিকাৰ স্মৃতি দিৱস। তেখেতে 1965 চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপসম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰিছিল। ৰামধেনুৰ লগতো জড়িত আছিল কীৰ্তিনাথ হাজৰিকা। 1988 চনত হাইলাকান্দিত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল এইগৰাকী সাহিত্যিকে। তেখেতে 1000 এনিশাৰ সাধু, দাপোনৰ দেশত এলিচ, ৰামধেনু, মতিলাল ঘোষ, গৌতম বুদ্ধ, কিতাপৰ বিচিত্ৰ পৃথিৱী ইত্যাদি অনুবাদ গ্ৰন্থৰ লগতে ফুটুকাৰ ফেন, অলৌগুটি তলৌগুটি, হুঁচৰিয়ে হাও নামৰ শিশু সাহিত্য, লগতে নাৰদৰ ডায়েৰী, বিকৰ্ষণ আকৰ্ষণ, অসমীয়া সাংবাদিকতা, অসম আৰু নেতৃত্ব ইত্যাদি গ্ৰন্থ অসমীয়া সাহিত্যলৈ আগবঢ়াই থৈ গৈছে। 1986 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা কীৰ্তিনাথ হাজৰিকাই 1987 চনত সাহিত্যিক পেঞ্চন লাভ কৰিছিল। 2002 চনৰ 3 মে তাৰিখে কীৰ্তিনাথ হাজৰিকাৰ দেহাৱসান ঘটে। প্ৰিয় শ্ৰোতা, আজি এগৰাকী শিক্ষাব্ৰতী পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, গান্ধীবাদী পুৰুষ তথা ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ স্মৃতি দিৱস। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰথম নাগৰিকৰ সন্মান পোৱা ইছলাম সম্প্ৰদায়ৰ ভিতৰত তেখেত আছিল প্ৰথম। 1962 চনৰ পৰা 1967 চনলৈ জাকিৰ হুছেইনে ভাৰতৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। তেখেতৰ নিস্বাৰ্থ দেশ সেৱা আৰু বিশাল প্ৰতিভাৰ স্বীকৃতিস্বৰূপে 1954 চনত ভাৰত চৰকাৰে তেখেতক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰিছিল আৰু 1963 চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল। 1897 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে দাক্ষিণাত্যৰ হায়দৰাবাদত এটি আফগান পৰিয়ালত জাকিৰ হুছেইনৰ জন্ম হৈছিল। সৰুৰে পৰাই তেখেতৰ অনুসন্ধিত সুমন, বাগ্মিতা, কৌতুক আৰু যুক্তিপূৰ্ণ কথা বতৰাই তেখেতৰ লগৰীয়াসকলক মুগ্ধ কৰিছিল আৰু তেওঁলোকে জাকিৰ হুছেইনক আখ্যা দিছিল মুৰ্শিদ বুলি, যাৰ অৰ্থ হৈছে গুৰু বা পথ প্ৰদৰ্শক। সৰুৰে পৰাই তেখেতে বাতৰি কাকত পঢ়া এটা অভ্যাসত পৰিণত কৰিছিল আৰু বাতৰি কাকতৰ তাৎপৰ্য আৰু ভূমিকা সম্পৰ্কে লগৰ বন্ধু বান্ধৱৰ আগত ব্যাখ্যা কৰিছিল। ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে তেখেতে দেশ সেৱাত মনোনিৱেশ কৰিছিল। সেই সময়ত দুটা কাম তেখেতে হাতত লৈছিল, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ প্ৰসাৰ কৰা আৰু আনটো আছিল দিল্লীত

এখন আদৰ্শ বিশ্ববিদ্যালয় জামিয়া মিলিয়া প্ৰতিষ্ঠা কৰাৰ উদ্যোগ। হাকিম আজমল খাঁ আৰু ভাতৃদ্বয় মহম্মদ আলী চৌকাত আলীৰে সৈতে লগ হৈ দিল্লীত তেখেতে জামিয়া মিলিয়া প্ৰতিষ্ঠা কৰি 1926 চনৰ পৰা 1948 চনলৈ তাৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1948 চনত জাকিৰ হুছেইনক জৱাহৰলাল নেহৰুৱে ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিছিল। ৰাজ্যসভাৰ সদস্য হিচাপে তেখেতে 1957 চনলৈকে কাম কৰিছিল। সেই সময়ছোৱাত তেখেতে শিক্ষা সম্বন্ধীয় কমিটি আয়োগ সন্মিলন আদিৰ লগত ঘনিষ্ঠভাৱে জড়িত আছিল। কেইবাবাৰো ৰাষ্ট্ৰীয় ছাত্ৰ সেৱা ভাৰত কমিটিৰ চেয়াৰমেন থকাৰ উপৰিও 1955 চনৰ পৰা 1957 চনলৈকে জাকিৰ হুছেইন জেনেভাত আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ চেয়াৰমেন হিচাপেও নিযুক্ত হৈছিল। উৰ্দু ভাষালৈ ভাঙনি কৰা তেখেতৰ কেইখনমান গ্ৰন্থ হৈছে কেপিটেলিজম, দ্য ডাইনামিক ইউনিভাৰ্চিটি, ৰিপাব্লিক, এলিমেণ্টছ অৱ ইকনমিক্স, আবু খান কি বকৰী, চৰ্দাৰ বল্লভ ভাই পেটেল ইত্যাদি। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1837 চনত গ্ৰীচত এথেন্স বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়। 1913 চনত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ৰাজা হৰিচন্দ্ৰই মুক্তি লাভ কৰে। 1937 চনত মাৰ্গাৰেট মিচেলে তেখেতৰ গন উইথ দ্য উইণ্ড নামৰ কিতাপখনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে। ভাৰতীয় অভিনেত্ৰী নাৰ্গিছ দত্তৰ মৃত্যু হয় 1981 চনত। বাংলা কল্লোল যুগৰ সাহিত্যিক প্ৰেমেন্দ্ৰ মিত্ৰৰ মৃত্যু হয় 1988 চনত। আজি আন্তৰ্জাতিক সূৰ্য দিৱস। অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ ধ্বজাবাহক সত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই মাজুলীত 1575 অৰ্থাৎ 1653 চনৰ চ'ত মাহৰ শুক্লা পঞ্চমী তিথিত এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। স্বৰ্গদেউৰ আজ্ঞা লৈ বৰবৰুৱাই কাঢ়ি পাইকৰ দ্বাৰা মাজুলীত আউনীপাণৰ এৰা কাটি সত্ৰখন স্থাপন কৰাৰ বাবে সত্ৰখন আউনীআটী ৰূপে জনাজাত হল বুলি কোৱা হয়। 662 বিঘা মাটিকালি জুৰি স্থাপিত এই ঐতিহাসিক আউনীআটী সত্ৰৰ অন্যতম অমূল্য সম্পদ হল শ্ৰীহস্ত মুক্তাৱলী আৰু হস্তী বিদ্যানৱ গ্ৰন্থ। আউনীআটী সত্ৰত কাতি মাহত আয়োজন কৰা পালনামলৈ প্ৰতিবছৰে আগমন ঘটে অগণন ভক্তিপ্ৰাণ ৰাইজৰ। সত্ৰখনে সত্ৰীয়া নৃত্য, সংগীত আৰু বৈষ্ণৱ সাহিত্যৰ চৰ্চাৰ লগতে আউনীআটী বিশ্ববিদ্যালয়ৰ জৰিয়তে উচ্চ শিক্ষাৰ প্ৰসাৰতো অৰিহণা যোগাইছে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। হাই ভল্টেজ নিৰ্বাচনী সমূহ সামৰৰ পাছত এইবাৰ আৰম্ভ হৈছে অসমত নতুন চৰকাৰ গঠনৰ কাউণ্টডাউন। 40টা ভোটগণনা কেন্দ্ৰত 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰা হ'ব কাইলৈ। ৰাজ্য চৰকাৰে 1.5 লাখ নিযুক্তি প্ৰদান কৰিলে যদিও অদ্যপি শিক্ষা বিভাগত খালী হৈ আছে 35,520টা শিক্ষক কৰ্মচাৰীৰ পদ। চৰকাৰে শুকুৰবাৰে প্ৰকাশ কৰে যে মুঠ পণ্য আৰু সেৱা কৰ চমুকৈ GST চলিত বছৰৰ এপ্ৰিল মাহত 2.43 লাখ কোটি টকা অৰ্জনেৰে এক নতুন অভিলেখ সৃষ্টি কৰিছে। নেচনেল টেষ্টিং এজেন্সীয়ে অনুষ্ঠিত কৰা নীট পৰীক্ষা আজি সমগ্ৰ দেশৰ লগতে অসমতো অনুষ্ঠিত হ'ব। 88টা কেন্দ্ৰত 43,187 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত। জুবিন গাৰ্গ হত্যা গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় 4 মেলৈ সংৰক্ষিত ৰাখিছে ফাষ্ট ট্ৰেক আদালতে। অসম বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ দিনটো ৰাজ্যজুৰি ড্ৰাই ডে ৰূপে ঘোষণা কৰা হৈছে। দেশৰ অন্য 4খন ৰাজ্যৰ লগতে পশ্চিমবংগতো সোমবাৰে বিধানসভা নিৰ্বাচনৰ ভোটগণনা হ'ব। ভোটগণনাত 165 গৰাকী অতিৰিক্ত পৰ্যবেক্ষক আৰু 77 গৰাকী আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে দেশৰ বিশিষ্ট লেখক তথা গীতিকাৰ প্ৰসূন যোশীক প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ পদত নিযুক্তি দিছে। খেলৰ পিছত আছে চলিত IPLত আজি দিনৰ 3:30 পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু সন্ধিয়া 7:30 পৰা গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব পাঞ্জাব কিংছে। সমাগত মহিলাৰ T20 ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতীয় দলক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে। প্ৰস্তুতা আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি মানতে সামৰিছো। নমস্কাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু FM-ৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ উমেশ ভাংচু ডাঙৰীয়াক। আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ। আমি শ্ৰোতাক ডেংগু, চিকুনগুনিয়া, তাৰোপৰি জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগ এইকেইটা বিষয়ে থূলমূলকৈ জনাব খুজিছোঁ।
1: মই আচলতে ভেক্টনবৰ্ণ ডিজিজৰ কথা মই আজি ক'বলৈ বিচাৰিছোঁ। ভেক্টনবৰ্ণ ডিজিজ প্ৰায় মে' মাহৰ পৰা ছেপ্টেম্বৰ অক্টোবৰ মাহলৈ এই ভেক্টনবৰ্ণ ডিজিজ
0: বৰ্ষাকালীন
1: সময়খিনিত খুবেই বেছি প্ৰাদুৰ্ভাৱ হয়। তাৰ ভিতৰতে আমাৰ মেলেৰিয়া, জে ই, ডেংগু, চিকুনগুনিয়া ইত্যাদিবোৰ বেমাৰ দেখা দিয়ে আৰু তাৰ বাবে বহু জনসম্পদ ক্ষতি হৈছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ জে ইৰ কথা। আমি ক'বলৈ বিচাৰিছোঁ জে ই হৈছে এটা ভেক্টনবৰ্ণ ডিজিজ।
0: জে ই মানে মই শ্ৰোতাক জনাইছোঁ, আমি যিটো জাপানীজ এনকেফেলাইটিছ বুলি কয় সেই বিষয়ে কৈছে তেখেতে।
1: জাপানীজ এনকেফেলাইটিছ এই বেমাৰ আচলতে কিউলেক্স মহৰ দ্বাৰা সংক্ৰমণ হয় আৰু মেইন কজিটিভ এজেণ্টটো হ'ল জে ই ভাইৰাছ। এইটো ভাইৰেল পজিটিভ এজেণ্ট হৈছে ভাইৰাছ আৰু যিটো মহ সেইটো কিউলেক্স মহ। এই মহৰ এজনৰ পৰা আন এজনলৈ এই বীজাণু যদি কঢ়িয়াই লৈ যায় তেতিয়া এই বেমাৰ অন্যজনলৈ বিয়পি যায়। আৰু এই বেমাৰ প্ৰথম আটাইতকৈ মৰাত্মক দিশ হ'ল এই ৰোগ হ'লে খুব টান জ্বৰ হয়, খুব হাই ফিভাৰ আমি যিটো কওঁ হাই ফিভাৰ হয়। তাৰ লগে লগে মূৰৰ বিষ হ'ব, তাৰপিছতে তেওঁ মূৰ্চা যাব পাৰে, ঠিক তেনেধৰণৰ লক্ষণবিলাক দেখা যায়। সেইকাৰণে এনেকুৱা ৰোগীৰ যদি লক্ষণ হয় আমি নিশ্চয় সজাগ হ'ব লাগিব। তাৰ কাৰণে আমাৰ বহুত ব্যৱস্থা আছে, যেনে জে ইৰ লগতে এ ই এছ বুলি একিউট এনকেফেলাইটিক চিণ্ড্ৰম, সেই বেমাৰটো আচলতে জাপানীজ এনকেফেলাইটিছৰে এটা মেইন ভাগ। আচলতে এইটো একেই মহে হেৰি কৰে, কিউলেক্স মহে বীজাণু হেৰি
0: বিয়পায়।
1: আৰু এই হ'লে কি, আমাৰ অসম চৰকাৰে, ভাৰত চৰকাৰ বা অসম চৰকাৰে যথেষ্ট সাৱধানতা অৱলম্বন কৰি আহিছে এই বেমাৰৰ কাৰণে। সেইকাৰণে আমি এই সময়ত আমি গোটেইবোৰ জেগাত, যিবোৰ জেগাত জংঘল আছে সেইবোৰ চাফ চিকুণ কৰিব লাগে যাতে মহে কণী পাৰিব নোৱাৰে বা মহে তাত আশ্ৰয় ল'ব নোৱাৰে। আৰু তাৰপিছতে নিজৰ ঘৰখনো সুন্দৰকৈ পৰিষ্কাৰকৈ ৰাখিব লাগে। আৰু গভৰ্ণমেণ্টে লাষ্ট স্কেলত আমাৰ এতিয়াও 50% DDT স্প্ৰে কৰা হয় আৰু কিছু কিছু অঞ্চলবিলাকো আমি ফগিং কৰোৱা হয়, ফগিঙৰ যাতে মহ কণী পাৰিব নোৱাৰে বা অন্য বিয়পিব নোৱাৰে। এইটো চ'ৰ্চ ৰিডাকশ্যন বুলি আমি যিটো কওঁ, ঠিক তেনেধৰণৰ ব্যৱস্থাবিলাক লোৱা যায়। আৰু আমাৰ ঠিক এই সময়তে আমি বৰ্তমান অসমত বিশেষ কৰি আমি জ্বৰৰ ৰোগী ছাৰ্ভে কৰিবলৈ আমি আমাৰ ফিল্ড লেভেলত যিখিনি ৱৰ্কাৰ থাকে, পেৰামেডিকেল ষ্টাফ থাকে, তেওঁলোকক আমি ঘৰে ঘৰে যাই ফিভাৰ ছাৰ্ভে কৰিবলৈ দিওঁ। আৰু য'ত পজিটিভ কেছ পায়, জে ই পজিটিভ কেছ পায়, তাৰ ঠিক 2-3 কিলোমিটাৰ ৰেডিয়াছত আমি তেওঁলোকক আমি ফগিং বা DDT স্প্ৰে কৰিবলৈ আমি উপদেশ দিওঁ।
0: এতিয়া প্ৰশ্ন এটা হৈছে কি, আপুনি কৈছে যে আমি কেইবাটাও অসুখৰ কথা পাতিছোঁ, জাপানীজ এনকেফেলাইটিছ এইটো খুব মাৰাত্মক ধৰণে দেখা দিয়ে। জাপানীজ শব্দটোৰ লগতে এনকেফেলাইটিছ, আমি সাধাৰণভাৱে এনকেফেলাইটিছৰ কথা কওঁ, এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছৰ মাজত কিবা বৈসাদৃশ্য আছে নেকি?
1: নাই, জাপানীজ এনকেফেলাইটিছ বা এ ই এছ এইটো একিউট এনকেফেলাইটিছ চিণ্ড্ৰম, এইটো একেধৰণৰ চিণ্ড্ৰমবিলাক হয়। আৰু এই বেমাৰটো আচলতে এজ পাৰ হিষ্ট্ৰী মতে এইটো আচলতে ডিৰেক্টলি মানুহৰ গাত আচলতে বিয়পিব নোৱাৰে। এইটো তাৰ মেইন বীজাণু কেৰিয়াৰটো হৈছে কি, কেৰিয়াৰটো হৈছে কি, এনিমেলে আচলতে তাত বহন কৰি থাকে বীজাণু কেৰিয়াৰ ৰিজাৰ্ভাৰ।
0: মানে এনিমেল মানে
1: কেনেকুৱা, যেনে আমাৰ গাহৰি আৰু মহ হ'ব পাৰে, গৰু হ'ব পাৰে ইত্যাদিবোৰ। সেইকাৰণে এই সময়ত আমাৰ গোটেই চাৰ্ভেবিলাক কৰা যায়,
0: গোহালিবিলাকো
1: চাফ চিকুণ কৰি ৰাখিব লাগে, তেনেধৰণৰ আমি ব্যৱস্থা কৰা যায়।
0: আৰু এতিয়া কথা হৈছে কি, আপুনি এ ই এছ অৰ্থাৎ একিউট এনকেফেলাইটিছ চিণ্ড্ৰম, অৰ্থাৎ এনকেফেলাইটিছ সদৃশ যিবিলাক উপসৰ্গ দেখা যায়, আপুনি ক'লে যে খুব টান জ্বৰ হয়, বহুত উচ্চ জ্বৰ হয়, এই এনকেফেলাইটিছ অসুখটোক মগজুৰ জ্বৰ বুলিও কয় নেকি?

0: Yes, মগজু জ্বৰ বুলি ক'ব পাৰি, কাৰণ এইটো হেৰি হ'লে বিশেষকৈ ব্ৰেইনক এটাক কৰে
1: ইনফ্লেমেশ্যন,
0: সেইকাৰণে কি মানুহ তৎক্ষণাত যিকোনো মুহূৰ্তত অতি সোনকালেই তা অজ্ঞান হ'ব পাৰে, সেইকাৰণে এইটো তেনেকুৱা হয়,
1: ভ্ৰমবকে ভ্ৰমবকে ভুল হয়। এতিয়া কথা হৈছে কি, মহৰ পৰাটো পৰিত্ৰাণ পোৱাৰ সম্পূৰ্ণৰূপে কোনো উপায় নাই, আমি সাৱধান হৈ মহৰ যিবিলাক উৎস আছে সেইবিলাক নিয়ন্ত্ৰণ কৰি কিছু পৰিমাণে মহৰ পৰা আমি ৰক্ষা পোৱাৰ চেষ্টা কৰিব পাৰোঁ। কিন্তু তথাপিও গাঁৱে ভূঞে বিভিন্ন জেগাত আমাৰ খেতি পথাৰ আছে, চব জেগাতে বন্ধ পানীৰ ব্যৱস্থা আছেই, বিশেষকৈ এইখিনি সময়ত বৰষুণ হয়। এই সময়ছোৱাত আমাক চবতকৈ হেৰিটো হৈছে ইয়াৰ কিবা প্ৰিভেণ্টিভ বা ইনকুলেশ্যন কিবা আছে নেকি, কিবা তাৰ চিটা দিয়া বা টিকা
0: চিটা দিয়া? আচলতে জাপানীজ এনকেফেলাইটিছ চিটা আচলতে অসমত আৰম্ভ হৈছে, কিন্তু যিটো ছাকচেছ ইমিউনাইজেশ্যন যিটো ছাকচেছ ৰেটটো খুবেই কম আছে।
1: এইটো কোন সময়ৰ পৰা আৰম্ভ কৰে?
0: আচলতে আমি যেই ভেকচিনটো আমি প্ৰথম ড'জটো সৰু বাচ্চাক আমি 9 মাহৰ পৰা ষ্টাৰ্ট দিয়া যায় ফাৰ্ষ্ট ড'জ,
1: হয়,
0: আৰু এডাল্ট ড'জটো এডালে আপ টু 60 ইয়াৰ্চলৈ এই যেই ভেকচিনেশ্যন কৰা হয়।
1: এই ভেকচিনেশ্যনৰ পৰা যিটো মানুহৰ যিটো প্ৰতিৰোধ শক্তি হয় সেইটো কিমান দিনলৈ থাকে?
0: নাই, গোটেই লাইফ লং,
1: গোটেই লাইফ
0: লাইফ লং আছে থাকিব লাগে,
1: আৰু এইটো যিকোনো সময়তে ল'ব পাৰি,
0: যিকোনো ল'ব পাৰি।
1: ঠিক আছে, এইটো এই এই যিটো জেইৰ যিটো আপুনি কৈছে ভেকচিনেশ্যনটো সেইটো সহজে উপলব্ধ নে?
0: এতিয়া বৰ্তমান আচলতে এডাল্ট ভেকচিনেশ্যনটো সহজে উপলব্ধ নহয়, গভৰ্ণমেণ্টে যেতিয়া লঞ্চ কৰে তেনেকুৱা সেই সময়ত তেতিয়া এডাল্ট ভেকচিনেশ্যনটো দিব পৰা যায়,
1: কেম্পেইন পিৰিয়ড,
0: কেম্পেইন পিৰিয়ডত হৈ যায়। আৰু যিটো আমাৰ ৰুটিন ইমিউনাইজেশ্যন হয় এইটো চব সময়তে খোলা আছে, সৰু বাচ্চাৰ কাৰণে আমি 9 মাহৰ পৰা এই ভেকচিনটো দিয়া হয়।
1: হয়, ভেকচিন ফেইলৰ হোৱাৰ কিবা কেচ আছে নেকি?
0: না, ভেকচিন ফেইলৰ হোৱাটো এতিয়ালৈ আচলতে এটা ডিছকাশ্যনৰ মাজত আছে, ভেকচিন ফেইলাৰ বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ আমি 100% আমি ভেকচিন মানুহক দিব পৰা নাই।
1: আমি জাপানীজ এনকেফেলাইটিছ যেতিয়া হয় ধৰকচোন এইটোৰ পৰীক্ষা কেনেকৈ, তেজৰ নমুনা সংগ্ৰহ কৰি?
0: ইয়েছ, তেজৰ নমুনা সংগ্ৰহ কৰে, তাৰ কাৰণে আমাৰ যিখিনি টেষ্ট কৰা হয় আমাৰ সেইখিনি অলৰেডি জেই কিট বুলি আছে, এইবিলাক আমি চব হস্পিটেলতে উপলব্ধ,
1: এইবিলাক
0: ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকত
1: চবতে উপলব্ধ, প্ৰাইমেৰী হেল্থ চেণ্টাৰত নহয়,
0: প্ৰাইমেৰী হেল্থ চেণ্টাৰ এতিয়ালৈ হোৱা নাই, কিন্তু ডিষ্ট্ৰিক্ট হস্পিটেলত চবতে উপলব্ধ আছে।
1: কিন্তু এই বস্তুটো মানে ইয়াত আশাকৰ্মীয়ে সহায় কৰিব পাৰে নেকি?
0: না, নিশ্চয়, কাৰণ জ্বৰ হোৱাৰ লগে লগে তেওঁলোকে ৰিপৰ্ট কৰিব পাৰে, তেওঁলোকে চিকিৎসাৰ কাৰণে স্বাস্থ্যকেন্দ্ৰত লৈ তেওঁলোকক লৈ যাব লাগে, আৰু স্বাস্থ্যকেন্দ্ৰটো নিশ্চয় ডক্টৰে আমাৰ চিকিৎসকে বুজি পাব এইটো কি ৰোগ হ'ব পাৰে, তেনেকৈ আমি ডিৰেক্টলি চিভিল হস্পিটেললৈ ৰিফাৰ কৰিলে এইটো সুন্দৰকৈ।
1: সাধাৰণতে জ্বৰ উঠাৰ কিমান সময়ৰ পিছত আপুনি সন্দেহ কৰিব লাগে যে এইটো জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে?
0: না, এইটো জাপানীজ এনকেফেলাইটিছ খুবেই মাৰাত্মক হয়, এইটো আপুনি একদিন বা দুদিনৰ ভিতৰতেই আচলতে এইটো ব্যৱস্থাটো ল'ব লাগে, কাৰণ এইটোৰ যদি হেৰি হৈ যায় তৎক্ষণাত অজ্ঞান হৈ যাব পাৰে, অজ্ঞান হোৱাৰ লগে লগে তাৰ
1: ক্ৰিটিকেল
0: ষ্টেজত আহি যায়, গতিকে তেতিয়া তাৰ অকণমান
1: অসুবিধা
0: হয়, সেইকাৰণে যিমান এজ আৰ্লি এজ পচিবল আমি সেইটো চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে আৰু পৰীক্ষা কৰাব লাগে।
1: যেনে ধৰকচোন জাপানীজ এনকেফেলাইটিছে মানুহ এজনক চিকিৎসাৰ কাৰণে সময় খুব কম দিয়ে, আপুনি যিটো কৈছে যিহেতু এইটো মগজুৰ জ্বৰ বা মগজুত তাৰ ইনফ্লেমেশ্যন, মগজুৰ যিহেতু সংক্ৰমণ হৈ যায়, আৰু আমি সাধাৰণতে খুব উচ্চ পৰ্যায়ৰ যেতিয়া জ্বৰ উঠে তেতিয়া লগে লগে আমি এইটো সন্দেহ কৰিব লাগে, সেইটো দুটা কেছতে হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছতো হ'ব পাৰে বা AES যিটো একিউট এনকেফেলাইটিক চিনড্ৰম, এই দুটা বিষয়ত হ'ব পাৰে। গতিকে বিশেষকৈ এই সময়ছোৱাত বাৰিষাৰ আগে পিছে বাৰিষা চলি থকা সময়ত যেতিয়া মহৰ উমঘাম বেছি হয় সেইখিনি সময়ত আমি সন্দেহ কৰিব লাগে যিকোনো কেছলৈ, যিহেতু মেলেৰিয়াও হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে, AES হ'ব পাৰে, গতিকে এই প্ৰত্যেকটো কেছতে জ্বৰ হোৱা মাত্ৰকে আমি ডক্টৰৰ লগত যোগাযোগ কৰিব লাগে, স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব লাগে, তেজৰ নমুনা পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। চিকিৎসাৰ কথাটোলৈ আহোঁ, জাপানীজ এনকেফেলাইটিছ বা AES যদি হয় তেওঁ স্বাস্থ্যকেন্দ্ৰলৈ আহিল, তেওঁ হয়তো হস্পিটেললৈ আহিল, তেতিয়া চিকিৎসা ব্যৱস্থাটো কি ধৰণৰ?
0: না, চিকিৎসা ব্যৱস্থাটো আচলতে যদি অজ্ঞান হয় তেতিয়া আমাৰ ICU খুব ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয়, তাৰ কাৰণে চৰকাৰে প্ৰায় চিভিল হস্পিটেল তাৰ কাৰণে আহোম সংৰক্ষণ কৰা আছে আৰু ICU ব্যৱস্থাও কৰাইছে, গতিকে সেইকাৰণে কি তাৰ স্পেচিফিক আচলতে যিহেতু এইটো ভাইৰেল পজিটিভ এজেণ্ট হৈছে যে এই ভাইৰাছৰ দ্বাৰা হয়, এইটো গোটেই স্পেচিফিক ট্ৰিটমেণ্ট নাই,
1: চেল্ফ লিমিটেড
0: হেৰি এইটো ট্ৰিটমেণ্ট, গতিকে এইটো সেইকাৰণে কি যাতে নহওক তাৰ কাৰণে প্ৰতিৰোধটো হৈছে তাৰ চিকিৎসা, মেইন চিকিৎসা
1: প্ৰতিৰোধ। আৰু যিজন পেচেণ্ট যিজনৰ সঁচাকৈ আক্ৰান্ত হৈছে তেখেতৰ চিকিৎসাটো কেনেকুৱা, উপসৰ্গ চাই, চিনড্ৰম,
0: চিনড্ৰমেটিক ট্ৰিটমেণ্ট স্পেচিফিক নহয়,
1: তাৰমানে এইটো যিহেতু যিকোনো ভাইৰাছৰ সংক্ৰমণৰ পৰা যিবিলাক অসুখ হয় সেইবিলাকত আমি জানো যে তাত কোনো এণ্টিবায়'টিক বা এই ধৰণৰ কথা নাথাকে, তাত নিজে নিজে সেই শৰীৰ
0: স্পেচিফিক ট্ৰিটমেণ্ট নাই,
1: কিন্তু তাৰ চিম্পটমেটিক অৰ্থাৎ উপসৰ্গবিলাক চাই তাৰ নিয়ন্ত্ৰণ কৰি মানুহজনক ৰিলিফ দি আৰু নিজৰ তেওঁৰ যিটো শাৰীৰিক যিটো

0: ইমিউনিটি সেইটোক ডেভেলপ কৰে, তেনেকে মানুহজনক আৰোগ্যৰ পথলৈ অনা হয়। কিমান সময়লৈ মানুহজন আৰোগ্য হোৱাৰ বাবে
1: আৰোগ্য হ'বলৈ অতি কমি 15 দিন
0: সময় লাগে।
1: আৰু কিছুমান এইটো চিভিৰিটিৰ লগত কথা, কেতিয়াও 1 মাহো লাগি যাব পাৰে। সেইকাৰণে এই জেইৰ কাৰণে আমাৰ ICU তাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে। অকল জেইৰ কাৰণে ICU বেলেগকে চেপাৰকে আমাৰ ব্যৱস্থা আছে।
0: হয়, অসম ৰাজ্যত জাপানীজ এনকেফেলাইটিছ হওক বা AES হওক, এনকেফেলাইটিছ সদৃশ ৰোগত বিভিন্নজনৰ মৃত্যুও হৈছে। বাকীবিলাক অসুখৰ তুলনাত এইটো ৰোগত মৃত্যুৰ হাৰটো বেছি, ইয়াৰ কাৰণটো কি বুলি ভাবে? তেওঁলোকে বৰ পলমকে ৰিপৰ্টিং হয়
1: না, এইটো এক্সেক্ট আপুনি ঠিক কথাই কৈছে। আচলতে এইটো অলপ দেৰিকৈ তাত ইনফৰ্মেশ্যনবিলাক হয়। যেনেকে জ্বৰ হৈছে, সাধাৰণভাৱে ভাবি লৈ হয়তো মেলেৰিয়া সদৃশ জ্বৰ বুলি ভাবি লৈ, নহ'লে বা ইনফ্লুয়েঞ্জা বা চৰ্দি জ্বৰ বুলি ভাবি লৈ তেনেকৈ, সেইকাৰণে এইটো আচলতে ট্ৰিটমেণ্ট লওঁতে অলপ দেৰি হৈ যায়। ডিলে ৰিপৰ্টিং বা ডিলে কণ্টেক্ট উইথ দ্য ট্ৰিটমেণ্ট, সেইটো বা ডক্টৰৰ ওচৰত আহোঁতে দেৰি হৈছে তেনেকুৱা। আৰু আমাৰ অসমত দেখিছোঁ কিছুমান মানুহ আছে যে ফাৰ্মাচীতে হয়তো ট্ৰিটমেণ্ট ল'বলৈ বিচাৰে, ডক্টৰৰ ওচৰতো অহা নাই, তেনেকৈ দেৰি হৈ যায়। গতিকে লেট ষ্টেজত অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে অকণমান তেনেকৈ আমাৰ মৃত্যুমুখত পৰিব লগা হয়।
0: ডেংগু আৰু চিকুনগুনিয়াৰ লক্ষণ কি ধৰণৰ?
1: ডেংগু আচলতে এইটো আচলতে বিশেষ ভয়ানক ৰোগ নহয়, কিন্তু ডেংগু আচলতে যদি এইটো আচলতে মেইন পজিটিভ এজেণ্ট হৈছে ডেংগু ভাইৰাছ হয়। আৰু এইটো যিটো আমাৰ ভেক্টৰটো হৈছে আমাৰ এইটো এডিছ কামুৰিলে এইটো ডেংগু বেমাৰ হয়। আৰু এই লক্ষণটো হৈছে কি, জ্বৰ হ'ব পাৰে, খুব বেছি জ্বৰ নহয়, ল' ফিভাৰ, আৰু যিটো আমি ল' ফিভাৰ হ'ব পাৰে, মাহপেহীৰ বিষ হ'ব পাৰে, হাৰ্দিৰ বিষ হ'ব, গাঁঠিৰ বিষ হ'ব পাৰে, তেনেকুৱা হয়। আৰু তাৰো এটা ডেংগু হিমৰেজিক ফিভাৰ বুলি এটা আছে, সেইটো কিন্তু অকণমান ভয়ানক হয়। সেইটো হ'লে কেতিয়াবা আমাৰ গাৰ পৰা তেজ নিগৰিব পাৰে,
0: ৰক্তক্ষৰণ
1: হয়, তেনেকুৱা ধৰণৰ এটা হেৰি হয়। গতিকে ডেংগুৰ কাৰণে আমাৰ অলৰেডি অসমত বিশেষ কৰি নগৰীয়া স্বাস্থ্যত এইটো যথেষ্ট ক্ষতি কৰিছে ডেংগু ৰোগে। আৰু মই আশা কৰোঁ যে ডেংগু ৰোগৰ প্ৰতিবিধানটো হৈছে কি, আমি নিজেই আচলতে তাৰ ব্যৱস্থা ল'ব লাগে যাতে মহৰ পৰা আমি কণ্টেক্ট যাতে নহয়। সেইকাৰণে কি, নগৰীয়া জেগাবিলাকত যেনেকৈ নলা নৰ্দমা আছে সেইবিলাক খুব সুন্দৰকৈ চাফা কৰিব লাগে, আঠুৱা ব্যৱহাৰ কৰিব লাগে। আৰু নিজৰো ঘৰৰ অন্য যদি নিজৰ ইভেন আমাৰ হিষ্ট্ৰী আছে, নাৰিকলৰ সৰকাত যদি পানী ৰৈ থাকে, বহুত দিন ষ্টেগনেণ্ট হৈ থাকে, ইভেন ফ্ৰিজৰ পানীৰ কথাও কয়, ফ্ৰিজৰ পানীটো যদি বন্ধ হৈ থাকে, তেনেকৈ বহুত দিন যদি চাফ নকৰাকৈ থাকে, 7 দিন বা 10 দিন 15 দিন থাকে, তেনেকুৱা তাৰ পৰা ইভেন মহে কণী পাৰে বুলি মানুহৰ হেৰি। চিকুনগুনিয়া ঠিক একে ধৰণৰ ডেংগুৰ দৰে এইটো ভাইৰাছ, একে ভাইৰাছে হয়। গতিকে তাৰো তেনেকৈ প্ৰায় অলমষ্ট একে ধৰণৰ
0: লক্ষণবিলাক আছে,
1: দিনতো কামোৰে। গতিকে সেইকাৰণে কি, এইটো নিজে পাৰ্চনেল প্ৰটেকশ্যন মেথড যদি আমাৰ উন্নত হয়, নিশ্চয় এইটো সুন্দৰ হয়। আৰু তেনেকৈ ভাৰত চৰকাৰ বা অসম চৰকাৰে আমাৰ এইটো ডিৰেকশ্যন দিছে যে তাতে আমি গোটেই ফগিং কৰোঁ আৰু তেনেকৈ মানুহৰ মাজত এৱাৰনেছ আনো, যাতে তেওঁলোকে অন্ততঃ হাফ চাৰ্ট নিপিন্ধি ফুল চাৰ্ট পিন্ধিব পাৰিলে ঠিক এফেক্টেড এৰিয়াবিলাকত, যাতে নিজৰ গাটো সুন্দৰকৈ থাকিব পাৰে, যাতে যাতে মহে কামুৰিব নোৱাৰে।
0: কিন্তু এই যে তথাপিও ডেংগু বাৰে বাৰে হৈ আছে, চিকুনগুনিয়াও নতুনকৈ আহিছে, এই ডেংগু আৰু চিকুনগুনিয়াৰ চিকিৎসা ব্যৱস্থা কি ধৰণৰ?
1: চিকিৎসা ব্যৱস্থা
0: ভাইৰাছৰ
1: কথা আহিব, এইটো ঠিক স্পেচিফিক ট্ৰিটমেণ্ট নাই যিটো ভাইৰাছ। আৰু তেনেকৈ কিন্তু আমাৰ ডায়গ্নছিছৰ ব্যৱস্থাৰ কাৰণে, পৰীক্ষা কৰাৰ কাৰণে আমাৰ সকলোবোৰ ব্যৱস্থা আছে। তেওঁলোকৰ যিখিনি আমাৰ ৰিয়েজেণ্ট প্ৰয়োজন আছে, আমাৰ গভৰ্ণমেণ্টৰ চৰকাৰৰ তৰফৰ পৰা আমি যথেষ্ট বিনামূলীয়াকৈ পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। মাত্ৰ আমাক লাগিব সজাগতা, আৰু জ্বৰ হ'লে বা তেনেকুৱা লক্ষণবিলাক দেখা দিলে নিশ্চয় ওচৰৰ চিকিৎসালয়ত লৈ যাব লাগে।
0: চিকুনগুনিয়াৰ ডেংগুৰ লগত লক্ষণবিলাক একেই নেকি?
1: একেই,
0: ঠিক মাংসপেশীৰ বিষ,
1: জ্বৰ থাকিব পাৰে।
0: কিন্তু ডেংগু আৰু চিকুনগুনিয়াত খুব হাই ফিভাৰ নহ'ব,
1: এনেই জাষ্ট পানী লগাৰ দৰে জ্বৰো হ'ব পাৰে তেনেকুৱা, কিন্তু গাৰ বিষটো খুব হয়, গাঁঠিৰ বিষ হয় তেনেকুৱা।
0: আৰু এনকেফেলাইটিছৰ ক্ষেত্ৰত
1: মূৰৰ বিষ যথেষ্ট হয়, আৰু জ্বৰটো জেনেৰেলি
0: খুব বেছি হয়। এই সময়খিনি কিন্তু মেলেৰিয়াৰ কাৰণেও আমাৰ অসমখন কুখ্যাত, গতিকে মেলেৰিয়াৰ উপদ্ৰৱ কি ধৰণৰ?
1: মেলেৰিয়াৰ উপদ্ৰৱ একচুৱেলি আমাৰ এতিয়ালৈ আমাৰ মেলেৰিয়াত আচলতে আমাৰ বহুত খুব এলার্ট হয়েছে, এই বহুত পুরোনার বহুত দিনের পর এই আমার এফেক্টেড হয়ে আসছিল। তার মানে যিকোনো জ্বর ম্যালেরিয়া হব পারে, ম্যালেরিয়ার মেইন থিম হয়েছে যিকোনো জ্বর।

0: মেলেৰিয়া হ'ব পাৰে।
1: হয়,
0: গতিকে মেলেৰিয়া জ্বৰ হ'লেই আমি লগে লগে তাৰ পৰীক্ষা কৰাওঁ।
1: হয়,
0: তাৰ যেনেকৈ টেষ্ট পৰীক্ষা কৰাওঁ, আৰু তেনেকৈ টেষ্ট পৰীক্ষা কৰাৰ কাৰণে বিভিন্ন দুধৰণৰ আছে। এটা মাইক্ৰস্কোপত শ্লাইড চাই কৰিব পাৰে, এটা হৈছে কি যিকোনো ঠাইত আমাৰ ৰিপিট ডায়গ্নষ্টিক কিট বুলি এটা আছে, তাতে যাই আপুনি যিকোনো ফিল্ডতো কৰিব পাৰে তেনেকুৱা। সেইকাৰণে মেলেৰিয়াটো ডায়গ্নষ্টিচটো খুব সুন্দৰ হৈছে, আৰু লগে লগে চিকিৎসাটোৰ ব্যৱস্থাটো যিকোনো হ'ব পাৰে, গ্ৰাউণ্ড লেভেলতো চিকিৎসাটো কৰিব পৰা যায়।
1: ঔষধো
0: উপলব্ধ
1: ইয়াত। মেলেৰিয়া যিহেতু এটা পৰজীৱীৰ পৰা হয় আৰু তাৰ যিহেতু এটা প্ৰমাণিক ঔষধ আছে, আৰু এবিধ নহয় বহুত ধৰণৰ ঔষধে আছে, আৰু সেই ঔষধ আমাৰ প্ৰাইমেৰী হেলথ চেণ্টাৰবিলাকতো উপলব্ধ। গতিকে মেলেৰিয়াৰ যিটো চিকিৎসা ব্যৱস্থা সেইটো সৰ্বব্যাপ্ত, আমাৰ সকলো একদম গ্ৰাছৰুট লেভেললৈ তাৰ চিকিৎসা ব্যৱস্থাটো আছে। গতিকে ইয়াৰ আৰু এইটো ঘৰত থাকিও ট্ৰিটমেণ্ট কৰিব পাৰি, নহয় জানো? মেলেৰিয়াত খুব কমেই হস্পিটেলাইজেশ্যন লাগে নেকি? হয়, গতিকে আমি কিন্তু চিকুনগুনিয়া ডেংগুৰ ক্ষেত্ৰত ঘৰত থাকি ট্ৰিটমেণ্ট হ'ব জানো?
0: যদি আচলতে এইবিলাক লগে লগে হস্পিটেলাইজ কৰিব লাগে, ভাইৰাছ হয়, ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ তৎক্ষণাত খুব কম সময়ৰ ভিতৰত অন্যলৈ বিয়পিব পাৰে, সেইকাৰণে এইটো হস্পিটেলত আহিব লাগে। আৰু তাৰ কাৰণে আমি স্পেচিয়েল বেড ৰখা হয়, আইচলেশ্যন বেড কিছুমান থাকে, তাতে যাতে এই বেমাৰটো তাতে ট্ৰিটমেণ্ট কৰি তাতে ৰেষ্ট ল'লে, ৰেষ্ট লৈ যাতে ভাল হ'ব পাৰে, যাতে অন্য ঠাইলৈ অন্য মানুহলৈ যাতে বিয়পিব নোৱাৰে। তাৰ কাৰণে ঘৰত নহয় এইটো হস্পিটেলত চিকিৎসা কৰিব লাগে, তেতিয়া সুন্দৰ হয়।
1: তাৰোপৰি আৰু কিছুমান আপুনি কৈছে যে ভাইৰেল হ'লেও এনকেফেলাইটিছ বা ডেংগু এইবিলাকৰ পৰা অকণমান জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যেনে আপুনি কৈছে শৰীৰৰ অভ্যন্তৰত ৰক্তক্ষৰণ হ'ব পাৰে ডেংগুৰ ক্ষেত্ৰত, আৰু চিকুনগুনিয়াত তেনেকুৱা হয় নেকি?
0: চিকুনগুনিয়াত তেনেকৈ ৰক্তক্ষৰণ নহয়, যেনে কিন্তু তথাপি জ্বৰ থাকিব, তেনেকৈ চৰ্দি থাকিব,
1: চিকুনগুনিয়াৰ লক্ষণটো অকণমান চৰ্দিৰ লক্ষণ আহে নেকি?
0: চৰ্দিৰ লক্ষণ আছে বেছি
1: ডেংগুৰ ক্ষেত্ৰত।
0: ডেংগুৰ ক্ষেত্ৰতো আছে, কিন্তু ডেংগুৰ ক্ষেত্ৰত চৰ্দিৰ লক্ষণ কিছু থাকে, কিন্তু তথাপিতো তাত গাঁঠিৰ বিষটো খুবেই বেছি থাকে।
1: এই সময়ছোৱাত বিশেষকৈ বৰ্ষাকালীন সময়ছোৱাত যদি চৰ্দি জাতীয় কিবা অসুবিধা মানুহে পায়, গতিকে সন্দেহ কৰিব লাগে যে ইয়াত চিকুনগুনিয়া হ'ব পাৰে।
0: আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্ট বা প্ৰত্যেক ব্লকতে আমাৰ এটা সদায় কণ্ট্ৰল ৰুম থাকে, ডে টু ডে ৰিপৰ্ট, আমাৰ প্ৰতিদিনৰ ডেইলি কি হৈছে কি হোৱা নাই, জ্বৰ কিমান হৈছে বা অন্য কি বেমাৰ হৈছে, তাৰ ৰিপৰ্টবিলাক ষ্টেটলৈ একেদিনাখনে আমি সন্ধিয়া পাই যাওঁ। সেইটো আমাৰ এটা খুব ভাল এটা ছিষ্টেম, নেটৱৰ্কিংটো সুন্দৰভাৱে ব্যৱস্থা আছে। গতিকে যিকোনো ৰোগী আমাৰ কি প্ৰব্লেম হৈছে, যে ৰোগী বেছি হৈছে না, কিমান কেছ ডিটেক্ট হৈছে, ডেইলি কিমান কিমান কেছ ডিটেক্ট হৈছে, জ্বৰৰ কেছ বা জেই কেছ বা ডেংগু কেছ, আমাৰ ডেইলি ৰিপৰ্টিং ছিষ্টেম আছে। আমাৰ কণ্ট্ৰল ৰুম আছে, গতিকে আমাৰ ষ্টেটলৈ আমাৰ ষ্টেটতো কণ্ট্ৰল ৰুম আছে, তেওঁলোকে ৰিপৰ্টবোৰ দিব আৰু সন্ধিয়াৰ ভিতৰতে আমি গোটেই ৰোগীখিনি ৰিপৰ্ট লৈ আমি এনালাইচিছ কৰোঁ।
1: অৰ্থাৎ আজি আপোনাৰ গুৱাহাটীত থকা কণ্ট্ৰল ৰুম নিয়ন্ত্ৰণ কক্ষৰ পৰা শিৱসাগৰত যদি এটা কেছ হৈছে, আপুনি ইমিডিয়েটলি কথাটো কিছু সময়ৰ ভিতৰতে গম পাই যায় আৰু লগে লগে ইনষ্ট্ৰাকশ্যন দিব পাৰে কি কৰিব লাগিব, সেই ধৰণৰ ব্যৱস্থা আছে। গতিকে শ্ৰোতাই শুনি ভাল পাব যে আমাৰ যিটো নিয়ন্ত্ৰণ কক্ষ আছে, ডক্টৰ ফাংচু ডাঙৰীয়া আমাক জনাইছে যে এই নিয়ন্ত্ৰণ কক্ষত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ য'ত ক'ৰবাত এনকেফেলাইটিছ, জাপানীজ এনকেফেলাইটিছ বা একিউট এনকেফেলাইটিছ, এনকেফেলাইটিক চিনড্ৰম অথবা ডেংগু বা চিকুনগুনিয়া এই ধৰণৰ ৰোগৰ য'তেই লক্ষণ দেখা দিছে, লগে লগে সেই কেছটো, সেই বিষয়টো নিয়ন্ত্ৰণ কক্ষৰ তেওঁলোকে অৱগত হৈছে আৰু তাৰ লগে লগে তেওঁলোকে এইটোও জানিব পাৰিছে সেই ঠাইখিনিত সেই ঔষধটো উপলব্ধ হয় নে নাই, তাত এখন বেড খালী আছে নে নাই, গতিকে তেখেতসকলে ইয়াৰ পৰা এটা ব্যৱস্থা নিৰ্দেশ দিব পাৰে। আপোনাক ষ্টুডিঅ'ত লগ পাই ভাল লাগিল, আজি আপোনাক এইখিনিতে বিদায় দিছোঁ, নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন ৰূপ

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰেই আছে উপকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে অৰ্থাৎ 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ভোটগণনা নিয়াৰিকৈ আৰু সুকলমে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া তৰি তোলা হৈছে। তদুপৰি ষ্ট্ৰংৰুমসমূহৰ নিৰাপত্তা ব্যৱস্থাটো চোকা দৃষ্টি ৰখা হৈছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28 ৰাউণ্ডত ভোটগণনা কৰা হ'ব। ডিব্ৰুগড় জিলাত কাইলৈ ভোটগণনাৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকদ্বয়ৰ উপস্থিতিত ভোটগণনা পৰ্যবেক্ষক, গণনা সহায়ক আৰু মাইক্ৰ অবজাৰভাৰসকলৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সম্পন্ন হয়। যোৰহাট জিলাৰ ভোটগণনাৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া জয় শিৱানীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে।
2: যিহেতু আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 4 তাৰিখ যিটো ফিক্স কৰিছে, সেইমতে আমাৰো প্ৰিপেৰেশ্যন কি হৈছে, কেনেকৈ হৈছে, তাৰ কাৰণে আজি আমি এটা প্ৰেছ ব্ৰিফিং ৰাখিছো।

0: মই সকলোকে মিটিংত আদৰণি জনাইছো। আমাৰ ডিষ্ট্ৰিক্টত চাৰিটা সমষ্টি, যেনেকে আপোনালোকে জানে, 99 অফ 100 যোৰহাট, 101 মৰিয়নি আৰু 102 তিতাবৰ। গোটেই চাৰিটা সমষ্টিৰে যোৱা 9 এপ্ৰিলত বহুত ভালকে আমাৰ ডিষ্ট্ৰিক্টত গোটেই পলিং প্ৰক্ৰিয়াটো কমপ্লিট হৈছিলে। মই তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ নটিফিকেশ্যন মতে 4 তাৰিখ কাউণ্টিং ৰখা হৈছে। কাউণ্টিং আৰেঞ্জমেণ্টটো আমাৰ ডিষ্ট্ৰিক্টত গোটেইখিনি কমপ্লিট হৈছে। ইতিমধ্যে 4 মে ৰাতিপুৱা 8টাৰ পৰা কাউণ্টিং প্ৰচেছটো আৰম্ভ হ'ব। যে আমাৰ 3টা সমষ্টি, যোৰহাট, তিতাবৰ আৰু মৰিয়নি, গভৰ্ণমেণ্ট বয়জত আমি ষ্ট্ৰং ৰুম আৰু কাউণ্টিং ৰুমটো আৰেঞ্জ কৰিছিলো, আৰু তিয়ক সমষ্টিৰ কাৰণে আমি গভৰ্ণমেণ্ট গাৰ্লছ স্কুলত ষ্ট্ৰং ৰুম আৰু কাউণ্টিং ৰুম আমি আৰেঞ্জ কৰিছিলো।
1: লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ ভোটগণনা প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি এখন সংবাদমেলত প্ৰকাশ কৰে। শিৱসাগৰ জিলাতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ধেমাজি জিলাতো ভোটগণনা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্তই ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট আজি অনুষ্ঠিত হ'ব। পৰীক্ষা দিনৰ 2 বজাত আৰম্ভ হ'ব আৰু 5 বজাত সামৰণি পৰিব। পৰীক্ষাৰ্থীসকলে 1:30 বজা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2019 চনৰ পৰা এই পৰীক্ষাৰ আয়োজন কৰি আহিছে। সংস্থাটোৱে শিক্ষাৰ্থীসকলৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদ্যাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে ভোটদাতা পৰিচয় পত্ৰ, আধাৰ কাৰ্ড অথবা ৰেচন কাৰ্ডৰ দৰে ফটোযুক্ত পৰিচয় পত্ৰৰ মূল নথি লৈ আহিব লাগিব। নগাঁও জিলাৰ ডাকৰঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰ আৰু শিল্পীগৰাকীৰ এটা পূৰ্ণাংগ মূৰ্তি কালি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই উন্মোচন কৰে। ডাকৰঘাট ফেন ক্লাবৰ উদ্যোগত নিৰ্মাণ কৰা এই জুবিন ক্ষেত্ৰ আৰু শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি জিলা আয়ুক্তই জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰাজী আৰু অসমীয়া সংস্কৃতিলৈ তেওঁ আগবঢ়োৱা অসামান্য অৱদানৰ বিষয়ে উল্লেখ কৰে। এই অনুষ্ঠানত ডাকৰঘাট ফেন ক্লাবৰ সদস্যসকলৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক গণ্যমান্য লোক আৰু জুবিন অনুৰাগী উপস্থিত থাকে। আজি বিশ্ব হাস্য দিৱস। হাঁহিৰ যোগেদি বিশ্ব শান্তি, বন্ধুত্ব আৰু স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে মে মাহৰ প্ৰথমটো দেওবাৰে এই দিৱস পালন কৰা হয়। ডঃ মদন কাটাৰিয়াই 1998 চনত প্ৰথমে এই দিৱস উদযাপন কৰিছিল। হাঁহিৰ দ্বাৰা মানুহৰ মানসিক চাপ কমোৱা আৰু ইতিবাচক মনোভাৱ বিয়পাই দিয়াৰ লক্ষ্যৰে আজি বিশ্বৰ বিভিন্ন ঠাইত এই দিৱস পালন কৰা হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ। आकाशवाणी से समाचार प्रभात के साथ मैं लवली निगम। निर्वाचन आयोग ने पश्चिम बंगाल के फालता विधानसभा क्षेत्र के सभी 285 मतदान केंद्रों पर इस महीने के 21 तारीख को पुनर्मतदान का आदेश दिया। रक्षा मंत्री राजनाथ सिंह ने कहा, ऑपरेशन सिंदूर निर्णायक कार्रवाई के माध्यम से आतंकवाद खत्म करने के सरकार के दृढ़ संकल्प का प्रतीक। भारत आने वाला एक और LPG टैंकर हॉर्मुज जल डमरू मध्य में सुरक्षित पार किया। अमेरिका जर्मनी से अपने 5,000 सैनिकों को वापस बुलाएगा। मौसम विभाग ने आज पूर्वोत्तर सहित देश के कुछ हिस्सों में तेज बारिश का अनुमान व्यक्त किया। देश के मध्य भागों में गरज के साथ आंधी आने और बिजली गिरने की आशंका। और मध्य प्रदेश के पोल वॉल्टर कुलदीप कुमार ने राष्ट्रीय रिकॉर्ड बनाया। अब समाचार विस्तार से। निर्वाचन आयोग ने पश्चिम बंगाल के दक्षिण 24 परगना जिले के फालता विधानसभा क्षेत्र का मतदान रद्द कर दिया है। इस क्षेत्र के सभी 285 मतदान केंद्रों पर 21 मई को पुनर्मतदान होगा। मतगणना 24 मई को की जाएगी। एक रिपोर्ट।
3: चुनाव आयोग ने पश्चिम बंगाल के दक्षिण 24 परगना जिले के फलता विधानसभा क्षेत्र में पूरी मतदान प्रक्रिया को रद्द करने का एक असाधारण कदम उठाया है। 21 मई को

অনুষ্ঠানৰ আৰম্ভণিতে অনিমা চৌধুৰীৰ কণ্ঠৰ গীতে কথা গীতা হাতীকাকতিৰ প্ৰযোজনা হেমেন হাজৰিকাৰ।

অনিমা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে গীতা হাতীকাকতি ৰচিত আন এটি গীত শুনোৱা হওক দিলীপ দাসৰ কণ্ঠত প্ৰযোজনা ৰমেন চৌধুৰীৰ।

যজ্ঞ বেজবৰুৱাৰ প্ৰযোজনাৰে সেয়া আছিল অনুৰাধা ভৰালী। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এইবাৰ শুনাবলৈ লৈছো বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰ গীত। গীতিৰ কথা গণেশ গগৈৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানৰ শেষত কেশৱ মহন্ত ৰচিত এটি গীত অৰ্চনা মহন্তৰ কণ্ঠত, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানৰ শেষত কেশৱ মহন্ত ৰচিত এটি গীত অৰ্চনা মহন্তৰ কণ্ঠত, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

আজি নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী। আজিৰ অতিথি মনজ্যোৎস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তী ৰাণী ডেকাই। প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

আজি বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত জিনা টপনৰ স্বৰচিত কবিতা পাঠ আৰু ৰতন দাস পানিকাৰ স্বৰচিত চুটি গল্প অনুষ্ঠানটি আগবঢ়াব নিপা গোৱালায়।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন এই বিষয়ে এটি আলোচনা অংশ ল'ব ডঃ শৰৎ শইকীয়া আৰু ডঃ অঞ্জন বৰাই আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে প্ৰযোজনা উৎপল বৰাৰ নিশা 8:02 এই মাহৰ গীত শিল্পী মিতালী চৌধুৰী সুৰ সংৰচনা জ্যোতিপ্ৰকাশ দাসৰ।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। 35খন জিলাৰ 40টা কেন্দ্ৰত ভোটগণনাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ভোটগণনাৰ পাছত সম্ভাৱ্য হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আৰু আৰক্ষী প্ৰশাসনক নিৰ্বাচন আয়োগৰ নিৰ্দেশ। নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় গোচৰ সন্দৰ্ভত পৰহিলৈৰ পৰা উচ্চতম ন্যায়ালয়ত শুনানি। কৰিমগঞ্জ জিলাৰ চিংলানৈত অবৈধ বালি খনন সন্দৰ্ভত এমাহৰ ভিতৰত উত্তৰ দিবলৈ ৰাজ্য চৰকাৰক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ 8 উইকেটত জয়লাভ। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ভোটগণনা নিয়াৰিকৈ আৰু সুকলমে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তদুপৰি ষ্ট্ৰংৰুমসমূহৰ নিৰাপত্তা ব্যৱস্থাটো চোকা দৃষ্টি ৰখা হৈছে। কাইলৈ পুৱা 8 বজাত ডাক বেলত গণনাৰে ভোটগণনা আৰম্ভ হ'ব। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনীয় প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। ডিব্ৰুগড় জিলাত কাইলৈ ভোটগণনাৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকদ্বয়ৰ উপস্থিতিত ভোটগণনা পৰ্যবেক্ষক, গণনা সহায়ক আৰু মাইক্ৰ অবজাৰ্ভাৰসকলৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সম্পন্ন হয়। ভোটগণনা কাৰ্য সঠিক, স্বচ্ছ আৰু নিৰপেক্ষ কৰাৰ বাবে সম্পন্ন কৰা এই প্ৰক্ৰিয়াত জিলা আয়ুক্ত

0: শাখা জিলা নির্বাচনী বিষয়া বিক্রম কৰিৰ লগতে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। যোৰহাট জিলাৰ ভোটগণনাৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া জয় শিৱানীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। জিলাখনত চাৰিটা বিধানসভা সমষ্টিৰ বাবে যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
1: যিহেতু আমাৰ ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই 4 তাৰিখ যিটো ফিক্স কৰিছে, সেইমতে আমাৰো প্ৰিপেৰেশ্যন কি হৈছে কেনেকৈ হৈছে তাৰ কাৰণে আজি আমি এটা প্ৰেছ ব্ৰিফিং ৰাখিছো। মই সকলোকে মিটিঙত আদৰণি জনাইছো। আমাৰ ডিষ্ট্ৰিক্টত 4টা সমষ্টি, যেনেকে আপোনালোকে জানে, 99 টি অফ 100 যোৰহাট, 101 মৰিয়নী আৰু 102 তিতাবৰ। গোটেই 4টা সমষ্টিৰে যোৱা 9 এপ্ৰিলত বহুত ভালকে আমাৰ ডিষ্ট্ৰিক্টত গোটেই পোলিং প্ৰক্ৰিয়াটো কমপ্লিট হৈছিলে। মই তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো। ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ নটিফিকেশ্যন মতে 4 তাৰিখ কাউণ্টিং ৰখা হৈছে। কাউণ্টিং আৰেঞ্জমেণ্টটো আমাৰ ডিষ্ট্ৰিক্টত গোটেইখিনি কমপ্লিট হৈছে। ইতিমধ্যে 4 মে' ৰাতিপুৱা 8টাৰ পৰা কাউণ্টিং প্ৰচেছটো আৰম্ভ হ'ব। যে আমাৰ 3টা সমষ্টি, যোৰহাট, তিতাবৰ আৰু মৰিয়নী গভৰ্ণমেণ্ট বয়জত আমি ষ্ট্ৰং ৰুম আৰু কাউণ্টিং ৰুমটো আৰেঞ্জ কৰিছিলো, আৰু টিয়ক সমষ্টিৰ কাৰণে আমি গভৰ্ণমেণ্ট গাৰ্লছ স্কুলত ষ্ট্ৰং ৰুম আৰু কাউণ্টিং ৰুম আমি আৰেঞ্জ কৰিছিলো।
0: লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি এখন সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে জিলাখনৰ সমষ্টিকেইটাৰ বাবে পৃথক পৃথক গণনা কক্ষ আবণ্টন দিয়া হৈছে। সমগ্ৰ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো দিশ চোৱা চিতা কৰা হৈছে বুলি তেওঁ কয়। কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে। কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী বিষয়া স্বপ্নিল পালে মণিৰাম দিৱান ট্ৰেড চেণ্টাৰত হ'বলগীয়া ভোটগণনা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে বুলি জানিবলৈ দিছে।
2: কামৰূপ মেট্ৰ' ইলেকশ্যন ডিষ্ট্ৰিক্টৰ 5টা লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চিৰ কাউণ্টিং মণিৰাম দিৱান ট্ৰেড চেণ্টাৰ বেটকুছি, তাতে গোটেইকেইটা কাউণ্টিং চেণ্টাৰ ইতিমধ্যে ৰেডি হৈছে। যিকেইটা ষ্ট্ৰং ৰুমত এতিয়া বন্ধ হোৱা EVM আছে আৰু যিমান পোষ্টেল বেলেট আছে চব তাতেই কাউণ্টিং হ'ব। আৰু কাউণ্টিঙৰ কাৰণে কাউণ্টিং পাৰ্চনেলৈ ইতিমধ্যে তেওঁলোকৰ ট্ৰেইনিং হৈ গ'ল। এতিয়া কাউণ্টিং পাৰ্চনেল, ছিকিউৰিটি প্লেনিং, যিমানখিনি আমাৰ ECI গাইডলাইন হিচাপে প্ৰিপেৰেশ্যন ল'ব লাগে, গোটেইকেইটা প্ৰিপেৰেশ্যন ইতিমধ্যে ৰেডি হৈছে। এতিয়া জাষ্ট 8 বজাত 4 মে' কাউণ্টিংটো আৰম্ভ হ'ব।
0: শিৱসাগৰ জিলাতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। শিলচৰত ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কালি গণনা কৰ্মীসকলৰ বাবে বিশদ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মৰিগাঁও জিলাত জিলা নিৰ্বাচন শাখাই ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ 3টা সমষ্টিৰ ভোটগণনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ, অভিযোগ, ওজৰ আপত্তি দাখিল আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। ধেমাজি জিলাতো ভোটগণনা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্তই ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে বিশ্বনাথ জিলাতো ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু লাউডস্পীকাৰ বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজী জ্বলোৱা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কাইলৈ ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো জিলাতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। নিৰ্বাচন আয়োগে সকলো জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু বেটেলিয়নৰ কামাণ্ডিং বিষয়াসকলক ভোটগণনাৰ পাছত সম্ভাব্য হিংসাম্মক ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভোটগণনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী আৰু জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বেটেলিয়নৰ কামাণ্ডিং বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাত বিষয়াসকলক ষ্ট্ৰং ৰুম আৰু গণনা কক্ষৰ বাধ্যতামূলক পৰিদৰ্শন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ভোটগণনা কেন্দ্ৰসমূহত পৰ্যাপ্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকক নিয়োগ কৰিবলৈ তথা ভোটগণনা বিষয়ে সুৰক্ষাৰ নিয়ম কঠোৰভাৱে পালন কৰিবলৈ কয়। বৈঠকত বিসংগতিৰ প্ৰতি শূন্য সহনশীলতাত বিশেষ গুৰুত্ব দিয়া হয়। সকলো বিষয়াকে শান্তিপূৰ্ণ, স্বচ্ছ আৰু অপ্ৰীতিকৰ ঘটনাৰহিত ভোটগণনা আৰু গণনাৰ পাছৰ সময়ছোৱাত সুস্থিৰ বাতাবৰণ সুনিশ্চিত কৰিবলৈ বৈঠকত নিৰ্দেশ দিয়া হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিক ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় গোচৰ সন্দৰ্ভত পৰহিলৈৰ পৰা উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব।

0: আইনখনৰ সৈতে জড়িত গোচৰসমূহৰ চূড়ান্ত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই আইন সন্দৰ্ভত 2019 চনৰ পৰা 200টা গোচৰ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। 2024 চনৰ 19 মাৰ্চত আইনখনৰ শুনানি গ্ৰহণৰ দুবছৰৰ পাছত চলিত বছৰৰ 19 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত এই গোচৰসমূহৰ পুনৰ শুনানি অনুষ্ঠিত হৈছিল। ন্যায়ালয়ে সেইদিনাই চূড়ান্ত বিচাৰৰ বাবে 5 মে'ৰ পৰা 12 মে'লৈ সময় নিৰ্ধাৰণ কৰে। সেই অনুসৰি 5 মে'ত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মল্য বাগচী আৰু ন্যায়াধীশ বিপুল মনোভাই পাঞ্চলিৰে গঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব। অৱশ্যে অসম সন্মিলিত মহাসংঘ তথা অসমৰ দল সংগঠনসমূহে দাখিল কৰা গোচৰসমূহৰ শুনানি 6 মে'ৰ বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হ'ব। মাজুলী আৰক্ষীৰ এটা দলে কালি পুৱতি নিশা পেৰাভাৰী গাঁৱৰ অনিল বৰা নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই 1 কুইণ্টেলৰ অধিক ভাং আৰু নগদ 4,00,000 টকা জব্দ কৰে। ভাংখিনি আৰক্ষীৰ চকুত ধূলি দিবলৈ পবিত্ৰ গোঁসাইঘৰৰ থাপনা, ল'ৰা ছোৱালীৰ পঢ়া টেবুল, বিচনাৰ তল আৰু এটা পৰিত্যক্ত ঘৰত লুকাই ৰখা হৈছিল। ভাংখিনিৰ মূল্য 50,00,000 টকাৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে লগতে ভাং সৰবৰাহৰ সৈতে জড়িত 3খন বাহনো জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত অনিল বৰাৰ লগতে গুৱাহাটীৰ বিকি বৰ্মন আৰু গোগামুখৰ ফুলন গগৈক কৰায়ত্ত কৰে। আৰক্ষী অধীক্ষক সুমালিন শুভদৰ্শিনীয়ে ঘটনা সম্পৰ্কে এইদৰে কয়।
1: ক্ৰেডিবল ইনফৰমেশ্যন আছিল এই সাসপেক্টেড ক্যানাবিছ বস্তুবিলাকৰ সিজৰৰ কাৰণে। নেচনেল এছপি হেডকোৱাৰ্টাৰৰ নেতৃত্বত এক টীম ফৰ্ম কৰিছিলোঁ আৰু চাৰ্চৰ মানে পাছত আমাক অলমষ্ট 114 kg সিজৰ হৈছে সাসপেক্টেড গাঞ্জা, 398,000 চামথিং কেছ ৰিকভাৰ হৈছে, মোবাইল ফোন সিজৰ হৈছে আৰু আমাৰ 6 মানুহ আৰেষ্ট বিও হৈছে। এতিয়া আমি NDPS ৰাখত কেচ লৈ বাকী যিমান ফৰৱাৰ্ড লিংকেজ আছে কেছৰ তো এইবিলাক আমি ওলাই দিব, ওলোৱাৰ পিছত আমি বাকী কেচটো প্ৰচিড কৰিম।
0: ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ কলকাতাস্থিত পূব মাণ্ডলিক বিচাৰপীঠে কৰিমগঞ্জ জিলাৰ চিংলা নৈত হৈ থকা অবৈধ বালি খনন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিভিন্ন বিষয়া আৰু কৰ্তৃপক্ষক এমাহৰ ভিতৰত উত্তৰ দিবলৈ কৈছে। ন্যায়িক সদস্য ন্যায়াধীশ পুষ্পা সত্যনাৰায়ণ আৰু বিশেষজ্ঞ সদস্য ঈশ্বৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত সঞ্জীৱ দাসৰ আবেদনৰ শুনানিৰ সময়ত বিচাৰপীঠখনে এই নিৰ্দেশ দিয়ে। সঞ্জীৱ দাসে যোৱা 30 আগষ্টত ন্যায়াধীকৰণলৈ লিখা এখন ইমেইল যোগে বৃহত্তৰ মুম্বাই পৌৰ নিগম বনাম অংকিতা সিনহা আৰু অন্যান্যসকলৰ গোচৰত 2022 চনত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ জেৰটানি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। আবেদনকাৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰ আনিপুৰৰ পৰা নিভিয়ালৈকে 20 কিলোমিটাৰ এলেকাত অবৈধভাৱে বালি খনন হৈ থকা বুলি আৰু ইয়াৰ ফলত অঞ্চলটোত বিৰূপ প্ৰভাৱ পৰা বুলি অভিযোগ উত্থাপন কৰিছে। বৰপেটা জিলাৰ হাউলি আৰক্ষীয়ে চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত কালি 3 লোকক গ্ৰেপ্তাৰ কৰে। লোককেইজন হাউলি থানা এলেকাৰ যোশী হাতীপাৰা গাঁৱৰ বুলবুল হুছেইন, গলিয়াৰ আছিক ইকবাল আৰু ৱাহেদ ইকবাল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বেংকৰ গ্ৰাহকৰ পৰা একাউণ্টৰ জমাধন উলিয়াই নিয়া এটা দুষ্ট চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত এই লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। বৰপেটা আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই চক্ৰটোৰ সৈতে জড়িত থকাৰ অভিযোগত পূৰ্বে 15 লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত হাউলি থানাত গোচৰ ৰুজু কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট আজি অনুষ্ঠিত হ'ব। পৰীক্ষা দিনৰ 2 বজাত আৰম্ভ হ'ব আৰু 5 বজাত সামৰণি পৰিব। পৰীক্ষাৰ্থীসকলে 1:30 বজা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2019 চনৰ পৰা এই পৰীক্ষাৰ আয়োজন কৰি আহিছে। সংস্থাটোৱে শিক্ষাৰ্থীসকলৰ বাবে নীতি নিৰ্দেশনাও জাৰি কৰিছে। এই অনুসৰি বিদ্যাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে ভোটদাতাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড অথবা ৰেচন কাৰ্ডৰ দৰে ফটোযুক্ত পৰিচয় পত্ৰৰ মূল নথি লৈ আহিব লাগিব। নগাঁও জিলাৰ ডাকৰহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰ আৰু শিল্পীগৰাকীৰ এটা পূৰ্ণাংগ মূৰ্তি কালি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উন্মোচন কৰে। ডাকৰহাট ফেন ক্লাবৰ উদ্যোগত নিৰ্মাণ কৰা এই জুবিন ক্ষেত্ৰ আৰু শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি জিলা আয়ুক্তই জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰাজি আৰু অসমীয়া সংস্কৃতিলৈ তেওঁ আগবঢ়োৱা অসামান্য অৱদানৰ বিষয়ে উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 8 উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 159 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে 18 অভাৰ আৰু 1 বলত 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত গুজৰাট টাইটান্স পঞ্জাৱ কিংছৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্দি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: ৰাজ্যত কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে গণনা কক্ষৰ আশে পাশে ব্যাপক নিৰাপত্তা ব্যৱস্থা, ছিংগাপুৰৰ য'তত হ'ব পাৰে সুৰা নিষিদ্ধ, অসমত বিনিয়োগ কৰিবলৈ

0: শাৰী পাতিছে বিদেশী ৰাষ্ট্ৰ। কাইলৈ ড্ৰাই ডে ঘোষণা আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। কাইলৈ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনে ভোটগণনা কক্ষৰ আশে পাশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। এই একেটা বাতৰি দৈনিক জনমভূমি কাকতেও প্ৰকাশ কৰিছে। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে হোটেল ৰেষ্টুৰাৰ ব্যৱসায়ত বিৰূপ প্ৰভাৱ পৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। আজি হ'বলগীয়া নীট পৰীক্ষাত সমগ্ৰ দেশৰ 43,187 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। বাতৰিটো দৈনিক অসম কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। বন বিষয়া শিৱাশীষ চান্দিল্লই উৎকোচ লৈ আৰক্ষীৰ জালত পৰাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। কাইলৈ 40টা ভোটগণনা কেন্দ্ৰত 722 প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতৰ। বিৰোধীৰ বিজয়ী প্ৰাৰ্থীক সুৰক্ষিত কৰাৰ মন্ত্ৰণাৰে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী শিৱকুমাৰ কালি গুৱাহাটীত উপস্থিত হোৱাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। ৰন্ধন গেছৰ লগতে অন্যান্য খাদ্যবস্তুৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক অসুবিধাত পেলাইছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: বাক্সা জিলাৰ বাঘাজানী গাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী কৰুণাকান্ত বসুমতাৰীৰ কালি ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মগজুৰ ৰক্তক্ষৰণ হৈ কিছুদিন ধৰি তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। চাপাগুৰি কক্লাবাৰী বড়ো সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি বিভিন্ন ক্ৰীড়া সংগঠনৰ সৈতেও তেওঁ জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 65 বছৰ। বসুমতাৰীৰ বিয়োগত বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ আৰু বিজুলী ঢেৰেকনিৰে 2-1 বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। 35খন জিলাৰ 40টা কেন্দ্ৰত ভোটগণনাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ভোটগণনাৰ পাছত সম্ভাৱ্য হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আৰু আৰক্ষী প্ৰশাসনক নিৰ্বাচন আয়োগৰ নিৰ্দেশ। নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় গোচৰ সন্দৰ্ভত পৰহিলৈৰ পৰা উচ্চতম ন্যায়ালয়ত শুনানি। কৰিমগঞ্জ জিলাৰ চিংলানৈত অবৈধ বালি খনন সন্দৰ্ভত এমাহৰ ভিতৰত উত্তৰ দিবলৈ ৰাজ্য চৰকাৰক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ 8 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। দিনৰ 11 বজাত পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অকণিৰ মেল।

0: নমস্কাৰ অকনিহঁত, তোমালোক আটাইলৈকে মৰম আৰু চেনেহ যাচি মই ভাস্বতী বাইদেৱে আজিৰ মেল মুকলি কৰিছোঁ। আশা কৰিছোঁ তোমালোক ভালে কুশলে আছা। মেলত প্ৰথমতেই তোমালোকৰ সুন্দৰ সুন্দৰ গীত মাতবোৰ শুনোৱাহাচোন। তোমাৰ নামটো কোৱা।
1: হৃদয়ম কৌশিক শৰ্মা।
0: হৃদয়ম কৌশিক শৰ্মা, তুমি ক'ৰ পৰা আহিছা?
1: হেঙেৰাবাৰী।
0: হেঙেৰাবাৰী, তুমি আগতে মেলত আহিছিলা নে আমাৰ? আহা নাই, আজি প্ৰথম আহিছা। আজি কি শুনাবা আমাক মেলত?
1: জ্যোতি সংগীত। জোন

Subi aqui já, sou culpa rica. Subi.

ছবি আঁকি যায় চকুর পাহিকা, ছবি আঁকি যায় জি।

0: সুন্দৰ হৈছে। কোনে শিকাইছে তোমাক গানটো? মায়ে শিকাইছে। আৰু শিকিবা দেই, ধুনীয়া ধুনীয়া গান শিকি আহি আমাৰ মেলত গাবা ন। এতিয়া আমি সকলোৱে কি কৰিম? তোমাৰ নামটো কোৱা।
1: মোৰ নাম নাজনীন তাসমিনা।
0: নাজনীন, নাজনীন। আৰু আজি কোন ঠাইৰ পৰা আহিছা তুমি?
1: মই আজি নুনমাটি 1 নম্বৰ আনন্দ নগৰ।
0: তুমি আজি আমাৰ মেলত কি শুনাবা?
1: মই আজি ৰাভা সংগীত শুনাম।
0: গোৱা।
1: বিলতে হালিছে ধুনীয়া পদুমি, ফুলনিত ফুলিছে ফুল। বিলতে হালিছে ধুনীয়া পদুমি, ফুলনিত

0: বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল। ধন্যবাদ।
1: তোমাৰ নামটো কোৱা?
2: মোৰ নাম ভূমিষ্ঠা দাস।
1: ভূমিষ্ঠা, ভূমিষ্ঠা আগতে আহিছিলা নেকি আমাৰ মেলত? আজি প্ৰথম। কেনেকুৱা লাগিছে তোমাৰ আহি?
2: ভাল লাগিছে।
1: ভাল লাগিছে। আমাৰ মেলত আজি কি শুনাবা?
2: মই এটি বিষ্ণু ৰাভা সংগীত শুনাম।

0: সিহঁতৰ মা ধন্যবাদ।
1: সুন্দৰ হৈছে, আৰু ভালকে শিকিবা দেই। ৰৈ ৰৈ কেতেকী বীণায়ো গাইছে ন, তাৰপিছতে আৰু আমাৰ আগৰ মইনায়েও গাইছিলে তেনেকুৱা চৰাইৰ গীত। এটা কেতেকী কিনো জানানে তোমালোকে? কেতেকী কি চৰাই, আৰু কেতেকী ফুলো আছে ন, বহাগত কেতেকী ফুলে ন, আৰু কেতেকী চৰাইও আছে। এতিয়া তোমালোকে মোক কেইবিধমান চৰাইৰ নাম কোৱাচোন।
0: মইনা,
1: মইনা, আৰু এইফালে
2: কুলি,
1: কুলি,
2: ঘনচিৰিকা,
1: ঘনচিৰিকা,
0: ভাটো,
1: ভাটো, আৰু
2: পাৰ,
1: পাৰ। অঁ, এতিয়া আমি কি কৰিব লাগে? আমাৰ আমাৰ নিজৰ নিজৰ যেনেকৈ ঘৰ আছে ন, চৰাইবিলাকৰো ঘৰ আছে নহয়। চৰাইবিলাকে ক'ত ঘৰ সাজে? গছত ন, সেয়েহে আমি কি কৰিব লাগে? গছ গছনি ৰোপণ কৰিব লাগে, নহয়নে? যাতে চৰাইবিলাকে তাতে বাহ সাজিব পাৰে, ধুনীয়াকৈ থাকিব পাৰে ন। আৰু চৰাইবিলাক তোমালোকে জানাই নিশ্চয়, তোমালোকক স্কুলত শিকাইছে, চৰাইবিলাকে দেখিবলৈতো ধুনীয়াই, আমাৰ দেখিও ভাল লাগে, আৰু আমাৰ জীৱবিজ্ঞানত চৰাই কিন্তু বহুখিনি উপকাৰিতা আছে। চৰাই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটো বহুতখিনি সহায় কৰে। নতুন নতুন কিতাপবিলাক পঢ়িবা, তাতে আৰু সুন্দৰ সুন্দৰকৈ তোমালোকে গম পাবা কথাবিলাক দেই। এতিয়া আমি সকলোৱে কি কৰিম? তোমাৰ নামটো কোৱা।
0: নমস্কাৰ, মোৰ নাম ৰুচিকা বৰ।
1: তুমি মেলত আজি কি শুনাবা আমাক?
0: আজি মই জয়ন্ত হাজৰিকা গীত শুনাম।
1: গোৱাচোন কোনটো?
0: এক দুই তিনি কান্দি পুতলা পাইছা চিনি।

0: পাৰে আমাৰ ধন্যবাদ
1: কোনে শিকাইছে সুন্দৰ হৈছে
0: নন্দিতা বাইদেউ
1: অঁ খুব ভাল হৈছে আৰু আগলৈ তুমি সুন্দৰ সুন্দৰকৈ শিকিবা ন
2: নমস্কাৰ মোৰ নাম মাজমিন আফ্ৰিন জন্নাত
1: তুমি কি শুনাবা আজি আমাক মেলত
2: আজি মই দীপেন বৰুৱা ছাৰৰ এটি গীত গাম
1: গোৱা
2: এইখন

0: আপোন, ধন্যবাদ
1: সকলোৱে। আমি আহা,
2: নমস্কাৰ।
1: তোমাৰ নামটো কোৱা।
0: মোৰ নাম নিধি বৰ্মন। মই আজি নীলিমা খাতুন বাইদেউৰ এটি গীত গাম।
1: গোৱা।

कोई कोई कोई मौजम पिलाए, इतनी सजाए गुन गुनाए, इतनी सजाए गुन।

জানিলই মিঠা মিঠা হপনিয়া মন উড়ি গন্ধ জানিলই মিঠা মিঠা।

0: পর পাতর হাজুন কাসুন এই গাঁও আপন আপন এই গাঁও নিশে আপন। ধন্যবাদ।
1: তোমার নামটো কোৱা?
2: মোৰ নাম প্ৰিন্সি কাশ্যপ। মই এটি জ্যোতি সংগীত গাম।
1: গোৱা।
2: বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, শক্তিশালী ভাৰতৰ, শক্তিশালী ভাৰতৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, সমূহ সমৰ ভয় নকৰিবি মুক্তিযুঁজাৰ হুঁচিয়াৰ, সমূহ সমৰ ভয় নকৰিবি মুক্তিযুঁজাৰ হুঁচিয়াৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ সুতি দুৱাৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ সুতি দুৱাৰ, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, অগ্নিবৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত, অগ্নিবৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত, শিলাবৃষ্টি ভূমিকম্প হ'ব উল্কাপাত, শিলাবৃষ্টি ভূমিকম্প হ'ব উল্কাপাত, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান।
3: অকণিহঁত, এতিয়া মেলত আমাৰ সাধু শুনা সময়। মই আজি তোমালোকক এটি ধূৰ্ত শিয়ালৰ সাধু কথা ক'ম দেই, তোমালোকে মন দি শুনিবা।

শিয়ালে বাস কৰিছিল। এদিন শিয়ালটোৱে ভোকত আতুৰ হৈ ইফালে সিফালে খোৱা বস্তু বিচাৰি ফুৰিব ধৰিলে। দিনৰ দিনটো ঘূৰি ফুৰি সি এটা সামান্য চিকাৰো ধৰি খাব নোৱাৰাত তাৰ মনত বৰ দুখ লাগিল। সি ক'ত যাওঁ, কি কৰোঁ, এনে ভাৱেৰে ডাঙৰ গছ এডালৰ তলত থিয় হৈ ইফালে সিফালে চাওঁতে দেখিলে এটা সিংহই মুখত এটুকুৰা মঙহ লৈ তাৰ পিনে আহি আছে। সিংহটোৰ মুখত থকা মঙহ টুকুৰা দেখিয়েই তাৰ মনত বৰ আনন্দ লাগিল। সি সিংহক ঠগি মঙহ টুকুৰা খোৱাৰ আশাত মিছাতে বেমাৰৰ ভাও ধৰি কান্দি কান্দি ক'বলৈ ধৰিলে, মই আজি ইমান দিনৰ পৰা বেমাৰত ভুগি আছো, একো এটা খাবও পোৱা নাই, মোৰ প্ৰাণ বায়ু যাওঁ যাওঁ অৱস্থা, কোনোবাই মোক কিবা অকণ খাব দিবনে, কোনোবা দয়াবান লোকে মোক সহায় কৰক, মংগল হ'ব। হঠাতে সিংহই কান্দোনৰ শব্দ শুনি থমকি ৰ'ল আৰু আচৰিত হৈ গ'ল। কিছু সময়ৰ আগতে মই এইফালেদি যাওঁতে কোনো কান্দোনৰ শব্দ শুনা নাছিলোঁ, এতিয়া আকৌ কোনে কান্দি আছে, এয়া কেনেকৈ সঁচা হ'ব পাৰে, বাৰু কোননো এই ভুক্তভোগীজন, এবাৰ নিশ্চয়কৈ চাই আহোঁ, এই বুলি সিংহই আগবাঢ়ি গ'ল। তাৰ পিছত দেখিলে এটা শিয়ালে বাগৰি বাগৰি কান্দি আছে। শিয়ালৰ অৱস্থা দেখি সিংহৰ বুজিবলৈ বাকী নাথাকিল, এয়া যে শিয়ালৰ ধূৰ্তালি, কাৰণ তাৰ মুখত থকা মঙহ টুকুৰা খাবলৈ এয়া শিয়ালৰ চেষ্টা। তাৰ পিছত সিংহই শিয়ালৰ কান্দোনক কেৰেপ নকৰি তাৰ পৰা আঁতৰি গ'ল। শিয়াল যিডাল গছৰ তলত বহি আছিল সেই গছডালৰ তলৰ ডাল এটাত বহু আগৰে পৰা এজনী কাউৰীয়ে জিৰণি লৈ আছিল আৰু শিয়ালৰ চতুৰালিবোৰ দেখি আছিল। মিছাতে শিয়ালে কৰা ধূৰ্তালি বুদ্ধি দেখি তাইৰ পেটে পেটে শিয়াললৈ খং উঠিল আৰু মুহূৰ্ততে তাই মনত পৰিল বহু দিনৰ আগতে এই ধূৰ্ত শিয়ালে তাইক ফুচুলাই তাই মুখৰ মঙহ খাইছিল, সেয়েহে ধূৰ্ত শিয়ালক আজি এসেকা দিবলৈ এয়া এটা সোণালী সুযোগ বুলি ভাবিলে। মইনাহঁত তাই কি কৰিলে জানা, তাই তৎক্ষণাত উৰি গৈ কৰোবাৰ পৰা এটুকুৰা মঙহ মুখত লৈ আহিল আৰু ধূৰ্ত শিয়ালক দেখা দিলে। ধূৰ্ত শিয়ালে দেখা পালে কাউৰীৰ মুখত এটুকুৰা মঙহ। ধূৰ্ত শিয়ালৰ কাউৰীৰ মুখত এটুকুৰা মঙহ দেখি বৰ আনন্দ লাগিল আৰু মনতে ভাবিলে, সিংহক ঠগি খাব নোৱাৰিলে কি হ'ল, এই মূৰ্খ জাতৰ কাউৰীক ঠগি খাবলৈ বেছি সময় নালাগে, সেয়েহে সি পলম নকৰি মিঠা মিঠা মাতেৰে কাউৰীক ক'লে, অ' এইজনী আমাৰ কাঞ্চনমতি বাইদেউ নহয়নে, এৰা অ' নহ'বনো কিয়, এই বাইদেউ য'তেই নাথাকক ঠাইডোখৰ শোভা বাঢ়ি যায় নহয়, বহু দিনৰ মূৰত বাইদেউক লগ পালোঁ যেতিয়া বাইদেউৰ মুখৰ পৰা শুৱলা গান এটাকে শুনিবলৈ মন গ'ল, দয়া কৰি বাইদেউৱে গান এটা গালে বৰ সুখী হ'ম। শিয়ালৰ ধূৰ্তালি ভৰা কথা শুনি কাউৰীয়ে মুখৰ মঙহ টুকুৰা আকৌ ঠেঙৰ নখেৰে খামুচি ধৰি ঠাট্টাৰ সুৰত ক'লে, হেৰ শিয়াল বোপা, তই মোৰ গান শুনি সুখী হ'লেও বা নহ'লেও মোৰ কি আহে যায়, অন্তত আজিৰ পৰা এটা কথা মনত ৰাখিবি, সেই তাহানিৰ দৰে এতিয়া কাউৰী জাতি আৰু মূৰ্খ নহয়, আৰু মূৰ্খ বুলি ভবাটো তোৰ ভুল হৈছে, অকল কাউৰী জাতিয়েই নহয় দেই, অৰণ্যত থকা সকলো চৰাই আৰু জন্তুৱে তহঁতবোৰৰ তোষামোদ স্বভাৱৰ কথা বুজিব পৰা হ'ল, কাৰণ সময় সলনি হ'ল, কিয়নো কিছু সময়ৰ আগতে তই সিংহৰ মুখৰ পৰা মঙহ খাব নোৱাৰাটোৱেই তাৰেই

0: অকণমান বুজিলিতো? এতিয়া আন্ধাৰো হৈ আহিল, মই মোৰ বাহলৈ যাওঁ। এইবুলি কাউৰীয়ে আকৌ মুখত মঙহ টুকুৰা লৈ গুচি গ'ল। আৰু মইনাহঁত, শিয়াল বোপায়ে কি কৰিলে জানা? শিয়াল বোপায়ে সেইদিনা কাকো ঠগি খাব নোৱাৰি অহা বাটে উভতি গ'ল। তোমালোকেও এনেধৰণৰ সুন্দৰ সুন্দৰ সাধুকথা শিকি আহিবাচোন আৰু আমাৰ মেলত আহি ক'বা। আহা পুনৰবাৰ তোমালোকৰ গীত মাতবোৰ শুনো।
1: মোৰ নাম কৃতাঞ্জলি মজুমদাৰ। ভূপেন হাজৰিকাৰ এটি গীত গাম।
0: গোৱা।
1: কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতি, এটি এটি ক্ষণ যে মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতি, এটি এটি ক্ষণ যে মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি।

0: ইট মিট এন্ধাৰত নিমাৰে ৰাতি, কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা হাবত এটি এটি ক্ষণ, যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি।
1: অকণিহঁত, চাওঁতে চাওঁতে আজি আমাৰ মেল সামৰাৰ সময়ো হৈ আহিল, সেয়েহে আমাৰ আজিৰ মেল ইমানতে সামৰিছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একেই সময়তেই।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ জৰিয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত আজি আগবঢ়াইছো বাগী ছবিখনৰ কেইটিমান গীত। প্ৰথমে আৰমান মালিক শ্ৰদ্ধা কাপুৰৰ কণ্ঠৰ এই গীতটি।

0: একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত বাগী ছবিখনৰ গীত গাই শুনিলে।
1: এয়া আকাশবাণী গুৱাহাটী, আপোনালোকে অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। এতিয়া আগবঢ়াইছো সাধক সুন্দৰৰ।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানটিলৈ আপোনালোকক আকৌ এবাৰ আদৰণি জনাইছোঁ। মোৰ সৈতে আজি আছে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী, তেখেত অসম আৰক্ষীৰ প্ৰথমগৰাকী সহকাৰী উপ পৰিদৰ্শক, তেখেত এগৰাকী অভিনেত্ৰী, গীতিকাৰ, সুৰকাৰ। আৰু তেখেতৰ সৈতে আমি প্ৰথম খণ্ডটিত তেখেতৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ কিছু কথা আপোনালোকক জনাইছিলোঁ। আজি আকৌ এবাৰ তেখেতৰ সৈতে বহিছোঁ, তেখেতৰ আৰু কিছু কথা আপোনালোকক জনাব বিচাৰিম তেখেতৰ মুখেৰে। বাইদেউ, আকৌ এবাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: বাইদেউ, প্ৰথম খণ্ডটি শুনি শ্ৰোতাসকলে ইমান ভাল পাইছে আৰু বহুতে এনেদৰে লিখিছে যে আকাশবাণীয়ে যিটো কাম কৰিছে আপোনাক আকৌ ৰাইজৰ মাজলৈ লৈ আহি আকাশবাণী গুৱাহাটীক তেখেতসকলে বিশেষভাৱে ধন্যবাদ দিছে শ্ৰোতাসকলে, তেনেকুৱা বহু মন্তব্য আমি পাইছোঁ। আৰু আপোনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আপোনাৰ মুখেৰে শুনি বহুতো লোক আপ্লুত হৈ পৰিছে, সেই বিষয়ে আমালৈ মন্তব্য প্ৰেৰণ কৰিছে, আপোনাকো হয়তো বহুতে জনাইছে। আজি আৰু এনেকুৱা কথা জানিবলৈ বিচাৰিম যিসমূহ হয়তো আমি নাজানো, সকলো শ্ৰোতাৰ বাবে সেই কথাখিনি আপোনাৰ মুখেৰে আকৌ এবাৰ আমি শুনিব বিচাৰিম। এগৰাকী শ্ৰোতাই লিখিছিল আৰু ইতিমধ্যে আপোনাৰ বিষয়ে যিখন অভিনন্দন গ্ৰন্থ প্ৰথমা প্ৰকাশ পাইছে তাতো উল্লেখ আছে যে আপুনি ভ্ৰাম্যমান থিয়েটাৰ যিসমূহ গীত গাইছিল ইমান বেছি জনপ্ৰিয় হৈছিল। আপুনি বেউলা নাটকখনতো গীত লিখিছে, তাত গীত গাইছে, সেই বিষয়ে উল্লেখ কৰিছে আৰু কেইবাখনো নাটকত আপুনি গীত নিজে লিখিছে আৰু সেই গীত গাইছে, গতিকে সেই কথা বিশেষভাৱে উল্লেখ কৰিছে শ্ৰোতাসকলে। প্ৰথমে আমি আজিৰ অনুষ্ঠানটিত যদি নটৰাজ থিয়েটাৰৰ বাবে লিখা আপুনি এটি গীত যদি গাই শুনাই ভাল লাগিব।
1: নটৰাজ থিয়েটাৰত বহুত গানেই গাইছিলোঁ, তাৰপিছত কিছুমান কথা অৱশ্যে এতিয়া পাহৰিছোঁ, সৰুবিলাকো পাহৰিছোঁ, বয়স হৈছে, তথাপিতো তাৰে দুটিমান আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিম। জোনাকি অ জোনাকি তোৰ

0: কোনখন নাটকৰ আছিল বাইদেউ? সেইটো
1: এখন খনা নাটকৰ আছিলে।
0: আপুনি বেউলা নাটকতো গীত গাইছে?
1: গাইছিলোঁ কিছুমান গান, অৱশ্যে এতিয়া মই পাহৰিছোঁ। তথাপিতো বেউলা যেতিয়া গা ধুবলৈ গৈছিলে তেতিয়া এটা গান গাইছিলোঁ লগৰীয়া সমনীয়াৰ লগত, ও জনাকে কয়।

0: জোনাকী কন্যা।
1: এই গীতটির কথাই শ্রোতাসকলে বিশেষভাবে লিখিছিল। আর আপনি মেঘর সাজি থাকুতে এটি গীত আছে, সেই গীতটিও আপনি লিখিছিল আর গাইছিল?
0: হয়, গাইছিল। যেতিয়া চান্দ সদাগরৰ ছটা পুত্ৰ মৰিলে, সপ্তম পুত্ৰ লক্ষীন্দাৰৰ বিয়া পাতিলে বেউলাৰ লগত। বেউলাৰ লগত পাতিলে যেতিয়া আগৰকেইটা সৰ্পৰ দংশন কৰি শোৱনি কোঠাতে মাৰি পেলালে, এইবাৰ চান্দ সদাগৰে ভাবিলে মই এনেকুৱা এটা ঘৰ বনাম যিটোত অকণো ছিদ্ৰ নাথাকিব, গতিকে এনেকুৱা এটা ঘৰ বনাবলৈ বুলি এটা ৰাজ্যৰ কেশৈ খনিকৰ নামৰ এজন খনিকৰ খুব তদাৰক কৰিবলৈ দিলে, আৰু কেশৈ খনিগৰে এই ঘৰটি বনাবলৈ ল'লে। লওঁতে বহুত বনুৱাই কাম কৰে, বনুৱাবিলাকে ৰাতিয়ে দিনে ইমানেই কাম কৰিছে, কিন্তু কেশৈ খনিগৰে অকণো তেওঁলোকৰ দুখবোৰ কথা নাভাবে, ৰাতিয়ে দিনে লেবেজান হৈ গৈছে। তেতিয়া মানে এই বনুৱাবিলাকৰ দুখত এই গীতটো মই লিখিছিলোঁ। হেই হেই হেই হেয়া, হেই হেই হেই হেয়া, হে হেই হেই হেই হেয়া, হেই হেই হেই হেই হেয়া, লাগ হেরো লাগ ভাই হাতে কামে লাগ, লাগ হেরো লাগ ভাই হাতে কামে লাগ, হারক মাটি করি তেজক পানি করি হাতে কামে আহি লাগ, হেই হেই হেই হেয়া, হেই হেই হেই হেয়া, কেখৈ খনি করে এ হে, মেঘর সজাইছে এ হে, অজস্র বনুয়া লাগে ৰাতিক দিনে কৰি এ হে, দেহাক পানী কৰি এ হে, বনুৱাই ভাগৰি পৰে, হেই হেই হেই হেয়া, হেই হেই হেই হেয়া, লাগ হেৰো লাগ ভাই হাতে কামে লাগ, লাগ হেৰো লাগ ভাই হাতে কামে লাগ, লাগ হেৰো লাগ ভাই হাতে কামে লাগ, হাৰ

চান্দহ সাগৰৰ নুমলীয়া পুত্ৰয়ে লক্ষিন্দৰ বাপাৰে বিয়া মনসা দেৱীৰ চকুত নপৰাকৈ ছিদ্ৰহীন মেৰ ঘৰ সজা চৈতী পুত্ৰক হাততে হেৰালে মনসাক নকৰি পূজা এইবাৰ লক্ষিন্দৰৰ বিধাতাই কি থৈছে ভাগ্যত বাকী আছে লেখা এইবাৰ লক্ষিন্দৰৰ বিধাতাই কি থৈছে ভাগ্যত বাকী আছে লেখা হেই হেই হেই হেয়া হেই হেই হেই হেয়া হেই হেই হেই হেই হেয়া হেই হেই হেই হেয়া হেই হেই হেই হেয়া।

খুব ভাল লাগিল আচলতে এই গীতসমূহ। ভ্ৰাম্যমান থিয়েটাৰৰ আৰম্ভণিৰ সময়ৰ গীত আৰু আপুনি হ'ল প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী, সেই আৰম্ভণিতে আপুনি যি গীত লিখিছিল গাইছিল আৰু সেই সময়ৰ এই কথাবোৰ আজি শুনি আমাৰ ইমান ভাল লাগিছে। আমি হয়তো আমাৰ এই প্ৰজন্মই সেই সময়ৰ সেই নাটক আমি দেখা নাই, কিন্তু আপোনাৰ জৰিয়তে আমি সেই সময়ৰ কথাখিনি গম পাইছোঁ, আপুনি কিদৰে গীত গাইছিল, আৰু এইখিনি আকাশবাণী শ্ৰোতাসকলেও শুনি নিশ্চয় ভাল পাব। আৰু এখন নাটক আছিল আনাৰকলি, তাতো আপুনি গীত গাইছে, সেই বিষয়েও যদি অলপ কৈ দিয়ে বা গীত এফাকিও যদি শুনায় আমাৰ ভাল লাগিব।

গলা এ আকাশ মোৰ ইমান মধুৰ লাগে, মৰম ভৰা এই মহলত হেজাৰ সপোন জাগে।

0: আপোনাৰ প্ৰায় 4 বছৰ হ'ল, মাজতে আপুনি বহুদিন চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল, ডিঙিৰ আপোনাৰ অস্ত্ৰোপচাৰ হৈ গৈছে, তাৰ পাছতো আজি এই বয়সত আপুনি সেই পুৰণি গীতবোৰ ইমান ধুনীয়াকৈ গাই শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰিছে, খুব ভাল লাগিছে আচলতে আপোনাৰ সৈতে এই সময়খিনি।
1: ধন্যবাদ। এতিয়া আৰু ডিঙিটো কটাৰ কাৰণে দুবাৰমান, এবাৰ টেকচমি হ'ল, এবাৰ থাইৰয়ডৰ অপাৰেশ্যন হ'ল এই দুবছৰমানৰ আগতে, গতিকে মাতটো ভঙাটিং হৈছে আৰু, কেতিয়াবা ভাল গাওঁ কেতিয়াবা বেয়া গাওঁ, সেই হৈছে। আৰু এটা গান মই বিপ্লৱ নাটকত গাইছিলোঁ, অকণমান তাৰে বাৰু শুনাই দিছোঁ। নাচে ময়ূৰী নাচে,

0: খুব ভাল লাগিছে আৰু আপুনি ইমান আগ্ৰহেৰে এই গীতসমূহ অলপ অলপ গাই শুনাইছে। এতিয়া প্ৰযুক্তিগতভাৱে বহুতো উন্নত হ'ল, কিন্তু সেই সময়ত আপোনালোকে নৃত্য নাটিকা যেতিয়া মঞ্চস্থ হৈ আছিল, আপোনালোকে গীত গাইছিল, সেই সময়ত ইমান বেছি সুবিধা আপোনালোকৰ নাছিল, তাৰ মাজতে আপোনালোকে গীত গাইছিল, আৰু আপোনাৰ লগত যিসকলে গীত গাইছিল বা সংগত কৰিছিল সেইসকলৰ কথা মনত আছেনে বাইদেউ?
1: আছে, সকলোৰে নামবোৰ অৱশ্যে এতিয়া কিছুমান পাহৰিছোঁ, তথাপিতো মোৰ লগত একেলগে কেতিয়াবা সমবেত গীতত ধৰক গাইছিলে, এই যেনেকে আৰম্ভণি গীতটো গাইছিলোঁ, তেতিয়া মোৰ সুমিত্ৰা বৰুৱা, অনুপমা বৰুৱা কৃষ্ণ ৰয়ৰ ৱাইফ আছিলে, তেখেত ঢুকালে, আৰু দশৰ দাসৰ ৱাইফ আছিলে সুমিত্ৰা বৰুৱা, তেওঁ ঢুকালে, তেওঁলোক দুজনীয়ে মোৰ লগত গাইছিলে, আৰু বাকী অন্য কোনো মানে বাকীবোৰ মই গাইছিলোঁ। আৰু
0: পুৰুষ কণ্ঠশিল্পী,
1: পুৰুষ কণ্ঠশিল্পী মই প্ৰথমতে ৰাজকৃষ্ণ বাইক সংগীতত পাইছিলোঁ, তেওঁ হেৰি কৰিছিলে, আৰু লগত তেওঁ ৰবি দাস, তাৰপিছত কান্তেশ্বৰ গয়াৰী আছিলে বাঁহীত আছিলে, তাৰপিছত আৰু দুটৰাত কোনোবা আছিলে মই পাহৰি গৈছোঁ নাম। মোৰ দুবছৰৰ পাছত দশৰথ দাস আহিছিল, তাৰপিছত দশৰথৰ আগতো দশৰথ দাসেও মোৰ লগত গাইছিলে, বিশেষকৈ নৃত্য নাটিকাবিলাকত ৰবি দাসেও তেনেকৈ গাইছিলে। বিশেষকৈ মই দশৰথ দাসদেৱৰ লগত গান গাই ভাল পাইছিলোঁ, কাৰণ তেওঁ আধুনিক পৌৰাণিক দুয়োটাৰে মানে সুন্দৰকৈ মোৰ লগত মানে মিলাব পাৰিছিলে, আৰু মই

0: ভাল পাইছিল তেখেতৰ লগত। গতিকে তেওঁলোকে গান এটা লিখি তেওঁৰ লগত আলোচনা কৰোঁ আৰু খুব আনন্দেৰে আমি সুৰটো ইফাল সিফাল কৰোঁ আৰু মিউজিকত তুলি লোৱা যায়। আৰু আনন্দতে কেতিয়াবা আমি ইজনে সিজনক মাৰা মাৰি কৰিছিলোঁ, এনেকুৱা হৈছিল, মই তেতিয়া পাহৰিয়ে গৈছিলোঁ মই যে ছোৱালী, তেতিয়া মানে এনেকুৱা হয়, আনন্দতে আমি চাহ খাওঁ আৰু প্ৰযোজকেও আহি আমাক আনন্দতে গানটো ভাল হ'লে চাহ তাহ খুৱায়, সেইদিনা স্পেচিয়েলি চাহ খুৱায়, আমাৰ ভাল লাগিছিল তেতিয়া। এই আছিলে আমাৰ তেতিয়াৰ দিনৰ।
1: আৰু তেতিয়া যিসকল অভিনয় শিল্পী আছিলে সেইসকলৰ বিষয়ে অকণমান কওকচোন।
0: মইতো প্ৰথমতে লগ পাইছিলোঁ, মই প্ৰথমতে গানৰহে মানুহ আছিলোঁ, গান লিখিছিলোঁ, হেৰি কৰিছিলোঁ, কিন্তু প্ৰত্যেকখন নাটকত মই যেতিয়া গানবোৰ গাব লগা হৈছিলে মই গাই থাকোঁ, মনাইকা গৰাকীয়ে তেওঁৰ উঠটো মিলাই আছিলে ষ্টেজত গৈ, গতিকে মই তেওঁলোকৰ এক্টিংবোৰ খুব ভালকে জানিছিলোঁ। আৰু প্ৰত্যেকখন নাটকৰ ডায়লগবোৰ প্ৰায় ইটোৰ মহিলা শিল্পীসকলৰ ইটো ষ্টেজৰ পৰা সিটো ষ্টেজলৈ যোৱা সময় আৰু ডায়লগ, অভিনয় কৰা প্ৰত্যেক কথা, এইবিলাক মই খুব ভালকে, মোৰ কণ্ঠস্থ মুঠস্থ হৈয়ে গৈছিলে। সেইকাৰণে কেতিয়াবা ফিলাপ দি গেছ নায়িকা নহ'লে মই সদায় কৰিব লগা হৈছিলে। এবাৰ তেনেকৈ নায়িকা নাইকিয়া হ'ল বেউলাৰ নাটকৰ, মই গৈ সনেকাও কৰিছিলোঁ, বেউলাৰ মানে সুমিতা বৰুৱাৰ গা ভাল নাছিলে, চান্দ সদাগৰৰ ৱাইফ হৈছিলোঁ। তাৰপিছত আকৌ সেইদিনাই আকৌ বেউলাৰ মানে বেউলাক যিয়ে অন্যায় কৰিলে সেই মনসা দেৱী হৈছিলে, পাহৰি গ'লোঁ, তাই হাজৰিকা বুলি এগৰাকী ছোৱালী আছিলে, তেওঁৰ এক্টিংটো অৱশ্যে মই কৰা নাছিলোঁ, কাৰণ সেইটো বৰ চিঞৰিব লাগে, কাৰণ সেইখিনি সময়ত অভিনয়টোৰ পাছতে মোৰ গান আছিলে, ষ্টেজনীয়ে গৈ ষ্টেজত গান গাব লাগিছিল, গতিকে মই সেইটো এক্টিঙে মনসা দেৱীৰ এক্টিংটো মই কৰা নাছিলোঁ। বাকী সকলোবোৰ নাৰী চৰিত্ৰ মই মনস্থ আছিলে, আৰু নাইকিয়া হ'লে শেষত গৈ ময়ে কৰিব লগা হয় আৰু শেষত গৈ ময়ে পাইছিলোঁগৈ কৰিবলৈ, গতিকে সেইখিনি মনত আছে। সুমিতা বৰুৱাই শান্ত সদাগৰৰ ৱাইফ হৈছিলে, সনেকা হৈছিল, তাৰপিছত বন্দিতাটো মেইন গৰাকী হৈছিলে, তাৰপিছত অনুপমা বৰুৱাইটো বেউলাই হৈছিলে, এইবিলাক মনত আছে। আনাৰকলিটো তেনেকৈ আনাৰ হৈছিলে তাই, তাৰপিছত এইখিনিয়ে মনত আছে আৰু। গতিকে আৰু সুন্দৰভাৱে তেওঁলোকে মোক গানটো অইন সময়তো কেনেকৈ গাই তেওঁলোকৰ মুখস্থ হৈ গৈছিলে মোৰ লগতে গাই। এবাৰ বেউলা নাটকত মই নেতাই ধুবুনী ৰোল হৈছিলে, হা, নেতাই ধুবুনী কৰি নেতাই ধুবুনীয়ে ল'ৰা এটাক লগত লৈ পেলাই লুইতত মানে কাপোৰ ধুই থাকে, কাপোৰ ধুই থাকোঁতে ল'ৰাটোৱে খুব আমনি কৰে, মাকক কাপোৰখন টানি টানি ধৰে, টানি টানি ধৰে, মাকৰ খং উঠিলে। এবাৰ নেতাই ধুবুনীয়ে মনসা দেৱীৰ বায়েক আছিলে, বায়েক, গতিকে তেওঁ কিছুমান কথা মানে স্বৰ্গৰ অপেচৰাই তেওঁলোক, গতিকে তেওঁ জানে, তেওঁ কাপোৰ ধুইছিলে দেৱতাসকলৰ, গতিকে মনসা দেৱীৰ কাপোৰ দেৱতাসকলৰ কাপোৰ ধুইছিল, ধুই থাকোঁতে দিগদাৰ কৰে, কেনে তেওঁ কি কৰিলে ল'ৰাটোক এচলু পানী লৈ পেলাই গাত মাৰি দি শুৱাই থৈ দিলে। এনেকুৱাতে দূৰতে বেউলাই লখিন্দৰ যেতিয়া ঢুকালে ভোৰত মানে আহি আছে, লাহে লাহে আহি থাকোঁতে বেউলাই আহি ঘাটটো ওচৰ পাই দেখিলে যে আৰে কি কাণ্ড, এই মানুহজনীয়ে দেখোন ল'ৰাটোক এচলু পানী দিয়ে মাৰি পেলালে, নাই নাই এওঁ ওচৰলৈকে যাওঁ আৰু এওঁ চাগে মোৰ স্বামীক জীয়াব পাৰিব লখিন্দৰক, সেইবুলি ভোৰখন কাষত চপাই নেতাই ধুবুনী কাপোৰ ধুই থাকোঁ তেওঁ চৰণত আহি সাৱটি ধৰিলে, আই মোক ৰক্ষা কৰক। তেতিয়াতো আচৰিত হৈছে নেতাই ধুবুনী, কি হ'ল, ক'লে যে এনেকুৱা এনেকুৱা কথা, মোৰ স্বামীক এনেকৈ সাপে খুটিলে, আগতেও শান্ত সদাগৰৰ ছটা পুত্ৰক সাপে খুটি মাৰিলে, এইটোকো মাৰিলে, গতিকে মই তেওঁক কোনোবাই কিজানি জীয়াই থ'ব পাৰে, সেইকাৰণে লুইতত মই ভোৰত তুলি, সেই তেতিয়াৰ পৰাই ধৰক ভোৰৰ মৰা মানুহ সপে খুটা মানুহক উটাই দিয়ে নেকি, সেইটো থাকিলে চাগে। তাৰপিছত আৰু তেনেকৈ ক'লত নেতাই ধুবুনী, নাই নাই নাই মই এইবিলাক নাজানো ন, মই এজনী ধুবুনীয়ে, মই কাপোৰহে ধুওঁ স্বৰ্গৰ দেৱতাসকল, তাইয়ে নেৰে, বেউলায়ো নেৰে, নেৰি কান্দি কাটি আই আপুনি মোক নেৰে আৰু, একদম কান্দি কাটি হাহাকাৰ অৱস্থা, মৰাহাটো ভোৰতে তুলি থৈ আৰু কান্দা কাটি কৰিছে, শেষত গৈ নেতাই ধুবুনীয়ে ক'লে ঠিক আছে বাৰু, তো তোক মই এজনী মানুহ লগ লগাই দিম, তেওঁৰ ওচৰত যাবি। তেওঁ লৈ আনি কি কৰিলে, এই মনসা দেৱী তেতিয়া মানে সহজভাৱে আছে, এজনী মানুহ মহিলা হৈ বহি আছে, তেওঁ ক'লে যে এনেকুৱা এনেকুৱা কথা, এওঁ গিৰিয়েকক গোটেই কাহিনীটো ক'লে আৰু, সৰুপৰা খুটিলে এনেকুৱা এনেকুৱা, কিন্তু ইতিমধ্যেতো মনসাই জানেই গোটেই কাহিনী, যে ময়ে মাৰিছোঁ, এইটোকো মই মাৰিছোঁ, গতিকে মনসাই ভাবিলে এই ছটা পুতক মৰাৰ পাছতো চান্দ সদহৰ মোৰ বশ নহ'ল, পূজা নকৰিলে, মোৰ আচল কাহিনীটো হ'ল তেওঁক পূজা নকৰাৰ কাৰণে, তেওঁ শিৱ পূজা কৰিছিল, মনসা পূজা নকৰাৰ কাৰণে তেওঁ তেওঁক খং আছিল, তাৰমানে সেইটোৱে কথা। কিন্তু চান্দ সদাগৰ নাচুৰ বান্দা, তেওঁ কৈছে মই কেতিয়াও শিৱক বাহিৰে মই মনসাক পূজা নকৰোঁ, তেওঁ দেৱী নহয়, মই নকৰোঁৱেই। নকৰিলে শেষত গৈ আৰু মনসাই ভাবিলে অঁ বোৱাৰী।

0: জনীকে পাইছোঁ, তেতিয়াহ'লে এইকে চিধা কৰিব লাগিব মোৰ পূজা দিবলৈ। শেষত গৈ বেউলাক চত্ৰ ৰাখি দিলে নহয়, ক'লে যে ঠিক আছে মই এনেকুৱা কৰিম, তই মোক পূজা দিব লাগিব। তাৰ বেউলাই ভাবিলে মোৰ স্বামী জীয়াব লাগে, ছটা মৰিলে যেতিয়া এইটো জীয়াই, নহ'লে চান্দ্ৰহতাগৰ বংশই নাথাকিব তোক, হ'ব মই কৰিম কথা দিলে। তাৰপিছত আৰু বেউলাই গিৰিয়েকক মানে ভূৰত তুলি থকাতে মনসাই দিলে নহয় জীয়াই, জীয়াই যেতিয়া দিলে জীয়া স্বামীজনক লৈতো তেওঁ আহি চান্দ্ৰহতাগৰৰ ৰাজ্য পালেহি। চবেই অবাক হৈছে কি কথা, ছটা মৰি গ'ল গধূলি নাহিলে, সেইকেইটাকো ভূৰতে তুলি দিছিলে, এইটো ভূৰত তুলি দিলেও ধুনীয়াকৈ আহিলে কি কথা। তেতিয়া চান্দ্ৰহতাগৰক তাই মানে ভৰিয়ে হাতে ধৰিলে, দেউতা এয়া ন কথা নহয়, মই আপোনাৰ বংশ ৰক্ষা কৰিবলৈ লৈছোঁ, মই স্বৰ্গৰ অপেচৰা মই মনসাক জয় কৰি আহিছোঁ, আপুনি কিন্তু পূজা দিব পাৰে। শেষত গৈ চান্দ্ৰহতাগৰে বাওঁ হাতেৰে মনসাক পূজা দিছিলে, শেষত গৈ বাওঁ হাতে পূজা দিলে, এটা সেইমতে মনসা পূজা আকৌ পূজিত হ'ল। সেইকাৰণে মনসা পূজাত কামৰূপত বিশেষকৈ বৰ প্ৰচলিত।
1: আপুনি নেতাই ধুবুনী চৰিত্ৰটো কৰিব লগা হৈছিল?
0: হয় হয়, সেই চৰিত্ৰটো কৰোঁতে এই চৰিত্ৰটো কৰি বেউলা গানটো গাবলৈ আহে, নেতাই ধুবুনী এইটো ৰোলটো কৰাৰ পিছত নেতাই ধুবুনী বেউলা আৰু এটা দৃশ্যত মই মানে দৌৰি আহি পেলাই গানটো গাবহি লাগে। তাৰপিছত গানটো গাব এতিয়া কেনেকৈ দৌৰি আহিব লাগে, মই কাপোৰ তেতিয়া নসলাওঁ আৰু সেইযোৰ কাপোৰে আহোঁ, তলত মিউজিকলৈ আহিব লাগে, আহিয়ে তাৰপিছতে মই তলত মিউজিকত দৌৰি মানে ষ্টেজৰ পৰা আহিছোঁ আৰু। তেতিয়া দুখন ষ্টেজ ইখনৰ পৰা সিখন জইন কৰি দিয়ে, এখন আগলৈ গুচি যায় আৰু ইখন, এনেকুৱাতে মই দৌৰি আহোঁতে দুইখন ষ্টেজৰ ফাঁকত ভৰিটো সোমাই গ'ল মোৰ। ময়ো ভবা নাই গানটো গাব, এতিয়া মিউজিক বাজিলেই নহয়, এইপিনে ওপৰলৈ বেউলা আহিবই নহয় গান গাবলৈ, মইতো গান গাবই লাগে, উঠ মিলাবই লাগিব তাই, এতিয়া কি কৰোঁ, মই মানে ভৰিটো টানিছোঁ টানিছোঁ, মোৰ যে ভৰিটো ছিঙি ভাঙি একদম তেজে টুমৰুলি হ'ল, মই সেইটো ভবাই নাই যে গানটোৱে গাবগৈ লাগে। তাৰ চেপাত সোমাই তেজে ওলাইছে, চিঞৰিছোঁ অলপমান, এনেকুৱাতে দেখিলে চাহ বনোৱা মানুহটো আছিলে বসন্ত মামা বুলি মাতো, হাৰে হাৰে আপি কি হ'ল কি হ'ল দৌৰি আহিছে, মই এনেকৈ আদ্য আদ্যদা আদ্যদা আদ্য শৰ্মা তেতিয়া আছিলে ষ্টেজৰ দায়িত্বত, দৌৰি আহিলে চবে আহি পেলাই ষ্টেজখন ফাক কৰি দিলে, দিয়াৰ পাছত মোৰ ভৰিটো ওলাই আহিলে আৰু, সেই তেজ ওলোৱা ভৰিটোৱে মই মিউজিকত আহি গান গাইছোঁ, মিউজিকৰ মানুহৰ খং, ৰাজকৃষ্ণ বাজপেয়ী দাসৰ খং আৰু, কেই ইমান দেৰি কৰিছোঁ মানে আহোঁতে, অন্দিনা দেৰি নহয় সেইদিনা দেৰি হৈছে, তো মইহে জানিছোঁ কি হৈছে। তাৰপিছতে মই আৰু ধুমধাম গানটো গাইছোঁ, বিক্সিক বাদ দিছোঁ আৰু, তেজ ওলাই আছে আৰু। অলপ পাছত গানটো শেষ হ'ল, যেতিয়া মানে দেখিলে যে এইবোৰ কিহৰ তেজ বৈ গৈছে, দেখিছে আৰে কি হ'ল, বোলো এইটোতো কথা ঠিক আছে, হিচাম তোক যে আমি ইমান গালি দিছোঁ, জাষ্ট তইটোকে মাতোঁ আমি ইমান গালি দিলোঁ হিচাম, তাই বোলো হ'ব। তাৰপিছত আদ্যদাও আহিলে, আহি পেলাই ক'লে ইছলাম এইটোতো বহুত ভুল কথা হৈছে, তাই ষ্টেজখনৰ হেৰিটো ডিফেক্টটো পাছত মানে এৰালে, আৰু আদ্যদাই কৈছে সেইকাৰণে মই ইমান সহ্য কৰিও যে গানটো গালোঁ, অশোধা আৰু আদ্যদাই মানে আচৰিত হৈছে, আদ্য শৰ্মাদেৱে মোক মানে আমি খুৰা খুৰা বুলি মাতোঁ, মোক কৈছে, তেওঁ আকৌ মোক সদায় আহোমনি আহোমনি মূলা গাভৰু বুলি মাতে, সেইকাৰণেতো তোক মই মূলা গাভৰু বুলি মাতোঁ, এনেই মাতোঁ নেকি। তাৰপিছত ঔষধ পাতি দিলে সেইভাগেই আৰু, ভৰিটো বহুত দিন লাগিলে ভাল কৰি, কিন্তু ষ্টেজত মই কাকো নেদেখুৱালোঁ যে মই যে লেঙেৰি আৰু মই যে ভৰিত দুখ পাইছোঁ, কাকো নাই জনা। এইটোৰ পাছত বেউলাৰ গানটো গালোঁ, গাই পেলাই অইন দিনাও সেই ৰোলটো কৰোঁ, ভঙাহৰ ভৰিৰে কৰিছোঁ, কিন্তু কাকো মই নজনালোঁ, নাই সেই ধৈৰ্যটো দেখি অশোধা আৰু আদ্য শৰ্মাক চব শিল্পীয়ে মানে মোক মানে বাহ বাহ দিছিলে, মই কৈছোঁ মই কেলিয়ে চিঞৰি নিদিলে, মোৰ এইটো কৰ্তব্য, ষ্টেজৰ ডিফেক্টটো যে মৰিলে, পাছলৈ কোনো শিল্পী ভৰি চেপা খাব নহ'ল, মই কষ্ট পালোঁ অলপ, মই এনেকৈ ক'লোঁ, তেতিয়া চবেই আচৰিত হৈ গৈছে মোৰ কাণ্ডখনত। সেইধৰণে প্ৰথম বছৰৰ পাছৰ বছৰত তেনেকৈ কিছুমান ডিফেক্ট আছিলে আৰু ষ্টেজৰ, সেইবিলাক আখোৱাবোৰ দূৰ হৈছিলে তেনেকৈ।
1: আপুনি ভ্ৰাম্যমান থিয়েটাৰত বেছিদিন নাথাকিল, তাৰপিছত আকৌ আন কামলৈ আপুনি আগবাঢ়িল, সেই বিষয়ে অকণমান কওকচোন।
0: প্ৰায় তিনি বছৰ হওঁতে মই মেট্ৰিক পৰীক্ষা ফৰ্মফিলাপ কৰিবলৈ আহি ৰাস্তাতে এখন বাতৰি কাকতত এডভাৰটাইজ এটা পালোঁ যে ভাৰত চৰকাৰৰ গীতনাট বিভাগত প্ৰথম শিল্পী দলটো অসমত গঠন কৰা হ'ব, তাৰ বাবে অসমৰ মানে শিল্পী বিচাৰিছোঁ, এইটো শিকাই বুজাই লোৱা হ'ব, ট্ৰেইনিং আমাৰ ইনষ্ট্ৰাক্টৰ থাকিব এনেকৈ। মই লগে লগে এপ্লিকেশ্যন এখন কৰি থৈ আহিলোঁ আৰু, কৰি দিলোঁ আৰু, ফৰ্ম চৰ্ম ফিল আপ কৰিলোঁ, থাকিলোঁ, এনেকুৱাতে মই ভাবিছোঁ আৰু নাযাওঁ আৰু, মেট্ৰিক পৰীক্ষাটো দিওঁ আৰু নেকি। তাৰপিছত আৰু থকা সময়তে সেইকেইটা দিন কি কৰিম, যেতিয়ালৈকে চাকৰি নাপাওঁ, যেতিয়া মই নগ'লোঁ তেতিয়া হৈছিলোঁ লগৰ সিফালে হাহাকাৰ লাগি গ'ল, সেইখিনি সময়ত অৱশ্যে হেৰি হৈছিলে,

0: এই বছৰো কিবা এটা দুৰ্যোগ হৈছিলে মানে বতৰৰ, আচ্ছা এৰা ধৰাকে হেৰি হৈছিলে, তাৰপিছততো গৰমৰ বন্ধ তন্ধও আহিলে।
1: কিমান চনৰ কথা?
0: সেইটো 67 লাষ্টৰ কথা। সেইটো ছগন্ধমাত তেতিয়ালৈকে মই চাকৰি পোৱা নাই। ইয়াৰ মই মাজত কি কৰিম এতিয়া? তেতিয়া মোৰ মাজু ভাইটিটো যিজনে গান গাইছিলে, তবলা বজাইছিলে, খুব ভাল মেণ্ডলিন আৰু বাঁহী বজাইছিলে, তাৰ লগত মানে খুব ভালকে মই ষ্টেজত গান চান গাইছিলোঁ। সি মোৰ লগত থাকিলে, মাহীদেউৰ ঘৰতে তাৰ ছাইডত থাকি আমি দুটাই টিউচন চিউচন কৰিলোঁ। মিউজিক স্কুল এখন মই তাতে খুলি ললোঁ, প্ৰাইভেটকে আৰু, ইঘৰত ল'ৰা ছোৱালী পঢ়ালোঁ। তাৰপিছত পঢ়াই থাকি ইতিমধ্যে খবৰ আহিল যে মই ছগন্ধমাত ইণ্টাৰভিউ দিব লাগে। ইণ্টাৰভিউ দিলোঁ, ইণ্টাৰভিউ কি কি ইণ্টাৰভিউ হ'ব কৈ দিছে। তেতিয়া মই আকৌ কি কৰিলোঁ, কালান্তৰ সিং আছিলে মোৰ এজনী বান্ধৱী কৰুণা দেৱী বুলি মণিপুৰী ছোৱালী, তাই ক'লে যে মোৰ খুৰাই মণিপুৰী শিকাই, আমি তাতে স্কুলত হেৰি কৰোঁ, তই যা যদি যাবি। মই বোলো অঁ, মোৰ মণিপুৰী শিকিবলৈ বৰ মন। তাতে গৈ দিলোঁ নহয়, সোমাই এডমিশ্যন কৰিলোঁ তাত। আছে কেও নামান আৰু তেতিয়া পইচা। তাৰপিছত আৰু মণিপুৰী শিক্ষাটো তাতে অলপ পাকবিলাক, মণিপুৰী ঢংবিলাক কৰুণায়ো শিকালে, তেওঁ শিকালে। মণিপুৰী নাচত বৰ পাক আছে নহয়, ঘূৰিব লাগে। তাৰপিছত নোৱাৰিছিলোঁ, শকতো আছিলোঁ তেতিয়া অলপ, কৈছে এই ক'ত পাৰিব বুলি কৈছিলোঁ। মই শেষত গৈ কিন্তু মণিপুৰীতকৈ বেছিকৈ ঘূৰি দিলোঁ। তাৰপিছত আৰু ইণ্টাৰভিউ দিলোঁ, ইণ্টাৰভিউটো মই পাছ কৰিলোঁৱে। মানে সত্ৰীয়াটো অলপ সৰুৰ পৰাই অলপমান মোৰ আছিলে, তথাপিও ইয়াত আহি পেলাই ভাৰত চৰকাৰৰ এই অনুষ্ঠানটোত জইন কৰিলোঁ। তেতিয়া কিন্তু তাতে গোটেই দিনটো সেইবোৰ শিকায়ে থাকে, বিহু শিকায়, মণিপুৰী শিকায়, সত্ৰীয়া শিকায়, সকলোতে ডান্স। মইতো চিত্ৰলেখাখন নাচিছোঁ সেই তাতে, উষা পৰিণয় এইবিলাক নৃত্য নাটিকাবিলাক কৰিব লগা হৈছিলে, এইবোৰ লৈ লৈ ভাৰতৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ আৰু। তাত শিকি শিকি ভালেই লাগিলে। এইকেইজন গুৰুক নটৰাজতো পাইছিলোঁ, কালান্ত সিং আৰু যতীন গোস্বামীদেৱক। গতিকে তাতো সেই নৃত্য নাটিকাবোৰত ডান্সবিলাক হয়, যেতিয়া মইতো গানবোৰ গাওঁ, চাই থাকোঁ, পাকবোৰ ময়ো শিকি আছিলোঁ। ইয়াত আহি মোৰ যেনিবা ঈশ্বৰৰ কৃপাত সেইখিনি হ'ল। আৰু যতীন গোস্বামী ছাৰদেৱেও মোক বৰ ভালকৈ শিকাইছিলে, ননী বৰুৱা ছাৰেও মোক ভালকৈ শিকাইছিলে, আৰু মোৰ আগ্ৰহ দেখি তেওঁলোকে মৰম কৰিছিলে, সঁচা কথা ক'বলৈ গ'লে। আৰু কালান্ত সিঙেতো আৰু একদম জীয়েকৰ নিচিনা মোক ভাবিছিল, শিকিলে মই নোৱাৰাটো মই তেওঁৰ পৰা শিকিবলৈ চেষ্টা কৰিম, নোৱাৰিলেও নহ'ব, মই পাৰিমেই আৰু, এনেকুৱা হয়। লাই হাৰোৱা নাচিছিলোঁ মই, হা জাংকী পানী নাচিছিলোঁ, চিত্ৰলেখা নাচিছিলোঁ, কোমৰ হৰণ, এইবিলাক চব নৃত্য নাটিকা মই নাচিছিলোঁ। এবাৰ সুমিত্ৰা বৰুৱাহঁতে নটৰাজৰ পৰা আহি পেলাই বহি পেলাই চাই আছে, কৈছে তই ইমান নাচিব পৰাও হ'লি, তাই অবাক হৈছিলে আৰু। আহি পেলাই ছগন্ধমাত আহি মোক চাইছিলেহি, তাৰমানে লগ কৰিব আহিছিলে, ঐশ্বৰ্যাও আহিছিলে চাবলৈ, বেলেগ ৰূপত ৰেণুজনীক আকৌ দেখা পালোঁ, এনেকৈ কৈছিলে। ছগন্ধমালৈ নটৰাজ এৰি অহাৰ এই কেইমাহমানৰ মই কি কৰিম, মই গুৱাহাটী ক্লাবৰ ওচৰত কমাৰ্চ কলেজখনত, তাতে মই টাইপৰ শিক্ষা লৈছিলোঁ। তিনিমাহ নহ'লে মই মানে পাৰিলোঁ যেনিবা কৰি। ডাম্ছ ক্ৰিয়েশ্যনত মই এখন ফাৰ্ম, ডাম হ'ল এজন বঙালী মানুহৰ, তেখেতৰ দুজনী ছোৱালী আৰু তেওঁ উলুবাৰী, এতিয়া কি বিদ্যাপীঠ এখন আছে তাৰ অপজিতে, সেইখিনিতে আছে। তেওঁলোক তাৰ পৰা উঠি গ'ল, উঠি গৈ পেলাই তাতে তেওঁ ফাৰ্মখন আছিলে, মই তাত গৈ জইন কৰি টাইপৰ কাৰণে। আৰু মোক ক'লে যে মোৰ কাম কি হ'ব, মোৰ এজন ভাড়াঘৰত থকা দাদা চক্ৰৱৰ্তী বুলি কয়, তেওঁলোকৰ পৰা বঙালীটো শিকিব লাগিব, যে তৃপ্তি সেনগুপ্ত বুলি লগ পাইছিলোঁ ছগন্ধমাতে, তেওঁ বঙালী খুব ভাল গায় ভাটিয়ালী তাতিয়ালি। তাই ক'লে আমাৰ দাদাবোৰ কম যে তোক মানে হেৰি কৰিবলৈ, তেওঁ মানে সেই ফাৰ্মখনৰ মেনেজাৰজন তেওঁ বন্ধু আছিলে, ফাৰ্মত ক'লে তো এনেকুৱা এনেকুৱা ছোৱালী এজনী আছে টাইপ কৰিবলৈ, তই পাৰ যদি দুখীয়া ঘৰৰ ছোৱালী টাইপ পাৰ, তেওঁতো লগে লগে মাতি দিলে। মই গ'লোঁ, গৈ পেলাই মই টাইপৰ হেৰিলে দুদিনমান অলপ ভুল হৈছে আৰু, তাৰপিছততো মই পাৰিলোঁ আৰু। তেতিয়া একেবাৰে কেইবা ঘণ্টালৈ মানে টাইপৰ মেচিনটো নিজা হ'ল, গতিকে মাৰিয়ে থাকোঁ মোৰ প্ৰেক্টিচ আহি গ'ল আৰু। তাত মই টাইপেই নহয়, তাত এই যে যিবিলাক আৰ্ট কৰে শিল্পীবিলাকে, হোৰ্ডিং বোৰ্ডিং বনোৱা এইবিলাকত বহুত মানে আৰ্টিষ্ট থাকে, এই আৰ্টিষ্টবিলাকক চাব লাগে। ৰং নাইকিয়া হ'ল, আনি দিব লাগে, আনিবলৈ ক'ব লাগে, অৰ্ডাৰটো দিবলৈ স্বত্বাধিকাৰ ঘৰত থাকে আৰু। মই মানে অফিচটো চাব লাগে, মই চম্ভালি থাকিব লাগে আৰু, প্ৰয়োজন হ'লে টাইপখিনি কৰোঁ আৰু। তাৰপিছত এদিন কি হ'ল, কৰ্মচাৰীবোৰ ভাত খাবলৈ গ'ল, ভাত খাবলৈ যাওঁতে সৰুতে আমায়ে কলপাতত আৰু এঙাৰে মাটিতে ছবি আঁকিবলৈ শিকাইছিলে, আৰু চকমেলছিলে শ্লেটতো আঁকিছিলোঁ। যেতিয়া আৰ্টিষ্টকেইজন ভাত খাবলৈ গ'লোঁ, ভাত খাবলৈ যাওঁতে ভাবিলোঁ এইখিনি মোৰ মোৰো টোপনিটো পৰিলে, দেখিলোঁ ধুনীয়া মেকুৰী এহাল আছে তাতে ছবিত, এখন প্লেটো আছে অফিচৰ নাম প্লেট এখন বনাবলৈ, মই সেইখনকে লৈ আনিলোঁ। আনি পেলাই মই চাওঁচোন মেকুৰীকেইটা বনাই পেলালোঁ নহয়, মানে বহুতবাৰ মোহাৰিছোঁ, বহুতবাৰ আঁকিছোঁ, বহুতবাৰ এখনকৈ মেকুৰীকেইটা সাজি ল'লে আৰু খুব ভাল নহ'লেও মেকুৰীকেইটা এফালে চাই থকাকৈ আঁকি দিলোঁ আঁকি কিন্তু ভুল হৈ গ'ল।

0: ইতিমধ্যে অহাৰ সময় হ'ল। ভুলটো হ'ল মই সেউজীয়া ৰঙেৰে বনালোঁ, ভুলটো হ'ল মোৰ সেইখিনিতেই। ক'লা থাকিব পাৰে, বোকা থাকিব পাৰে, ৰঙা থাকিবলৈ কজলা থাকিব পাৰে, কিন্তু সেউজীয়া মেকুৰীটো দেখা নাই কোনেও। আৰ্টিষ্টকেইটাক দেখি পেলাই তলত মোৰ টেবুলত কাপোৰখনৰ তলত ভৰাই থৈ দিলোঁ। থাকিলে থাকিলে অলপ পাছতে প্লেটখন অৰ্ডাৰ দিয়া মানুহটো আহিলে, আহি পেলাই অৰ্ডাৰ ক'লে যে হ'লনে সেইখন, তেতিয়া কৈছে অ' নাই হোৱা, বনাব লাগিব, এইটো দামকে কৈছে আৰু, কেতিয়াবা আমি অৰ্ডাৰ দিলোঁ আপুনি, তাৰ দামে কৈছোঁ অঁ হয়োটো বোলে ৰং কৰা হৈছে, আপুনি কালিলৈ আহিব, আজি আৰু নাই হোৱা মই বনাই থৈ দিম। এতিয়া প্লেটখন বিচাৰি নাপায় নহয়, ক'ত গ'ল ক'ত গ'ল, শেষত কৈ নাই নাই নাই। তাৰপিছত মোৰ সৰ্বনাশ, ময়েতো আঁকিলোঁ এইখন, এতিয়া ক'বও নোৱাৰোঁ, এতিয়া ইমান ইম্পৰ্টেণ্ট বস্তু এটা মোৰ যে আৰু খেয়ালি মনটো। তাৰপিছত কাপোৰ দাঙি চাই যে তাতে মেকুৰী দুটা অঁকা আছে, আৰ্টিষ্টকেইটাতো অবাক হৈ গ'ল, কি হ'ল দাদা দাদা এইটো ডাঙৰ কথা হ'ল, এইটো মেকুৰী আঁকি থৈছে প্লেটখনত, আমি সিহঁতে মানে ৰং নকৰাকৈ ৰ'দত নিদিয়াকৈ থৈছে বুলি গালি খাইছে। তেতিয়া কৈছে আমি ঠিকেই ৰং কৰিছিলোঁ বুলি কৈছোঁ আপোনাক, কৰিছিলোঁ, এইখন এইখন কাপোৰৰ তলত কোনে ভৰাই দিছে কোনো ৰং সেউজীয়া মেকুৰীয়ে। দাদাই চালে, আৰে কোনে কৰিলে এইবোৰ কি কথা। তাৰপিছত দাদাই মোলৈ বেকাকৈ চাইছে, এই তই কৰিছ নেকি, কোনে অঁ মানে এনেই মন গ'ল আৰু কৰিলোঁ, খুব হাঁহিছে, হ হাঁহকৈ হাঁহিছে, তয়ো যে কান্দ কৰ, তইচোন ছবিও আঁকিব জান, হেৰ তোৰ ভুল হ'ল নহয়, এটা সেউজীয়া মেকুৰী নাথাকে নহয়,
1: বাকীখিনি
0: ঠিকে আছিলে, দাড়ি চাৰি ঠিকে দিছোঁ একদম, চাবাছ খুব ভাল লাগিলে, এইটো তোৰ হেৰি আছে। সেইকাৰণে ঘৰুৱাভাৱে বৌদিয়ে তাতে ভাত খাবলৈ দিয়ে দুপৰীয়া, টাইপ কৰোঁ, গধূলি আহোঁ, বিৰুৱা কলেজত ক্লাছ কৰোঁ, কৰি আৰু এনেকেই চলিলোঁ। শেষত গৈ চন্দ্ৰমাত চাকৰি পাই পেলাই এইখিনি কৰিলোঁ। চৰণমাত থকা সময়তে আকৌ এডভাৰ্টাইজ পালোঁ।
1: আপুনি এই সময়খিনিৰ কথা কিছু কথা আমি শুনিলোঁ, এইটো খণ্ড আমি ইয়াতে সামৰিব লাগিব, আৰু এটি খণ্ডত আপোনাৰ সৈতে আমি কথা পাতিম। আজিলৈ আমি অনুষ্ঠানটি ইয়াতে সামৰোঁ, আপুনি ভালে কুশলে থাকক, অহা খণ্ডত আকৌ লগ পাম,
0: ধন্যবাদ।
2: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত গীতিকাৰ, কণ্ঠশিল্পী, অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছো। আশা কৰিছো তোমালোক আটায়ে কুশলে আছা। আজিৰ চোৰাৰ প্ৰথমেই আগবঢ়াইছো জানো আহা হিতান্তী।

এই শিতানত যোৱা সপ্তাহত তোমালোকক নামনি অসমত প্ৰচলিত বহাগমহীয়া উৎসৱ ভঠেলিৰ বিষয়ে কৈছিলো। আজি পুনৰ নামনি অসমৰ বহাগমহীয়া এটি উৎসৱৰ বিষয়ে ক'বলৈ ওলাইছো। গোসাঁই বাহ উৎসৱৰ বিষয়ে তোমালোকে শুনিছানে বাৰু? আহাচোন আজি তোমালোকক গোসাঁই বাহ উৎসৱৰ বিষয়ে ক'বলৈ লৈছো। বিহু মানেই নানা লোকাচাৰ, নানা ৰীতি নীতি, পৰম্পৰা। তিনিওটি বিহুক কেন্দ্ৰ কৰি ঠাইভেদে ভিন ভিন ৰীতি নীতি প্ৰচলিত হৈ আহিছে। এই ৰীতি নীতিবোৰ কৃষিজীৱী তথা চহা সমাজখনৰ লগত ওতঃপ্ৰোতভাৱে সম্পৃক্ত, কিয়নো বিহু প্ৰকৃততে চহা জীৱনৰেই উৎসৱ। বহাগ বিহুক লৈ অসমৰ উজনি নামনি উভয় অঞ্চলৰে গ্ৰাম্য সমাজত নানা লোক উৎসৱ আৰু লোকাচাৰৰ প্ৰচলন আছে। এনে লোকাচাৰ বা উৎসৱৰ ভিতৰত গোসাঁই বাহ উৎসৱো এবিধ অন্যতম উৎসৱ। অসমীয়া সমাজৰ প্ৰতিখন গাঁৱতেই নামঘৰ, মন্দিৰ বা গোসাঁইঘৰ থকাটো এক পৰিচিত দৃশ্য। জনজাতীয় গাঁওসমূহতো একোটা গোসাঁইঘৰ থকাটো এক প্ৰকাৰ বৈশিষ্ট্য। গোসাঁইঘৰত অসমীয়া লোকে বছৰৰ ভিন ভিন সময়ত ভিন ভিন উপলক্ষ্যত নাম সবাহ পাতে, কিন্তু বছৰৰ প্ৰাৰম্ভতে জনজাতীয় সমাজত গোসাঁই

বা ভগৱানক বেলেগ বেলেগ ৰূপত উপাসনা কৰাও দেখা যায়। নামনি অসমৰ ৰাভা আৰু হৰণীয়া কছাৰীৰ লোকসকলে অসমীয়া বৰ্ষৰ অন্তিম দিনটোৰ পৰা অৰ্থাৎ চ'তৰ সংক্ৰান্তিৰ দিনৰ পৰা গোসাঁই বা উৎসৱ পালন কৰে। গোসাঁই বা উৎসৱক বৃক্ষ পূজাৰ নামান্তৰ বুলিও ক'ব পাৰি। চ'তৰ সংক্ৰান্তিৰ দিনা ৰাইজে গাঁৱৰ গোসাঁইঘৰৰ দেউৰীৰ তত্বাৱধানত গোসাঁইঘৰৰ চৌহদত গোট খায়। সেইদিনা পুৱা গাঁৱৰ ডেকাসকলে বাঁহনিৰ পৰা এডাল পুৰঠ বাঁহ কাটি আনে। বাঁহডাল কাটি অনাৰ পূৰ্বে তেওঁলোকে বাঁহৰ চুপটোক তামোল পাণেৰে পূজা কৰে। তাৰ পিছত বাঁহডাল গোসাঁইঘৰলৈ লৈ যোৱা হয়। এই বাঁহডাল সাধাৰণতে 9 হাত 5 আঙুলি জোখৰ দীঘল হ'ব লাগে। গোসাঁইঘৰৰ চৌহদত স্থাপন কৰাৰ পূৰ্বে বাঁহডাল নৈ বা আন প্ৰাকৃতিক উৎসৰ পানীৰে ধুৱাই লোৱা হয়। ধুৱাই পখলাই অনা বাঁহডাল প্ৰথমে বগা কাপোৰেৰে মেৰুওৱা হয়। ইয়াক জামা পিন্ধোৱা বুলি কোৱা হয় আৰু তাৰ পাছত নতুন গামোচা, ৰুমাল আৰু চোৱৰেৰে বাঁহডাল সজোৱা হয়। বাঁহডালৰ মূৰত এটা পিতলৰ মুখা পিন্ধাই তাত সেন্দুৰৰ ফুট দিয়া হয়। গাঁৱৰ ৰাইজে সমাজৰ শান্তি আৰু সমৃদ্ধিৰ কামনাৰে গোসাঁই বাঁহক সেৱা জনায়। পূজা অৰ্চনাৰ শেষত লোকসকলে বাঁহডাল পোনকৈ থিয় কৰাই লৈ পৰম্পৰাগত নাম গুণ গাই গোসাঁইৰ চাৰিওপিনে হাতপাক ঘূৰায়। গোসাঁইঘৰৰ আগত থাপনা পাতি এটা খুঁটাত বাঁহডাল বান্ধি গোসাঁইঘৰৰ চৌহদত স্থাপন কৰা হয়। পিছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা গাঁৱৰ ডেকা বুঢ়া সকলোৱে গা পা ধুই গোসাঁইঘৰলৈ আহে আৰু ঢোল, তাল, শংখ, ঘণ্টা, বৰকাহ আদি বজাই গোসাঁই বাঁহডাল লৈ গাঁৱৰ ঘৰে ঘৰে ফুৰাবলৈ আৰম্ভ কৰে। গোসাঁই বাঁহডাল ফুৰাবলৈ নিওঁতে দুই মূৰত দুজন মানুহৰ প্ৰয়োজন হয়। বাঁহডালৰ আগপিনে ধৰাজনক আগধৰা আৰু পিছপিনে ধৰাজনক গৌৰ ধৰা বুলি কোৱা হয়। পিছপিনে ধৰাজনৰ হাতত গোসাঁই বাঁহডাল থিয় কৰি ৰখাৰ বাবে এখন বঁটা থাকে। এই বঁটাখন এখন বগা কাপোৰেৰে ঢাকি ৰখা হয়। মানুহৰ ঘৰৰ পদূলিত গৈ পোৱাৰ লগে লগে গৃহস্থই বাঁহডাল আদৰি আনে। চোতাললৈকে আদৰি অনাৰ পাছত আগধৰাজনে বাঁহডাল ওপৰলৈ উঠাই দিয়ে আৰু গোৰ ধৰাজনে বাঁহডাল কিছু সময় ওপৰতে ধৰি ৰাখি গৃহস্থ চোতালত আহি পোৱাৰ লগে লগে গোসাঁই বাঁহ চোতালত থিয় কৰোৱাৰ পাছত গৃহস্থই গোসাঁই বাঁহ আগমনৰ বাবে আগেয়ে সাজু কৰি থোৱা নৈবেদ্য, ধূপ, ধূনা, চাকি, বৰঙণি আদি এখন কলপাতত আগবঢ়ায়। নৈবেদ্য আগবঢ়োৱাৰ পাছত ৰাইজে নাম পৰিৱেশন কৰে। সকলো লোকৰ ঘৰত সাধ্যানুসাৰে চাউল আৰু মাননি দি গোসাঁই বাঁহগোসাঁইৰ সন্মুখত আঁঠু লয়। বাঁহগোসাঁইৰ লগত যোৱা ৰাইজে হৰিধ্বনি দি গৃহস্থক আশীৰ্বাদ দিয়ে। গোসাঁই বাঁহ পুনতে গাঁৱৰ কোনো মান্যবৰ লোকৰ ঘৰলৈ নিয়া হয়। তাৰ পিছত দেউৰীৰ ঘৰলৈ নিয়া হয়। তাৰ পিছতহে সৰ্বসাধাৰণ ৰাইজৰ ঘৰলৈ নিয়া হয়। দিনটো গোসাঁই বাঁহ ফুৰাই সূৰ্য অস্ত যোৱাৰ পাছত গোসাঁইঘৰত থোৱা হয়। এইদৰে বৰ বিহু অৰ্থাৎ মানুহ বিহুৰ দিনাৰ পৰা পাঁচ বিহুৰ দিনালৈ চলে। হৰণীয়া কছাৰীসকলে ছয় বহাগৰ দিনা আজিকালি সমূহ বা গোসাঁইক একেলগ কৰি এঠাইত লগ হৈ জাতীয় উৎসৱ হিচাপে পালন কৰিবলৈ লৈছে। ৰাইজৰ পৰা পোৱা টকা পইচা, চাউল আদি বৰঙণিৰ এটা অংশ গোসাঁইঘৰৰ উন্নয়নৰ কাৰণে ব্যয় কৰা হয় আৰু বাকী অংশ ৰাইজে লগ ভাত খায়। বছৰটোলৈ গোসাঁই ফুৰোৱা তেনেকৈয়ে সামৰা হয়। তামোলপুৰ অঞ্চলৰ টোটোলা ৰাভাসকলে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ধমধমা, ফুলতল, গোপালবিল, ঘোঁৰামাৰা, হাঁহকটা, টোপলীয়া, কটাহবাৰী, ৰৌমাৰী, কান্দুলিমাৰা, বৰভেৰা, মাজদিয়া, দৰঙাপাৰ, উলুবাৰী, সাপকাটা, দলংপাৰ, ভকতপাৰ, কালাকুচি, বৰবেলবাৰী, কচুবাৰী, বৰবালিহিয়া আদি ঠাইত থকা হৰণীয়া কছাৰীসকলে আজিও আন্তৰিকতাৰে গোসাঁই বাঁহ উৎসৱ পালন কৰি আহিছে। ইমান পৰে জানো আহা শিতানত তোমালোকে গোসাঁই বাঁহ উৎসৱৰ বিষয়ে শুনিলা।

আজিৰ জানো আহা ইমানেই। ভাইটি ভণ্টিহঁত, চোৰাত এইবাৰ শুনো আহা স্তুতি হাজৰিকাৰ কণ্ঠত ভূপেন হাজৰিকাৰ এটি গীত।

হৰ্ষিতা ভট্টাচাৰ্যৰ কণ্ঠত ভূপেন হাজৰিকাৰ গীতটি শুনিলা। এইবাৰ এটি আধুনিক গীত শুনাবলৈ লৈছো, পৰিৱেশন কৰিছে অধীৰথ ফুকনে।

0: উশ্ৰী ফুকনৰ কণ্ঠৰ আধুনিক গীতটি শুনিলা। এইবাৰ আহাচোন শুনো এটি লোকগীত, পৰিৱেশন কৰিবলৈ লৈছে অস্মিনা দাসে।
1: মোৰ বন্ধুৰ বাৰীতে তাল গাছে ধলে,

0: অস্মিনা দাসৰ কণ্ঠৰ লোকগীতটি শুনিলা। চোৰাৰ শেষত আগবঢ়াইছো এটি আবৃত্তি, পৰিৱেশন কৰিছে মৃদুস্মিতা ৰয়ে।
1: কবিতাটিৰ নাম হ'ল জনমভূমি। কবি নলিনীবালা দেৱী। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত মৰাৰ পাছতো যেন পাওহি আকৌ ঠাই, চেনেহীৰ শীতলি কোলাত ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ ছায়াত, পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি বাল মুখ বিৰিষত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুঁৱৰী গীতত, আকাশৰ তৰা হৈ ৰ লাগি চাই ৰম সেউজীয়া সুনি জেউতী,

0: চুনাকত মিল হৈ বিমান পথত ৰৈ উৰি ৰাতি কৰিম আৰতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলিৰ মানসী বিলত মলয়াৰ চোৱৰত পাৰিজাত ৰেণুহানি ধুলাম তোমাৰ চৰণত। নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত। সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত।
1: সেয়া আছিল মৃদুস্মিতা ৰয়ৰ কণ্ঠৰ কবিতা আবৃত্তি। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন এয়াৰ মোবাইল এপত। এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। নিৰ্বাচন আয়োগে সকলো জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু বেটেলিয়নৰ কমাণ্ডিং বিষয়াসকলক ভোটগণনাৰ পাছত সম্ভাৱ্য হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় গোচৰ সন্দৰ্ভত পৰহিলৈৰ পৰা উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। ৰাজ্য চৰকাৰে সকলো জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু বেটেলিয়নৰ কমাণ্ডিং বিষয়াসকলক ভোটগণনাৰ পাছত সম্ভাৱ্য হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। নিৰ্বাচন আয়োগে পশ্চিমবংগৰ দক্ষিণ 24 পৰগণা জিলাৰ ফাল্টা বিধানসভা সমষ্টিৰ সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰাৰ পদক্ষেপ লৈছে। মাজুলী আৰক্ষীৰ এটা দলে কালি পুৱতি নিশা পেৰাপাৰীৰ গাঁৱৰ অনিল বৰা নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই 1 কুইণ্টলৰো অধিক ভাং আৰু নগদ 4 লাখ টকা জব্দ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে গায়ত্ৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত ললিত ৰায়, ধীৰাজ বৈশ্য, বিবেক শৰ্মা, FM ট্ৰান্সমিটাৰত পপি চন্দ, ট্ৰান্সমিটাৰত তিলক চন্দ দাস, বিজিত শৰ্মা আৰু ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে নাটশালা।

0: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন মঙ। নাটৰ ৰচনা বিকাশ ডেকাৰ, পৰিচালনা দেৱাশীষ ডেকাৰ, নাটখনি পৰিৱেশন কৰিছে মৰিগাঁৱৰ নাট্যমৰ শিল্পীসকলে। এয়া শুনক মঙ।
1: ফুকন খুৰা দেখোন।
2: কোন তই? বদন। তই মোক দেখি ৰিক্সাখন ৰখাব খোজা নাই কিয়?
1: নাই,
2: তয়ো মোক আজিকালি বেয়া পোৱাইছ ন? আৰু মানুহে মদাহী বুলি ক'বলৈ একমাত্ৰ মদাহী আমাৰ এই অঞ্চলটোত মইহে নমৰাকে আছো, মোকো এনেকুৱা কৰনে? বল, মোক লৈ বল।
1: হে নহয় খুৰা, সন্ধিয়াৰ সময় ঘপহকৈনো কেনেকৈ চিনি পাওঁ? চাওঁ মোনাখন দিয়ক।
2: আই কণী আছে, লাহেকৈ উঠাই দে। মোকো ধৰ। তই যে মোক অৱহেলা নকৰ সেইটো মই জানো।
1: গা বেয়া নেকি খুৰা? আহক আহক।
2: ৰহ, লাহে লাহে উঠিম। এই পানী তুমি কি মহিমা দেখিলি! মিলিটেৰী হেন টচ বজীয়া মোৰ এই চাৰে পাঁচফুটীয়া চেহেৰাটো সামান্য সোমৰসকণে কেনেকৈ হিলাই আছে! একদম ভুলতো যাতে মুখত নিদিয় দেই। মই সেইকণ গিলি আহিছোঁ নে সেইকণে মোক গিলিছে ভাবি থাকোঁতে তই আহি পালি।
1: ৰ'ব ৰ'ব ৰ'ব, চাওঁ ইয়াতে ধৰক। লাহেকৈ উঠ।
2: কি হ'ল, মোৰ ঢেৰ নিচা হোৱা বুলি ভাবিছ নেকি? পাৰিম দে।
1: দিয়ক দিয়ক, চাওঁ উঠক।
2: তোৰ ৰিক্সাখন চম্ভাল,
1: ভালকে ধৰিব।
2: সেইকাৰণে এইবোৰ ৰিক্সাত কোনেও নুঠা হ'ল, ইমান ওখ। ঐ, তই আকৌ মোক বেয়া পালি নেকি?
1: নাই নাই, বেয়া কিয় পাম? ভালকৈ ধৰি ল'ব দেই। ফুকন খুৰা, চিধা ঘৰলৈকে যাব নে আৰু কিবা কিনিবলগীয়া আছে?
2: আৰু কি কিনিবি, 2000 টকাৰ বজাৰ কৰি মোনাখনেই নভৰিল, আটাইকেইটা টকা চাফা কৰি আহিছোঁ। মহেনৰ চাদ হাউচত 300 টকা বাকী কৰি ৰঙা পানী গিলি আহিছোঁ। এক মিনিট, ঐ ৰহ ৰহ, নচলাবি ৰহ।
1: কিয়, কিবা বস্তু পাহৰি আহিলে নেকি?
2: হয় অ', মই ইয়াতে প্ৰস্ৰাৱ কৰিলোঁ, বাটত তোক আৰু দিগদাৰ নিদিওঁ।
1: আহক আহক আহক, মোৰ গাত ধৰি লাহেকৈ নামক। ভৰি এইখন এইডালত দিলোঁ।
2: থাকক দে, আকৌ নামিবলৈ এলাহ লাগিছে। একেবাৰে চিধা পদূলিতে নমাই দিবি, মোৰ ঘৰৰ সন্মুখতে থকা বৰুৱা ঘৰৰ বাউণ্ডাৰী ৱালখনতে কৰিমগৈ। ধৰণি ধৰ বৰুৱা, চাৰা মোৰ ঘৰত মুৰ্গী খালোঁ, তাৰ কি হ'ল? তোৰ শুয়েৰক কথা শুনে। বল বল বল, প্ৰথমে ঠিকেই আছিল বুজিছ, চব ঠিকেই আছিল। তেওঁ মোক আজিকালি বেয়া পোৱা হৈছে, ভকত হ'লে শাস্ত্ৰ অধ্যয়ন কৰিলে মনবিলাক মুকলিহে হ'ব লাগে, এওঁৰ ওলোটাটোহে হৈছে। তই বদন, তোক আমাৰ পাকঘৰৰ ভিতৰত মাতি একেলগে ভাত খাওঁ নে নাখাওঁ? হা, লাহে লাহে চলাওঁ, লাহে লাহে চলা। আমাৰ গোটেই জীৱনটো হিচাপ কৰি কৰি 1 বছৰ 3 মাহ ধুনীয়া মাখনৰ নিচিনা এই ৰাস্তাটো উপভোগ কৰিলোঁ। আগত যেনেকুৱা আছিল এতিয়া আকৌ সেয়াই হ'ল, একেই দ গাত, একেই শিলগুটি, ইমান উখুৰা মুখুৰা। অহা জনমত আমেৰিকা, লণ্ডন নাইবা জাপানৰ ফালেহে জন্ম ল'ম।
1: ওহ, বজাৰৰ পৰা কি কি আনিলে?
2: বজাৰ?
1: ৰহ,
2: বেলেগ কথা নুলিয়াবি। মই তোক কি কৈ আছিলোঁ?
1: এই বৰুৱা খুৰাৰ এই ৱালখনত হেৰি কৰিম বুলি কৈছিল, তাৰপাছত আকৌ আমেৰিকা লণ্ডন পাইছিলগৈ।
2: ঠিক মনত পৰিছে, এই যে ধৰণীধৰ বৰুৱা, তেওঁ আৰু মই একেলগে মুখামুখিকৈ থকা মাটিখিনি কিনি ঘৰ সাজিলোঁ, একেটা অফিচতে চাকৰি কৰিলোঁ আৰু একেটা বছৰতে অৱসৰ ল'লোঁ।

0: তেওঁৰ যেনিবা প্ৰভুৰ প্ৰতি ভক্তি অলপ বেছি আৰু মোৰ কম। তেওঁ দুটা সন্তান আৰু মই নিসন্তান। তেওঁৰ ভকতীয়া দীঘল চুলি, মই যেনিবা টপামূৰীয়া। তেওঁ একো নাখায় আৰু মই সৰ্বভোজী। তেওঁ ঢেৰ নীতি নিয়মত চলে আৰু মোৰ নীতি নিয়ম বুলি একো নাই। তথাপি বেমাৰ দেখোন মোতকৈ তেওঁৰহে বেছি হা। চেন্নাইলৈ নগ'লেই নহয়, তেওঁহে আকৌ মোক খোৱা বুঢ়াক লৈ কথা শুনায়। সি বুঢ়া মানুহ নিচিনা চলাই আছ, অলপ জোৰ লগা।
1: ঠিক আছে,
0: উৰি যাম বুলি ভয় খাইছ নেকি?
1: চলাইছোঁ ৰ'ব, ৰাস্তাত মানে অলপ বেয়া যে।
0: এই মই কি কৈ আছিলোঁ, এই তই মোক বেয়া পাইছ নেকি বৰণ?
1: নাই পোৱা, কিয় বেয়া পাম? আপুনি কৈ আছিল খোৱা বোৱাক লৈ কথা শুনাই।
0: কোনে?
1: এই বৰুৱা খুৰাই।
0: হে, তেওঁৰ কথা আৰু নকবি। মই ছোৱালী ঠিক কৰি নিদিয়া হ'লে বৰলা হৈ মৰিলহেঁতেন সেই বুঢ়াটো। এতিয়া ফুটনি মাৰে, দুটাকৈ সন্তান হ'লে চাকৰি কৰে বুলি বাহাদুৰি মাৰে, দামী গাড়ী এখনৰ পাছত এখন সলাই থাকে হেনো পুতে ঘটে, এতিয়া লগত এটাও নাথাকে কিয়? হে, মানুহে কয় বহুত সুখী মানুহবোৰ, যদি সেয়ে হয় কিয় সিদিনা বাথৰুমত পিছলি জিওটো যাওঁ যাওঁ হওঁতে তোৰ ৰিক্সাখনেৰেহে হস্পিটেল নিবলগীয়া হৈছিল? নাপায় নাপায়, নিজক লৈ ইমান অহংকাৰ নাপায়। মোৰ সন্তান নোহোৱাৰ বাবে মনত একো বেজাৰ নাই দেই, বোধে আপোনে তহঁতবোৰ আছই হা। আচ্ছা এই বদন, ল'ৰা ছোৱালীকেইটা?
1: ছোৱালী এজনী, ল'ৰা এটা। ছোৱালীজনী এইবাৰ এই হাইস্কুললৈ যাব আৰু ল'ৰাটো ক্লাছ ছেভেনত।
0: এই ঈশ্বৰে ভালে ৰাখক দে। চে, সিহঁতৰ বাবে টি পঠাবলৈ হাতত সূতা কৰি এটা নাইকিয়া হ'ল নহয়। আমাৰ ঘৰৰ গেটত অলপ ৰৈ দিব, মই কিবা এটা মইনাকেইটালৈ শুৱেৰৰ পৰা দি পঠাম। খোৱা বোৱাত কষ্ট নিদিবি দেই।
1: নালাগে খুৰা, বিপদে আপদে আপোনালোকে দি আছেই দেখোন, এনেকৈ ল'বলৈ ভাল লগা নাই।
0: ধুত নিধক, তোক তোক ভাড়াটো বাদে এটকাও বেছিকৈ নিদিওঁ। মই সুকীয়াকৈ সিহঁতকেইটাৰ বাবেহে দিম। তোৰ মোনাখনত সেয়া কি আনিছোঁ?
1: মঙ
0: মঙ? কিহৰ মঙ?
1: ছাগলীৰ, চাৰিটাহে প্ৰাণী, এপোৱামান হ'লেই আমাৰ হৈ যায়।
0: এই যোৱা বছৰ ছাগলীৰ মাংস খাই তোৰ শুয়েৰে জমৰ দুৱাৰ দেখি আহিলগৈ। হাই প্ৰেছাৰ থকা মানুহ, মোৰ নিচিনা লোভ সামৰিব নোৱাৰা মানুহ, দিলে খায়, তাৰ পাছতে ৰাতিলৈ হাহাকাৰ। খালোঁ দে বুইছ, গোটেই জীৱনটোৱে দকচি খালোঁ। চাকৰিটো থাকোঁতে বিহুত বজাৰ নকৰিলেও হয়, ৱাৰ্টাৰতে দি যায়হি নহয়। যেনেকুৱা দৈ খাই উঠাৰ পাছত হাত ধুই ভাগৰি যাওঁ, যি ডাঙৰ মাছ, হাতী খুজীয়া কাঁহৰ বাতিতে ছাগলীৰ মাংসৰ আঞ্জা খাওঁ।
1: বাপৰে, সিমানখিনি হ'লে আমাৰ গোটেই পৰিয়ালটোৱে খায়ো ৰৈ যাব।
0: আমাৰ পিতাহঁতৰ খোৱা বোৱাৰ কথা শুনিলেতো বিশ্বাসেই নহ'ব। তেতিয়াৰ দিনত এইবিলাক ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ, কিবা কিবি একো নাম গোন্ধাই নাছিল ন? আমি ৰেলৱে নাইবা অসম পুলিচলৈ যেতিয়া ফুটবল খেলিবলৈ গৈছিলোঁ, বিপক্ষ দল থৰ থৰকৈ কঁপি থাকে, ফুকন বুলি ক'লে গোটেই অসমখনে চিনি পায়। আৰু সেই তেজ পিৰপিৰাই থাকে, ৰোনাল্ডো মেছিহঁতৰ নিচিনা টেকনিকবিলাক যে তেতিয়াৰ দিনত কিমান দেখালোঁ। ঐ হা, হৰেণৰ দোকান পালোহি নেকি?
1: নাই নাই,
0: তাতে ৰাখি দিব, মোৰ নিচা ভালকৈ নহ'লেই বটল এটা লৈ যাম বুইছ।
1: এই হৰেণৰ সেইখন গেলামালৰ দোকান হে?
0: হেই, একো নাজান তই, এইবিধ আজিকালি নাপায় ক'ত, চাই থাক, মোৰ মাতটো শুনিলে সি কাগজেৰে মেৰিয়াই দি যাবহি।
1: এইখন পালোহি,
0: ৰাখি দে ৰাখি দে। ঐ হৰেণ, ঐ হৰেণ, বেলটো বজাই দেচোন তোমাৰ। ফুল ভলিউমত কি গান সোপা শুনি থাকে এইটোৱে।
2: ফুকন দা নেকি? কোৱা, মানুহজন আজি ৰিক্সাত যে, মটৰচাইকেলখন?
0: পুলিচৰ চেকিং চলি আছে, মোৰ মটৰচাইকেলৰ চব কাগজ হেৰাই গ'ল, হেলমেট পিন্ধিলে উশাহ চুটি হৈ যায়, চব বাদ দিওঁ, এনেকৈয়ে ভাল লাগে যদি লৈ আহিবিগৈ মটৰচাইকেলখন, ভিতৰে ভিতৰে চলাই ফুৰিব পাৰিবি, টাউনৰ ফালে নিনিলেই হ'ল।

0: এইবিলাক মটৰচাইকেল আমাৰ নিচিনা হেভি মানুহৰ বাবে নহয় দেই। পিছে ঐ ঐ, ইমান ফুল ভলিউমত যে এনেকৈ গান বজাই আছ, নিজে শুন নে গোটেই গাঁওখনকে শুনাই আছ?
1: হে ফুকন দা, এইবিলাক আমাৰ ডেকা জীৱনৰ গান, সন্ধিয়া এনেকৈ শুনিলেহে মনটো ভাল লাগে। এক মিনিট ৰ'ব, মই আপোনাৰ বস্তুটো আনি আছোঁ।
0: দেখিলি বৰণ, তোৰ নিচিনা বুৰ্বক নহয় সি, তাৰ দোকান শুনিলে চা, বস্তুৱে গিজ গিজাই আছে। আলু পিঁয়াজৰ পৰা হাৱাই চেণ্ডেলৰ পৰা আৰম্ভ কৰি নট বল্টলৈকে বিস্কুট বিয়াৰ গিফ্ট কি নাপায় তাৰ দোকানত। কাষতে ঘৈণীয়েকে সেয়া পকৰি চাওমিন ম'ম' বিক্ৰী কৰি আছে। দেখিলি সৌত কিমান মস্ত পকা ঘৰ সাজি আছে, বেংকৰ মানুহে লোন দিবলৈ তাৰ ঘৰ পায়হি। দুখনকৈ টেম্পু, ছয়জনী জাৰ্চি গাই, দুবিঘা মাটিৰ ফিচাৰী, গেলামালৰ লগতে মদৰ বেপাৰ, ই এতিয়া লাখপতি, মোবাইল টিভি সকলো ৰিচাৰ্জ পাবি। সৌৱা দেখিছ, পেট্ৰল ডিজেল সকলো পায় তাৰ দোকানত।
2: হয় দিয়ক, ঈশ্বৰে চকু মেলি চালে মানুহ হ'বলৈ বেছিদিন নালাগে। তাতে এই তিনিআলিটোত ওচৰৰ আটাইকেইখন গাঁৱৰ মানুহে বজাৰ কৰেহি যে।
0: তোকহে দেখিছোঁ ডেকা বয়সৰ পৰা একেখন ৰিক্সাকেই চলাই চলাই ঘেট ঘেটীয়া কৰি আছোঁ। অকণমান কষ্ট আৰু এই মগজটো ভালকৈ খটালেহে উন্নতি হয়।
1: ফুকন দা, সেইটো লওক, আৰু লাগিলে মিছ কল এটা মাৰি দিব, নবৌয়ে গৈ দি থৈ আহিবগৈ।
0: দেখিলি বৰণ, ঐ ভেবা লাগিলি যে, বলবো মোৰ কথাত বেয়া পাব নালাগে। দিন কাল সলনি হ'ল, সময়ৰ লগত মিলি থাকিবলৈ কোঁৱে বাঁৱে টকা ঘটা ৰাস্তা বনাই ল'ব পাৰিব লাগিব। মদ বিক্ৰী কৰি বহুত টকা পায় অৰণ্যে, বুজিছ, বহুত টকা।
2: অঁ
0: কি হ'ল, তোৰ মাতবোল বন্ধ হ'ল যে, কি ভাবি গুণি আছো, অৰণ্যৰ কথা ভাবিছ?
2: নাই, বেলেগ কথা এটাহে ভাবিছোঁ। এই সন্ধিয়া হ'লেই আমাৰ গাঁৱৰ ল'ৰাবিলাকে স্কুলৰ বাকৰিত মদ ভাং খাই থকা দেখিছিলোঁ। এতিয়া হৰেণৰ দোকানতে যে এইবোৰ পায় ভবাই নাছিলোঁ। ল'ৰাবোৰ বৰবাদ হৈ গৈছে দেখোন খুৰা, মিলিটেৰীৰ চাকৰিত যাব পৰা ইমান হৃষ্টপুষ্ট ল'ৰাকেইটাও এতিয়া বেমাৰীহে হৈ গৈছে দেখোন।
0: কথাখিনি তই হৰেণে বিলাতী মদ বিক্ৰী কৰি লাখপতি হোৱাৰ বাবে কৈছ নেকি, নে মোৰ আগত কমপ্লেইন কৰিলে কিবা সুফল পাম বুলি ক'লি? একো লাভ নাই, তাক হিংসা কৰিও লাভ নাই, নাইবা মোৰ আগত কমপ্লেইন কৰিও লাভ নাই।
2: এ তাৰ প্ৰতি মোৰ হিংসা ভাৱ কিয় হ'ব, উন্নতি কৰিছে ভালহে। মই নতুন চামৰ কথা কৈছোঁ খুৰা, যিহে কম বয়সতে মদৰ আড্ডাত বহিবলৈ লৈছে, গাঁওখনৰ পৰিৱেশটো কি হ'ব, তাতে এনেকৈ গাঁৱতে যদি।
0: তই মোক মহা সমস্যাত পেলাই দিলি দেই, এইবোৰ বেয়া কাৰবাৰ হৈ আছে বুলি ক'বলৈ মই নিজেই এটা মত আহি, কিন্তু তই কৰা চিন্তাটো একদম শুদ্ধ। কাক বুজাবি, কি বুজাবি, কেনেকৈ বুজাবি, বুজনি দি মদাহীক ভাল পথলৈ আনিব পৰা হ'লে মই প্ৰথমতে ভাল হ'লোহেঁতেন। এই নিচাবোৰ এনেকুৱা এটা বস্তু, এটা সময়ত এইবোৰ বেয়া বুলি জানিও ইচ্ছা থাকিও এৰিব নোৱাৰা হৈ যাবি। এবাৰ মুখত দিলে বুজিবি তোৰ অৱস্থা হ'ল আৰু। ঐ তোৰ ভাগৰ লাগিছে যদি অলপ ৰৈ দে।
2: নালাগে, হ'ব খুৰা, আৰু বেছি দূৰ নাই নহয়, ঘৰ গৈয়ে জিৰণি ল'ম, তাতে ইহঁতকেইটা সোনকালে শুৱে, মই গৈ সোনকালে সেই বজাৰৰ পৰা অনা বস্তুকেইপদ পাকঘৰ নাপালে সিহঁতে ভাতৰ বাবে মাকক আমনি কৰিব, তাতে আকৌ আজি মাংস অকণ আনিবলৈ ৰাতিপুৱাই কৈ পঠিয়াইছে। মোনাটো ধৰ, এই নামঘৰৰ ওচৰ পাইছোঁহে, বৰষুণ যাক বেছিকৈ পৰিবলৈ ধৰিলে নহয়, ক'তো ৰ'বলৈও নহ'ল, বৰ ঠাণ্ডা ঐ, যা পানী অলপ গৰম কৰ।
3: পানী গৰম হৈ আছে, গাটো এনেকেই অকণমান তিয়াই হওক। ঐ গামোচাখন আনোতে ইমান পলম হয়নে তোৰ, মোনাটোৰ ফালে কি চাই আছ, বাপেৰৰ গামোচাখন নিদিয় কিয়?
4: এই সন্ধৰ চুৰিয়াখন আনোনে,

0: পাছফালৰ দুৱাৰখনতে থৌ গৈ যা। কুঁৱাৰ পানী তোলা বাল্টিটো উলিয়াই দেগৈ।
1: মোনাখনো লৈ যা, পাকঘৰতে থৈ দে। সেই চাকিটোৰ ওপৰত দুপাকমান ঘূৰাই নে। আৰু শুনচোন, মেকুৰীজনী পিটপিটাই ফুৰিছে, ওচৰতে থাকিবি।
2: বা
1: পাকঘৰৰ চৌকাটোৰ ওচৰতে বৰষুণৰ পানী পৰিছে, মজিয়াখনেই জ্বলা হৈ গ'ল।
0: চুৰি এটা পাতি থব নোৱাৰিলি, এতিয়া এন্ধাৰে মুন্ধাৰে কি কৰিমগৈ মই। মানুহৰ ভাগৰ বোলা বস্তু এটা নাইনে।
1: কথাটোহে কৈছো, এতিয়াই ঠিক কৰিব লাগে বুলি কোৱা নাই নহয়। মই চাহ কৰোঁগৈ।
0: চাহ।

0: ঐ
1: জেনি,
0: তহঁত কেইটা এতিয়া পঢ় গৈছা?
1: অ মা, আজি নপঢ়ো দে, বৰষুণ দি আছে, ইমান ঠাণ্ডা, পাকঘৰতে চৌকাৰ জুইৰ ওচৰতে থাকোঁ। বাহ, দেউতাই ইমানবোৰ মাংস আনিছে, চাচোন চা। উমা, তৰালি বাইদেউৰ বিয়াৰ মাংসৰ আঞ্জাখনৰ নিচিনাকৈ ৰান্ধিবি হা।
2: আদা নহৰুখিনি মই গুচাই দিওঁ দে।
3: ইমানবোৰ মাংস কিয় আনিলে? ছাগলীৰ মাংস দেখোন। হে ভগৱান, ইফালে পৰহিলৈ মোৰ গোটৰ মিটিং আছে, কিস্তিৰ পইচাকেইটা কি গোটাব পৰা নাই? ইমান পইচা খৰচ কৰিবলৈ কিহে পালে মানুহটো?
2: আজি আকৌ কাজিয়া উলিয়াই নল'বি দেই মা, আনিছে ভালকৈ হেঁপাহ পলুৱাই খাম। কথা সেইটোহে, সদায় খাবলৈ পাওঁনে? অ মা, আঞ্জাত পানী নিদিওঁতে অলপমান আমাক খাবলৈ দিবি হা। অ সৰু ধন, বাহ, আজি ঢেৰ মাংস ভাগত পৰিব, তই মোৰ থালত হাত দিলে কথা বেয়া হ'ব কিন্তু।
1: খোৱাৰ সময়ত তই মোৰ ওচৰত নবহিবি। অ মা, বেগা বেগি কৰি
0: ৰহ, ইমানবোৰ মাংস। ঐ মেকুৰীটো চুই আছ কিয়? চুৱাপতনীয়ে চুৱাপতনীয়ে ঘূৰি ফুৰে, এইটো চাওঁ, এৰি দে।
2: অ মা, চাহ অকণ মোকো দিবি। ঐ, তোৰ আৰু এটা পৰীক্ষা আছেই দেখোন, নপঢ়গৈ কিয়?
1: এ ছবি অঁকাহে আছে।
2: ছবি আঁকি নাথাকগৈ কিয়?
1: এইটো চুৱেটাৰ পিন্ধিলেও ঠাণ্ডা লাগিয়ে থাকে, মই জুইৰ ওচৰতে থাকিম।
2: সেই এইটো বিছনাতে কাপোৰ জাপি ল'ব নোৱাৰগৈ,
1: যা। কাণত মাৰিছ কিয়? এই তোক
0: মই সাপনিউল কেইটা ওচৰা ওচৰি হ'লেই কাজিয়া, জ্বলি থকা খৰিৰে ভাল কোব দিম। আদা নহৰু গুচোৱাজনী এতিয়া কি হ'ল? নিজে কৰিম বুলি কোৱা কামটো ভালকৈ কৰিব নোৱাৰ নহয়।
1: মিনি এফলা এফলা, মিনি এফলা।
0: ঐ তই মেকুৰীটো এৰি দিলিনে? বাপেৰ অহাৰ পাছত এইবোৰ ভাওনা কৰি নাথাকিবি দেই। দিনৰ দিনটো কষ্ট কৰি অহা মানুহ, খং উঠাই নল'বি। এতিয়া যা, খাবলৈ হ'লে মাতি দিম। যা বুলি কৈছোঁ নহয়, আৰু মই শুনাকৈ পঢ়ি থাকগৈ।
2: মোৰ দেখোন পৰীক্ষা শেষেই হ'ল, মই কিয় পঢ়িব লাগে? বছৰিকা পৰীক্ষাটো দি লৈছোঁহে, দুদিনমান ভাগৰ মাৰি লওঁ।
0: যি কৰ কৰি থাক, মেট্ৰিক পৰীক্ষাতে দেখা যাব কি কৰ। যা আঁতৰ হ।
4: কি হ'লো, এজনীয়ে দেখোন মুখ ফুলাই গৈছে। চাহকণ হ'লনে? এই এৰী চাদৰখনৰ ফটাখিনি চিলাই নথলি কিয়? এতিয়া গাত মেৰিয়াবলৈকে দিগদাৰ হৈছে।
0: হাতকেইখন শেকি লওক, মই চাহ বাকো। ইয়াতে বহক।
4: আরে এয়া ইমানবোৰ মাংস কোনে আনিলে?
0: ইহঁত শুনাই নকলেও হব, আহি চাই গলে মোনাটোৰ পৰা সিহঁতেহে উলিয়াইছে।
4: নহয় আনিলে কোনে? আৰু মই অনাখিনি কি হ'ল?
0: এইখিনিয়ে দেখোন আপুনি অনাখিনি, চাহ লওক।
4: দেৰি কি শুঙিবলৈ আহিছ?
0: ভাং খাই আহিছে।
4: চৰ লাগে তোক? মই আকৌ কিয় ভাং খাম? আই, মই অনা মাংসখিনি ক'ত?
0: কিয়, মোনাখনত আপুনিয়ে আনি মোৰ হাতত দিয়া নাছিল?
4: মই এপোৱা মানহে আনিছোঁ, এয়া দেখোন এক ডেৰ কেজি হ'ব।
1: এইটো এটা আম আঁকিছো, এইটো প্ৰাকৃতিক দৃশ্য, এতিয়া মচিছো, ইয়াৰ পাছত এটা বেঙেনা আঁকিম।
5: ঐ তই কিয় চিঞৰি আছ?
1: তই কোৱা নাছিলি তই শুনাকৈ পঢ়িবলৈ? মোৰ ছবি অঁকা পৰীক্ষাহে আছে, বেঙেনাৰ পাছত আহত পাত আহত।

0: ঐ ঐ কথা বেয়া হৈ যাব দেই। তৰালি বাৰ নিচিনাকৈ এইজনী বিয়া হৈ গ'লেহে মোৰ শান্তি হ'ব। তোৰ কথা মই সকলো মাৰ আগত কৈ দিম। অ মা, তাইক ৰঞ্জনে চিঠি দিছে আৰু
1: কি বুলি ক'লি? ৰঞ্জনে তাইক চিঠি দিছে? ঐ হয়নে ধুনু?
0: দিছে দিছে, মই নিজে দেখিছোঁ। তোক নক'বলৈ তাই মোক মাৰ্বল 10টা ঘোচ দিছে। চিঠিখন তাই জ্যামিতিৰ বাকচত লুকুৱাই থৈছে।
1: ঐ ধুনু, সঁচানে? কি শুনিছো এয়া? হা, এইবোৰ কৰিবলৈকেহে তহঁতক স্কুললৈ পঠিয়াইছোঁ হা? এই চিঠিখন ক'ত? মুখেৰে নামাত কিয়?
2: সিহে মোক দিছে, মই দিয়া নাই নহয়। স্কুল আৰম্ভ হ'লেই উভতাই দিমগৈ।
3: অ, তাৰ মানে কথাটো সঁচা? হে ভগৱান, তহঁতৰ সমান বয়সত আমি কি আছিলোঁ আৰু তহঁত কি হৈ গ'লি হা? কিহে পাইছে অ তোক?
0: স্কুলৰ পৰা আহোঁতে সি আমাৰ এই জখিনীজনীলৈ চাই চাই আহে চিনেমাৰ নিচিনাকৈ। সোনকালে বিয়া দি খেদি পঠাই দে এজনী।
1: চুপ, তোকো দিম ভালকৈ। ঐ চিঠিখন ক'ত? দে এতিয়াই।
3: অ' এদিন গোটৰ কিস্তি দিব নোৱাৰোঁতে ৰঞ্জনৰ মাকে মোক যিমান বেয়াকৈ কৈছিল, আজি ক'ত সাৰিব? সকলোৰে আগত উলিয়াম নহয় কথাটো, গোটৰ মিটিঙতে ধৰি ল'ম বাপেকে।
1: দে চিঠিখন দে। ভালে ভালে কৈছোঁ, চিঠিখন দে।
0: এইখন এখন, এয়া গোলাপ ফুল আঁকি দিছে, এইটো কাৰ্চিন থকা হটপাত। আই লাভ ইউ। এয়া এয়া
2: বেটা, তোকো মই চাই ল'ম ৰহ।
1: বাপেৰক যদি লগাব নালাগে সঁচা কথা ক, তয়ো তালৈ চিঠি দিছিলি নেকি? মুখেৰে নামাত কিয়?
2: নাই দিয়া, মই তাক ন দিছোঁ।
1: কি ন দিছ?
2: নহ'ব বুলি কৈছোঁ, মই তাক ভাল নাপাওঁ বুলি কৈছোঁ।
0: অ' মা, আৰু কি জান, তোৰ ফোনটোত মিছ কল সিয়ে মাৰি থাকে।
3: হে ভগৱান, ইমানখিনিলৈ সাহস কৰিছে ইহঁতে? অ, সেইকাৰণে মোবাইলটো বাজিলে তাই দৌৰে।
1: ৰহ, ফোনটোকে ভাঙি পেলাম। হয় বাপেৰক আজি চব লগাই আছোঁ। ৰহ,
2: দেউতাক ক'ব নালাগে, মোৰ গাত কি দোষ? মই তাক ভাল পাওঁ নেকি?
1: নহ'লে সি আমাৰ ফোন নম্বৰটো পালে কেনেকৈ? নিশ্চয় তয়ে দিব লাগিব। ইমান কাবৌ কাকুতি কৰি যোৰা ঢাপলি দি ছেকেণ্ড হেণ্ড মোবাইল ফোনটো কিনি আনিলোঁ, এতিয়া তোৰ প্ৰেম প্ৰীতি কৰিবলৈহে সুবিধা কৰি লৈছ নহয়। যাকে তাকে নম্বৰ

0: কৰিছ? এই এই, এনেকৈ চাই আছ কিয়? হা হা, চৰ লাগে।
1: মা, তোৰো যে ফোন আহি থাকে, দেউতাক কেতিয়াবা লগাইছোনে মই হৰেণ দোকানীৰ লগত দেখোন কথা পাতিয়ে থাকো।
0: চৰ লাগে তোক, হা হা, টকা পইচাৰ লেনদেন থাকিলে ফোন কৰিবই। অ, বৰকৈ মুখখনো বাঢ়িছে দেখোন তোৰ। আৰে, ঘৰখন কেনেকৈ চলি আছে মইহে জানো। পিন্ধিবলৈ ভাল কাপোৰ এযোৰ নাই, হাতৰ খাৰু এপাত নাই, কিস্তিৰ পইচা বাপেৰটোৱে সময়মতে যোগাৰ কৰি দিব নোৱাৰে। মই আনৰ ওচৰত হাত পাতি পাতি তহঁতক পোহপাল দি আছো, আৰু তই মোক
1: টকা পইচাৰ কথা হবলৈ ইমান সময়লৈ পাতে? মই সৰু ছোৱালী নহয় নহয়, চব জানো। ঘৰত তই অকলে থাকিলে কোন কোন আহে? স্কুলত মিনুহঁতে মোক কৈছে নহয়, সিহঁতে মুখে কথা শুনে, তোৰ বোলে গাঁৱৰ ঢেৰ মানুহৰ লগত লেটি পেটি।
0: তই এনেকৈ হব পৰা হলি, কোনোবাই তোক কিবা এটা ক'লে তই বিশ্বাস কৰি ল'লি? ডাঙৰ হৈ মাৰক এনেকৈহে ক'বলৈ শিকিলি হা?
2: অ মা, হৰেণ দোকানী আহিছে।
0: এতিয়া এনেকৈ থাকিবিনে? আঁতৰ মোৰ চকুৰ আগৰ পৰা আঁতৰ।
3: ঘৰত কোন আছ? ঐ কবিতাবু, ঐ খুৰদন।
0: হৰেণ, আহ ভিতৰলৈকে আহ।
3: সেই ৰিক্সাখন ঘৰতে আছে যে, বদনকাই আজি কামলৈ নগ'ল নেকি?
4: কি হ'ল, তই দেখোন কান্দি থকাৰ নিচিনা লাগিছে।
0: খৰিৰ জুই ফুৱাই ফুৱাই ভাত ৰান্ধোতে এয়া গতি অ'। তই বচোন, মই চাহকণ কৰোঁগৈ।
3: হে নালাগে ৰ, খাই আহিছোঁহে।
4: মই কথা এটাৰ কাৰণেহে আহিলোঁ। ফোনত আমাৰ সেইজনীক তোৰ লগত কথা পাতিবলৈ লগাই দিলেও আধা শুনে আধা নুশুনে। মানে কথাটো হ'ল, আমাৰ আৰু এখন নতুন চাট হাউচ খুলিম।
0: চাট হাউচ ক'ত?
4: কলেজৰ গেটতে খুলিম বুলি ভাবিছোঁ। বাকী কাম হৈ গ'ল, ভাল ৰান্ধনী এজনী হ'লেই হৈ যায়। আমাৰ এওঁহে ক'লে, ফোনত তই শিকাই দিয়া ধৰণে আইটেমবিলাক বনাই বনাই বিক্ৰী কৰোঁতে চাট হাউচৰ কাষ্টমাৰ বাঢ়িল। বহুতে কৈছে মাংস নাইবা বাকীবোৰ আইটেম বহুত ভাল হৈছে বোলে। সেয়ে ভাবিলোঁ কলেজৰ চাট হাউচখন তয়ে চলা, মানে আইটেমখিনি ৰেডি কৰি দিলেই হৈ গ'ল। দৰমহাৰ কথাটো মানুহজনীৰ লগতে পাতি ল'বি। ফোনতে সুধি সুধি বনাবলৈ দিগদাৰো হয়, দুয়োজনী লগ হৈ ল'বি, লাগি যাবি কামত।
0: কিন্তু
4: কি কিন্তু? আৰে, ই ৰিক্সাখন চলাইনো কেইটকা পায়? তয়ো যদি এহাতে উপাৰ্জন কৰ, কাৰো ওচৰত হাত পাতিবলগীয়া নহ'ব। লাগিলে বদনকাইটিৰ লগত মই কথা পাতিম। আৰে, সকলো মানুহেই কিবা নহয় কিবা এটা কামত পা কৈ, যেনেকৈ তই এই ৰন্ধা বঢ়া কামটোত ভাল, সেইবাবেহে ক'লোঁ। বেলেগ ল'ৰা এটা মাতি কামটো দিয়াতকৈ ভাবিলোঁ তয়ে ভালকৈ কৰিব পাৰিবি।
0: হৰেণ, নালাগে দে, মোৰ দেখোন মনটোৱে আগবঢ়া নাই, এনেও মোৰ বদনামহে বাঢ়িব।
4: বদনাম? সিয়ে কাম কৰি খোৱাতনো বদনাম হয়নে? কি বদনাম হ'লনো তোৰ?
0: তেজ মঙহৰ সম্পৰ্ক নাথাকিলেও তহঁতে নিজৰ আপোন বুলিয়ে আহ, ৰবিনহঁতেও নিজৰ বৌ বুলিয়ে চিধা পাকঘৰত সোমাই চৰু ডঙাই যি থাকে তাকে খাই যায়, সেইবোৰকে লৈ মোৰ বদনাম ওলাইছে বুইছ। আজি ধুনুৱে মোক কথা শুনাইছে গাঁওখনত, আনকি ধুনুহঁতৰ স্কুলতো বোলে মোৰ বিষয়ে তাইৰ লগৰ ছোৱালীৰ লগত আলোচনা হয়।
4: সেই মানুহবোৰ পগলাই হৈছে যেন পাওঁ। তোৰ নিচিনা ইমান সাদৰী মানুহ এজনীকো তেনেকৈ ভাবেনে? বদনকাই আৰু তোক সকলোৱে ভাল পায়, আৰে সেইবাবেহে তহঁতৰ ঘৰলৈ আহে। আদৰ নোপোৱা মানুহৰ ঘৰতনো কোনোবাই যাবনে? হা, চব পাগল হ'ল। এই গাঁৱৰ মানুহৰ মাজত এতিয়া মৰম চেনেহো বদনাম হৈ পৰিল, বৰ বেয়া কথা হৈছে।
0: অলপ আগতে আমাৰ এইজনীয়ে মোক উভতি ধৰোঁতেহে গম পাইছো, নহ'লেতো মই গমেই নাপালোহেঁতেন।
4: তোৰ বাদ দে আনৰ কথা, তহঁতক কোনেনো খুৱাই বৈ ৰাখিছে? নিজে কষ্ট কৰি নিজে খাইছ, আনৰ কথাত লাগি থাকিলে কিডাল হ'ব? কৰ্মই ধৰ্ম, এই জীয়াই থাকিবলৈ হ'লে কৰ্ম কৰিয়েই খাব লাগিব। বদনকাইৰ লগত মই ভালকৈ কথা পাতিম দে, তই এইবিলাক ভাবি দুখ কৰি নাথাকিবি। আৰু শুনচোন, আজি মোৰ নিজৰ ককাই বৈহাল থকা হ'লে এনেকৈ নাহিলোহেঁতেন নে? আৰু এই ৰবিনহঁতে এইবোৰ শুনিলে মনত কম কষ্ট পাবনে? বেচেৰাকেইটাই আমাৰ ঘৰলৈকো যায় দেখোন, আনকি মোৰ মানুহজনীৰ কিবা বজাৰ কৰিবলৈ কেতিয়াবা টাউনলৈ গ'লে সিহঁতৰ মটৰচাইকেলতে পঠাই দিওঁ।

0: আরে বিপদে আপদে সিহঁতকে পাওঁ, সেইকেইটা ল'ৰাক তেনেকৈ ভাবেনে? হাঁহি উঠে ৰ, চাওঁ এই তামোলৰ পাতত দে এফালে দে।
1: হয় অ' ল
0: দে।
1: ঘৰত কাজিয়া হ'লে আমাৰ ঘৰলৈকে আহি জকৰা ভাত, সেইডোখৰ পিঁয়াজ আৰু কেঁচা জলকীয়া লৈয়ে খাই যায়। সিহঁত আহিলে ঘৰখনো ৰজন জনাই থাকে। ইমান হাঁহি উঠা কথাবোৰ উলিয়াই মোৰ যে পেটৰ নাড়ী ডাল ডাল হয়। খানাৰ আয়োজন কৰিলেও আমাৰ ইয়াতহে খাই বোলে শান্তি পায়। ইমানখিনি মৰম চেনেহ সন্মানক মানুহে বেয়া চকুৰে চাব পাৰেনে? যা, বাদ দিলোঁ সেইবোৰ। যাৰ যি উলিয়াবলৈ মন যায় উলিয়াই থাকক। ময়ো ইহঁতৰ বাপেকৰ লগত কথাটো পাতি ল'ম, বুজিছ? তই ঠিকেই কৈছ, ময়ো উপাৰ্জনৰ পথ এটা পালে ভালেই হ'ব দে। অ' হৰেণ, তোৰ পৰা লোৱা ধাৰৰ পইচাকেইটা উভতাই দিওঁতে কেইদিনমান পলম হ'লেও তই বেয়া নাপাবি দেই।
0: হে হ'ব দে, যেতিয়া দিয় দি থাকিবি, মই এতিয়া যাওঁ। এই বদনকাই আহি পেলাই কথাখিনি আলোচনা কৰিবি, যদি আমাৰ ফালে যায় মোৰ তাত এবাৰ সোমাবলৈ কবি। এ কি মান্তি হ'বই, আহিলোঁ।
1: শুনচোন শুন, কালি ৰন্ধা মাংস অকণ আছে, ৰুটি দুখন সেকি দিওঁ নেকি, খাই যাবি?
0: এতিয়া কৈছ, মুখত তামোল ভৰালোৱে দেখোন, নালাগে দে।
1: চেহ, একো খাবলৈকে দিয়া নহ'ল নহয়তো,
0: তামোলখন খাইছোঁ নহয়। হৈ যাব দে, আহোঁ দে।
1: এনেকৈ সাৱটি ধৰিলি যে, কি হ'ল আকৌ তোৰ?
2: মই তোক তেতিয়া ইমান বেয়াকৈ ক'লো, আনৰ কথা শুনি তোক মই
1: ধেত পাগলীজনী, মানুহৰ মাজতেইতো ভুল বুজাবুজি হয়। একো নহয় দে, এই বল বল, এতিয়া তহঁতক ভাতকেইটা দিওঁগে, বল।
2: তই মোক বেয়া পাই নাথাকিবি।
1: হ'ব বাৰু, বল বল।

0: মার মার ইহতক ইহতক এনেকৈ দিল ফালিছে মার মার ইহতক ইহতক খানাতে ভরাই থাকব লাগে
1: দাদা কিবা এটা খেলি মেলি হয়ে গেল দাদা মোক মাফ করে দিও মোক নামারিব আপনার পয়সা মই উভতাই দিম
2: কি পয়সা উভতাই দিও হ্যাঁ এতিয়া পয়সা ভরা দিব আইছ ঐ তুই মোর হাতত ছড়ি বলে সাহস কত পালি
1: না
2: এই কি চাইছ ইয়া আৰু আৰু ভালকে দে ঐ মানুহ ঠগি খাবলে আইছ এই ইয়ার দোকানখন ভাঙি পলা ভাঙি পলা মই তো
1: ও দাদা তেনেকুৱা নকৰিব মই হাত জোৰ কৰিছো এই মাংসৰ দোকানখন দিয়ে যেনে তেনে চলি আছো মই আপোনাৰ ভৰি পৰিছো দাদা
2: এতিয়া হাত জোৰ কৰিব আইছ তই কালি মোৰ ইজ্জত শেষ কৰি দিলি আৰে মই পইচা খাব নাম পালো ঠগন দিবলৈ তই মানুহ বিচাৰি নাপালি হা হৰাম জাদা পৌৰ সভাত তোৰ দোকান খুলিবলৈ পাৰ্মিশ্যন মই উলিয়াই দিছিলো নে নাই
1: হয় দাদা
2: চালা ভিক হোক
3: মুখে তেজ ওলাই গৈছে এই দিয়কচোন চব আহক
2: ই আজিৰ পৰা ইয়াত দোকান দিব নোৱাৰে চবকে কৈ দিলো এই কি নাম আছিলে তোৰ হা কি নাম আছিলে তোৰ
3: হজৰত দাদা অলপ ৰ'বচোন অলপ ঠাণ্ডা হওক প্লিজ প্লিজ আহকচোন অলপ আঁতৰি আহক
2: কলে টানি আছে হে মাজত সোমাইছে কিয় এই চাই আছো তোক মই ভালৰ লগত কিন্তু সদায় ভাল দেই বাবা বিনা কাৰণত হাত উঠে উঠিলে কিন্তু দিগদাৰ আৰে তপন বুলি ক'লে গুৱাহাটীত সকলো মানুহ কঁপি থাকে আৰু সি মোক ঠগন দিবলৈ আহে
0: আহক আহক গুচি আহক এই হ'ব দিয়ক এই ভালকে পৰিছে সৌটো চাওকচোন উঠিবই পৰা নাই নহয় আহক আহক
2: আৰু এটা কথা কৈ থলো দেই এই পৌৰসভাৰ এলেকাৰ ভিতৰত দোকান দিব নোৱাৰেই শুনিলা সকলোৱে কালি এম এল এ ছাৰৰ ঘৰত আলহী অহাৰ বাবে মাংস নিবলৈ আহিছিলোঁ মই মোনাখন আৰু পইচা দি মই সেই পাণ দোকানখনত পাণ খাবলৈ গৈছিলোঁ মাংসখিনি মোৰ গাড়ীত দিবলৈ কৈ গৈছিলোঁ তাক ডেৰ কেজি ছাগলী মাংস পইচা লৈ সি বেটাই মোৰ গাড়ীত এপোৱাৰ মাংস টোপোলা দি থৈ আহিল এম এল এ ছাৰৰ আগত মোৰ গোটেই নাক

0: দোকান কাটিলি তই? এক ডেৰ ঘণ্টাৰ পিছত আকৌ গুচি আহি দেখিলোঁ তাৰ দোকান বন্ধ। বৰষুণ দি থকাৰ বাবে তাক ঘৰত বিচাৰি নগ'লো।
1: নহ'লে আহক আহক, এই পাব্লিক প্লেচ, বেছি হাল্লা কৰিব নালাগে। উঠক উঠক গাড়ীত উঠক। ঐ চাওঁ আঁতৰ, কি হ'ল ইমান আগুচি ধৰি চাবলৈ? হা যা যা, চব নিজৰ কামত যা। ঐ দোকানদাৰ, ঐ আহক আহক গাড়ীলৈ আহক।
2: আরে পানী আনবলে যাওয়ার কোন রোল গই? সেইখন দোকানত কেইটা পানী বটল দেখা নাই? অন্ধটো কৰবাৰ।
3: অ মন্তুদা, পইচা নিদিলে পানী বটল নিদিয়া বোলে?
2: এই ইয়াকো চাইছো ৰ, পানী দেখাইছে বোলে মানুহৰ অৱস্থা এয়া। এই শুন ইয়াৰ 10 টকা তাৰ মুখত মাৰি দি থৈয়া। হাজাৰত ভাই উঠোন, হাজাৰত হাজাৰত
3: মন্তুদা পানী বটল পইচাটো দোকানীটো মুখতে মাৰিছো, নালাগিলহে।
2: এই এই হাজাৰত, এই উঠোন উঠোন ভাই, এই হাজাৰত হাজাৰত হাজাৰত।

0: আৰু কোন কত আছে মাতকচোন, হজৰতৰ ঘটনাটোৰ বিষয়ে কিছু কব লগা আছে।
1: এই কি কব লগা আছে ক, পলম নকৰিবি,
0: কৈছো কৈছো ৰাইজ, মই বদন গগৈ, বিষ্ণুপুৰত ঘৰ।
1: তোক চিনি পাওঁনে, ৰিক্সাখন লৈ অহা যোৱা কৰা আমি সকলোৱে দেখো। আচল কথা লৈ
0: আচল কথা মানে ক'ৰ পৰা আৰম্ভ কৰো ভাবিয়ে পোৱা নাই নহয়।
1: ঐ দোকান খোলা হৈ আছে, কি ক'ব বিচাৰিছ ক, ঐ মন্ত্ৰী এম এল এ বিলাকৰ নিচিনাকে শাসন দিয়াৰ নিচিনাকৈ নকলেও হ'ব, কৈ যা।
0: হয় হয়, মই মানে ক'ব বিচাৰিছো, যোৱাকালি হজৰতৰ দোকানৰ পৰা সন্ধিয়া সময়ত ময়ো মাংস কিনিছিলো।
1: আচ্ছা কৈ যা, তাৰপিছত কি হ'ল?
0: মই মানে এপোৱা ছাগলীৰ মাংস কিনিছিলো।
2: তাৰপিছত কি হ'ল? ঘৰত গৈ কিমান পালিগৈ, 10 গ্ৰাম নে 15 গ্ৰাম? নহয় মানে সেই 1.5 কেজি মাংস কিনিলে বেইমানি কৰি যদি সি এপোৱাহে দিয়ে, সেই হিচাপততো তোক কিজানি 10 গ্ৰাম।
0: নহয় নহয় নহয় ৰাইজ, মোৰ মোনাটোত 1.5 কেজি মাংস পালোঁ।
2: 1.5 কেজি?
0: নহয়, আচল কথাটো হ'ল সি জানি বুজি এই কাম কৰা নাই। আমি একেলগে একেখন স্কুলতে পঢ়িছিলোঁ, পঢ়াত বৰ চোকা আছিল সি, যদিও সি মানুহৰ লগত বেছি মাত বোল নকৰে, তথাপি সি কাকো বেয়াও নাপায়। আপোনালোকে হয়তো নাজানে, সি এটা BSc পাছ কৰা ল'ৰা, ঘৰৰ অৱস্থা একেবাৰে বেয়া, বেচেৰাটোৰ পৰিয়াল বুলিবলৈ পত্নী আৰু কণমানি কেঁচুৱা এটাও আছে। মাংসৰ দোকান দিয়াৰ আগতে বাংগালোৰত সি কোম্পানী এটাত কাম কৰিছিল, কিন্তু কোম্পানীৰ মালিকে বিনা দোষতে তাক বৰ বেয়াকৈ মজিয়াত পেলাই পেলাই গচকি মাৰ ধৰ কৰাৰ ফলত সি মূৰত আঘাত পালে। মগজুত আঘাত পোৱাৰ পিছত কেতিয়াবা অচেতন হৈ পৰি যায়। নিজৰ ঘৰলৈ অহাৰ পাছত সি এই মাংসৰ দোকানখন খুলি লৈছিল। মগজুত আঘাত পোৱাৰ বাবে কিছুমান কামত তাৰ খেলিমেলি লাগে, অলপতে ভাগৰুৱা হয়। গতিকে ল'ৰা এজন সি তাৰ দোকানত ৰাখিলে, কাণেৰে নুশুনা আৰু মুখেৰে মাতিব নোৱাৰা সৌটো হজৰতৰ দোকানৰ ভিতৰত কান্দি থকা ল'ৰাটোৰ বিষয়ে আপোনালোক সকলোৱে জানে নিশ্চয়। যোৱাকালি সন্ধিয়াৰ সময়ত তাৰ দোকানত বহুত ভিৰ আছিল। মই এপোৱা মাংস কিনিছিলোঁ আৰু সেই সময়ত বৰষুণ পৰিব পাৰে বুলি তাৰ দোকানৰ টিনপাত কিছুলা ভালকৈ বান্ধি দিছিলোঁ। সেয়েহে মোৰ মাংসখিনি মোৰ ৰিক্সাৰ মোনাখনত তাৰ দোকানত থকা ল'ৰাটোৱে ভৰাই দিছিল। তাৰ চাগে মাংসৰ টোপোলাকেইটা দিবলৈ দিওঁতে বুজাত কিবা খেলিমেলি হ'ল। মই শপত খাই কৈছো ৰাইজ, মই একেবাৰে জনা নাছিলো যে কিবা এটা খেলিমেলি হৈছে।
1: বাপৰে, ঘটনা দেখোন বেলেগহে। ঠিক আছে, মানিলো। ঘৰলৈ গৈ যেতিয়া তই গম পাইছিলি, তেতিয়া উভতি আহি মাংসখিনি উভতাই নিদিলি কিয়?
2: এপোৱা কিনি যদি 1.5 কেজি মাংস পাওঁ, তই উভতাই দিবি নে? খালে চাগে দোকচি, ল'ৰা ছোৱালী তিৰোতা এটাই মিলি। ঠিকে কৈছো নে?
0: নাই নাই, মোক ভুল নুবুজিব, মই আহিবলৈ বিচাৰিছিলোঁ, বিশ্বাস কৰক ৰাইজ। কিন্তু বৰষুণত তিতি তিতি যোৱাকালি ভাগৰুৱা হৈ ঘৰ সোমোৱাৰ পাছত মই যেতিয়া কথাটো গম পাইছিলোঁ, তেতিয়াও বৰষুণ দিয়ে আছে, আৰু আজি পইচাটোকে পৰিশোধ কৰিম বুলি আহিছিলোঁ। কিন্তু এনেকুৱা হ'ব বুলিতো মই ভবা নাছিলোঁ।
2: কি কাহিনী বনাও তহঁতে, সেইকাৰণে চালা কোৰ্টত কেছৰ ওপৰি কেছ জমা হৈ আছে, কেছবোৰ শেষ নহয়েই নহয়। ঐ, তোৰ কথাবোৰ সঁচাই হওক বা মিছাই হওক, শুনি কিন্তু বেছ জমনি লাগে। ঐ কৈ হ'ল যদি আমি যাওঁ, আৰু শুনচোন, আৰু শুন শুন, ঐ এইবিলাক আৰু ভালকৈ সজাই পৰাই সেই MLA মানুহকেইটাৰ আগত ক'ব।
1: এই হজৰতক ইয়াত কিন্তু আৰু দোকান খুলিবলৈ নিদিওঁ বুলি চিঞৰি চিঞৰি কৈ গৈছে। আৰু শুন, আমাক কোৱাৰ নিচিনাকৈ ক'লে বেলেগ কোনেও কিন্তু বিশ্বাস নকৰে, সেইটো কিন্তু খাটাং।
0: সি আপোনালোকৰ মাজৰে এজন দোকানী, মই হাতজোৰ কৰিছো ৰাইজ, তাক ভুল নুবুজিব, আপোনালোকে তাক সহায় কৰক ৰাইজ, আপোনালোকে ভুল নুবুজিব ৰাইজ, হজৰতক আপোনালোকে সহায় কৰক।

0: বহুত বেলেগ হ'ল দেই। আগতে কেইটাই লগত এবাৰ আহিছিল, তেতিয়া ইমানবোৰ বিল্ডিং নাছিলেই। বাপৰে,
1: সদায় একে থাকিবনে? হাতমুখখন ক'ৰবাত ধুই ল'ব পৰা হ'লে ভাল আছিল। মোৰ বাছত আহিলেই টোপনি অট'মেটিক আহি যায়। বৰ ভাল টোপনি আহিল।
0: ধেত, এনেকৈ গাড়ীত নাক বজাই শুৱে নেকি? বৰ লাজ পাইছোঁ দেই, দিনতে এনেকৈ টোপনি মাৰে নে? ঐ, কেইটা বাজিল চা? ৰোগীক দেখা কৰাৰ সময় 12 বজাৰ পৰা 2 বজালৈ বুলি লিখা আছে। ঐ হৰেণ, হজৰতক ক'ত ৰাখিছে সেইটো জানি ল'লে ভাল আছিল নেকি?
1: মই তাৰ ঘৈণীয়েকক ফোন কৰি ৰাতিপুৱাই সুধি থৈছোঁ।
0: অঁ,
1: সেইখন গেট খুলিলেই আমি সোমাই যাম।
0: ঐ, জিলাৰ হস্পিটেলৰ পৰা ইয়ালৈ পঠিয়াইছে যেতিয়া, তাৰ অৱস্থা চাগে ভাল নহয় ন?
1: ঘৈণীয়েকে ঠিকেই আছে বুলি কৈছিল। তই এনেও অলপ বেছি চিন্তা কৰ।
0: নহয় অ', বেচেৰাটো মাংসখিনিৰ বাবেই আজি সি
1: আকৌ আৰম্ভ হ'ল তাৰ মাংস ট্ৰেজেডি। গেট খুলিছে, মোৰ পাছে পাছে।
0: বল এই গেটত সুধিলে কি বুলি ক'ব লাগিব?
1: যি ক'ব লাগে মই ক'ম নহয়, তই আহি থাক।
2: পেচেণ্ট ক'ত আছে?
1: ইয়াতে আছে, নামটো হজৰত। অঁ, সেইজনী তাৰ ঘৈণীয়েক। ঐ অমিনা,
2: দাদা, ইয়াত তেনেকৈ চবাসকু নাথাকিব। হস্পিটেলত তেনেকৈ চিকিৎসৰে নহয়, দুজন নেকি?
0: হয় হয়, ময়ো আহিছোঁ একেলগে।
2: ঠিক আছে ঠিক আছে, এজন এজনকৈ সোমাব দিয়ে কিন্তু।
0: হ'ব দিয়ক।
1: আমিনা, ভালেই হ'ল তোক দেখা পালোঁ, ক'ত ৰাখিছেনো?
3: আহক মোৰ লগতে। এই বদন কাই দিওঁ দেখোন। আহক, তাতে আছে।
0: আমিনা, সি ঠিকে আছেনে? এই তহঁতৰ কেঁচুৱাটো ক'ত?
3: এতিয়া ঠিকে আছে, আমাৰ আম্মাও আছেহি নহয়, বাবুক আম্মাই লৈ আছে। এইফালে আহক, ডাক্তৰে এইমাত্ৰ চাই গৈছে, বিশেষ অসুবিধা নাই বুলি কৈছে। আমাৰ মামা এজন ইয়াতে চাকৰি কৰে নহয়, তেওঁৱে সকলো সুবিধা কৰি দিছে।
0: হয় নেকি?
3: সেয়া সেইখন বেডত।
0: ঐ, আমাক এজনহে আহিবলৈ কৈছিলে। ঐ হৰেণ, মই প্ৰথমতে চাই আহোঁ, তই ইয়াতে থাক। আৰু ঐ, চাধা মোহাৰি নাথাকিবি, ঢেৰ পইচা জৰিমনা হ'ব।
1: জানো দে।
0: আহ আমিনা, আহ।
3: এইফালে কোন আহিছে চাওক।
0: ৰ হজৰত, এই তেনেকৈয়ে থাক, লৰচৰ কৰিব নালাগে। অলপ ভাল পাইছনে?
4: পাইছোঁ। এই তইনো ইমান কষ্ট কৰি কিয় আহিব লাগে? অকলে আহিছনে?
0: হৰেণো আহিছে।
4: আমিনা, ফিলাক্সত চাহ গৰম হৈ আছে যদি দে আকৌ।
0: নালাগে, আমি খায়েই আহিছোঁ। হেৰি নহয়, ঐ, ক'ত ক'ত কষ্ট পালি?
4: এই মূৰত পাইছোঁ আৰু কামিহাৰডাল ভাগিছে। সি বেঞ্চখনকে দাঙি গালৈ মাৰি পঠিয়াইছে যে, মইতো বেহুচেই হৈ গ'লোঁ। ইয়ালৈ কেতিয়া আনিলে গমেই নেপাওঁ। আমিনাৰ মোমায়েকে ইয়ালৈ আনিবলৈ ক'লে। এতিয়া যেনিবা বিষ চিষবোৰ অলপ কমিছে।
0: লগত কেঁচুৱালৈ বেচেৰি আমিনাজনীৰো ঢেৰ কষ্ট হৈছে, মনটো একেবাৰে শান্তিত থাকিব পৰা নাই। মই সেইদিনাখনেই মাংসখিনি উভতাই দিবলৈ আহিব পৰা হ'লে আজি তোৰ এই দশা নহ'লহেঁতেন হজৰত।
4: এই কি কথা কৈ আছ? সিদিনা ইমান বৰষুণ, মইতো তই যোৱাৰ অলপ পাছতেই দোকান বন্ধ কৰিলোঁ। খেলি মেলিতো নজনাকৈয়ে হৈ গ'ল, তই মনত তেনেকৈ নল'বি।
0: মই বৰ অশান্তিত আছোঁ জানো হজৰত, এনেকুৱা হ'ব বুলি মই ভবাই নাছিলোঁ। ধুনু আৰু সৰু ধৰণে মাংসখিনি পাই যিমান ফূৰ্তিৰে খাইছিল নহয়, বিশ্বাস কৰবাই পিছদিনা পইচাটোকে সম্পূৰ্ণ দিম বুলি গৈছিলোঁ।
3: এই বদন কাইটি, এই ভনীয়েৰকো কন্দুৱাব নেকি হা? এইবোৰ বাদ দিয়কচোন।
4: এই বদন কাইটি, এতিয়া চব ঠিক হৈ গ'ল দেখোন। তহঁতৰ মৰম দোৱা চব মোৰ লগত আছে, মোৰ কি হ'ব?
0: তোক হস্পিটেললৈ নিয়াৰ পিছতহে মই সেইখিনি পাইছিলোঁগৈ। লগে লগে জিলাৰ হস্পিটেললৈ গৈ গম পালোঁ তোক ইয়ালৈ পঠিয়াইছে। ইয়ালৈ আহিবলৈকো
4: মই বুজি পাইছোঁ নহয়, তই এইবিলাক এনেই চিন্তা কৰি আছ। তই এনেকৈ বেজাৰ কৰি থাকিলে

হয় আহ কুৱাহাটী মেডিকেল হস্পিটেলখন

0: মই কষ্ট পাম আৰু বৌহঁত কেনে আছে?
1: ঠিকেই আছে দে, তাই চাকৰি এটা পাইছে।
2: চাকৰি?
0: কি চাকৰি পাইছে? বৰ ভাল খবৰ দেখোন।
1: চাট হাউচৰ ৰান্ধনী, সৌটো হৰেণ দোকানীয়ে দিছে, কলেজৰ গেটৰ ওচৰতে আকৌ খুলিছে নহয়।
0: ভালেই হৈছে দে, এই লাখপতি হৰেণ দোকানী এইবাৰ কোটিপতি হ'ব।
1: ঐ, বাটত আমি দুয়োটাই পাতি আহিছোঁ, ভাবিছোঁ আমি দুয়োটাই তোৰ ৰখীয়া হৈ আজি থাকি দিওঁ, আমিনাহঁতে এদিন ঘৰলৈ গৈ জিৰণি লওক।
0: নেলাগে নেলাগে, আমিনা খুদচোন, তাই হ'বলা যাব।
2: ঘৰলৈ যায়গৈ,

0: উটিপতি হ'ব।
1: ঐ, বাটত আমি দুয়োটাই পাতি আহিছোঁ। ভাবিছোঁ আমি দুয়োটাই তোৰ ৰখীয়া হৈ আজি থাকি দিওঁ। আমিনাহঁতে এদিন ঘৰলৈ গৈ জিৰণি লওক।
0: নেলাগে নেলাগে, আমিনা খুদচোন, তাই হ'বলা যাব।
2: ঘৰলৈ যায়গৈ আৰু কিছুমানে আমাৰ চকুৰ আগতে ঢুকায়। তাৰ মাজতে কোনোবা সময়ত শুবলৈ বিচনা পোৱা যায়, নহ'লে মজিয়াতে শুব লগা হয়। টোপনি ভালকৈ নাহেই, তথাপি অলপ আৰাম পোৱা যায়।
1: মোৰ আকৌ এই কণমানিটোলৈও বৰ চিন্তা হৈ আছিল। ঐ হজৰত, তোক মাৰধৰ কৰা তপন বোলাটো এতিয়া ক'ত, কিবা জাননে? পুলিচে ধৰিলেনে তাক?
0: কিয়, তই জানো কথাটো? নেজান।
1: কি কথা?
0: তপনৰ কি দশা হ'ল?
2: পিছ ৰাতি তাতে মদৰ নিচাত গোটেইটো মাতাল। এক্সিডেণ্টটো হোৱা বুলি কোনেও গমেই নাপালে। গোটেই ৰাতি সি তাতে পৰি থাকিল। এতিয়া ইয়াতে, মানে এই জি এম চিৰ আই চি ইউতে ভৰ্তি হৈ আছে। দাঁত দুয়োপাৰি নাই, ভৰিৰ আঁঠুৰ ওচৰতো ভাগিছে, বুকুত কষ্ট পাইছে। কি হয় ঠিক নাই।
1: হে ভগৱান!
3: এ সেইটো মৰিলে ধে মানুহৰ শান্তি হ'ব, ভাল ফল পালে বেটা।
1: এই নাপায় হৰেন, নাপায়। শত্ৰুৱে হওক নাইবা মিত্ৰই হওক, কাৰো বিপদত ইমান আনন্দ কৰিব নাপায়। এই মৰিবলৈ সাউপাত দি পাপ আৰ্জি লৈছ কিয়?
3: কি অসুৰ, কি দানৱ! সেইবাবে ভগৱানে শাস্তি লগে লগেই দিলে।
1: মানুহৰ জীৱনটোত কেতিয়া কি হ'ব চব লিখা থাকে যেন পাইছো। এই যে নাটকবিলাক, ঠিক তেনেকৈয়ে আমাৰ সকলোৰে বিষয়ে সকলো লিখা থাকে। নহ'লে চাচোন, সেই এপোৱা ছাগলীৰ মঙহৰ বাবেই এইবোৰ ঘটেনে?
3: অকল মঙহে নহয়, আজিকালি যিকোনো সৰু কাৰণতে ডাঙৰ ঘটনা ঘটে। সৰু ঘটনাবোৰ এডোখৰ ঘাৰ দৰেহে মানুহে খজুৱাই খজুৱাই ডাঙৰ কৰি নি থাকে। যাৰ বেছি খজুৱতি বাঢ়ে তাৰ অৱস্থা এই তপনৰ দৰে হয়।
1: ঠিকেই কৈছ। এৰা ধৰা, বুজা বুজি, ক্ষমা সহ্য, এইবোৰ কমি যোৱাৰ বাবেই পৰিয়াল, সমাজ, দেশ সকলোতে ফাট মেলিছে। এইবোৰ কমিলে মানুহৰ মাজৰ মৰম চেনেহবোৰ কমি যায়, সংঘাত হয়। তাতোকৈ ডাঙৰ কথা কি জান? সৰু হৈ থাকোঁতে মানুহে কোৱা শুনিছিলোঁ, মানুহ মৰে আত্মা থাকি যায়। এতিয়া মানুহ জীয়াই থাকে, আত্মাটোৰ মৃত্যু হয়। মানৱতাই মানুহৰ আত্মা।

শ্ৰোতাসকলে ইমান পৰে মৰিগাঁৱৰ নাট্যমৰ শিল্পীসকলে পৰিৱেশন কৰা নাট মঙহ শুনিলে। নাটৰ ৰচনা আছিল বিকাশ ডেকাৰ, বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বদন, ভূপেন নাথ, কবিতা হীৰামণি মহন্ত, ফুকন খুৰা, অসীম পল শৰাই, হৰেণ দোকানী, হেমন্ত হিৰণ, হজৰত কুলদীপ শইকীয়া, তপন ঋষিকেশ কৌশিক, ভাস্কৰ দেৱাশীষ কলিতা, ধনু জুবলি বৰদলৈ, সৰুধন চান্দ্ৰনীল কলিতা, মণ্টু বিকাশ ডেকা, আজিজ ভাই দুলাল হাজৰিকা, আমিনা প্ৰাপ্তিনাথ আৰু যুৱকৰ চৰিত্ৰত অভিনয় কৰিলে ৰাজু মেধিয়ে। নাটৰ বাণীবন্ধন আছিল ধনজিত বড়োৰ, নাটখনি পৰিচালনা কৰিলে দেৱাশীষ ডেকাই। মৰিগাঁৱৰ নাট্যমৰ সম্পাদক হেমন্ত কুমাৰ ডেকাৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।

0: लगभग 1,88,000 बैरल तेल उत्पादन बढ़ाएंगे। भू राजनीतिक संकट और संयुक्त अरब अमीरात के समूह से अलग होने के बाद ये लगातार तीसरा महीना होगा जब ओपेक प्लस देश तेल का अधिक उत्पादन करेंगे। आज विश्व प्रेस स्वतंत्रता दिवस है। ये प्रेस की स्वतंत्रता के प्रयासों को प्रोत्साहित करने और विकसित करने तथा विश्व स्तर पर प्रेस की स्वतंत्रता की स्थिति का आकलन करने का अवसर है। इस वर्ष का विषय है शांतिपूर्ण भविष्य का निर्माण। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातरी सहित मैं मरमी कश्यप। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় গোচৰৰ পৰহিলৈ পৰা উচ্চতম ন্যায়ালয়ত শুনানি, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আজি নীট, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ, কলকাতা নাইট ৰাইডাৰ্ছৰ আৰু গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ভোটগণনা নিয়াৰিকৈ আৰু সুকলমে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তদুপৰি ষ্ট্ৰংৰুমসমূহৰ নিৰাপত্তা ব্যৱস্থাটো চোকা দৃষ্টি ৰখা হৈছে। কাইলৈ পুৱা 8 বজাত ডাকবেলত গণনাৰে ভোটগণনা আৰম্ভ হ'ব। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলা প্ৰশাসন কাইলৈ ভোটগণনাৰ বাবে সম্পূৰ্ণ সাজু হৈছে। জিলাখনৰ একমাত্ৰ 11 নম্বৰ মানকাছৰ সমষ্টি ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ সমষ্টি। এই সমষ্টিটোত 2,97,494গৰাকী ভোটাৰে ভোটদান কৰিছে। বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ ভোটগণনা কেন্দ্ৰসমূহত আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। তিনিতৰপীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে ভোটগণনা কৰিবলৈ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেনস্থিত জিলা আয়ুক্ত কাৰ্যালয় প্ৰাংগণত 111 নম্বৰ ৰংখাং আৰু 112 নম্বৰ আমৰি বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব বুলি জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে জানিবলৈ দিছে।
2: And both have 14+1 tables for counting of the entire PV as well as the EVMs. As you all are aware that we have been able to peacefully conduct the General Assembly elections 2026 on 9th of April. Now on 4th of May, we will have the counting of the polled EVMs. The counting process will start from 8 a.m. for postal ballots and 8:30 a.m. for EVMs. We have the counting halls has been made in the new DC building, which is right opposite old DC building.
1: ডিব্ৰুগড় জিলাত কাইলৈ ভোটগণনাৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকদ্বয়ৰ উপস্থিতিত ভোটগণনা পৰ্যবেক্ষক, গণনা সহায়ক আৰু মাইক্ৰ অবজাৰভাৰসকলৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যোৰহাট জিলাৰ ভোটগণনাৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া জয় শিৱানীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। জিলাখনত ভোটগণনা প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে আজি যোৰহাটৰ প্ৰিন্স অব ৱেলছ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভোটগণনাৰ বাবে নিয়োজিত মাইক্ৰ অবজাৰভাৰসকলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষকসকলে মাইক্ৰ অবজাৰভাৰসকলক ভোটগণনাৰ দিনা পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্যসমূহৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। বিশেষকৈ EVM গণনাৰ শুদ্ধতা নিৰূপণ, টেবুল পৰিদৰ্শন আৰু নিৰ্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনাৱলীসমূহ পুংখানুপুংখভাৱে বুজাই দিয়া হয়। লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ ভোটগণনা প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি এখন সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে জিলাখনৰ সমষ্টিকেইটাৰ বাবে পৃথক পৃথক গণনা কক্ষ আবণ্টন দিয়া হৈছে। কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে। কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী বিষয়া স্বপ্নিল পালে মণিৰাম দেৱন ট্ৰেড চেণ্টাৰত হ'বলগীয়া ভোটগণনা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে বুলি প্ৰকাশ কৰিছে। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত কালি 2টা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। মৰিগাঁও জিলাত জিলা নিৰ্বাচন শাখাই ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ তিনিটা সমষ্টিৰ ভোটগণনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ, অভিযোগ, ওজৰ আপত্তি দাখিল আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। ভোটগণনা সম্পূৰ্ণ নোহোৱালৈকে এই কক্ষ কাৰ্যক্ষম হৈ থাকিব। জনসাধাৰণে 1077 নম্বৰত ফোন কৰি ভোটগণনা সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰে।

পাৰিব বা ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ইপিনে ধেমাজি জিলাতো ভোটগণনা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্তই ভাৰতীয় ন্যায় সংহিতাত সংশ্লিষ্ট ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে বিশ্বনাথ জিলাতো পৰহিলৈ কাইলৈ ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনে অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটুওৱা আৰু লাউডস্পীকাৰ বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজী জ্বলোৱা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কাইলৈ ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো জিলাতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰে সকলো জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু বেটেলিয়নৰ কামাণ্ডিং বিষয়াসকলক ভোটগণনাৰ পাছত সম্ভাৱ্য হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভোটগণনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী আৰু জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বেটেলিয়নৰ কামাণ্ডিং বিষয়াসকলৰ সৈতে যৌথ আলোচনাত মিলিত হয়। আলোচনাত বিষয়াসকলক ষ্ট্ৰংৰুম আৰু গণনা কক্ষৰ বাধ্যতামূলক পৰিদৰ্শন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ভোটগণনা কেন্দ্ৰসমূহত পৰ্যাপ্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকক নিয়োগ কৰিবলৈ তথা ভোটগণনা বিষয়ে সুৰক্ষাৰ নিয়ম কঠোৰভাৱে পালন কৰিবলৈ কয়। নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় গোচৰ সন্দৰ্ভত পৰহিলৈৰ পৰা উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব। 12 মে'ত আইনখনৰ সৈতে জড়িত গোচৰসমূহৰ চূড়ান্ত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই আইন সন্দৰ্ভত 2019 চনৰ পৰা 200টা গোচৰ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। 2024 চনৰ 19 মাৰ্চত আইনখনৰ শুনানি গ্ৰহণৰ দুবছৰৰ পাছত চলিত বছৰৰ 19 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত এই গোচৰসমূহৰ শুনানি অনুষ্ঠিত হৈছিল। ন্যায়ালয়ে সেইদিনাই চূড়ান্ত বিচাৰৰ বাবে 5 মে'ৰ পৰা 12 মে'লৈ সময় নিৰ্ধাৰণ কৰে। সেই অনুসৰি 5 মে'ত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল মনোভাই পাঞ্চলীৰে গঠিত 3-জনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব। অৱশ্যে অসম সন্মিলিত মহাসংঘ তথা অসমৰ দল সংগঠনসমূহে দাখিল কৰা গোচৰসমূহৰ শুনানি 6 মে'ৰ বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হ'ব। আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। প্ৰতি বছৰে 3 মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰবোৰক স্বীকৃতি দিয়া, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাত আক্ৰমণ ৰোধ কৰা আৰু কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰি অহা হৈছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট আজি অনুষ্ঠিত হ'ব। পৰীক্ষা দিনৰ 2 বজাত আৰম্ভ হ'ব আৰু 5 বজাত সামৰণি পৰিব। পৰীক্ষাৰ্থীসকলে 1.30 বজা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2019 চনৰ পৰা এই পৰীক্ষাৰ আয়োজন কৰি আহিছে। সংস্থাটোৱে শিক্ষাৰ্থীসকলৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদ্যাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে ভোটদাতা পৰিচয় পত্ৰ, আধাৰ কাৰ্ড অথবা ৰেচন কাৰ্ডৰ দৰে ফটোযুক্ত পৰিচয় পত্ৰৰ মূল নথি লৈ আহিব লাগিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞ, জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিক ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত 1খন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 8 উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 159 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে 18 অভাৰ আৰু 1টা বলত 2টা উইকেট হেৰুৱা নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। চেন্নাইৰ হৈ ঋতুৰাজ গাইকোৱাৰ্ডে 67 আৰু কাৰ্তিক শৰ্মাই 54 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ।

বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় গোচৰৰ পৰহিলৈ পৰা উচ্চতম ন্যায়ালয়ত শুনানি। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আজি নীট। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ আৰু গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম এফ 411.5 মিটাৰ 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজন এআইআৰ মোবাইল এপত নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতে আগবঢ়াইছো অন্য এক যাত্ৰা ছবিখনৰ এটি গীত জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠত। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছে জালুকবাৰীৰ পৰা টিনা, উদেষ্ণা, কল্পিতা, নিধি আৰু জিজ্ঞাসায়।

কল্পতৰু অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সঞ্জু ছবিখনৰ এটি গীত, সুখবিন্দৰ সিং আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত। গীতৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে নলবাৰীৰ পৰা পুলক, ৰাকেশ আৰু মাতুৱে।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। ডাউন টাউন দ্বাৰকা নগৰৰ পৰা মাইনা, আয়ুষ, পীয়ুষ আৰু আইতাৰ অনুৰোধত অনুষ্ঠানটিৰ শেষত শুনক জীৱন বাটৰ লগৰী ছবিখনৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনিৰ।

সমশ্ৰোতাকে নমস্কাৰ জনাই আজিৰ বোলনি মুকলি কৰিছো। আজিৰ বোলনিত শুনক এখনি নাটক বন দৰৱ। মূল নাটকৰ ৰচনা অমৃতা প্ৰীতমৰ, অসমীয়া ৰূপান্তৰ আৰু প্ৰযোজনা নয়ন প্ৰসাদৰ।

0: দিয়া, দমকলটো মই মাৰি দিওঁ, তুমি পাচলিখিনি ধুই লোৱা। কি নাম তোমাৰ?
1: আঙুৰি।
0: আঙুৰি, বা ধুনীয়া নাম। তুমি আঙুৰ খাই ভাল পোৱা নেকি?
1: দুবাৰ খাইছিলোঁ, এবাৰ বিয়াৰ আগতে আৰু এবাৰ বিয়াৰ পাছত। প্ৰভাতে আনি দিছিল।
0: প্ৰভাত? কোন প্ৰভাত?
1: মোৰ মানুহটো।
0: তুমি বৰ ধুনীয়া গীত গাব জানা।
1: নাই নাই, মই গীত গাব নাজানো।
0: ইমান মিঠাকৈ গীত গাই আছিলা?
1: নাই, মই মাথোন গুণগুণাইছিলোহে।
0: মোৰ নাম বীণা, গৰমৰ বন্ধত ইয়ালৈ আহিছোঁ।
1: বন্ধ মানে? তুমি ক'ৰবাত কাম কৰা?
0: মই পঢ়ি আছোঁ, 10+2, বুজি পোৱানে? দ্বাদশ, বুজি পাইছা?
1: নাই পোৱা।
0: দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিছোঁ, এইবাৰ মই কলেজত নাম লগাম। তোমাৰ গীতটো মোক শিকাই দিয়া না, মই কলেজৰ ফাংচনত গাম।
1: ইচ, মই গীত গাব নাজানো নহয়।
2: বীণা, বীণা,
1: মাহীয়ে মাতিছে।
0: গৈছোঁ মাহী। তুমি কেনেকৈ গম পালা যে তেওঁ মোৰ মাহী?
1: ৰাম অৱতাৰে কৈছিল।
0: ৰাম অৱতাৰ কোন?
1: এই আপোনালোকৰ চকীদাৰ।
0: গৈছোঁ মাহী।
3: চৰবত কৰিছিলোঁ তোমাৰ বাবে, ইমান গৰম পৰিছে আজি। কলৈ গৈছিলা তুমি?
0: সেই ঘৰটোৰ পিছপিনে এজনী ছোৱালীয়ে ইমান ধুনীয়াকৈ গীত গাই আছিল, মই ৰহ লাগি শুনি আছিলোঁ। ইমান কিউট ছোৱালীজনী।
3: তাই আঙুৰি।
0: ইমান ভাল গীত গাব জানে,

0: হয় তাই?
1: এই আমাৰ চুবুৰীয়া এঘৰৰ বহুত পুৰণি বন কৰা মানুহ প্ৰভাতৰ একেবাৰে নতুনকৈ বিয়া কৰা আনাঘৈনী।
0: নতুনকৈ মানে?
1: মানে প্ৰভাতৰ এয়া দ্বিতীয় বিবাহ, সেয়েহে আঙুৰি ন ঘৈনী।
0: দ্বিতীয় বিবাহ? কিন্তু মই যেতিয়া ক্লাছ ছেভেনত থাকোঁতে গৰমৰ বন্ধত আহিছিলো তেতিয়া প্ৰভাতৰ দ্বিতীয় বিবাহ হৈছিল, মোৰ মনত আছে। তেনেহ'লে এয়া তৃতীয় পক্ষ ঘৈনী হ'ব?
1: নহয়, আঙুৰি দ্বিতীয় পক্ষৰ। সেই যে 5 বছৰ আগতে প্ৰভাতে ছুটি লৈ গাঁৱলৈ প্ৰথম ঘৈনীৰ দাহ সংস্কাৰ কৰিবলৈ গৈছিল, এই প্ৰথমজনীক শ্মশানত খৰি দিয়াৰ সময়তে আঙুৰিৰ বাপেকে প্ৰভাতৰ গামোচাখন চেপি দিছিল।
0: কি ক'লা? প্ৰভাতৰ গামোচাখন চেপি দিছিল?
1: ৰ'বা, বুজাই কৈছোঁ তোমাক। মানুহে ভাবে যে শোকৰ দিনত গামোচাখন চকু পানীৰে তিতি থাকে। আচলতে শ্মশানত দাহ কৰাৰ আগতে নদীত গা ধুই উঠাৰ বাবে গামোচাখন তিতিয়েই থাকে। কিন্তু যদিহে গাঁৱৰ কোনো ছোৱালীৰ বাপেকে দাহ কৰাৰ পাছত মানুহজনৰ গামোচাখন লৈ চেপি দিয়ে, তাৰ অৰ্থ এয়ে যে তুমি আৰু চকু পানী টোকাৰ দৰকাৰ নাই, মৰা মানুহজনীৰ স্থান ল'বলৈ মই মোৰ ছোৱালীজনীক তোমালৈ বিয়া দিম। ঠিক এনেদৰেই আঙুৰিৰ বিয়া প্ৰভাতৰ সৈতে হৈছিল।
0: তাৰপিছত
1: বিয়া হ'ল যদিও আঙুৰি সৰু ছোৱালী আছিল, সেয়েহে বিয়াৰ 5 বছৰৰ পিছত এইবাৰ প্ৰভাতে গাঁৱলৈ যাবলৈ ওলাই মালিকক ক'লে যে এইবাৰ সি আঙুৰিক ইয়ালৈ লৈ আহিব। কিন্তু মালিক ৰাজি নহ'ল।
0: কিয়?
1: খাহৰীয়া দুজন হ'ব যে, দুজনৰ ভাগৰ ৰুটি দিবলৈ মালিক ৰাজি নাছিল। কিন্তু প্ৰভাতে যুক্তি দিলে যে আঙুৰিয়ে কোঠাৰ পিছপিনে নিজাকৈ ৰন্ধা বঢ়াৰ ব্যৱস্থা কৰি ল'ব, নিজে ৰান্ধিব, নিজে খাব, তেতিয়াহে মালিক মান্তি হ'ল।
0: তাইক দেখি মোৰ যে বৰ আচৰিত লাগিল। দুয়োখন হাতেৰে কাম কৰি আছিল আৰু উৰণিখন দাঁতেৰে কামুৰি ধৰি আছিল। সাধাৰণতে তিৰোতাবোৰে মতা মানুহৰ আগতহে উৰণি লয়, তাই কিন্তু মোৰ আগতো।
1: প্ৰথম যেতিয়া আহিছিল তেতিয়াতো উৰণি গুচাই নাছিল, লাহে লাহে এতিয়া সহজ হৈ গৈছে। পিছে তাইৰ হাঁহিটো বেছ আকৰ্ষণীয় আৰু ভৰিত যে পায়েল পিন্ধে, সেই পায়েলৰ ৰুণুজুনু শব্দই আমাৰ এই চুবুৰীটোৰ আকৰ্ষণ বঢ়াই তুলিছে। তাই আমাৰ তালৈ আহিলে শুনিবা তাৰ পায়েলৰ শব্দ আৰু তাইৰ মিঠা হাঁহি।

0: কৰিছা আঙুৰি?
1: এই দালিখিনিত থকা শিলগুটিবোৰ বাচি আছো।
0: আৰু কি গাই আছা?
1: নাই, মই গান গাব নাজানো।
0: এয়া কি পিন্ধিছা আঙুৰি?
1: এয়া পায়েল।
0: আৰু এয়া আঙুলিত?
1: এইটো বিচুৱা, ভৰিৰ আঙুলিত পিন্ধে।
0: আৰু এয়া বাহুত?
1: এইটো বাজু বন্ধ।
0: ডিঙিত কি পিন্ধিছা তুমি?
1: এয়া ৰূপৰ তাবিজ।
0: আজি তুমি কঁকালত একো পিন্ধা নাই দেখোন।
1: কঁকালত পিন্ধা অলংকাৰখিনি বৰ গধুৰ। কাইলৈ পিন্ধিম বাৰু। আজি মই কাণফুলিও পিন্ধা নাই। কাণফুলিযোৰৰ হুকটো ছিঙি গৈছে। কাইলৈ চহৰলৈ যাম নহয়। কাণফুলিযোৰো ঠিক কৰাম আৰু নাকফুল এটাও গঢ়াব লাগিব।
2: আঙুৰি, হে আঙুৰি,
1: গৈছোঁ।

0: ৱণ্ডাৰফুল, এই নিম গছৰ ছাঁত বহি ইমান ভাল লাগিছে। ইমান ডাঙৰ ডাঙৰ নিম গছ দিল্লীত মই কাহানিও দেখাই নাই।
1: হয় নেকি?
0: নিম গছবোৰৰ ছাঁ ইমান চেঁচা।
1: নিম গছতকৈও আঁহত গছৰ ছাঁত বহি আৰু ভাল লাগে। অৱশ্যে এই ঠাইখিনি এই পুৰণি কুঁৱাটোৰ বাবে চেঁচা হৈ থাকে।
0: কিন্তু ইয়াৰ পৰা পানী লোৱাচোন মই কাকো দেখা নাই।
1: আমাৰ চুবুৰী মানুহে ইয়াৰ পৰা পানী নুতুলে, কিন্তু সেইপিনে যে নতুনকৈ পকী ৰাস্তাৰ কাম চলি আছে তাত কাম কৰা দুই এজন বনুৱাই পানী নিবলৈ মাজে মাজে আহে। কুঁৱাটোৰ চাৰিওকাষে পানী পৰি থাকে বাবে ঠাইখিনি চেঁচা হৈ থাকে।
0: তুমি কি কৰি আছা মাহী?
1: শৰৎ চন্দ্ৰৰ এখন উপন্যাস। আঙুৰিৰ লগত কি কথা পাতি আছিলা?
0: তাই নিজৰ গহনাবোৰ দেখুৱাই

0: আছিল।
1: তাই ৰূপৰ গহনাবোৰ দেখুৱাই বৰ ভাল পায়।
2: মাইজী মাইজী, কথা এটা আছিল।
1: কোৱা।
2: গাঁৱৰ পৰা খবৰ আহিছে, মাইৰ বৰ অসুখ, কেইদিনমানৰ বাবে ঘৰলৈ যাব লাগিছিল।
1: পিছে উভতিবা কেতিয়া?
2: যোৱাৰ পাছতহে ক'ব পাৰিম। মই মোৰ লগৰীয়া এজনক কৈ যাম, মই নহালৈকে সি চোৱা চিতা কৰিব, আৰু চুবুৰীৰ সকলোকে কৈ যাম। আহো মাইজী।
1: অঁ যোৱা।
3: মানুহজনৰ চকু দুটাই হাঁহি থাকে।
1: অঁ, হাঁহি থকা দুষ্টালি ভৰা চকু। মানুহজনৰ শিক্ষা দীক্ষা নাই, কিন্তু কথা বতৰা বেছ ভদ্ৰ। গাঁৱলৈ যাবলৈ ওলাইছে মাকৰ নৰিয়া, কিন্তু অইন এজনক ঠিক কৰিহে যাবলৈ ওলাইছে।
3: আঙুৰিৰ লগত নাযাব জানো? তাই দেখোন কৈছিলে চহৰলৈ যাব কাইলৈ কাণফুলি ঠিক কৰিবৰ বাবে।
1: তাই আকৌ ৰাম অৱতাৰৰ লগত কিয় যাব?
3: তাৰমানে এজন প্ৰভাৱ নহয়?
1: নহয়, এওঁ ৰাম অৱতাৰ, আমাৰ চকীদাৰ।
3: এ হয় নেকি?
1: অঁ,
3: মানে মই এওঁক সদায় পুৱা আঙুৰি জুহালৰ ওচৰত বহি থকা দেখিছিলোঁ, সেয়ে মই এওঁকে প্ৰভাৱ বুলি ভাবিছিলোঁ।
1: আঙুৰি অহাৰ আগতে ৰাম অৱতাৰে ওৰে নিশা পহৰা দিয়াৰ পিছত চুবুৰীৰ কোনোবা এঘৰৰ পৰা চাহ খুজি খাইছিল, আৰু চাহ খাই উঠি কুঁৱাৰ কাষত থকা নিমগছৰ ছাঁত খাটিয়া এখন পাৰি লৈ দিনটো শুই থাকিছিল। কিন্তু আঙুৰি অহাৰ পাছত সি কোনোবা গোৱালৰ পৰা পুৱা গাখীৰ অকণ লৈ আহে, আঙুৰিয়ে সেই গাখীৰেৰে চাহ কৰে আৰু তিনিও বহি খায়।
3: অঁ, আৰু এজন মানুহক দেখিছোঁ তাত, তাৰমানে সেই চাপৰ পকা চুলিৰ সেই মানুহজন তাই গিৰিয়ে।
1: অঁ,
3: সেয়ে আঙুৰিৰ দৰে ছোৱালী এজনীৰ বাবে ৰাম অৱতাৰহে উপযুক্ত স্বামী হ'লহেঁতেন। মানুহটো ইয়াং আৰু দেখিবলৈও ভাল।
1: ঠিকেই কৈছা, আঙুৰিৰ লগত প্ৰভাতক দেখিলে মোৰো বৰ আচৰিত লাগে।

0: আহ আঙুৰি, কি খবৰ তোৰ?
1: আপুনি কি পঢ়ি আছে মাইজি?
0: তই পঢ়িবি নেকি?
1: মই পঢ়িব নাজানো নহয়।
0: শিকি ল।
1: কিয়? মাইকী মানুহে পঢ়িলে পাপ লাগে।
0: মাইকী মানুহৰ পাপ লাগে, মতা মানুহৰ নালাগে।
1: মতা মানুহৰ নালাগে?
0: এইবোৰ কথা তোক কোনে ক'লে অ?
1: মই জানো নহয়।
0: তাৰমানে মই যে পঢ়ো মোৰ পাপ লাগিব?
1: চহৰৰ মাইকী মানুহৰ পাপ নালাগে, গাঁৱৰ মাইকী মানুহৰহে লাগে।
2: চোৱা মাহী, তাইও আহিছে। গাঁৱৰ মহিলাৰ পঢ়িলে পাপ লাগে বুলি কৈ তাইও আহিছে।
0: কিন্তু তাই যি শিকিছে সেই বিষয়ে তাইৰ মনত কোনো ডাউট নাই।
2: বাট ইউ মাষ্ট টেল হাৰ দ্য ট্ৰুথ।
0: বিনা এই বিশ্বাসবোৰৰ সৈতে তাই যদি নিজৰ জীৱনৰ সীমাবদ্ধতাৰ মাজত হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰে তেনেহ'লে ঠিকে আছে।
2: বাৰু আঙুৰি, কোৱাচোন তোমালোকৰ গাঁৱত বিয়া কেনেকৈ হয়?
1: ছোৱালীজনীৰ কম বয়সতে, মানে 10-12 বছৰ বয়সতে কাৰোবাৰ চৰণ চুই সেৱা কৰে, সেয়াই বিয়া।
2: চৰণ পূজা কৰে কেনেকৈ?
1: ছোৱালীৰ দেউতাকে ল'ৰাৰ ঘৰলৈ গৈ ফুলৰ থাল এখনত টকা দি ল'ৰাৰ আগত দিয়ে।
0: সেয়াতো দেউতাকে চৰণ পূজা কৰিলে, ছোৱালীয়ে ক'ত কৰিলে?
1: ছোৱালীজনীৰ হৈয়েতো কৰিলে।
2: কিন্তু ছোৱালীজনীয়েতো ল'ৰাক দেখাই নাই।
1: ছোৱালীয়ে ল'ৰাক চাব নোৱাৰে।
2: কি? ছোৱালীজনীয়ে নিজৰ হ'ব লগা স্বামীক চাব নোৱাৰে?
1: নাই, নোৱাৰে। যি ছোৱালীয়ে প্ৰেম কৰে তেওঁহে দেখা পায়।
2: গ্ৰেট! তোমাৰ গাঁৱত ছোৱালীয়ে প্ৰেম কৰে?
1: দুই একে কেতিয়াবা কৰে।
0: যি প্ৰেম কৰে তেওঁৰ পাপ লাগেনে?
1: পাপ লাগে, ডাঙৰ পাপ লাগে।
0: যদি পাপ লাগে তেনেহ'লে প্ৰেম কৰে কিয়?
1: সেইটোৱেইতো আচল কথা। যেতিয়া কোনোবা মানুহে ছোৱালীজনীক কিবা খুৱাই দিয়ে তেতিয়া ছোৱালীজনীয়ে প্ৰেমত পৰি যায়।
2: হাউ ইণ্টাৰেষ্টিং!
0: কিবা খুৱাই দিয়ে মানে?
1: এটা বন দৰৱ আছে, বাস সেইটো তামোল পাণ বা মিঠাইৰ লগত দি খুৱাই দিয়ে আৰু ছোৱালীজনীয়ে তাক ভাল পাবলৈ ধৰে। কেৱল তাকেইহে ভাল লাগে, পৃথিৱীত আৰু একোকে ভাল নালাগে।
2: সঁচানে?
1: সঁচা, মই নিজ চকুৰে দেখিছো।
0: কাক দেখিছ?
1: মোৰ বান্ধৱী, মোতকৈ অলপ ডাঙৰ আছিল তাই।
2: তাৰপিছত?
1: তাৰপিছত আৰু কি, তাইতো

0: ল'ৰাটোৰ বাবে একদম পাগল, তাৰ লগত চহৰলৈ গুচি গ'ল।
1: তই কেনেকৈ জানিলি যে তোৰ বান্ধৱীক সি বন্দৰক খুৱাইছিল?
0: বৰফিৰ মাজত দি খুৱাইছিল, নহ'লেনো তাই মাক বাপেকক এৰি গুচি যায়নে? সি তাইক বহুত বস্তু আনি দিছিল, চহৰৰ পৰা শাৰী, চুৰী, মুকুতাৰ মালা, কত যে কি।
2: কিন্তু এইবোৰতো বস্তুহে, তুমি কেনেকৈ গম পালা যে বন্দৰক খুৱাইছিল?
0: যদি নাই দিয়া তেনেহ'লে তাই কিয় প্ৰেমত পৰিল?
1: আঙুৰি প্ৰেম ক'ব নোৱাৰাকৈয়ে হৈ যায়।
0: নাই নাই, এনেই নহয়, যি কথা মাক বাপেকে বেয়া পায় সেই প্ৰেমজনো হ'ব পাৰে।
2: তুমি সেই বন্দৰক দেখিছানে?
0: নাই দেখা, সেয়া বহু দূৰৰ পৰা আনে আৰু মনে মনে মিঠাইত মিহলাই দিয়ে বা পাণ তামোলৰ সৈতে খুৱাই দিয়ে। মোৰ মায়ে মোক সাৱধান কৰি দিছিল যাতে মই কাৰো হাতৰ পৰা মিঠাই নাখাওঁ।
1: তই নাখাই ভালেই কৰিলি, পিছে তোৰ বান্ধৱীক কেনেকৈ খুৱালে?
0: জানো তাইৰ কিয় এনে হ'ল জানে মাইজী? একেবাৰে বলিয়া হৈ গৈছিল তাই, ৰাতি উঠি উঠি গীত গাইছিল।
2: কি গীত গাইছিল?
0: নাজানো কি গীত গাইছিল, যিয়ে বনদৰৱ খায় সি খুব গান গায় আৰু কান্দেও। অহো, মই পাহৰিয়ে গৈছিলোঁ, জুহালৰ বাবে খৰি গোটাব যাব লাগে।
1: এতিয়া সন্ধিয়া হ'বৰ হ'ল, তই এতিয়া অকলশৰে হাবিলৈ যাব নালাগে, বুজিছ? আমাৰ চোতালৰ পৰাই খৰি লৈ যা।

0: মাইজী
1: কি হল? আজি দেখোন তোৰ পায়েলৰ শব্দ শুনা নাপালো।
0: মোক পঢ়া শুনা কৰিবলৈ শিকাই দিয়া মাইজী।
1: কি হল তোৰ আঙুৰি? কি হল? কাৰোবাক চিঠি লিখিবি? পঢ়িবলৈ ল'লে পাপ নালাগিব জানো।
2: মহাৰ ফোন আহিছে মাহী।
1: গৈছো, আজি বৰষুণ দিব যেন পাইছো, ইমান চেঁচা বতাহ মাৰিছে।

0: মাহি
1: হ্যাঁ
0: মাহি এপিনে আসুন
1: রসুন
0: এপিনে এপিনে আসুন
1: কি হলো ও কসুন কি হল
0: হেয়া হেয়া চোৱা বৰষুণতো আঙুৰি কুঁৱাৰ পাৰতে বহি আছে
1: এৰা সেই যে দুপৰীয়া মহাৰৰ ফোন আহিছিল তেতিয়াই মই তাইক এৰি থৈ আহিছিলোঁ সেই ঠাইখিনিত তাৰমানে তেতিয়াৰ পৰা এতিয়ালৈ এন্ধাৰ নামিবৰ হ'ল কি হ'ল তাইৰ মই সুধোঁ ৰ'বা নালাগে নালাগে তুমি আহিব নালাগে
0: কিন্তু কিয়
1: মই ক'লো নহয় তুমি আহিব নালাগে যোৱা ভিতৰলৈ যোৱা

बीच भंवर में डूब गए हम, बीच भंवर में।

0: আঙুৰি আঙুৰি, তই খোৱা বোৱা কিবা কৰিছিলি নে? মানে তই কিবা খাইছ নে নাই?
1: খোৱা মানে
0: তোৰ শৰীৰটো কঁপিব ধৰিছে দেখোন। তই যে গীতটো গাইছিলি, সেই গীতটোৰ সকলোখিনি আকুতি, বেদনা, অস্থিৰতা তোৰ দেহত ফুটি উঠিছে। কচোন, তই আজি ভাত ৰান্ধিছিলি নে?
1: নাই ৰন্ধা।
0: আৰু ৰাতিপুৱা চাহ চাহ খাইছিলি নে নাই?
1: চাহ? গাখীৰ নাছিল নহয়।
0: কিয়, আজি গাখীৰ লোৱা নাছিলি কিয়?
1: গাখীৰ সেয়া মই নলওঁ নহয়।
0: কিয়, তই সদায় চাহ নাখাৱ জানো?
1: খাওঁ।
0: তেনেহ'লে আজি কি হ'ল?
1: গাখীৰ মানে ৰাম অৱতাৰেহে।
0: কিন্তু ৰাম অৱতাৰ গাঁৱলৈ যোৱা আজি 4-5 দিন হ'ল দেখোন। আঙুৰি, তাৰমানে তই তেতিয়াৰ পৰা চাহ খোৱাই নাই?
1: নাই।
0: আৰু ভাতো খোৱা নাই চাগে? আৰু খাইছ যদিও সেয়া নোখোৱাৰ দৰে, নহয়নে? আঙুৰি আঙুৰি,
1: কওক মাইজি,
0: তই বাৰু কেনেবাকৈ বন্দৰক খালি নেকি? চাওঁ চাওঁ আঙুৰি, চাওঁ না, নাকান্দিবিচোন, ৰচোন ৰ, নাকান্দিবি আঙুৰি।
1: মই শপত খাই কৈছোঁ, তাৰ হাতৰ মিঠাই মই কেতিয়াও খোৱা নাই।
0: আঙুৰি,
1: তামোল পাণো খোৱা নাই, মাত্ৰ চাহ। সেই চাহত

বনদৰৱ নাটখনি শুনিলে। মূল নাটৰ ৰচনা অমৃতা প্ৰীতমৰ, অসমীয়া ৰূপান্তৰ আৰু প্ৰযোজনা আছিল নয়ন প্ৰসাদৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মেলোডী পাটগিৰি, অন্তৰা চৌধুৰী আৰু বিজু ভৰালীয়ে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: লাগিছে নহয়নে তৰা? এৰা পাই যোনবা দিনতেই এন্ধাৰ হৈ গৈছে।
1: বৰষুণৰ বতৰটো এন্ধাৰ হ'বই, তাতে চাৰিওফালে ঘৰে ঘৰ, ডাঙৰ ডাঙৰ ঘৰ, পোহৰ ক'ৰ পৰা আহিব?
0: লাইট জ্বলাই দে অবেলি।
1: যোন তই জ্বলাই দে এইখন লাইটৰ ছুইচবোৰ্ড।
0: ঠিক আছে, ছুইচটো কোনটো?
1: সেইটো,
0: এইটো
1: নহয় নহয় বাওঁফালে, তাৰ পিছৰটো। অঁ অঁ সেইটো।
0: অঁ এতিয়াহে ভাল লাগিছে, ৰুমটো পোহৰ পোহৰ লাগিছে।
2: ইমান বৰষুণ দি আছে
1: তৰা?
2: কি বেলি বা,
1: তুমি দেখিছানে নাই মাজে মাজে বিজুলী ঢেৰেকনিও মাৰিছে।
0: বেলি আকাশেহি নেপালেহি।
2: নাহিব নেকি বাৰু যোনবা?
0: আহিব, বৰষুণৰ বাবে পলম হৈছে।
1: তই ঠিক কৈছ যোন, বৰষুণ দি থাকিলেনো কিদৰে আহে?
0: দিনতে কিবা ৰাতি ৰাতি যেন লাগিছে নহয়নে তৰা?
2: যোনবা

0: কালিলৈ আকাশৰ এক্সাম আছে।
1: অঁ তো কালিলৈ তহঁতৰ কনভেন্ট স্কুলত এডমিশ্যন টেষ্ট, আকাশেও পৰীক্ষা দিব।
2: বিজুলী ঢেৰেকনিলৈ মোৰ বৰ ভয় লাগে।
0: তৰা কিয় ভয় লাগে, ভয় কৰিবলৈ কিটো আছে?
2: অ' জোনবা, বৰষুণ নেৰিব নেকি?
1: কেলৈ সুধিলা তৰা?
2: জোনবা, বৰষুণ নেৰিলে মই ঘৰলৈ কেনেকৈ যাম?
1: বেলি, বৰষুণ নেৰিলে তৰা ঘৰলৈ কেনেকৈ যাব?
0: আৰু এটা কথা নহয় জোন, আজিতো

0: বৰষুণেৰে ভাল হৈছে তৰা, তুমি ঘৰলৈ যাব নোৱাৰা। হ'ব দিয়া, তুমি আমাৰ ঘৰতে থাকি যাবা।
1: নাই নাই, মই বেলি বাহঁতৰ ঘৰত নাথাকো, মই ঘৰলৈ যাম, মই ঘৰলৈ যাম।
2: নাকান্দিবা নাকান্দিবা, আকৌ কান্দিবলৈ নে কি হ'ল?
1: বৰষুণ দি থাকিলে মই ঘৰলৈ যাব নোৱাৰো।
0: বৰষুণ এৰিলেও মই তোমাক ছাতিলৈ ঘৰত থৈ আহিম নহয়, ভয় নকৰিবা তৰা।
2: বৰষুণ এৰিব নহয় তৰা, ময়ো তো ঘৰলৈ যাম।
1: যোনবা বেলিপাই বৰষুণ নেৰে বুলি কৈছে আকৌ।
0: ঠে তাকৰি, মই ধেমালিহে কৰিছিলো।
1: মই এইবোৰ ধেমালি ভাল নাপাওঁ, তোমাক নামতো যোৱা।
0: আইঅ', আমাৰ অকণমানি তৰাজনী, আজিৰ পৰা বৰ ধেমালি নকৰোঁ আৰু।
1: মোক নামাতিবা।
2: অঁ, তই তৰাক নামাতিবি, তই মই বেয়া দেই বেলি, মই তোমাক মাতিম দেই তৰা।
1: তুমিও একেই, মোক নামাতিবা, এতিয়া মোক ভালৰি বুলাবলৈ আহিছা।
2: ও আই, আমাৰ তৰা ঠে লাগিলে, এতিয়া কি কৰা কৰা।
3: আমাৰ তৰা ভাল, পাতে নদী টঙি জাল, মাগুৰ শিঙি কাৱৈ পাই ভাল ভাল, তাৰে খাব জ্বলা তৰকাৰীৰ জাল।
1: কেনেকৈ নাচিছে,
4: আহিলে আহিলে তৰা আহিলে।

0: জুনবা বেলিবা আমি খেলু আহা
1: ঠিকে গোলাপ ফুলৰ গন্ধ আজি স্কুল বন্ধ বাবা আজি নেখেলে হব সকলো পন্ড
2: আজি আমাৰ টিউচনো নাই হে আমাক কোনে পায়
0: কি খেল খেলিবা জুনবা
2: লুকা ভাকু
0: নালাগে সেইবোৰ ভাল নালাগে পায়
1: তেতিয়া হলে চোৰ পুলিচ
0: নালাগে সেইবোৰ ভাল নালাগে
2: শাক ভাত ৰন্ধা খেলা খেলো
0: নালাগে
2: তেতিয়াহলে কি খেলা খেলিবা তুমিয়ে কোৱা তৰা
0: জুনবা কইনা দৰে খেলিম
1: ঠিক আছে সেই হ'ব তৰা হ'ব কইনা
0: মই কইনা নহওঁ কইনা হ'বলৈ মোৰ লাজ লাগে পাই
2: তৰা তুমি আমাৰ কণমানি মইনা তুমি হ'বা কইনা
0: নাই নাই মই কইনা নহওঁ
2: তৰা থে লাগিলে তৰা ক'লৈ আঁতৰি গৈছা সেয়া তৰা আঁতৰি গৈ মোক সুফন্দাই চোফাত বহি দিলে
1: হয় পাই বৰ কিবা তোমাৰ পৰা আৰু নোৱাৰি তেতিয়াহ'লে তোমাক ঘৰত থৈ আহোঁগে ব'লা বৰষুণো এৰিছে
2: বৰষুণ
1: অলপ অলপ এৰিছে যেতিয়া সি আহি ওলাবহি
2: তেতিয়াহলে এটা কাম কৰো
0: কি জুনবা
2: সি অহালৈকে আমি আৰু অলপ বাট চাওঁ সিমান পৰা আমি গান বা গানৰ মিউজিক এটাকে শুনো বেলি
1: কি
2: তহঁতৰ ডেকটোকে বজা
1: ঠিক আছে তৰা গান শুনিবানে
0: শুনিম গান শুনি বৰ ভাল লাগে
1: আমি বহুদিন গান চান শুনাই নাই ডেকটোৱে ৰেকৰ্ড খজাই থোৱাতে আছে
2: ভাল কেছেট এটা লগাবি দে
1: চাচোন ইয়াৰ পৰা এটা বাচি উলিয়া মইও চাওঁ
0: ৰবা ৰবা মইও চাওঁ
2: এইটো এইটো নাই এইবোৰ ভাল নহয় এইটো চাচোন
1: চাওঁ চাওঁ কোনটো
0: চাওঁ চাওঁ মোকো দিয়াচোন
1: ৰবাচোন তৰা তুমি ইংলিছ আখৰ বুজি নোপোৱা নহয় এইটোৱে হ'ব
2: গানটোৰ লগে লগে আমি নাচিম দে
0: মই নাচিব নাজানো
1: তোমাক শিকাই দিম
0: বৰ ভাল হ'ব

0: নাসা তারা আমার দরে নাসা
1: নাসা
0: আমি নাসিছে দেখা নাই
1: অ আওলা চেষ্টা করা অ মুড়িছিনা
0: রু নাই মা
1: এনেকৈ হাতখন বুকুৰ ওচৰলৈ নিয়া এতিয়া দুইখন হাত ফাট কৰি ঘূৰোৱা কৰি তাল ৰাখিবা
0: বুকুখন আগলৈ নিয়া এবাৰ পিছলৈ
1: অ হৈছে

0: বেলিবা কোনোবা আহিছে
1: জানো কোন আহিছে দুৱাৰখন খুলু গৰবা আকা
0: আকা
1: আ আকা হুমায়া তোৰ বাবে বাট চাইছিলোঁ ছাতিটো বাৰান্দাৰে থৈ দে
0: আকাশদাৰ মুখখনত ইমান বেজাৰ পায়
2: ভাল লগা নাই
1: দুৱাৰ মুখতে ৰৈছে কিয় ভিতৰলৈ সোমায়া দুৱাৰখন বন্ধ কৰি দিওঁ
0: আকাশ তই তিতিলি
2: বাহিৰত বৰষুণ দি আছে
0: তোমাৰ ছাতি দেখোন আছে আকাশদা আকৌ যে তিতিলা
2: এই বৰষুণত ছাতি থাকিলেও কাম নিদিয়ে তৰা
0: হয় নেকি
3: আকাশ চাৰ্ট আৰু হাফ পেণ্টটো অলপ আচাৰি দেচোন পানীবোৰ পৰি যাওঁ
2: হ'ব যোন এনেকৈ হ'ব
1: কেলে হ'ব ৰ মই ভিতৰৰ পৰা এখন টাইল আনি দিওঁ গাটো মচি ল'বি
2: বেলি নালাগে দে
1: তই কোনো কথা নকবি
3: কিতাপৰ বেগটো সেই কিনাৰলৈ থৈ দে আকাশ সেইটোও তিতিছে
2: যোন সৰু অহা নাই
3: তাৰো এডমিশ্যন টেষ্ট আছে নহয়
2: এডমিশ্যন টেষ্ট এডমিশ্যন টেষ্টৰ বাবে খুব পঢ়িব লাগে নহয় যোন
3: জানো মইতো কনভেন্ট স্কুল বা ইংলিছ মিডিয়াম স্কুলত নপঢ়ো
0: ময়ো নপঢ়ো
3: অঁ আমাৰ অকণমানি তৰাজনীও ইংলিছ স্কুলত নপঢ়ে নহয়নে তৰা
0: অঁ তো মই নিম্ন বুনিয়াদী বিদ্যালয়তহে পঢ়ো বেলিবাহে ইংলিছ স্কুলত পঢ়ে
1: কি হ'ল তৰা কি ইংলিছ স্কুলত পঢ়াৰ কথা কৈছা
0: বেলিবা তুমি ইংলিছ স্কুলত পঢ়া নহয়
1: অঁ
0: তাকে কৈছোঁ
1: আকা এই টাৱেলখন ল
2: দে
0: বাহ বৰ ধুনীয়া টাৱেল একেবাৰে ৰঙা নীলা ডাঙৰ ডাঙৰ ফুল থকা
3: টাৱেলখনেৰে ভালদৰে গাটো মচোন মূৰটো ডিঙিৰ পিছফালে আৰু গাটো আছাৰ
2: বেলি তই কনভেণ্টত পঢ়া নহয় তাই এডমিশ্যন টেষ্টৰ বাবে বহুত পঢ়িব লাগে নহয়
1: পঢ়িব লাগে টেষ্টবোৰ টান হয় ইংলিছ মিডিয়ামৰ ষ্টেণ্ডাৰ্ড স্কুলটো
2: ল বেলি টাৱেলখন ল মোৰ গা মচা হ'ল
1: দে মই টাৱেলখন ভিতৰত থৈ আহোঁ দেই
2: ইংলিছ মিডিয়ামত পঢ়িব নোৱাৰিলে ষ্টেণ্ডাৰ্ড নৰয়
3: তোক কোনে ক'লে
2: সকলোৱে কয় দেখোন অসমীয়া স্কুলৰ ষ্টেণ্ডাৰ্ড একেবাৰে কমি গৈছে হেনো সেইবিলাকত পঢ়িলে ফেমিলি ষ্টেটাছ বুজাব নোৱাৰি বোলে
1: আকাশ তই কাৰ ওচৰত টিউচন কৰিছ
2: কনভেণ্টৰ টিচাৰ মিষ্টাৰ বিকে কুমাৰৰ ওচৰত বেলি তেওঁ ভালনে বাৰু
1: খুব ভাল টিচাৰ ভীষণ মেৰিটিয়াছ আমাৰ ক্লাছ পাই নহয় মেথছ আৰু জিকেট একেবাৰে ওৱান অফ দ্য মষ্ট ৰিলায়েবল পাৰ্চন
2: বেলি এই এডমিশ্যন টেষ্টবিলাক বেছি ষ্টেণ্ডাৰ্ড হয় নেকি
1: বিশেষকৈ আমাৰ কনভেণ্টত প্ৰায় ক্লাছ ওৱানৰ এডমিশ্যনৰ ষ্টেণ্ডাৰ্ড ইজ ইকুৱেল টু ক্লাছ ফাইভৰ ষ্টেণ্ডাৰ্ড এনে লেভেলত প্ৰিপেৰেশ্যন নকৰিলে কমপ্লিট কৰিবই নোৱাৰি
3: বাহ ইমান ষ্টেণ্ডাৰ্ড নে
1: শুন যোন ৰেপুটেড ইংলিছ মিডিয়াম স্কুলত এনে ষ্টেণ্ডাৰ্ডৰ প্ৰশ্নই আহে বাৰু আকাশ তই লাষ্ট টেন ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰবিলাক চাইছনে
2: চাইছোঁ মাম্মীয়ে আনি দিছে
1: তেতিয়াহ'লে চিন্তা নাই তাৰ মাজৰ পৰাই প্ৰশ্ন আহিব জি কেবিলাক ভালদৰে চাবি
3: এই জি কে মানে কিয় আকাশ
2: জেনেৰেল নলেজ
3: অঁ জেনেৰেল নলেজ

0: সাধাৰণ জ্ঞান।
1: চাবিচোন জুন, জেনেৰেল নলেজৰ কিতাপৰ ফ্ৰণ্ট কভাৰ পেজত ডাঙৰ ডাঙৰ আখৰেৰে জিকে লিখা থাকে।
2: সাধাৰণ জ্ঞানক বোলে জিকে কয়?
1: তৰা, তোমালোকৰ অসমীয়া স্কুলৰ কিতাপ নহয় নহয়, ইংলিছ কিতাপত তেনেকৈ থাকে। ইংলিছ স্কুলত বহুত পঢ়িব লাগে।
2: আমাৰো লাগে, গণিত, মৌখিক, সাধাৰণ জ্ঞান, বিজ্ঞান, সমাজ অধ্যয়ন, সাহিত্য।

0: আকা, তোর প্রিপারেশন কেনেকুৱা হৈছে?
1: হৈছে আৰু বেলি। আজি মিষ্টাৰ বিকে কুমাৰ ছাৰৰ তাত লাষ্ট সকলো ৰিভাইজ কৰিছো। মামীটো সদায় মোক চাই আছে। বেলি, কনভেন্টত মই সিট পাম জানো?
0: কিয় নাপাবি, ভালকৈ পঢ়িবি।
2: বেলিয়ে ঠিকেই কৈছে, কিছু চেষ্টা কৰিলে সকলো কৰিব পৰা যায়।
1: জুন, কনভেন্ট স্কুলত সিট পালে অন্তত মামী ডেডিহঁতৰ ষ্টেটাচটো বাঢ়িব।
2: অ হয় নেকি, তেতিয়াহ'লে আচল কথাটো সেইটো। আকা, যুঁজিব লাগিব। তহঁতে এডমিশ্যন টেষ্ট পৰীক্ষাবোৰ যুদ্ধক্ষেত্ৰ, যুদ্ধক্ষেত্ৰত যুঁজিব লাগিব।
3: পঢ়াত আকৌ যুদ্ধ।
0: কান্দিছ
2: কেলৈ?
1: বেলি, মই সকলো পঢ়া পাহৰি গৈছো।
0: থেত, নাকান্দিবি আকৌ,
2: আজিৰ দিনটো আছে নহয়, ভয় কৰিছ কিয়?
3: পঢ়া পাহৰিছা, পাহৰিলা, আৰু তাক লৈ কান্দিব লাগেনে?
0: এক্সামৰ আগদিনা সকলোৰে তেনে ভাৱ হয়, আমাৰো হৈছিল। আকাশ, তই জেবিন উপেন টিংকুহঁতক সুধি চাবিচোন।
2: বেলিয়ে ঠিকেই কৈছে, পৰীক্ষা হলত সকলো ঠিক হৈ যাব।
1: জানো কিয় হয়?
3: পৰীক্ষানো কি কথা, পৰীক্ষা হলে দিব লাগে আৰু।
0: অতো আমাৰ তৰাই কিমান যে পৰীক্ষা দিছে।
3: দিছোতো, বছৰেকীয়া, ছমহীয়া, বাহ কিমান পৰীক্ষা। পৰীক্ষাত আহিব তোমাৰ পাঠ্যপুথিৰ কবিতা এটা মুখস্থ লিখা, বচ ফচফচ লিখি দিয়া। এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালিচাহী ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ।

0: সৌৰণ আহিল যে
1: বৰষুণতনো কেনেকৈ আহে জুনবা নেখেলা নেকি খেলিম তৰা আজি বন্ধৰ দিনা নেখেলি কেতিয়া খেলিম
2: আনবাৰতো খেলাৰ সময় নাপাম
0: পঢ়া পঢ়া খালি পঢ়া পঢ়াৰ পৰাতো আৰু আন কাম কৰিব নোৱাৰি
2: স্কুল যোৱা টিউচনলৈ যোৱা বাকী সময়ত টিচাৰ চিষ্টাৰ দিয়ে হোমৱৰ্ক কৰা
1: বুজিছা বেলি স্কুল খোলা থাকিলেতো ৰক্ষাই নাই বন্ধতো সেই একে অৱস্থা
3: বেলিবা তোমালোকেতো টেবুল টেনিছ খেলা শিকিছা সাঁতোৰো শিকিছা সেইবোৰ জানো খেলা নহয়
2: হ'লে কি হ'ব তৰা সেইবোৰ একেবাৰে ৰুটিন মতে কৰিব লাগে
0: ৰুটিনত কৰা কামৰ ফূৰ্তি নাই মুকলি মুকলি নালাগে
3: সেইকাৰণে কৈছো আকাশ দা খেলো আহা
0: তৰা ঘৰৰ ভিতৰতনো কি খেল খেলিবা বাহিৰত মুকলি ঠাইতহে খেলিব লাগে
3: বৰষুণ দিছে নহয় বাহিৰত খেলিবা কেনেকৈ
2: ডেডী মাম্মীহঁত ঘৰত নাই ভিতৰতে খেলো কোনো ভয় নাই
1: আমি এটা কাম নকৰো কিয়
3: কি
1: ৰদালিক ৰদ দিবলৈ কওঁ
2: কেনেকৈ
1: সেই যে ৰদালিয়ে ৰদ দে
2: অঁ

0: আকাশ
1: কি বেলি,
0: তইতো মিষ্টাৰ বিকে কুমাৰ ছাৰৰ তাৰ পৰা ডাইৰেক্ট আমাৰ ঘৰলৈ আহিছ? তেতিয়াহ'লে তোৰ চাগে ভাগৰ লাগি আহিছে নহয়। মিষ্টাৰ বিকে কুমাৰ ছাৰে পঢ়াবলৈ পালে এৰি নিদিয়ে নহয়।
2: তেনেকৈ পঢ়োৱাৰ বাবে টকাও লয় নহয়। শুনিছোঁ এডমিশ্যন টেষ্টৰ বাবে পঢ়ালে হাজাৰতকৈও বেছি লয়।
1: জানো পাই ক'ব নোৱাৰোঁ, আজি কিন্তু ছাৰে 3 ঘণ্টা পঢ়ালে।
0: তেওঁ পঢ়াবলৈ পালে ভাগৰ লগাই দিয়ে।
2: পঢ়োতেনো ভাগৰ লাগে নে?
0: নালাগে
2: নালাগে, টোপনিহে আহে।
0: বাৰু বাৰু, তৰাৰ কথাই ঠিক। মই অলপ কিবা এটা খোৱাৰ ব্যৱস্থা কৰোঁ। গাখীৰ বা কফি অলপ আনোগৈ, সকলোৱে খাম।
2: বাবা বৰ ভাল হ'ব, বৰ ভাল হ'ব। পিছে বেলি তোৰ মাৰহঁতো ঘৰত নাই, কাম কৰা বাইজনীকো দেখা নাই, কফি কোনে কৰিব?
0: মই কৰিম।
2: বেলিবা তুমি পাৰিবা জানো?
0: চাবাচোন বাৰু, তৰাৰ কথা একেবাৰে বুঢ়ী মানুহৰ দৰে। তহঁতে কিছুমান কথা পাতি থাক, মই এই গৈছো এই কফি কৰি লৈ আহিছো।
1: কতা সৰু নাহিল দেখোন?
2: নাহিব পাৰে,
1: আমাৰ তৰা বুঢ়ী আইতা। কোৱাচোন কিয় বা সৰু।

0: কোন আহে?
1: কাম আছে, পঢ়া আছে, টিউশন আছে, তাতে বৰষুণ দি আছে।
2: পিছে তাৰপৰা কি হ'ল?
1: খেলিবলৈ আহিলে পঢ়া ক্ষতি হ'ব, টিউশ্যন ক্ষতি হ'ব, তেতিয়া পৰীক্ষা বেয়া হ'ব, বৰষুণত তিতিলে বেমাৰ হ'ব, পৰীক্ষা দিব নোৱাৰিব, তেতিয়া ইংলিছ স্কুলত ছিট নাপায়।
0: পৰীক্ষা বেয়া হ'লে ইংলিছ স্কুলত ছিট নাপায়?
1: ছিট নোপোৱা নাই, আমাৰ স্কুলত পঢ়িবা।
0: কিন্তু ডেডী মামীহঁতৰ ষ্টেটাছ কি হ'ব? তেওঁলোকে তেওঁলোকৰ ছচাইটি মুখ উলিয়াব নোৱাৰিব।
1: আকাশ দা, তোমাৰ মুখত আকৌ বেজাৰ?
2: ঐ, মনটো নামাৰিবিচোন, আজি ৰাতিটো আছে নহয়, ইয়াৰ পৰা গৈ খুব পৰিবি।
0: পঢ়িলেও এইখন মনত নৰয়, মোৰ কি হ'ব বাৰু?
2: একো নহয়, সকলো ঠিক হৈ যাব, মন মাৰি ইমান চিন্তা কৰি বহি থাকিব নালাগে।
1: যোনবা তথাপিতো আকাশ দাক আমি এটা উপায় দিলে ভাল হয়।
2: তৰা বুঢ়ী আইতা, কি উপায়?
1: চিন্তা কৰো ৰবা, মোক এই চোফাখনত বহি ল'বলৈ দিয়া, মই এতিয়া চিন্তা কৰোঁ।
2: তৰা একেবাৰে ডাঙৰৰ দৰে চোফাত বহি সোঁহাতৰ প্ৰথম আঙুলিৰে মূৰত টুকুৰাই টুকুৰাই চিন্তা কৰিছে।
1: ৰবা, গণ্ডগোল নকৰিবা, তুমিও চিন্তা কৰা।
2: কেনেকৈ, তোমাৰ দৰে বহি লৈ চিন্তা কৰিম নেকি?
1: আহ, কথা নকবাচোন, দিগদাৰ পোৱা নহয়। কৰা, চিন্তা কৰা, যেনেকৈ পাৰা তেনেকৈ চিন্তা কৰা।

শ্ৰোতাসকলে ইমান পৰে আজিৰ নাট্যানুষ্ঠানত আলি হাইদৰ ৰচিত ধাৰাবাহিক জোনবেলি তৰা আৰু যাদুকৰী খুৰাৰ প্ৰথম খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপ দিলে জোন, স্মিতালহকৰ, বেলি, কহুৱা জ্যোতি, তৰা, প্ৰতীক্ষা বৰগোহাঁই, আকাশ, অভিনৱ কাশ্যপ আৰু সৌৰ সুস্মিত কমল। হীৰেণনাথৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে কৌস্তুভমণি শইকীয়াই।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটোৱে এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

আজি নিশা 8:02 এই মাহৰ গীতৰ শিল্পী মিতালী চৌধুৰী, সুৰ সংৰচনা জ্যোতিপ্ৰকাশ দাসৰ।

নিশা চাৰে ন বজাত জীৱনআলীৰ যুগলবন্দী শিতানত মনোজ্যোৎস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামীৰ সৈতে কথোপকথনত ভাগ ল'ব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অসম, পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰীত কাইলৈ পুৱাৰে পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। পশ্চিমবংগৰ ফলতা বিধানসভা সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট আজি দিনৰ 2 বজাৰ পৰা অনুষ্ঠিত হ'ব। আজি বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ আৰু গুজৰাট টাইটান্ছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসম, পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰীত কাইলৈ পুৱাৰে পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। অসমত ভোটগণনাৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ভোটগণনা নিয়াৰিকৈ আৰু সুকলমে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ষ্ট্ৰংৰুমসমূহৰ নিৰাপত্তা ব্যৱস্থাটো চোকা দৃষ্টি ৰখা হৈছে। কাইলৈ পুৱা 8 বজাত ডাকবেলত গণনাৰে ভোটগণনা আৰম্ভ হ'ব। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী গণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰত ভিত্তি কৰি 15-28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। তামিলনাডুত ভোটগণনাৰ বাবে 10,545গৰাকী কৰ্মী নিয়োগ কৰা হৈছে। এইসকলক 4,624গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহায় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনত প্ৰতিটো সমষ্টিৰ বাবে 1জনকৈ মুঠ 234গৰাকী গণনা পৰ্যবেক্ষক থাকিব। পশ্চিমবংগত মুঠ 77টা কেন্দ্ৰত ভোটগণনা কৰা হ'ব আৰু ইয়াৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনা নিয়াৰিকৈ কৰাৰ বাবে কেইবা তৰপীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। কেন্দ্ৰীয় শাসিত পুডুচেৰীত বিধানসভা নিৰ্বাচনত ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ভোটগণনা কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু সামগ্ৰিক ব্যৱস্থাপনাৰ প্ৰশাসনে পৰ্যবেক্ষণ কৰি আছে। পুডুচেৰীৰ মুখ্য নিৰ্বাচন বিষয়া পি জৱাহৰে আকাশবাণীক কয় যে কাইলৈ পুডুচেৰী অঞ্চলৰ 3টাৰ উপৰি কাৰাইকাল, য়ানম আৰু মাহেৰ এটাকৈ কেন্দ্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ 30টা সমষ্টিৰ আটাইকেইটাৰে ভোটগণনা কৰা হ'ব। অসামৰিক আৰক্ষী, সশস্ত্ৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীক লৈ 3 তৰপীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। ভোটগণনাৰ দিনটোত প্ৰতিটো গণনা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসৰ দূৰত্বত বিনা অনুমতিত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই এলেকাত যান বাহনৰ চলাচলত অনুমতি দিয়া হোৱা নাই আৰু নিৰ্বাচন বিভাগৰ পৰিচয় পত্ৰ থাকিলেহে কোনো লোকক এলেকাটোত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে কয় যে দেশৰ নিৰ্বাচন আয়োগে নিযুক্তি দিয়া পৰ্যবেক্ষকৰ অধীনত সমগ্ৰ ভোটগণনা প্ৰক্ৰিয়াক স্বচ্ছ কৰি তোলাত গুৰুত্ব দিয়া হৈছে। পশ্চিমবংগৰ দক্ষিণ 24 পৰগণা জিলাৰ ফলতা বিধানসভা সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে পুনৰ ভোটগ্ৰহণ কৰা হ'ব। বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 29 এপ্ৰিলত হোৱা ভোটগ্ৰহণৰ সময়ত ব্যাপক অনিয়ম আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া উলংঘনৰ অভিযোগ পোৱাৰ পাছতে নিৰ্বাচন আয়োগ সমষ্টিটোৰ সামগ্ৰিক ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি সমষ্টিটোৰ 285টা ভোটগ্ৰহণ কেন্দ্ৰৰ আটাইকেইটাতে 21 মে'ত নতুনকৈ ভোটগ্ৰহণ কৰা হ'ব। পৰ্যবেক্ষকে দাখিল কৰা প্ৰতিবেদনত EVM টেম্পাৰিং, ভোটদাতাক ভাবুকি আৰু ভোটগ্ৰহণৰ নিয়মাৱলী উলংঘনকে ধৰি ব্যাপক অনিয়ম হোৱা বুলি উল্লেখ কৰা হৈছে। আনকি সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত EVMৰ বুটাম কলা টেপেৰে ঢাকি থোৱাৰ অভিযোগো উত্থাপন কৰা হৈছিল আৰু ইয়াৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হৈছিল। লগতে ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তৃত্বহীন লোকৰ প্ৰৱেশ আৰু আনৰ হৈ ভোট দিয়াৰ অভিযোগ উত্থাপন হৈছিল। সমষ্টিটোত হোৱা ব্যাপক অনিয়মক লৈ একাংশ ভোটদাতাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সমষ্টিটোত পুনৰ নিৰ্বাচনৰ দাবী জনাইছিল।

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা কিৰেণ ৰিজিজুৱে অভিযোগ কৰিছে যে সকলো বিৰোধী দলে অবিৰতভাৱে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা নিৰ্বাচন আয়োগ ই ভি এম আৰু সংবাদ মাধ্যমক আক্ৰমণ কৰি অহাৰ পাছত এতিয়া ন্যায় ব্যৱস্থাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে এই দলসমূহে আচলতে দেশৰ গণতন্ত্ৰৰ পৰিকাঠামোকহে আক্ৰমণ কৰিছে বুলি অনুভৱ কৰিব পৰা নাই। শ্ৰীৰিজিজুৱে কয় যে কংগ্ৰেছৰ আমোলতে 1975 চনত দেশত জৰুৰী অৱস্থা জাৰি কৰা হৈছিল। তেওঁ দাবী কৰে যে সেই সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত এখন কমিটীৰ জৰিয়তে নিযুক্তি দিয়াৰ পৰম্পৰা ভংগ কৰি শীৰ্ষ সাংবিধানিক পদবী আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ মুৰববীসকলক চৰকাৰে প্ৰত্যক্ষভাৱে নিযুক্তি দিছিল। দেশবাসীয়ে কংগ্ৰেছ দলৰ প্ৰকৃত স্বৰূপ বুজি উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে জনতাই সেই দলটোক যোগ্যৰ প্ৰত্যুত্তৰ তথা জীৱনৰ বাবে শিক্ষা দিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট আজি অনুষ্ঠিত হ'ব। পৰীক্ষা দিনৰ 2 বজাত আৰম্ভ হ'ব আৰু 5 বজাত সামৰণি পৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2019 চনৰ পৰা এই পৰীক্ষাৰ আয়োজন কৰি আহিছে। সংস্থাটোৱে শিক্ষাৰ্থীসকলৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদ্যাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে ভোটদাতা পৰিচয় পত্ৰ, আধাৰ কাৰ্ড অথবা ৰেচন কাৰ্ডৰ দৰে ফটোযুক্ত পৰিচয় পত্ৰৰ মূল নথি লৈ আহিব লাগিব। আজি বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস। প্ৰতিবছৰে 3 মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰবোৰক স্বীকৃতি দিয়া সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাত আক্ৰমণ ৰোধ কৰা আৰু কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰি অহা হৈছে। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে শান্তিৰ ভৱিষ্যৎ গঢ় দিয়া। বিশ্ব সংবাদ স্বাধীনতা দিৱসে মত প্ৰকাশৰ স্বাধীনতা পুনৰ দৃঢ় কৰাৰ বাবে আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে মানৱ অধিকাৰৰ কৰ্মীসকলৰ ভৱিষ্যৎ শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ আগবঢ়াইছে। ইউনেস্কোৰ সাধাৰণ সন্মিলনৰ পৰামৰ্শ অনুসৰি 1993 চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰেছ স্বাধীনতা দিৱস ঘোষণা কৰিছিল। এই দিৱসত সংবাদ স্বাধীনতাৰ মৌলিক নীতিসমূহ উদযাপন কৰা হয় আৰু চৰকাৰসমূহক সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি থকা দায়বদ্ধতা সন্মান জনোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সোঁৱৰাই দিয়ে। বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এই সাক্ষাৎকালত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে তেওঁ বিকশিত বিহাৰৰ লক্ষ্যক বাস্তৱত ৰূপায়িত কৰাৰ সন্দৰ্ভত বিশেষ আলোচনা কৰে। তেওঁ কয় যে সাক্ষাৎকালত ৰেলমন্ত্ৰীৰ সৈতে বিহাৰৰ ৰেলৱে পৰিকাঠামোৰ উন্নয়ন, উন্নত যোগাযোগ আৰু বিহাৰৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভত আলোচনা হয়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ অধীনত শ্ৰীকাকুলাম জিলাৰ চাম্পেটা মণ্ডলৰ মুনাপালেম গাঁৱত ৰূপায়ণ হৈ থকা প্ৰকল্প উদয় একুৱা উদ্যোগ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক স্থানীয় বিধায়ক ডঃ অশোক আৰু জিলা বিষয়াসকলে সংগ দিয়ে। শ্ৰীনাইডুৱে মীন উৎপাদন বৃদ্ধি, আয়ৰ উৎস উন্নত কৰা আৰু স্থানীয় লোকসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহৰ বিষয়ে অংশীদাৰসকলৰ সৈতে আলোচনা কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি শ্ৰীনাইডুৱে বিধায়ক ডঃ অশোকৰ সহযোগত শ্ৰী শ্ৰী কাকুলাম জিলাক এখন বৃহৎ একুৱা হাব হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা আৰম্ভ হৈছে বুলি কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শ্ৰীকাকুলামৰ মীন পালনৰ সম্ভাৱনা সঠিকভাৱে ব্যৱহাৰ কৰিলে ই মাছমৰীয়া আৰু স্থানীয় যুৱক যুৱতীসকলৰ বাবে উল্লেখযোগ্য আয় তথা কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পাৰে। দিল্লীৰ উপ ৰাজ্যপাল তৰণজিৎ সিং সান্ধু আৰু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিবেক বিহাৰত আজি পুৱা সংঘটিত এটা অগ্নিকাণ্ডত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীসান্ধুৱে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীসান্ধুৱে কয় যে আহতসকলক তাৎক্ষণিকভাৱে আৰু সকলো প্ৰয়োজনীয় চিকিৎসা সাহায্য প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে এই দুৰ্ঘটনা অতি মৰ্মান্তিক। এই কঠিন সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে দিল্লী চৰকাৰ দৃঢ়তাৰে থিয় দি আছে বুলিও তেওঁ কয়। স্থানীয় প্ৰশাসন, দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, অগ্নি নিৰ্বাপক সেৱা আৰু দিল্লী আৰক্ষীৰ সকলো জ্যেষ্ঠ বিষয়াই সাহায্য আৰু উদ্ধাৰ অভিযান সম্পূৰ্ণৰূপে নিয়োজিত হৈ আছে বুলিও শ্ৰীগুপ্তাই জানিবলৈ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত গুজৰাট টাইটান্ছ পাঞ্জাব কিংছৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 8 উইকেটত পৰাস্ত কৰে।

0: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত কাইলৈ পুৱাৰে পৰা বিধানসভা নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। পশ্চিমবংগৰ ফল্টা বিধানসভা সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট আজি দিনৰ 2 বজাৰ পৰা অনুষ্ঠিত হ'ব। আজি বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ আৰু গুজৰাট টাইটেন্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব বিয়লি 3 বজাত।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এটি শুনক এটি বৃন্দগান, ৰচনা দীপাংকৰ ডেকাৰ।

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব।

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8 MHz।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: memories.
1: Guitar players, Mr. James Burton.
0: Almost heaven.

0: ৰাজ্যত বিধানসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ভোটগণনা নিয়াৰিকৈ আৰু সুকলমে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তদুপৰি ষ্ট্ৰংৰুমসমূহৰ নিৰাপত্তা ব্যৱস্থাটো চোকা দৃষ্টি ৰখা হৈছে। কাইলৈ পুৱা 8 বজাত ডাক বেলত গণনাৰে ভোটগণনা আৰম্ভ হ'ব। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28 ৰাউণ্ডত ভোটগণনা কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞ জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। পশ্চিমবংগৰ দক্ষিণ 24 পৰগণা জিলাৰ ফল্টা বিধানসভা সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে পুনৰ ভোটগ্ৰহণ কৰা হ'ব। বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 29 এপ্ৰিলত হোৱা ভোটগ্ৰহণৰ সময়ত ব্যাপক অনিয়ম আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া উলংঘনৰ অভিযোগ পোৱাৰ পাছতে নিৰ্বাচন আয়োগে সমষ্টিটোৰ সামগ্ৰিক ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি সমষ্টিটোৰ 285টা ভোটগ্ৰহণ কেন্দ্ৰৰ আটাইকেইটাতে 21 মেত নতুনকৈ ভোটগ্ৰহণ কৰা হ'ব। পৰ্যবেক্ষকে দাখিল কৰা প্ৰতিবেদনত EVM টেম্পাৰিং, ভোটদাতাক ভাবুকি আৰু ভোটগ্ৰহণৰ নিয়মাৱলী উলংঘনকে ধৰি ব্যাপক অনিয়ম হোৱা বুলি উল্লেখ কৰা হৈছে। আনকি সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত EVMৰ বুটাম কলা টেপেৰে ঢাকি থোৱাৰ অভিযোগো উত্থাপন হৈছিল আৰু ইয়াৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হৈছিল। সাংবাদিক পৰাগ কুমাৰ দাস, সতীৰ্থ মঞ্চই প্ৰবীণ সাংবাদিক সম্পাদক চিন্তাশীল লেখক হাইদৰ হুছেইনলৈ এইবাৰৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মঞ্চই উল্লেখ কৰা অনুসৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদান আৰু 5 দশক ধৰি অব্যাহত ৰখা বৌদ্ধিক সাধনাৰ স্বীকৃতিস্বৰূপে প্ৰবীণ সাংবাদিকগৰাকীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। নলবাৰীৰ বৰিতৰা গাঁৱত জন্মগ্ৰহণ কৰা হাইদৰ হুছেইন ছাত্ৰ অৱস্থাৰ পৰাই সাংবাদিকৰ সৈতে জড়িত হৈ আহিছে। বহু কথিত অসমবাণী, সাদিন কাকতৰ পাছত দৈনিক কাকত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা মুখ্য সম্পাদক হিচাপে তেওঁ সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰিছিল। বিভিন্ন কাকত আলোচনীত চিন্তা উদ্ৰেককাৰী নিবন্ধ লিখি অহা হাইদৰ হুছেইন এজন মানৱ অধিকাৰ কৰ্মী হিচাপেও পৰিচিত হৈ আহিছে। সতীৰ্থ মঞ্চই জনোৱা অনুসৰি 17 মেত গুৱাহাটীত এটা অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা বিভিন্ন গোচৰৰ পৰহিলৈ পৰা সৰ্বোচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব। 12 মেত আইনখনৰ সৈতে জড়িত গোচৰসমূহৰ চূড়ান্ত শুনানি গ্ৰহণ কৰা হ'ব। এই আইন সন্দৰ্ভত 2019 চনৰ পৰা 200টা গোচৰ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। 2024 চনৰ 19 মাৰ্চত আইনখনৰ শুনানি গ্ৰহণৰ দুবছৰৰ পাছত চলিত বছৰৰ 19 ফেব্ৰুৱাৰীত ন্যায়ালয়ত এই গোচৰসমূহৰ শুনানি হৈছিল। ন্যায়ালয়ে সেইদিনাই চূড়ান্ত বিচাৰৰ বাবে 5 মেৰ পৰা 12 মেলৈ সময় নিৰ্ধাৰণ কৰে। সেই অনুসৰি 5 মেত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ বিপুল মনোভাই পাঞ্চলীৰে গঠিত 3জনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব। অৱশ্যে অসম সন্মিলিত মহাসংঘ তথা অসমৰ দল সংগঠনসমূহে দাখিল কৰা গোচৰসমূহৰ শুনানি 6 মেৰ বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হ'ব। গুৱাহাটী পৌৰ নিগমে মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বচ্ছতা অভিযানৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। লতাশিল খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন আৰু অতিৰিক্ত আয়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰিকাই এই স্বচ্ছতা অভিযানৰ শুভাৰম্ভ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET আজি অনুষ্ঠিত হৈছে। এই পৰীক্ষা দিনৰ 2 বজাত আৰম্ভ হৈছে আৰু 5 বজাত সামৰণি পৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক দিলীপ দাসৰ কণ্ঠৰ আধুনিক গীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ।

দিলীপ দাসৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

জিলাৰ ফল্টা বিধানসভা সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে পুনৰ ভোটগ্ৰহণ কৰা হ'ব। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা বিভিন্ন গোচৰৰ পৰহিলৈৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব। গুৱাহাটী পৌৰ নিগমে মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বচ্ছতা অভিযানৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। সাংবাদিক পৰাগ কুমাৰ দাস, সতীৰ্থ মঞ্চই প্ৰবীণ সাংবাদিক সম্পাদক চিন্তাশীল লেখক হাইদৰ হুছেইনলৈ এইবাৰৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে সকলো জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু বেটেলিয়নৰ কমাণ্ডিং বিষয়াসকলক ভোটগণনাৰ পাছত সম্ভাৱ্য হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদত হ'বলগীয়া আজিৰ দ্বিতীয়খন খেলত গুজৰাট টাইটানছ পঞ্জাব কিংছৰ সন্মুখীন হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম, পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰীত কাইলৈ পুৱাৰে পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ভোটগণনা নিয়াৰিকৈ আৰু সুকলমে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। পশ্চিমবংগৰ দক্ষিণ চৌবিশ পৰগণা

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। 35খন জিলাৰ 40টা কেন্দ্ৰত 126টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা। ভোটগণনা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস উপলক্ষে অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন আৰু গুৱাহাটীক নিকা আৰু সুন্দৰ কৰি তোলাৰ লক্ষ্যৰে গুৱাহাটী স্বচ্ছতা অভিযানৰ দ্বিতীয় সংস্কৰণ আৰম্ভ। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা 8 বজাত ডাক বেলত গণনাৰে ভোটগণনা আৰম্ভ হ'ব। ৰাজ্যৰ 35খন জিলাৰ মুঠ 40টা কেন্দ্ৰত 126টা

0: বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব। কাইলৈ 59গৰাকী মহিলাকে ধৰি 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। গুৰুত্বপূৰ্ণ প্ৰাৰ্থীকেইগৰাকীৰ ভিতৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম প্ৰদেশৰ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া, এ আই ইউ ডি এফৰ মুৰববী বদৰুদ্দিন আজমল, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অন্যতম। ভোটগণনা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তদুপৰি ষ্ট্ৰংৰুমসমূহৰ নিৰাপত্তা ব্যৱস্থাটো চোকা দৃষ্টি ৰখা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28 ৰাউণ্ডত ভোটগণনা কৰা হ'ব। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহেও প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কামৰূপ মহানগৰ জিলাৰ 5 সমষ্টিৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কাইলৈ পুৱাৰ পৰা ভোটগণনা কৰা হ'ব। ইতিমধ্যে আৰক্ষী আৰু প্ৰশাসনে ভোটগণনা কেন্দ্ৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। জিলাখনৰ ভোটগণনা কাৰ্য শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত 5 সমষ্টিৰ বাবে এইবাৰ বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয়কে ধৰি 25গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দক্ষিণ হালমৰা মানকাছাৰ জিলা প্ৰশাসন কাইলৈ ভোটগণনাৰ বাবে সম্পূৰ্ণ সাজু হৈছে। জিলাখনৰ একমাত্ৰ 11 নম্বৰ মানকাছাৰ সমষ্টিৰ ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ সমষ্টি। এই সমষ্টিটোত 2,97,494গৰাকী ভোটাৰে ভোটদান কৰিছে। বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ ভোটগণনা কেন্দ্ৰসমূহত আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। 3 তৰপীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে ভোটগণনা কৰিবলৈ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাৰ সদৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনাৰ বাবে প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। জিলাখনৰ 2 বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে 28খন টেবুল স্থাপন কৰা হৈছে। জিলাখনত ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত সবিশেষ জনাইছে বাক্সাৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে।
1: সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো কাইলৈ ভোটগণনাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলা সদৰস্থিত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হ'বলগীয়া এই ভোটগণনাৰ বাবে বাক্সা জিলাৰ 41 নম্বৰ মানা বিধানসভা সমষ্টি আৰু 42 নম্বৰ বাক্সা বিধানসভা সমষ্টিত 2 পৃথক পৃথক হলৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়ুক্ত বিধানসভা সমষ্টিৰ ভোটগণনাৰ হলত ইভিএমৰ গণনাৰ বাবে 14খনকৈ টেবুলৰ ব্যৱস্থা কৰা হৈছে। জিলাখনৰ 2 বিধানসভা সমষ্টিত মুঠ 28খন টেবুলত চলিবলগীয়া এই ভোটগণনাৰ প্ৰতিখন গণনা টেবুলত এজন গণনা পৰ্যবেক্ষক, এজন গণনা সহায়ক, এজন মাইক্ৰ পৰ্যবেক্ষকৰ উপৰিও গণনা প্ৰক্ৰিয়া নিৰীক্ষণ কৰিবলৈ প্ৰতিখন টেবুলত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দল তথা প্ৰাৰ্থীৰ কৰ্তৃত্বপ্ৰাপ্ত গণনা এজেণ্টসকল উপস্থিত থাকিব। আনহাতে ডাকযোগে প্ৰেৰণ কৰা বেলটসমূহ গণনাৰ বাবে মানা বিধানসভা সমষ্টিৰ 2খন টেবুল আৰু বাক্সা বিধানসভা সমষ্টিৰ বাবে 4খন টেবুলৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে বাক্সা জিলাৰ 41 নম্বৰ মানা বিধানসভা সমষ্টিত 1,03,356গৰাকী পুৰুষ আৰু 1,01,589গৰাকী মহিলা ভোটাৰকে ধৰি মুঠ ভোটাৰৰ সংখ্যা হ'ল 2,04,945গৰাকী।
0: পশ্চিম কাৰ্বি আংলঙৰ হামৰেণস্থিত জিলা আয়ুক্ত কাৰ্যালয় প্ৰাংগণত 111 নম্বৰ ৰংখাং আৰু 112 নম্বৰ আমৰি বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব বুলি জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে জানিবলৈ দিছে। ডিব্ৰুগড় জিলাত কাইলৈ ভোটগণনাৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকদ্বয়ৰ উপস্থিতিত ভোটগণনা পৰ্যবেক্ষক, গণনা সহায়ক আৰু মাইক্ৰ অবজাৰ্ভাৰসকলৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সম্পন্ন হয়। ভোটগণনা কাৰ্য সঠিক, স্বচ্ছ আৰু নিৰপেক্ষ কৰাৰ বাবে সম্পন্ন কৰা এই প্ৰক্ৰিয়াত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৈৰীৰ লগতে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। যোৰহাট জিলাৰ ভোটগণনাৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া জয় শিৱানীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। পুৱা 8 বজাত ডাক বেলত গণনা হ'ব আৰু 8:30 বজাৰ পৰা ইভিএম ভোটগণনা কৰা হ'ব। লখিমপুৰ জিলাৰ 5 বিধানসভা সমষ্টিৰ ভোটগণনা প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি এখন সংবাদমেল প্ৰকাশ কৰে। তেওঁ কয় যে জিলাখনৰ সমষ্টিকেইটাৰ বাবে পৃথক পৃথক গণনা কক্ষ আবণ্টন দিয়া হৈছে। সমগ্ৰ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো দিশ চোৱা চিতা কৰা হৈছে বুলি তেওঁ কয়। কামৰূপ জিলাৰ ছটা বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে। কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী বিষয়া স্বপ্নিল পালে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত হ'বলগীয়া ভোটগণনা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে।

0: বুলি প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস। সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰবোৰক স্বীকৃতি দিয়া, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাত আক্ৰমণ ৰোধ কৰা আৰু কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 3 মে'ত এই দিৱস উদযাপন কৰি অহা হৈছে। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে শান্তিৰ ভৱিষ্যত গঢ় দিয়া। বিশ্ব সংবাদ স্বাধীনতা দিৱসে মত প্ৰকাশৰ স্বাধীনতাক পুনৰ দৃঢ় কৰাৰ বাবে আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে মানৱ অধিকাৰৰ কৰ্মীসকলৰ ভৱিষ্যৎ শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ আগবঢ়াইছে। অসমতো বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংবাদিক পৰাগ কুমাৰ দাস, সতীৰ্থ মঞ্চই প্ৰবীণ সাংবাদিক সম্পাদক চিন্তাশীল লেখক হাইদৰ হুছেইনলৈ এইবাৰৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মঞ্চই উল্লেখ কৰা অনুসৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদান আৰু 5 দশক ধৰি অব্যাহত ৰখা বৌদ্ধিক সাধনাৰ স্বীকৃতিস্বৰূপে প্ৰবীণ সাংবাদিকগৰাকীক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। নলবাৰীৰ বৰিত্তৰা গাঁৱত জন্মগ্ৰহণ কৰা হাইদৰ হুছেইন ছাত্ৰ অৱস্থাৰ পৰাই সাংবাদিকতাৰ সৈতে জড়িত হৈ আহিছে। বহুকথিত অসমবাণী সাদিন কাকতৰ পাছত দৈনিক কাকত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা মুখ্য সম্পাদক হিচাপে তেওঁ সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰিছিল। গুৱাহাটীক অধিক নিকা আৰু সুন্দৰ কৰি তোলাৰ লক্ষ্যৰে আজি গুৱাহাটী স্বচ্ছতা অভিযানৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজি গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত এই বিশেষ অভিযানৰ শুভ উদ্বোধন কৰা হয়। এই উদ্বোধনী অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন আৰু অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। যোৱা বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ প্ৰতিযোগিতাত গুৱাহাটীয়ে দেশৰ ভিতৰত 44 সংখ্যক স্থান লাভ কৰিছিল। এইবাৰ সেই স্থান উন্নত কৰাৰ লক্ষ্যৰে পৌৰ নিগমে বিভিন্ন নতুন কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াই আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। কৰ্তৃপক্ষই মহানগৰখনক আৱৰ্জনামুক্ত কৰি ৰাখিবলৈ গুৱাহাটীবাসীৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে। বজালী জিলাৰ বামাখাটাত আজি দুপৰীয়া বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা মতে মৃদুল তালুকদাৰ নামৰ যুৱকজনে ঘৰৰ পানী টেংকী পৰিষ্কাৰ কৰি থকাৰ সময়ত পানীৰ মটৰ পাম্পৰ সৈতে সংযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত অকস্মাত স্পৰ্শ হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ পাছত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। 35খন জিলাৰ 40টা কেন্দ্ৰত 126টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা। বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস উপলক্ষে অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন আৰু গুৱাহাটীক নিকা আৰু সুন্দৰ কৰি তোলাৰ লক্ষ্যৰে গুৱাহাটী স্বচ্ছতা অভিযানৰ দ্বিতীয় সংস্কৰণ আৰম্ভ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।
1: মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন এয়াৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰাঞ্জল শৰ্মা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, লস্মিতা শইকীয়া, নিখিল শৰ্মা, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন, মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই পম্পী কলিতা। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে।

সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। শ্ৰোতাসকল, অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকৰ বাবে আগবঢ়াইছো জিনা তপনাৰ স্বৰ ৰচিত কবিতা পাঠ। কবিতাৰ শিৰোনাম দস্তাবেজ। আজি স্মৃতিৰ দস্তাবেজত কেৱল বিফলতাৰ মালা, দুচকুত নিদ্ৰাহীন অতীতৰ লুণ্ঠিত সাগৰ এখন, নিস্তব্ধ প্ৰতিটো প্ৰহৰে সোঁৱৰাই সময়ৰ হেৰুৱা সপোন, সপোনৰ ভগা টুকুৰাবোৰে আজিও বিচাৰে প্ৰাণ, আঁকোৱালি লৈছিলোঁ হৃদয়ৰ উমেৰে, আজি সেয়া বিলীন হ'ল চহৰৰ অচিন ধূলিৰ সৈতে। তথাপিতো ৰৈ আছো, যদিহে আহে কোনো নতুন পোহৰ, মুচিবলৈ মোৰ এই বিষাদ গধুৰ বিফলতাৰ মোহৰ। কবিতাৰ শিৰোনাম আশা। আশাবোৰ সঁচাকৈয়ে বৰ আপোন ভোলা, য'ত কোনো ভৱিষ্যত নাই, তাতেই গৈ মনটোৱে ঠিকনা বিচাৰে, হাবাথুৰি খাই অলপ মৰম বিচাৰি ব্যৰ্থ প্ৰয়াস কৰে এখন ঘৰ সজাৰ, আশা কৰে মৰম ভালপোৱাবোৰ। আপোন মনেই অহাজন গুচি যায় আপোন মনে নিজৰ ঠিকনালৈ, কিন্তু আশাবোৰে হেঁপাহৰে বাচ্চাই ৰয় আকৌ আপোনজন ঘূৰি অহাৰ, বিবেকৰ বুজনীত আবেগবোৰে মৌন হৈ ৰয়, অভিমান কৰি যোৱাজন ঘূৰি আহে, স্বইচ্ছাৰে যোৱাজনকো জোৰ কৰিব নোৱাৰি উভতি অহাৰ বাবে তথাপিতো হেঁপাহবোৰে আশা কৰে। কবিতাৰ শিৰোনাম সেন্দুৰ। সেন্দুৰ মাথো এটি ৰং নহয়, ই কাৰোবাৰ জীৱনৰ জীয়াই থকাৰ প্ৰেৰণা। সেন্দুৰৰ ৰংবোৰ যিমান উজ্জ্বল তাতোতকৈ উজ্জ্বল এখনি সংসাৰ, মাথো সেন্দুৰেই সলাই দিব পাৰে এগৰাকী নাৰীৰ পৰিচয়, এগৰাকী নাৰীৰ অস্তিত্ব গঢ়ি তুলিব পাৰে তেওঁক সমাজত এগৰাকী মহিয়সী নাৰী কৰি, আৰু ইয়াৰ বিপৰীতে কেতিয়াবা এই সেন্দুৰেই হৈ পৰিব পাৰে কাৰোবা গলৰ ফাঁচিৰ জৰি, সেয়েহে সেন্দুৰ মাথো এটি ৰং নহয়। কবিতাৰ শিৰোনাম বাস্তৱতা। আজিকালি আঁতৰি নাথাকো, আঁতৰাই ৰাখো নিজক স্বাৰ্থপৰ মানুহৰ পৰা বহুত দূৰৈ, সৰলতাৰ সুযোগ ল'ব বিচাৰে সকলোৱে, তেওঁলোকৰ চতুৰালি বুজি পাই নবুজাৰ ভাও ধৰোঁ আজিকালি, প্ৰয়োজন নোহোৱা ঠাইত ৰৈ বেয়া পাওঁ আজিকালি, নিজৰ কিতাপৰ পৃথিৱীখনতেই আজিকালি ভাল লাগে মোৰ, ভাল কিতাপ এখনে কেতিয়াও সৰলতাৰ সুযোগ নলয়, বৰঞ্চ জীৱনৰ খলাবমা পথত পথ প্ৰদৰ্শকহে হয়, সেয়ে আঁতৰাই ৰাখো নিজকে স্বাৰ্থপৰ মানুহৰ পৰা বহু দূৰৈত। কবিতাৰ শিৰোনাম অভিনয়। জীৱনটো কেতিয়াবা সঁচাকৈয়ে বৰ আমনিদায়ক হৈ পৰে, এই কৃত্ৰিমতাৰে আৱৰা পৃথিৱীখনত অভিনয় কৰিছোনে, জীয়াই আছো, নিজকে নিজেই প্ৰশ্ন কৰোঁ, কাৰোবাৰ আপোন হ'বলৈ ইয়াত হাজাৰটা চৰ্তৰ প্ৰয়োজন, কিন্তু মনৰ কথা খুলি ক'বলৈ মাথো আপোনজনৰ অভাৱ, কেতিয়াবা মন যায় ঘূৰি যাবলৈ ল'ৰালিৰ সেই দিনবোৰলৈ, য'ত কোনো অভিনয় নাছিল, য'ত কোনো আমনি নাছিল, আছিল মাথো মনে বিচৰা মনে গঢ়া এখন পৃথিৱী। কবিতাৰ শিৰোনাম জীৱন। জীয়াই থকা মানেই জীৱন নহয়, এবাৰ আন্ধাৰবোৰক সুধিবা মৃত্যুৰ অনুভৱ কি জীৱনত, হাঁহিবোৰে সঁচা কথা নকয়, উৰে আৱৰণ ঢাকিব বিচাৰে বিষাদক, যি মই কঢ়িয়াই ফুৰ প্ৰতিপল, প্ৰকাণ্ড মেট মৰা বিষাদৰ পূজা মৌনতাৰ আঁৰত ওলমি ৰয় কিমানটা সপোনৰ ধ্বংস।

ব্যস্ত। নিশাৰ গাৰতুৱেহে গম পায় যে জীয়াই থকাই জীৱন নহয়। কবিতাৰ শিৰোনাম অভাৱ। কেতিয়াবা বৰকৈ অভাৱ হয় শব্দৰ, অভাৱত ভোগা যায় অৰ্থহীনতাৰ, মাথো এমুঠি হুমুনিয়াহ ৰৈ যায়, লিখিব খুজিও থমকি ৰ'ব লগা হয়। বাৰে বাৰে কবিতা প্ৰেমৰ সকলো মৌনতাৰ অৱসান ঘটাই, সংকোচবোধৰ ব্যৱধান কমাই, তোমাৰ লগত যেন একান্তভাৱে মনৰ কথাবোৰ একে উশাহতে কৈ যাম। ইটো সিটো আৰু সৰু বৰ আমনি নলগাকৈ বহুতো, অকণো অভাৱ নহ'ব শব্দৰ, নাথাকিব কোনো উমনীয়া, লিখি যায় প্ৰেমৰ কবিতা। য'ত থাকিব মাথো তোমাৰ আৰু মোৰ কথা। কবিতাৰ শিৰোনাম শূন্যতা। জুবিনদাবিহীন প্ৰথমটো বহাগ শূন্যতা, উৎসাহীনতা এটি অনুভৱ। নাহৰ জোপা আজি বাকৰুদ্ধ, ঐ নাহৰ বুলি কোনে চিঞৰি মাতিব, ঠিক তগৰ জোপাৰো অভিমান, ফুল ফুলাৰো যেন কোনো ভাবিয়াস নাই, উদাস বিৰহ বেদনাত আজি অসমৰ প্ৰতিটো বিহুতলি এনে লাগে যেন দাদা যেন আকৌ ঐ নাহৰ বুলি মঞ্চত উঠিব। সঁচাকৈ আমি হেৰুৱাই পেলালো আমাৰ হিয়াৰ আমঠু দাদাক, বৰ্তমান মাথো বাট চাই আছো সময়ৰ সৰলৈ। শ্ৰোতাসকলে ইমান পৰে জিনা তপ্নই আমালে পঠিওৱা কবিতা শুনিলে, পাঠ কৰিলে নিপা গোৱালাই। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক আনন্দ গোসাঁই আৰু সংগীসকলে পৰিৱেশন কৰা এটি ডমকছ।

0: শ্ৰোতাসকলে ইমান পৰে আনন্দ গোসাই আৰু সংগীসকলে পৰিৱেশন কৰা দমকজ শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক ৰতন দাস পানেকাৰ চুটি গল্প মায়া বাইদেউ।
1: মনোজ, ডেড বডিটো আমি ভূতনাথতে দাহ কৰিব লাগিব, বুজিছ? আৰু এঘণ্টামানৰ ভিতৰতে মেডিকেলৰ কাগজ পাতিবোৰ অকে কৰি ডেথ চাৰ্টিফিকেটখনো পাই যাম। তই আহোঁতে কেৱল স্বৰ্গৰত এখন লৈ আহিবি। এয়া মিঠু, অৰ্থাৎ স্কুলৰে কেৰাণী মোৰ বন্ধু, ৰাতিপুৱাই ফোন কৰি কথাখিনি মোক জনালে। মিঠুৰ ফোন কলে মোক কিছু সময়ৰ বাবে হ'লেও হতাশ কৰি তুলিলে, যদিও লগে লগে মোৰ ডায়েৰীত লিখি থোৱা কিছু কথাবোৰ মোৰ মনত পৰিল। ৰঙাজান চাহ বাগিচা। ৰঙাজান চাহ বাগিচাৰ গাতে লাগি থকা ৰঙাজান চাহ বাগিচা উচ্চতৰ মাধ্যমিক বিদ্যালয়, 1980 চনৰ 14 এপ্ৰিল শুকুৰবাৰ। সেইখন বিদ্যালয়তে ময়ো এজন সহশিক্ষক হিচাপে চাকৰিত যোগদান কৰিছিলোঁ। প্ৰথম চাকৰি জীৱন আৰম্ভ কৰি কিছু অসুবিধাতো পৰিছিলোঁ, নতুন এখন বিদ্যালয়। দ্বিতীয়তে মই গুৱাহাটীৰ পৰা শোণিতপুৰ জিলাৰ ৰঙাজান চাহ বাগিচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাকৰি কৰিবলৈ গৈছিলোঁ মোৰ পৰিয়ালটোক গুৱাহাটীতে এৰি থৈ। প্ৰথম অৱস্থাত মন বহুৱাব পৰা নাছিলোঁ, কাৰণ পৰিয়ালটোক এৰি অকলে থাকিব লগা হোৱা বাবে সদায় নিজৰ ঘৰখনত মনত পৰিছিল। মিছেছৰ লগত ফোনত কথা পাতিছিলোঁ যদিও ডাঙৰ ল'ৰা ৰিদম আৰু সৰু আত্মহীয়া ঋষি দুয়োটালৈ মনত পৰিছিল। দুয়োকে ওচৰত পোৱাৰ ইচ্ছাই মোক সদায় আমনি কৰিছিল। মিছেছৰ চাকৰি গুৱাহাটীতেই, গতিকে ল'ৰা দুটাৰ লগত তাই গুৱাহাটীতে আছিল আৰু মোৰ নিজৰ ট্ৰান্সফাৰ কৰাৰ বাহিৰে অন্য উপায় নাছিল। বন্ধ বুলিলেই গুৱাহাটীলৈ হুৰমুৰাই গৈছিলোঁ, কিন্তু এদিন বা দুদিনৰ বন্ধ মোৰ বাবে যথেষ্ট নাছিল। বিদ্যালয়খনত চাকৰিত যোগদান কৰাৰ পিছতেই মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল বিদ্যালয়ৰে বাইদেউ এগৰাকীয়ে। আমাৰ এই ষ্টাফ মোতকৈ ছিনিয়ৰ, মায়া বাইদেউ বুলিয়ে স্কুলত সকলোৱে জানে, কিন্তু প্ৰকৃত নাম আছিল মোহিনী সাহা। বেংগলী সম্প্ৰদায়ৰ বাইদেউজনীক দেখিলেই অনুভৱ হয় যেন বাইদেউ যথেষ্ট বিলাসিতা নাৰী। পিন্ধন উৰণতেই বাইদেউৰ বিলাসিতা বা চৌখিন মনৰ পৰিচয় ফুটি উঠিছিল। মায়া বাইদেউ প্ৰকৃততে বেংগলৰ কোনোবা আধ্যবন্ত পৰিয়ালৰ জীয়ৰী আছিল, বাবেই হয়তো যথেষ্ট আত্মাভিমানীও আছিল। অৱশ্যে এইবোৰ কথা মই দেৰিকৈহে গম পাইছিলোঁ। বাইদেউৰ স্বভাৱটোৰ বাবে হেনো বহু সময়ত সহকৰ্মীৰ লগতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এইবোৰ কথা মই গম পাইছিলোঁ তেতিয়া যেতিয়া মায়া বাইদেউৰ লগত মোৰো তেনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা চলোৱাৰ দায়িত্ব আছিল মোৰ, আৰু প্ৰতিযোগিতা

বাইদেউক বিচাৰক নপতাৰ বাবেই আত্মাভিমানী বাইদেউৱে সকলো ছাত্ৰ ছাত্ৰীৰ সন্মুখতে মোক অপদস্থ কৰিছিল। বিদ্যালয়ত সহশিক্ষকৰ চাকৰিত যোগদানৰ সময়ত অধ্যক্ষ হিচাপে আছিল মায়া বাইদেউৰ স্বামী অৰ্থাৎ বিশ্বজিৎ কাকতি ছাৰ। ছাৰে মায়া বাইদেউৰ কথাবোৰ ধৰি নাথাকিবলৈ মোক বুজনি দিছিল। অৱশ্যে ছাৰৰ প্ৰচেষ্টাতে বাইদেউ আৰু মোৰ মাজৰ সম্পৰ্ক পুনৰ স্বাভাৱিক হৈ উঠিছিল। ছাত্ৰ জীৱনত অতি মেধাৱী কাকতি ছাৰে কটনৰ পৰাই এম এছ চি কমপ্লিট কৰিছিল। সততে খঙাল মেজাজৰ কাকতি ছাৰ আছিল সত্য আৰু নিষ্ঠাৰ প্ৰতীক। দুৰন্ত স্বভাৱৰ কেতিয়াও হাৰ নমনা বিধৰ তেওঁৰ পজিটিভ চিন্তাধাৰাই বিদ্যালয়খনৰ মানদণ্ডও উন্নত কৰি তুলিছিল। বিদ্যালয়খনৰ প্ৰশাসন যন্ত্ৰৰ পৰা আদি কৰি আনুষংগিক সৰু সৰু কামৰ প্ৰতিও ছাৰ আছিল দায়িত্বশীল। তিনিচুকীয়া জিলাৰ কোনোবা জোকাইচুক গাঁৱৰ ল'ৰা বিশ্বজিৎ কাকতি এম এছ চি কমপ্লিট কৰাৰ পিছতেই ৰঙাজান চাহ বাগিচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি শিক্ষক হিচাপে চাকৰি জীৱনৰ পাতনি মেলিছিল, বছ তেতিয়াৰ পৰাই নিজ গাঁওখনলৈ আৰু দুনাই উভতি নগ'ল। ডেকা বয়সত বেজ দেখনীয়াৰ কাকতি ছাৰ মোহিনী চাহা উৰুফে মায়া বাইদেউৰ প্ৰেমত পৰিছিল। আচলতে ছাৰ প্ৰেমত পৰা নাছিল, ছাৰক প্ৰেমৰ জালত পেলাইছিল নিজৰ মোহিনী ৰূপৰ আকৰ্ষণেৰে মায়া বাইদেউৱে। একেখন বিদ্যালয়তে চাকৰি কৰা কাকতি ছাৰ মায়া বাইদেউতকৈ বয়সত প্ৰায় 10 বছৰমানৰ ডাঙৰ হ'লেও ছাৰৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই এদিন মায়া বাইদেউক কাকতি ছাৰে পত্নীৰ মৰ্যাদা দিবলৈ বাধ্য হৈছিল। প্ৰথম অৱস্থাত যুগ্ম জীৱন কোনো খাম খেয়ালি নলগাকৈয়ে সুন্দৰভাৱে চলি গৈছিল। যদিও কিছু বছৰৰ পিছত আধ্যবন্ত ঘৰৰ জীয়ৰী আত্মাভিমানী মায়া বাইদেউক লৈ কাকতি ছাৰ সমস্যাত পৰিছিল। বাইদেউ খঙাল মেজাজৰ ছাৰৰ লগত আপোচ কৰিব পৰা নাছিল। একমাত্ৰ সন্তান স্বপ্নীলৰ জন্মৰ পাছত নিজতকৈ বহু কম বয়সৰ বাইদেউ ছাৰেও সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছিল। মায়া বাইদেউৰো স্বভাৱৰ পৰিৱৰ্তন নোহোৱা বাবেই সময়ে সময়ে নিজৰ সহকৰ্মীৰ সন্মুখতে ছাৰক অপমান কৰিবলৈও এৰা নাছিল। ফলত কেতিয়াবা অধ্যক্ষৰ কক্ষ ব্যক্তিগত পৰিয়ালকেন্দ্ৰিক যুদ্ধৰ স্থলীত পৰিণত হৈছিল। লাহে লাহে ছাৰ বাইদেউৰ ব্যক্তিগত কণ্ডল খৰিয়াল বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে এক স্বাভাৱিক ঘটনাৰ দৰেই হৈ পৰিছিল। কিন্তু মোৰ বাবে এই সকলোবোৰ স্বাভাৱিক নাছিল, কিয়নো বিদ্যালয়খনত মই নতুন আছিলোঁ। বিদ্যালয়খনত যোগদান কৰাৰ সময়ত কাকতি ছাৰ বিদ্যালয়খনত অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছিল আৰু অৱসৰৰ বাবে মাথো 4 বছৰমানহে বাকী আছিল। স্বপ্নীল ছিকিম মণিপাল ইউনিভাৰ্চিটিত পঢ়িব গৈছিল। মই বেছিকৈ আচৰিত হৈছিলোঁ সেইদিনাখন, যিদিনাখন উৰে নিশা স্কুলৰ ঘণ্টাটো বাজিছিল, কিয়নো স্কুলখনত নাইট চকীদাৰ নাছিল যদিও উৰে নিশা ঘণ্টাটো বাজিছিল। টং টং টং স্কুলৰ ঘণ্টাটো কাকতি ছাৰে উৰে নিশা কোবাইছিল বলিয়াৰ দৰে। ছাৰৰ অশান্ত মনক দমাই ৰখাৰ এইটোৱে যেন একমাত্ৰ উপায়। নিশাৰ ঘণ্টাৰ ধ্বনিত গাঁওবাসী আচৰিত হোৱা নাছিল। সকলোৱে জানিছিল ছাৰ বাইদেউৰ জীৱনৰ নিমিলা অংকৰ কথা। ছাৰে হেনো মায়া বাইদেউৰ লগত কাজিয়া লাগিলে খোৱা বোৱা এৰি প্ৰায় স্কুলখনতে নিশা পাৰ কৰে। বহুদিনলৈকে দুয়োৰে মাত বোল নহয়। তেতিয়াই ছাৰে নিশা স্কুলখনৰ ঘণ্টা বজাই নিজৰ অশান্ত মনৰ প্ৰতিধ্বনি ওচৰৰে কোৱাৰ্টাৰত শুই থকা মায়া বাইদেউক শুনায়। বাইদেউ উজাগৰি নিশা কটায়। সেইদিনাখনো অপ্ৰত্যাশিতভাৱে নিশা স্কুলখনৰ ঘণ্টাটো বাজি উঠিছিল। স্কুলখনৰে ওচৰতে থকা মানুহ এঘৰত মই ভাড়াতীয়া হিচাপে আছিলোঁ। নিশা তেতিয়া প্ৰায় 12 বাজোঁ। হঠাৎ টোপনিৰ পৰা সাৰ পাই শুনিছিলোঁ ঘণ্টাৰ সেই অশান্ত প্ৰতিধ্বনি। নিশাৰ এন্ধাৰ ফালি মোৰ কাণত পৰিছিল সেই প্ৰতিধ্বনি। মই হাতত টৰ্চ লাইটটো লৈ ওলাই গৈছিলোঁ। গৈ দেখিছিলোঁ কাকতি ছাৰী স্কুলৰ বাৰাণ্ডাখনতে ওলমি থকা 2 ফুট দীঘল ঘণ্টা হিচাপে ব্যৱহাৰ কৰা ৰেলৰ ট্ৰেকৰ টুকুৰাটোত বলিয়াৰ দৰে সৰ্বশক্তিৰে একেৰাহে কোবাইছে ছাৰৰ চুলিকোচা আউল বাউল, হাতত ঘণ্টা বজোৱা মাৰিডাল, জানুৱাৰী মাহৰ ঠেটুৱৈ ধৰা ঝাৰুটো কেৱল এখন কামিজ পতলুঙেৰে থিয় হৈ ছাৰ ঘণ্টাত কোবাই গৈছে। ছাৰে এন্ধাৰৰ মাজতে মোক নিৰীক্ষণ কৰি হঠাৎ প্ৰশ্ন কৰিছিল, কোন? ছাৰৰ ৰূঢ় কণ্ঠস্বৰত মই থতমত খাই উত্তৰ দিছিলোঁ, মই মনোজ ছাৰ। মনোজ, তুমি কিয় আহিছা ইয়ালৈ? যোৱা যোৱা গৈ শুই থাকিবা, ছাৰে মোক আদেশৰ সুৰত কথাখিনি কৈছিল। নিশাৰ পৰিৱেশত মই ভয় খাইছিলোঁ যদিও অলপ সাহস গোটাই ছাৰৰ ওচৰ চাপি গৈ সুধিছিলোঁ, ছাৰ কিয় এনেদৰে আপুনি নিশা? মোৰ কথাখিনি সম্পূৰ্ণ হ'বলৈ নিদি ছাৰে কৈছিল, শান্তি মনোজ, মোক শান্তি লাগে, মই এইদৰে শান্তি বিচাৰিছোঁ, পাৰিবা মোক শান্তি দিবলৈ? অলপ শান্তি? মই এইদৰে ঘণ্টাত কোবালে মানসিক শান্তি পাওঁ, অলপ সময় ৰৈ ছাৰে পুনৰ ক'বলৈ আৰম্ভ কৰিছিল। মনোজ, তুমি জানা এইখন বিদ্যালয়ৰ সকলো সহকৰ্মীয়ে মোক কিমান শ্ৰদ্ধা কৰে, সন্মান কৰে,

0: ছাত্ৰ ছাত্ৰীবোৰ, গাঁৱৰ বাগিচাৰ সকলো মানুহবোৰ, আনকি তুমিও, হয়নে নহয় কোৱা? মই হয় বুলি লাহেকৈ হয় কাঢ়িলোঁ। কিন্তু তোমাৰ বাইদেউ, তুমি দেখিছা তাই মোক সহকৰ্মীসকলৰ সন্মুখতে কিমানবাৰ অপমান কৰিছে? তুমি জানা মোৰ অবিহনে এদিনো থাকিব নোৱাৰা তোমাৰ বাইদেউ যোৱা দুদিন মই অনিদ্ৰা অনাহাৰে যে আছোঁ, লৈছেনে মোৰ খবৰ? সব স্বাৰ্থপৰ, মোৰ বেংক বেলেঞ্চ কিমান আছে সেইটোৰ খবৰ ল'ব পাৰে, কিন্তু মোৰ খবৰ নলয়। মই সব জানো, সব জানো মই। অনৰ গ'ল আৰু অধৈৰ্যৰে ছাৰে মোক কথাবোৰ কৈ গৈছিল। ছাৰে পুনৰ কৈছিল, তুমি গুৱাহাটীৰ ঘৰলৈ গ'লে সন্তানৰ মায়া এৰাব নোৱাৰি দুদিন বেছিকৈয়ে স্কুল ক্ষতি কৰি মোক মিছা মাতা। মই কি বুজি নাপাওঁ? মই সকলো জানো, কিন্তু মই জানিও নাজানো, মই বুজিও নুবুজো, কিয়নো মই এখন বিদ্যালয়ৰ প্ৰিন্সিপাল। মই কি বাপেক নহয়? মোৰ কি সন্তান নাই? অপদাৰ্থটো বাহিৰত পঢ়িবলৈ গৈ সি বেয়া হ'ল, ভাবিছিলোঁ সি মোক অনুকৰণ কৰিব। মোৰ মান সন্মান সকলো ধূলিহাত কৰিল, মাকে তাক আখৈ দিলে। মনোজ, তুমি জানা সি মোক ফোনত কি কৈছে? তাক টকা লাগে। মই ক'লোঁ, মগ ভাং খাবলৈ মোৰ ওচৰত টকা নাই। সি মোক ফোনত কি কৈছে জানা মনোজ? ছাৰে মোৰ হাত দুখন খামোচ মাৰি ধৰি কৈছিল, তুমি মোক টকা নিদিলেও নালাগে, মই মাৰ পৰা লৈ ল'ম। কথাখিনি কওঁতে কাকতি ছাৰ মাত থোকাথুকি হৈছিল। মই এন্ধাৰৰ মাজত অনুভৱ কৰিছিলোঁ ছাৰৰ শ্বাস প্ৰশ্বাসৰ গতি, অনুভৱ কৰিছিলোঁ দুটপাল তপত অশ্ৰু মোৰ হাতৰ ওপৰত নিগৰি পৰা। ছাৰে মোৰ হাত দুখন খামোচ মাৰি ধৰিয়ে সুধিছিল, মনোজ, মই মৰি গ'লে মোক তুমিয়ে মুখাগ্নি দিবা, এই অধিকাৰ মই তোমাৰ বাবে লিখি থৈ যাম। তুমি গুৱাহাটীৰ ল'ৰা, মোৰ অস্থিখিনি ব্ৰহ্মপুত্ৰৰ বুকুতে উটুৱাই দিবা, মই শান্তি পাম। কোৱা, পাৰিবা? ছাৰ যেন বলিয়াৰ দৰে হৈ পৰিছিল আৰু মই ওচৰতে ভাষাহীন হৈ নিশ্চুপ হৈ থিয় হৈ আছিলোঁ। মোৰ নীৰৱতাত সহ্য কৰিব নোৱাৰি ছাৰ চিঞৰি উঠিছিল, স্বাৰ্থপৰ, সব স্বাৰ্থপৰ। ছাৰ এটা সময়ত ভাগৰি পৰিছিল, এনে দুদিন খোৱা বোৱা কৰা নাই। স্কুলখনৰ বাৰাণ্ডাৰ বেঞ্চখনতে ছাৰে নীৰৱে হৈ পৰিছিল। জানুৱাৰী মাহৰ ঠাণ্ডাটো ছাৰৰ যেন ঠাণ্ডা লগা নাছিল। মই মোৰ গাত থকা এৰীৰ চাদৰখন ছাৰৰ গাত দি ঠাণ্ডাৰ পৰা কিছু পৰিমাণে হ'লেও ছাৰক সকাহ দিবলৈ চেষ্টা কৰিছিলোঁ। আচলতে সৰুতে মই দেউতাক হেৰুৱাইছোঁ, বাবেই চাগে ছাৰক পিতৃৰ সম আসনত ৰাখি শ্ৰদ্ধা সন্মানত কাহানিও কৃপণালী কৰা নাছিলোঁ। এই ঘটনাটোৰ এমাহমানৰ পিছতে মই ট্ৰান্সফাৰলৈ গুৱাহাটীলৈ গুচি আহিলোঁ মোৰ সুবিধাৰ বাবে। সময়ে সময়ে ফোনতে যোগাযোগ ৰাখিছিলোঁ স্কুলখনৰে কেৰাণী, মোৰ অন্তৰংগ বন্ধু মিঠুৰ সৈতে। সি সকলো খবৰ মোক জনাইছিল। কাকতি ছাৰ আৰু মায়া বাইদেউৰ খবৰ মই মিঠুৰ পৰাই পাইছিলোঁ। গম পাইছিলোঁ ছাৰ বাইদেউৰ ডিভৰ্চৰ কথা। এদিন মিঠুৱে মোক ফোনতে জনাইছিল যে কাকতি ছাৰৰ ষ্ট্ৰক হৈছে, লোকেল নাৰ্ছিং হোমৰ পৰা গুৱাহাটীলৈ ৰেফাৰ কৰিছে। মই সময় নষ্ট নকৰাকৈ অতি সোনকালে গুৱাহাটীলৈ লৈ আহিবলৈ কৈ ছাৰক এডমিট কৰিছিলোঁ। ছাৰ, অস্থিখিনি লৈ যাব নেকি? ভূতনাথ শ্মশানৰ চণ্ডালজনৰ মাতত মই বাস্তৱলৈ ঘূৰি আহিলোঁ। মই লাহেকৈ চণ্ডালজনক ক'লোঁ, হয়, মই অস্থিখিনি লৈ যাম। মই চালোঁ চিতাৰ জুইখিনি জ্বলি প্ৰায় শেষ হৈছে, মিঠু গছৰ তলত টোপনিত লালকাল, যোৱা দুদিন সিও মেডিকেলত হ'ব পৰা নাই। অস্থিখিনি লৈ মই ব্ৰহ্মপুত্ৰৰ বুকলৈ চাই পঠিয়ালোঁ। ভাৱ হ'ল পৃথিৱীৰ গোটেই শান্তিখিনি যেন ব্ৰহ্মপুত্ৰৰ বুকুতে সোমাই আছে নীৰৱে।
1: শ্ৰোতাসকলে, ইমান পৰে ৰতন দাস পানিকাৰ চুটিকল্প মায়া বাইদেউ শুনিলে। শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হলি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহগছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

চাহগছৰ মাজে মাজে অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

এইবাৰৰ দম্পতী মঞ্জুস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই। প্ৰযোজনা সীমান্ত বাৰ্মাৰ। বিয়লি 5:55 বৃন্দগান, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজনৰ বিষয়ে এটি আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা উৎপল বৰাৰ। ছয় বাজি 40 মিনিটত ৰূপাঞ্জলি বৰ্মনৰ কণ্ঠৰ বৰগীত। 7:00 ঘনশ্যাম দাসৰ কথিকা অসমীয়া জনজীৱনত বাস। 7:20 ইন্দিৰা শৰ্মা আৰু সংগীবিন্দৰ কণ্ঠৰ নাম। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সুৰজিৎ ৰাভা আৰু সংগীবিন্দৰ কণ্ঠৰ ৰাভা গীত।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। আজি নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী।

7:45 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীত, শিল্পী মিতালী চৌধুৰী, সুৰ সংৰচনা জ্যোতিপ্ৰসাদ দাসৰ। 8:10 গজলৰ অনুষ্ঠান, 8:30 আধুনিক গীত, 9:00 অসমীয়া চিনেমাগতৰ অনুষ্ঠান চিত্ৰগীত। এতিয়া শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। কাইলৈ পুৱা 9:00 পৰা সন্ধিয়া 6:30 অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক এটি দিনজোৰা আলোচনা প্ৰচাৰ কৰা হ'ব। সন্ধিয়া 6:30 আধুনিক গীত শুনিবলৈ পাব। 6:40 ক্ৰীড়া বাৰ্তা, নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত হিউমেন পপলমা ভাইৰাছ ভেকচিনেশ্যন এণ্ড এৱাৰনেছ এবাউট চাৰ্ভিকেল কেঞ্চাৰ, এই বিষয়ে ডাঃ অনুৰাধা বৰঠাকুৰৰ আৰু সবিতা দাসৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা হিমান্ত বাৰ্মাৰ। নিশা 9:30 এখনি নাটক ৰক্তপুষ্প, মূল গল্প ৰবীন্দ্ৰনাথ ঠাকুৰৰ, অসমীয়া অনুবাদ ডাঃ জাহনাৰা বেগমৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 6:55 জ্ঞান বিজ্ঞান, 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ।

অনুষ্ঠান পৰিচিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতিকাৰ কীৰ্তিকমল ভূঞা।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত আঞ্চলিক বাতৰি। নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। 35খন জিলাৰ 40টা কেন্দ্ৰত 126টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা। ভোটগণনা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস উপলক্ষে অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 166 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা 8 বজাত ডাক বেলত গণনাৰে ভোটগণনা আৰম্ভ হ'ব। ৰাজ্যৰ 35খন জিলাৰ মুঠ 40টা কেন্দ্ৰত 126টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব। কাইলৈ 59গৰাকী মহিলাকে ধৰি 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। গুৰুত্বপূৰ্ণ প্ৰাৰ্থীকেইগৰাকীৰ ভিতৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম প্ৰদেশৰ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী পক্ষৰ

0: নেতা দেৱব্ৰত শইকীয়া, এ আই ইউ ডি এফৰ মুৰববী বদৰুদ্দিন আজমল, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অন্যতম। ভোটগণনা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তদুপৰি ষ্ট্ৰংৰুমসমূহৰ নিৰাপত্তা ব্যৱস্থাটো চোকা দৃষ্টি ৰখা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126 জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28 ৰাউণ্ডত ভোটগণনা কৰা হ'ব। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহেও প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কামৰূপ মহানগৰ জিলাৰ 5টা সমষ্টিৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কাইলৈ পুৱাৰে পৰা ভোটগণনা আৰম্ভ হ'ব। ইতিমধ্যে আৰক্ষী প্ৰশাসনে ভোটগণনা কেন্দ্ৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। জিলাখনৰ ভোটগণনা কাৰ্য শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত 5টা সমষ্টিৰ বাবে এইবাৰ বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয়কে ধৰি 25গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কাছাৰ জিলাৰ 7টা বিধানসভা সমষ্টিৰ 49গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য কাইলৈ নিৰ্ণয় হ'ব। শিলচৰ ISCT-ত পুৱা 8 বজাত ভোটগণনা আৰম্ভ হ'ব। প্ৰতিটো সমষ্টিৰ বাবে 14খন গণনা টেবুল সাজু কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেণস্থিত জিলা আয়ুক্ত কাৰ্যালয় প্ৰাংগণত ৰংখাং আৰু আমৰি বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব। যোৰহাট জিলাৰ ভোটগণনাৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ 4টা বিধানসভা সমষ্টিৰ বাবে যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। জিলাখনত ভোটগণনা প্ৰক্ৰিয়া স্বচ্ছ নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে আজি যোৰহাটত প্ৰিন্স অব ৱেলছ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভোটগণনাৰ বাবে নিয়োজিত মাইক্ৰ অবজাৰভাৰসকলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলাতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। মৰিগাঁও জিলাত জিলা নিৰ্বাচন শাখাই ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ 3টা সমষ্টিৰ ভোটগণনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ, অভিযোগ, ওজৰাপত্তি দাখিল আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। দৰং জিলাৰ 3টা বিধানসভা সমষ্টি চিপাঝাৰ, মঙলদৈ আৰু দলগাঁৱৰ বাবে মঙলদৈ মহাবিদ্যালয়ত ভোটগণনা কৰা হ'ব। তামোলপুৰ জিলাত ভোটগণনাৰ প্ৰস্তুতিৰ বিষয়ে জিলা আয়ুক্ত সিমিকৰণে আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
1: লেজিছলেটিভ এছেম্বলি ইলেকশ্যনছ তামোলপুৰ আৰু গৰেশ্বৰৰ কাৰণে ইয়াতে হৈছিলে তামোলপুৰ জিলাত। তাৰ কাউণ্টিংটো হ'ব আমাৰ তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, য'ত আমাৰ ষ্ট্ৰং ৰুমটো আছে, তাতেহে আমাৰ কাউণ্টিংটো হ'ব। ইয়াৰ কাৰণে আমি 3-tier ছিকিউৰিটি ছিষ্টেম ৰাখিছোঁ। 100 মিটাৰকে দুইফালে ৰোডৰ ওপৰত আমি ডিমাৰ্কেশ্যন কৰি দিছোঁ। তাৰে ভিতৰত পেডেষ্ট্ৰিয়ান জ'ন থাকিব আৰু সেইদিনাৰ কাৰণে আমাৰ ট্ৰেফিকটো ডাইভাৰ্জন কৰা হ'ব। তাৰপিছত লেয়াৰ ছিকিউৰিটি, আমাৰ যে স্কুল আছে তাৰ বাউণ্ডৰী গেটত ছিকিউৰিটি ফ'ৰ্চ থাকিব আৰু লাষ্ট ছিকিউৰিটি কৰ্ডন যোনটো আমি কওঁ সেইটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ থাকে, তেওঁ আমাৰ ভিতৰতে থাকিব। কাউণ্টিং হল জাষ্ট বাহিৰত। আমাৰ 2টা LAC কাৰণে তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল অডিটৰিয়ামটো আছে, তাতে 2টা কাউণ্টিং হল বনোৱা হৈছে তামোলপুৰ আৰু গৰেশ্বৰৰ কাৰণে। আৰু ইয়াৰ বাহিৰত পোষ্টেল বেলেট কাউণ্টিঙৰ কাৰণে আমাৰ এখন বেলেগ এখন ক্লাছৰুমত ভাগ কৰি দুখন কাৰণে এৰেঞ্জমেণ্টটো কৰা হৈছে। প্ৰত্যেক কাউণ্টিং হলত আমাৰ 14টা টেবুল থাকিব আৰু তামোলপুৰৰ যিহেতু 250টা পলিং ষ্টেচন আছে তাৰ কাৰণে 18টা ৰাউণ্ড হ'ব আৰু গৰেশ্বৰৰ যিহেতু 232টা পলিং ষ্টেচন আছে তাতে আমাৰ 17টা ৰাউণ্ড হ'ব।
0: বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনে অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু লাউডস্পীকাৰ বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজি জ্বলোৱা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কাইলৈ ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো জিলাতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিক ফলাফল তথা বিশ্লেষণ ধাৰা

0: ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ লখিমপুৰ জিলা কৰ্মচাৰী সন্থাৰ এটা দলে আজি স্বৰ্গদেউ চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হিচাপে খ্যাত হাবুঙত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা কৰ্মচাৰী সন্থাই হাবুঙত নাহৰ, আম, মধুৰী, কমলা আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ কেইবাশ গছপুলি ৰোপণ কৰে। কৰ্মচাৰীসকলে পৰৱৰ্তী সময়ত এই গছপুলিসমূহৰ চোৱা চিতা কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে।
1: উত্তৰ লখিমপুৰৰ পৰা আহিছো, উত্তৰ লখিমপুৰ অসম ৰাজ্যিক পৰিবহণ নিগম কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আহিছো। আমি বৰ্তমান 1000 গছপুলি আনিছো। ইয়াতে আমি নাহৰ ৰুলো, এতিয়া প্ৰায় 150 নাহৰ পুলি ৰুলো আৰু বাকী পুলি বাউণ্ডেৰী বাহিৰত ৰোৱা হ'ব। আৰু আমি অসম ৰাজ্যিক পৰিবহণ নিগম কৰ্মচাৰী সন্থা উত্তৰ লখিমপুৰ শাখাই প্ৰায় এনে পদক্ষেপ লৈ থাকো, যিহেতু আমাৰ স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াই আমাক এইখিনি ক্ষেত্ৰত সহায় কৰে, গছপুলি সেউজ কৰিব লাগে সমষ্টিটো, তাতে এই তেখেতৰ কাৰণত আমি সামূহতো আজি ইমানখিনি গছপুলি ৰুবলৈ সক্ষম হৈছো। যোৱা নাছিলো, এইবাৰ আমি প্ৰথম ৰুইছো আৰু হাবুঙৰ পৰিৱেশ খুবেই বহুত ধুনীয়া আৰু বহুত জনা সমাগম হৈছে, ভাল লাগিছে। আমাৰ নিজেও অলপ ভাল লাগিছে যে আমি ইমানখিনি গছপুলি ৰুব পাৰিছো আৰু 5 বছৰ পিছত আহি আমি এইখিনি আকৌ চাবলৈ আমি প্ৰয়াস কৰিম। এতিয়া আমি 150 গছপুলি ৰুইছো।
0: আজি বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস। সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰবোৰক স্বীকৃতি দিয়া, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাক আক্ৰমণ ৰোধ কৰা আৰু কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 3 মে'ত এই দিৱস উদযাপন কৰি অহা হৈছে। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে শান্তিৰ ভৱিষ্যৎ গঢ় দিয়া। বিশ্ব সংবাদ স্বাধীনতা দিৱসে মত প্ৰকাশৰ স্বাধীনতাক পুনৰ দৃঢ় কৰাৰ বাবে আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে মানৱ অধিকাৰৰ কৰ্মীসকলৰ ভৱিষ্যৎ শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ আগবঢ়াইছে। আজি বিশ্ব হাস্য দিৱস। হাঁহিৰ যোগেদি বিশ্ব শান্তি, বন্ধুত্ব আৰু স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 3 মে'ৰ প্ৰথমটো দেওবাৰে এই দিৱস পালন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 166 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 19 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 165 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ট্ৰেভিছ হেডে সৰ্বাধিক 61 ৰাণ সংগ্ৰহ কৰে। আমালৈ বাতৰি অহাৰ পৰলৈকে কলকাতাই 7 অভাৰত 1 উইকেট হেৰুৱাই 80 ৰাণ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। 35খন জিলাৰ 40টা কেন্দ্ৰত 126টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা। ভোটগণনা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 166 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
3: নমস্কাৰ।
2: আজি আমি আলোচনা কৰিবলৈ লৈছো ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ যোগে স্বনিয়োজনৰ বিষয়ে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে কাহিকুছিৰ অসম উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডঃ শৰৎ শইকীয়া আৰু বিজ্ঞানী ডঃ অঞ্জন বৰা। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
3: নমস্কাৰ।
2: মই প্ৰথমে আহিছো ডঃ শৰৎ শইকীয়াৰ ওচৰলৈ। স্বনিয়োজনৰ বাবে উদ্যোগী কৃষক, গ্ৰামীণ যুৱক যুৱতী নাইবা যিকোনো ইচ্ছুক ব্যক্তি উদ্যান শস্যৰ নাৰ্চাৰী অৰ্থাৎ পুলিবাৰী স্থাপন তথা ব্যৱসায়ত জড়িত হোৱাটো কিমান গুৰুত্বপূৰ্ণ আৰু লাভজনক? কারণ আমি জানো যে উদ্যান শস্য যদি আমি খেতি করো, পুলি বাড়িটো খুবই জরুরি। পুলি নোহাকে আর পুলি কেটা হলেই নহব, পুলি কেটা সুস্থ সবল হব লাগিব, সেই বিষয়ে অলপমান আমাক জনাকসুন।
3: হয়, আমি সকলোৱে জানো যে মানব দেহৰ পরিপুষ্টি সাধনৰ বাবে উদ্যানজাত খাদ্য সামগ্রী যেনে ফলমূল, শাক পাচলি আদি নিয়মীয়াকৈ খোৱাটো অতি জরুরি। কারণ

0: এই উদ্যানজাতৰ উৎসসমূহতেই আৱশ্যকীয় পৌষ্টিক মূল্য, যাক আমি মিনাৰেল নিউট্ৰিয়েন্ট বুলি কওঁ, বা খাদ্য প্ৰাণ বা ভিটামিনবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। এতিয়া দেখা গৈছে যে ভাৰতীয় ভেষজ গৱেষণা পৰিষদে প্ৰতিজন প্ৰাপ্তবয়স্ক লোকক দৈনিক 300 গ্ৰামকৈ শাক পাচলি আৰু প্ৰায় 120 গ্ৰামকৈ ফল মূল খোৱাটো তেওঁলোকে নিশ্চিত কৰিছে, অনুমোদন জনাইছে। আৰু এতিয়া বৰ্তমান যিটো নিউট্ৰিচনেল ছিকিউৰিটি বা যিটো পৌষ্টিক, যিটো আমাৰ নিৰাপত্তা বুলি কোৱা হয়, সেইটোত অটুট ৰাখিবৰ কাৰণে বিশেষকৈ আমি প্ৰচুৰ পৰিমাণে ফল মূল আৰু শাক পাচলি খাব লাগে। এতিয়া কথাটো হ'ল যে বৰ্ধিত জনসংখ্যাৰ যিটো চাহিদা ফল মূল আৰু শাক পাচলিৰ প্ৰতি, এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু ক্ৰমবৰ্ধমান জনসংখ্যাৰ যিটো চাহিদা পূৰণৰ বাবে উৎপাদন যথেষ্ট কৰিব লগা হৈছে, যে মানে ফল মূল শাক পাচলি যথেষ্ট উৎপাদন কৰিব লগা হয়। উৎপাদনটো কেনেকে হ'ব? এতিয়া হয় নতুন ক্ষেত্ৰ আমি আনিব লাগিব, ন ন মাটি খেতিৰ কাৰণে আনিব লাগিব, বা নহ'লে আগৰ যে কম উৎপাদনশীল যিবোৰ ঘৰুৱা জাত বা আমাৰ লোকেল যিবোৰ ভেৰাইটি আছে, তাৰ সলনি আমি অধিক গুণগত মানদণ্ডৰ কিছুমান পুলি লগাব লাগিব। এতিয়া এইখিনি ক'ত পাব এই পুলি? গতিকে তাতে কথাটো আহি গ'ল, পৰিস্থিতিৰ পৰা আহি ক্ষেত্ৰখনৰ প্ৰসাৰৰ কথাটো আহিলে। ক্ষেত্ৰৰ প্ৰসাৰৰ পিছত মানে এই উদ্যানশস্য খেতি কৰিবৰ কাৰণে প্ৰচুৰ পৰিমাণে গুণগত মানদণ্ডৰ পুলি দৰকাৰ হ'ল। এতিয়া দৰবৰ কাৰণে যেনেকে ফাৰ্মাচীলৈ যোৱা যায়, হা, গতিকে পুলিৰ কাৰণেতো ক'ৰবাত যাব লাগিব, সেইখনে হ'ল নাৰ্চাৰী। গতিকে ইয়াতে নাৰ্চাৰী এখন স্থাপনৰ আৰু ইয়াতে এটা ব্যৱসায়িক ভিত্তিত ইয়াক আগবঢ়াই নিয়াটো অতি গুৰুত্বপূৰ্ণ, কাৰণ আমাৰ আল্টিমেটলি ক্ষেত্ৰখনৰ প্ৰসাৰ আৰু তথা অধিক উৎপাদন আৰু পৰিপুষ্টিতা সাধনৰ কাৰণে পৰ্যাপ্ত পুলি যোগানৰ কাৰণে আমাৰ নাৰ্চাৰীখনৰ এটা গুৰুত্ব আছে। আৰু এতিয়া আজিকালি লাভজনক ব্যৱসায় বুলি নহয়, এটা উদ্যোগত পৰিণত হৈছে।
1: হয় হয়। এতিয়া উদ্যান শস্যৰ পুলিবাৰী এখনৰ পৰিসৰ কিমান, অৰ্থাৎ কি কি বিভিন্নবিধ শস্যৰ পুলি প্ৰস্তুত কৰিব পাৰি, ডক্টৰ ৰঞ্জন বৰা?
2: হয়, আমি উদ্যান শস্যৰ যদি নাৰ্চাৰীখনৰ পৰিসৰৰ কথা কওঁ, আমি মূলতঃ আমি 4 বিধ উদ্যান শস্যৰ আমি কথা ক'ব পাৰোঁ। প্ৰথমতে আমি ফল মূলৰ কথা ক'ব পাৰোঁ, যেনে আমাৰ আম, মধুৰি, লিচু, অমিতা বা নেমু টেঙা জাতীয় যিবোৰ ফল আছে, কাজি নেমু, সুমথিৰা টেঙা ইত্যাদি ফলবোৰৰ আমি পুলি নাৰ্চাৰী এখনত তৈয়াৰ কৰিব পাৰোঁ। আৰু দ্বিতীয়তে আমাৰ আজিকালি বাণিজ্যিকভাৱে ফুলৰ যথেষ্ট চাহিদা আছে, গতিকে সেই কথা লক্ষ্য ৰাখি আমি ৰজনীগন্ধা, গ্লেডিঅলাছ বা ইন্দ্ৰমালতী বা জাৰবেৰা বা ডালিয়া এইবোৰ ফুলৰ পুলিও আমি এখন নাৰ্চাৰীত আমি ব্যৱসায়িক ভিত্তিত আমি সহজে কৰিব পাৰোঁ। তাৰপিছত মছলাজাতীয় শস্যৰ যথেষ্ট গুৰুত্ব আহিছে, তেনে ক্ষেত্ৰত আমি জালুকৰ পুলি আমি উন্নত জাতৰ তৈয়াৰ কৰিব পাৰোঁ এখন নাৰ্চাৰীত।
1: হয়, আমাৰ ইয়াত অকল জালুকেই হয় নে লং, ইলাচি বা ডালচেনি এইবিলাকো হয় আমাৰ?
2: এইবিলাকো আমি আমাৰ কিছু কিছু ঠাই বিশেষে আমাৰ কৰিব পাৰি, সকলো ঠাইতে এইবোৰ কৰাৰ কিছুমান বাধ্যবাধকতা আছে, কিন্তু কিছুমান স্থানত এইবোৰ কৰিব পৰা যায়। এই যিটো আপুনি ইলাচিৰ কথা ক'লে, আমাৰ ওচৰতে আমাৰ লাম্পি বুলি এখন ঠাই আছে, তাত আমি ইলাচিৰ খেতি আমাৰ কৰা
0: হয়,
2: ডাঙৰ জাতৰ যিটো ইলাচি,
0: সৰু ইলাচিটো আমাৰ ইয়াত নহয়, কিন্তু ডাঙৰ ইলাচি আমাৰ ইয়াত হয় তাৰমানে। আৰু ঠিক তেনেকে ডালচেনি বা এইবিলাকৰ খালি ডালচেনি তেজপাতৰ প্ৰচুৰ পৰিমাণে হয়, খেতি নকৰিলেও এইবিলাক একচুৱেলি কালেকশ্যন কৰি পাহাৰৰ পৰা কালেকশ্যন কৰে বহুতে, তেনেকুৱা জংগলৰ হোৱাৰ পৰা। আৰু বাকীখিনি আপোনাৰ ধৰক লং, ডালচেনি এইবিলাকৰ মানে বিশেষকৈ বৰ প্ৰচুৰ খেতি দেখা নাযায়, এইবিলাক সাধাৰণতে কালেকশ্যনৰ পৰা কৰা যায়। আৰু এটা লগত মই যোগ কৰি দিব খুজিছোঁ, বিশেষকৈ মানে এই মানে বৰ্তমান পৰ্যায়ত এই তামোল পুলি, নাৰিকলৰ পুলি, নাৰিকলৰ পুলি এই দুটাৰ মানে বিৰাট
2: চাহিদা,
0: গতিকে পুলিবাৰীখনত মানে এই দীঘ মানে বিৰাট বৃহৎ পৰিসৰত মানে তেওঁলোকে আমাৰ যিকেইজন উদ্যোগী এইখিনি
2: কৰিব পাৰে। তাৰোপৰি আৰু লগতে আমাৰ এই যিবিলাক ঔষধি শস্য আছে, যেনে আমাৰ অশ্বগন্ধা, সৰ্পগন্ধা বা ব্ৰাহ্মী বা তুলসী, এইবিলাকৰ পুলিও আমি এখন নাৰ্চাৰীৰ পৰা আমি পাব পাৰোঁ। লগতে সুগন্ধিযুক্ত শস্য যেনে আমাৰ লেমন গ্ৰাছ বা চিত্ৰনেলা বা পাচাউলি বা চালগুৰি, এইবিলাকো আমি আমি পুলি তৈয়াৰ কৰিব পাৰোঁ।
0: পৰিসৰ
2: যথেষ্ট এতিয়া কথা হ'ল, এই পুলিখিনি আমি যেতিয়া তৈয়াৰ কৰিব যাম, সাধাৰণতে আমি দুটা পদ্ধতি আমি ইয়াত কৰা হয়। মূলত এটা আমি বীজৰ পৰা কৰোঁ আৰু এটা আমি গছৰ গাৰ অংশৰ পৰা, অৰ্থাৎ অংগজ পদ্ধতিৰে আমি এইবোৰ আমি পুলি তৈয়াৰ কৰিব পাৰোঁ।
1: হয়, এই কৰ্মত যিসকলে ইচ্ছুক যে এখন মই নাৰ্চাৰী স্থাপন কৰিম, তেওঁলোক কেনেদৰে সাজু হ'ব আৰু তেওঁলোকৰ প্ৰাথমিক যিখিনি সমল সেইখিনি কি কি থাকিব লাগিব, মানে কিছুতো জ্ঞান থাকিব লাগিব তেওঁলোকৰ? ডক্টৰ শৰৎ শইকীয়া, আপুনি কওকচোন।
0: পোনপ্ৰথমে কোনো এজন ইচ্ছুক ব্যক্তি এগৰাকীয়ে এখনি বজাৰমুখী আঁচনি তৈয়াৰ কৰিব লাগিব। আৰু এই আঁচনিখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত নাৰ্চাৰী স্থাপনৰ কাৰণে দেই, এই ক্ষেত্ৰত আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াৰ ব্যৱস্থাটো আছে। কেনেকৈ তেওঁলোকৰ মানে আঁচনিখন প্ৰস্তুত কৰিব লাগিব প্ৰথম কথা। তাৰপিছত দেখা যায় পুলি প্ৰস্তুতি আৰু প্ৰতিপালনৰ ক্ষেত্ৰত প্ৰয়োজনীয় যিখিনি কাৰিকৰী জ্ঞানৰ আৱশ্যক সেইখিনি বা কৌশল, সেই আহৰণৰ কাৰণে তেওঁ প্ৰশিক্ষণ ল'ব লাগিব। আৰু আমাৰ এই ক্ষেত্ৰতো আমি তেওঁক

0: প্ৰশিক্ষিত কৰিব পাৰোঁ, কাৰণ আমাৰ হ্ৰস্বম্যাদী, দীৰ্ঘম্যাদী, মধ্যম্যাদী এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থাটো আছে, সেই হিচাপে আমি কৰিব পাৰোঁ। তাৰপিছতে নাৰ্চাৰী স্থাপনৰ বাবে তেওঁ নিজাববীয়া কিন্তু মাটি থকাটো একান্ত আৱশ্যকীয়। আৰু যদি কিবা কাৰণ তেওঁৰ নিজৰ নামত মাটি নাই, তেতিয়া তেওঁ মানে এই লীজৰ পদ্ধতিৰে ভাড়াটো তেওঁলোকে ল'ব পাৰিব, সেইটো অসুবিধা নাই। খালি ওখ ৰদ ঘাই পানী জমা নোহোৱা তেনেকুৱা ধৰণৰ মাটি লাগে। আৰু দেখা যায় আপুনি প্ৰায় মন কৰিব যে এইটো নহয় যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যে হ'ব লাগিব বুলি মানে নাই, কিন্তু সুচল হ'ব লাগে, সুচল হ'ব লাগে যাতে আমাৰ ধৰক যিসকল ক্ৰেতা তেওঁলোক যাব পাৰে। আৰু তেওঁ কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে তেওঁ ফেক্টৰীটোৰ ভিতৰত কৰিব পাৰে, যিটো নাৰ্চাৰী আচল প্ৰডাকশ্যন চেণ্টাৰটো ভিতৰতো হ'ব পাৰে, তাত মাটি সৰহকৈ লাগে, কিন্তু তেওঁ শ্ব'ৰুমটো যিটো ৰিটেইল বুলি কোৱা যায়, যেনেকৈ আমি দেখোঁ যে ৰাস্তাৰ কাষত থকা নেশ্যনেল হাইৱে হওক, ৰাষ্ট্ৰীয় ঘাইপথ হওক বা অন্য ধৰণৰ ৰাস্তাৰ কাষত যদি নাৰ্চাৰীখন থাকে, এইটো শ্ব'ৰুমৰ নিচিনা হয় আৰু তাত যথেষ্ট ক্ৰেতাৰ সমাগম হোৱা দেখা যায়।
1: নিবলৈ
0: সুচল হয়, মানে অহা যোৱা চকুত পৰে, গতিকে তেওঁ আৰু তেওঁ বহুল প্ৰচাৰৰ ব্যৱস্থা কৰাটো অতি জৰুৰী। আজিকালি প্ৰচাৰৰ বিভিন্ন মাধ্যম আছে, আহিলা আছে, তো গতিকে তেওঁ যাতে কি কি পায়, তেওঁ ৰাষ্ট্ৰীয়খন ক'ত আছে, কি কথা, কি বতৰা, এই গোটেইখিনি তেওঁ যাতে প্ৰচাৰৰ বিভিন্ন মাধ্যমৰ যোগেদি তেওঁ প্ৰচাৰ কৰাটো নিতান্ত আৱশ্যকীয়।
1: হয়, নাৰ্চাৰী স্থাপনৰ কাৰিকৰী যিবোৰ কৌশল আছে তথা আন উল্লেখযোগ্য যিবোৰ দিশ আছে, সেই বিষয়ে ডক্টৰ ৰঞ্জন বৰা আপুনি অকণমান বহলাই কওকচোন।
2: প্ৰথম কাৰিকৰী দিশটো আমি ইতিমধ্যে আমাৰ শইকীয়া ডাঙৰীয়া কৈছে, অৱস্থান আৰু অৱস্থিতিৰ কথা, সেইটোত মই আৰু ক'বলৈ নাযাওঁ। কিন্তু এটা কথা আমি চাব লাগিব, নাৰ্চাৰীখন স্থাপন কৰোঁতে যিটো মাটি, মাটিৰ গঠনটো পাতল আৰু মজলীয়া হোৱাটো খুবেই প্ৰয়োজন, আৰু লগতে মাটিৰ যিটো আম্লিক গুণ বা অম্লতা, সেইটোৰ মাত্ৰা 6-7ৰ ভিতৰত থাকিব লাগে।
1: মানে আমি মাটিখিনি পৰীক্ষা
2: কৰি ল'ব লাগে, হয়, সেইটো এটা কাৰিকৰী দিশৰ এটা গুৰুত্বপূৰ্ণ কথা। তাৰপিছত কিছুমান নাৰ্চাৰী আমাৰ উপাদান প্ৰয়োজনীয় হয়, যেনেকৈ আমাৰ এটা নেট হাউচ লাগে, এগ্ৰ'ছেড নেট হাউচ সেইটো লাগে, বা প্লাষ্টিক গৃহ এটা লাগিব, লগতে আমাৰ বিজ্ঞানসন্মতভাৱে পুলিবাৰী এখন লাগিব বা বীজতলী এখন লাগিব, আৰু তাৰ লগতে আন কিছুমান উপাদান বা অংশ যেনে মাতৃগছৰ খণ্ড খুবেই দরকারি, বা আমার রুটস্টক ব্লক বলে যেটু কয় বা গুড়ি পুলির যেটু খণ্ড, সেটাও আমাক লাগিব পৃথকভাবে, তেনকা ধরনের কিছুমান আমাক উপাদান লাগিব। এতিয়া সেই মাতৃগছর যেটু খণ্ড, সেই মাতৃগছর খণ্ডটো নার্সারি এখনের কারিকরি দিকত যথেষ্ট অরিহনা থাকে।
1: মাতৃগছর খণ্ড মানে আপনি
2: মাদার প্ল্যান্ট ব্লক, মানে উদাহরণ হিসাবে যদি আমি কও, আমি আমার একটা ভাল প্রজাতি ধরো লেংরা বা দশেরি বা মালদাই হোক, তার একটা আমার পৃথকভাবে একটা ব্লক লাগিব, সেই ব্লকটো আমাক এইকাৰণেই লাগিব পৰৱৰ্তী পৰ্যায়ত তাৰপৰা আমি যদি আমি পুলি উৎপাদন কৰোঁ বা পুলি প্ৰস্তুত কৰোঁ, সেই যিটো তাৰ বিশ্বাসযোগ্যতা বা যিটো তাৰ গুণাগুণ বা সততা, সেইটো আমি পাব পাৰিম পৰৱৰ্তী পৰ্যায়ত। যদি আমি লেংৰা আমৰ পুলি প্ৰজাতিৰ আমি যদি উৎপাদন কৰোঁ, তেনেকুৱা হ'লে আমাক লেংৰা গছৰ মাতৃগছ কেইজোপামান লাগিব, গতিকে সেইটো হৈছে যদি লেংৰাৰ কাৰণে আমি কৰোঁ, লেংৰা আমৰ এটা মাতৃগছৰ খণ্ড। কাজি নেমুৰ কাৰণে যদি কৰোঁ, কাজি নেমুৰ তেনেকুৱা এটা মাতৃগছৰ খণ্ড লাগিব। যি যি আমি যদি ফলৰ ক্ষেত্ৰত মই কৈছো, তেনেকে ফুলৰ ক্ষেত্ৰত জাৰবেৰা হলেও য়েল্লো কুইন ভেৰাইটি, যিটো অমিতাৰ ক্ষেত্ৰত যিটোকে বীজৰ পৰা কৰা হয়, মই এই পদ্ধতিকেইটাৰ কথাটো দ্বিতীয় পৰ্যায়ত মই কম যে এই যিটো বংশ বিস্তাৰৰ যিটো পদ্ধতি, এটা আমি বীজৰ পৰা কৰোঁ আৰু এটা আমি অংগজ পদ্ধতি, মানে গছৰ পৰা আমি এটা অংশ কাটি আনি তাৰ পৰা আমি বংশ বিস্তাৰ কৰোঁ। এতিয়া অমিতা, নাৰিকল, তামোল এইকেইটাৰ বংশ বিস্তাৰ আকৌ আমি পোনে পোনে বীজৰ পৰাই কৰা হয়, গতিকে তাত মাতৃগছৰ খণ্ডৰ কথাটোৰ প্ৰয়োজনীয়তা ইমান নাহে। কিন্তু আম, লিচু বা মধুৰিআম বা সুমথিৰা টেঙা বা কাজি নেমু, এইটোৰ ক্ষেত্ৰত যিহেতুকে আমি অংগজ পদ্ধতিৰে আমি বংশ বৃদ্ধি কৰোঁ, সেইকাৰণে তাত মাতৃগছৰ প্ৰয়োজনীয়তাটো বিশেষভাৱে থাকিব।
0: তাৰমানে মাতৃগছৰ যিটো ব্লক কৰা হ'ব, সেইটো মানে খুব অধিক উৎপাদনশীল, অধিক গুণৱান, তেনেকুৱা ধৰণৰ ভেৰাইটি বা সঁচৰ পৰা সেইটো মাতৃগছ মানে খণ্ডটো
1: আমি মানে ভালদৰে চাই ল'ব লাগিব,
0: ভালদৰে চাই ল'ব লাগিব, যাতে সঁচেই হয়, যেনেকে মাক চাই জীয়েক বুলি কয়, ঠিক তেনেকে মানে মাতৃগছৰ পৰা যিটো আমি তাৰ পৰা আমি অংশ ল'ম, পিছৰ পুলিবোৰ মানে মাতৃৰ নিচিনা হ'ব, সেই গতিকে মাতৃৰ যিটো অধিক গুণগত আৰু অধিক উৎপাদনশীল যিটো শক্তি, সেইটোৰ পৰা যাতে পিছৰ প্ৰজনী বা পিছৰ যিবিলাক বংশলৈ আহে, সেইকাৰণে মানে সন্তান সন্ততিবিলাকৰ কাৰণে, সেইকাৰণে আমাৰ
2: মাতৃগছৰ আমাক খণ্ডটো লাগিব, সেইটো এটা কাৰিকৰী দিশৰ এটা গুৰুত্বপূৰ্ণ কথা। এতিয়া তাৰপিছত আমি এই পদ্ধতি কেইটাৰ কথা ক'লো, আমি পোনপটীয়াকৈ বীজৰ পৰা আমি কৰিব পাৰোঁ, আমি আমৰ পুলিও আমি বীজৰ পৰা পোনপটীয়াকৈ কৰিব পাৰোঁ, কিন্তু ইয়াত অসুবিধাটো হৈছে কি, এই যিটো চৰিত্ৰ মাতৃগছৰ, সেই চৰিত্ৰটো অক্ষুণ্ণ নাথাকে বীজৰ পৰা কৰিলে। কিন্তু আমি যদি অংগজ পদ্ধতিৰে কৰোঁ, তেতিয়াহ'লে লেংৰা আমৰ পৰা আমি যিটো আমি পুলি তৈয়াৰ কৰিম, সেইটো একেবাৰে লেংৰাই হ'বগৈ। এতিয়া বীজৰ পৰা কৰিলে আমাৰ কি কি অসুবিধা হ'ব পাৰে, সাধাৰণতে বীজৰ পৰা যেতিয়া আমি কৰিবলৈ যাওঁ, তেতিয়া আমাৰ এই যিটো মই যে ক'লো মাতৃগছৰ যিখিনি গুণাগুণ, সেইখিনি তাত দেখিবলৈ পোৱা নাযায়।

0: বীজ মানে হল এটা ক্ৰছ প্ৰডাক্ট কাৰণে মাতৃগছৰ গুণাগুণ
1: নাহে। তাৰপিছত দ্বিতীয়তে আনটো অসুবিধা হৈছে যে বীজৰ পৰা যদি আমি পুলিটো কৰোঁ কালক্ৰমত যেতিয়া সি গছ এজোপা হ'ব সি তাৰ শাৰীৰিক অৱয়বটো বহুত ডাঙৰ হয়গৈ, ফলত কিছুমান আনুষাংগিক কৃষি কৰ্ম কৰাত আমাৰ যথেষ্ট অসুবিধা হয়। তৃতীয়তে আকৌ হৈ গ'ল যেতিয়া গছজোপাৰ আমাৰ ফুল ফুলে বা ফলন হয় সেই সময়টো বীজৰ পৰা কৰিলে যথেষ্ট ডাঙৰ হয়,
0: দীঘলীয়া
1: হয়, 5-7 বছৰ সময় লাগে। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি আংগিক পদ্ধতিৰে কৰোঁ তেতিয়াহ'লে হ'ব কি আমাৰ 2-3 বছৰতে আমি ফলো পাম, ফুলো ফুলিব, আৰু দ্বিতীয়তে গছজোপা আমাৰ চাপৰ আৰু জোপোৱা হয়, ফলত যিবিলাক আনুষাংগিক কৃষি কৰ্ম কৰাত আমাৰ যথেষ্ট সহায় হয়।
0: আৰু প্ৰতি একক ভূমিত আমি হাই ডেনচিটি বুলি কোৱা হয় অধিক সংখ্যক আমি পুলি
1: লগাব পাৰোঁ, সেইটো এটা ডাঙৰ
0: প্ৰতিপালনৰ সুবিধা।
1: কিন্তু ইয়াতে কাৰিকৰী দিশৰ আন এটা কথা এটা আছে, মাটিগছৰ নিচিনাকৈ মাডাৰ প্লেণ্ট ব্লকৰ নিচিনাকৈ ৰুষ্টক ব্লকৰো আমাৰ এটা প্ৰয়োজনীয়তা থাকে। কেলে প্ৰয়োজনীয়তা আছে, এইবোৰ যিবোৰ আংগিক পদ্ধতি যেনেকে আমি কলম কৰা বুলি কওঁ বা ডাল ধৰা অৰ্থাৎ লেয়াৰিং বা যোৰা কলম অৰ্থাৎ গ্ৰাফটিং বা বাডিং বা মুকুলন, এই শেষৰ যি দুটা পদ্ধতি বাডিং আৰু গ্ৰাফটিং কৰিবলৈ যাওঁতে আমাক দুটা অংশ লাগে গছৰ, এটা হৈছে ওপৰৰ অংশ এটা হৈছে তলৰ অংশ। ওপৰৰ অংশটোক আমি ছায়ন বুলি কওঁ যিটো গছৰ কোমল ঠানি, আৰু তলৰ অংশটো হৈছে আমাৰ ৰুষ্টক বা গুৰি পুলি বুলি কওঁ। এতিয়া এই যিটো ৰুষ্টকৰ কথা প্ৰয়োজনীয়তা আহে, সেইকাৰণে ৰুষ্টক ব্লক এটাও আমাক পৃথকভাৱে নাৰ্চাৰীখনত মানে প্ৰতিষ্ঠা কৰিব লাগে প্ৰয়োজন। তাৰ পৰা আমি কি পাম, তাৰ পৰা আমি ৰুষ্টকবিলাক পাম,
0: আৰু তাৰ ফলৰ পৰা পুৰত ফলৰ পৰা গুটি উলিয়াই তাৰ পুলি তৈয়াৰ কৰিব লাগিব, আৰু মাতৃগছৰ পৰা তাৰ মানে ডাল কাটি আনি তাৰ ওপৰত যোৰা কলম কৰি দিব লাগিব। সেইটো কাৰণে মানে আমাৰ এই
1: দুটা অংশ আমাৰ প্ৰয়োজন হয়, আৰু সেই তলৰ অংশটোৰ কাৰণে আমাক ৰুষ্টক ব্লকৰ মানে
2: প্ৰয়োজন হয়। টাবতো আজিকালি আমৰ গছ লগোৱা দেখা যায় অকমান ডাঙৰ, মানে তাত ঠিক ফলৰ যিটো আকাৰ সেই একেই থাকে নে সৰু হৈ যায়? আম এডাল ধৰি লওক, আপুনি যিটো কলে লেঙৰা আম এডাল, আমি যদি টাব এটাত কৰো, আপুনি যিটো কৈছিলে আংগিক পদ্ধতিৰে কৰা,
0: গুণাগুণ একে থাকিব, কিন্তু ধৰক আমাৰ যি মাটিত যিখিনি সা সুবিধা পায় গছ এজোপাই, সিপাই মাটিৰ পৰা যিমানখিনি পৌষ্টিক মূল্য পানী বা আনুষংগিক বস্তু যিখিনি ল'ব পাৰে, কিন্তু টাব এটাত তাৰ পৰিসৰটো কম হৈ থাকে। গতিকে টাবৰ ক্ষেত্ৰত মানে আমি খুব ডাঙৰকে বাগিচা কৰিব নোৱাৰো, টাবত মানে তাৰ গুণাগুণ একে থাকিব, আকাৰ আকৃতি একে থাকিব, কিন্তু এজোপা গছ মাটিত থাকিলে যিমান ফল মূল দিব উৎপাদন দিব টাবত সেইখিনি দিব নোৱাৰে। আৰু টাবত বিশেষকে মানে আপোনাৰ সৌন্দৰ্যৰ বৰ্ধনৰ কাৰণেহে টাবত গোটেই কৰা হয়, যদি সা সুবিধা থাকে তেতিয়াহ'লে মাটিতে কৰাটো উচিত।
1: ইয়াত এটা মানে কাৰিকৰী এটা অসুবিধা হয় কি, আমি সদায় ওপৰৰ অংশখিনিহে চাওঁ গছৰ, কিন্তু গছৰ মাটিৰ তলৰ অংশ যিখিনি ৰুট কেনবি শিপাৰ যিটো অঞ্চল, শিপা অঞ্চলখিনি তাত মানে লিমিটেড বা ৰেষ্ট্ৰিক্টেড হৈ থাকে, সীমাবদ্ধ হৈ থাকে। কিন্তু মাটিত যেতিয়া দিওঁ শিপা সমানে মানে বাঢ়াৰ এটা সুবিধা থাকে, সেই ক্ষেত্ৰত তাৰমানে তাৰ যিটো ফলৰ উৎপাদনৰ বা সংখ্যা, ফলৰ সংখ্যা সেইখিনি
0: কমিব,
1: মানে
2: আমি যদি তাত নিয়মিতভাৱে পানী আৰু সাৰ যোগান ধৰো আৰু যদি মাটিখিনি আমি প্ৰতি বছৰে সলাই থাকো তেতিয়া হ'ব পাৰে নেকি?
0: তেতিয়াও নহ'ব, তেতিয়াও এইকাৰণে নহ'ব, আপুনি এজোপা গছৰ যিটো আকৃতি আকাৰ আকৃতি লৈগে টাবৰ আপোনাৰ যিটো আকাৰ গছজোপাৰ যিটো প্ৰয়োজনীয় চাহিদা পৌষ্টিক মূল্য পানী বা অন্য জৈৱিক যিবিলাক ইন্ধন লাগে, কিন্তু টাব এটা ইমানখিনি দিব নোৱাৰিব। গতিকে সেইকাৰণে প্ৰায় চাব মানে ফল মূলৰ বাগিচা কিন্তু টাবত ন কিন্তু বহুত বেছি তেওঁ উৎপাদন নাপাব, কিন্তু মনৰ এটা মানে সন্তুষ্টি সেইখিনি তেওঁ,
2: কিন্তু চাদখন হয়তো কিবা এটা বিশেষ ব্যৱস্থাৰে কৰিব লাগিব, নহলেতো সিপাইয়ে চাগে বেয়া কৰি পেলাব।
0: আছে তেনেকুৱা আছে ব্যৱস্থা যথেষ্ট আছে বেলেগ।
2: হয়, উদ্যান শস্যৰ নাৰ্চাৰীৰ যিবোৰ পঞ্জীকৰণ আৰু প্ৰমাণিক আছে আমি যিবোৰ আমি শুনা যায় সেইবোৰ সাধাৰণতে আমি কি বুজো আৰু ইয়াৰ মানে প্ৰয়োজনীয়তা কি ডক্টৰ শৰত শইকীয়া?
0: তাৰমানে আমি এটা কথা আমি সকলোৱে মন কৰি থাকোঁ, যিকোনো বিষয় বা সামগ্ৰীৰ গুণগত মানদণ্ডটো নিশ্চিত কৰিবলৈ যেনেকে প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থা থাকে। কোনোবাই যদি বোলে মেট্ৰিক পাছ কৰিছো বুলি কৈছে, গতিকে তেওঁক মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব, নহ'ব, আপুনি তেওঁক পাৰ্চনেলি চিনি পায় গতিকে আপুনি তেওঁক মানি ল'ব, কিন্তু ইণ্টাৰভিউ এটালৈ গ'লেতো তেওঁক নেমানিব, তেওঁতো প্ৰমাণ পত্ৰ দেখুৱাব লাগিব। আজি এতিয়া ডক্টৰ অঞ্জন বৰাই যিমানখিনি কথা ক'লে এই গোটেইখিনি বস্তুৰ তাৰমানে হৈছে কি, যেতিয়া পুলি এটা আপুনি কিনিব বৰ আশাৰে আপুনি কৈছে পুলিটো যে সঠিক মাডাৰ প্লেণ্টৰ পৰা বা সঠিক মাতৃগছৰ পৰা ফংগজৰ পদ্ধতিৰে আনি তাক গ্ৰাফটিং কৰি পুলি এটা বনাইছে যিটোৰ দাম আপোনাক 100 টকা বুলি কৈছে, আপুনি মনৰ শান্তিত আৰু একেবাৰে নিশ্চিতভাৱে আপোনাৰ পইচা খৰচ কৰিবলৈ আপোনাক কোনো দ্বিধাবোধ নোহোৱাকে কিনিবলৈ হ'লে আপুনি তেওঁ প্ৰমাণ পত্ৰ মানে আপুনি চিয়'ৰ হ'ব লাগিব, যাতে তেওঁতো ক'ব ফটোত বা দেখুৱাব যে এনেকুৱাকেই আপোনাৰ তাত হ'বগৈ। কিন্তু এতিয়া আপুনিতো কথাটো

0: নিশ্চিত নহয়, কিন্তু সেই নাৰ্চাৰীখনত যদি প্ৰমাণ পত্ৰ থাকে, হা, তেওঁ পঞ্জীকৃত নাৰ্চাৰী হয় আৰু প্ৰমাণ পত্ৰ থাকে, তেতিয়া আপুনিও একেবাৰে নিশ্চিত নহয় জানো। গতিকে এইটো কথাটো এনেকুৱাকে আহিছে এতিয়া যে নাৰ্চাৰীবিলাকে মানে কৰিলে নহয়, আজি আমৰ পুলিটো যেনেকে ডক্টৰ বৰাই কলে পুলিৰ পৰা কৰিলে নহয়, সি গ্ৰাফটিঙৰ পৰা কৰিলে, মানে প্ৰত্যেক শস্যৰ কাৰণে কি পদ্ধতিৰে কৰিব লাগিব সেইটো একদম অনুমোদন জনোৱা আছে। অমিতা সদায় পুলিৰ পৰা, নাৰিকল পুলিৰ পৰা, তামোল পুলিৰ পৰা, আম মধুৰি লিচু এইবিলাক হল আংগিক পদ্ধতি। গতিকে এখন নাৰ্চাৰী যেতিয়া গোটেই বছৰ আগুৱাই নিব, তেওঁ সেই প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাটো অতি আৱশ্যকীয়, যাতে তেওঁৰ প্ৰত্যেকটো পুলিয়ে যাতে গুণগত মানদণ্ডৰ বুলি আমি গ্ৰাহকে নিশ্চিত হ'ব পাৰে। তো সেইটো এটা জৰুৰী বস্তু। আৰু দ্বিতীয়তে এইটো যে তেওঁ সেই চাৰ্টিফিকেশ্যন তেওঁ কোনে দিব, যেনেকে মেট্ৰিক পৰীক্ষা আমাৰ সেৱাই লৈছে, ঠিক তেনেকে মানে সেই নাৰ্চাৰী সেই একৰেডিশ্যন বা যিটো প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থাটো এজেঞ্চি কিছুমান আছে, যেনে নাগালেণ্ডত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন এজেঞ্চি আছে, তেওঁলোকে প্ৰমাণ পত্ৰ দিব পাৰে, সেইটো এটা বৰ সুবিধাজনক বস্তু। আৰু তাৰ কাৰণে তেওঁক কেনেকে পৰপত্ৰ ভৰ্তি কৰিব লাগিব, তেওঁ কেনেকে সাজু হ'বলৈ, সেইটো আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকক মানে হাতত ধৰি আমি শিকাই দিওঁ। তেনেকুৱা ধৰণৰ আমাৰ বহুত নাৰ্চাৰী আছে যাক আমি শিকাই দিছোঁ আৰু গৈ থৈ প্ৰমাণ পত্ৰ পাইছে। সেইটো হ'লে কি হয়, পিছলৈ তেওঁৰ মানে ব্যৱহাৰিকভাৱে তেওঁৰ সেই প্ৰমাণ পত্ৰ থাকিলে তেওঁৰ পৰা যিকোনো ক্ষেত্ৰতে পুলি কিনিবলৈ সকলোৱে নিশ্চিতভাৱে আগবাঢ়িব পাৰে। আৰু এই যিটো পঞ্জীকৰণ বুলি কৈছে, যিকোনো উন্নয়নমূলক সংস্থাৰ ওচৰতে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে। এতিয়া আমাৰ ওচৰতো অসম কৃষি বিশ্ববিদ্যালয়টো আহি তেওঁলোকে পঞ্জীয়ন কৰি ল'ব পাৰে। প্ৰথমতে পঞ্জীয়নটো কৰি ল'লে তাৰপিছত তেওঁ চাৰ্টিফিকেশ্যন কৰাত আমি সহায় কৰি দিব পাৰোঁ।
1: হয়, নাৰ্চাৰী যিখিনি ব্যৱসায়িক সফলতা আছে তাৰ কাৰণে কোনবোৰ বিশেষ দিশত মনোনিৱেশ কৰাটো একান্ত প্ৰয়োজন, ডক্টৰ অঞ্জন বৰা?
2: হয় হয়, নাৰ্চাৰী এখনৰ ব্যৱসায়িক সফলতা আচলতে নাৰ্চাৰীখনত উপলব্ধ যিবোৰ সামগ্ৰী বা উৎপাদিত পুলি, গছ পুলিয়ে হওক বা আমি ৰোপণ সামগ্ৰী বুলিয়ে কওঁ, সেইবিলাকৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে, মানে কোৱালিটি। এতিয়া সেই গুণগত মানদণ্ডৰ পুলি উৎপাদন কৰিবলৈ হলে আমি তাৰ যিটো উৎস, তাৰমানে অৰ্থাৎ মাতৃগছ, ইতিমধ্যে কৈছোৱে, সেই মাতৃগছৰ যিটো সুনিৰ্দিষ্ট গুণ বা সততাৰ ওপৰত মানে বিশেষভাৱে নিৰ্ভৰ, আৰু এই ক্ষেত্ৰত মাতৃগছে এক বিশেষ ভূমিকাও বহন কৰে। তাৰমানে কথাটো এনেকুৱা, যদি আমি আকৌ লিচুৰ কথাকে ক'লো, লিচুৰ যদি এটা উন্নত জাত বেদনা বা বোম্বাই, এইটো যদি আমি স্বীকৃতিপ্ৰাপ্ত বা অনুমোদিত বা প্ৰমাণিত যদি উৎসৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ,
0: তেতিয়াহ'লে
2: তেনেকুৱা যদি আমি উৎসৰ পৰা আমি সংগ্ৰহ কৰোঁ, তেতিয়াহ'লে আমি নিশ্চিত থাকিম যে এইজোপা সেইজোপাৰে সন্ততি বা প্ৰজনী। গতিকে তেনেকুৱা মাতৃগছৰ অনুমোদিত উৎসৰ পৰা আনিহে আমি নাৰ্চাৰীখন প্ৰতিষ্ঠা কৰিব লাগে,
0: ক্ৰেতাৰ যাতে মনত ভাল পুলি এটা পাইছো,
2: ভাল পুলি পাইছো,
0: সেইটোৰ ওপৰত প্ৰথম
2: সফলতাটো নাৰ্চাৰীখনৰ নিৰ্ভৰ কৰিব, যে গুণগত মানদণ্ডৰ পুলি তাৰমানে বা ৰোপণ সামগ্ৰী হওক সেইটোৱে। তাৰপিছত দ্বিতীয়তে এই ক্ষেত্ৰত আমি যিবোৰ আমাৰ মানে পদ্ধতি, সেই পদ্ধতিবিলাক আমি সঠিকভাৱে আমি প্ৰয়োগ কৰিব লাগে। ধৰক কথাটো কৈছোঁ এনেকুৱা, যিটো পদ্ধতি আমি আমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, উদাহৰণ হিচাপে গ্ৰাফটিং বা জোৰা কলম, সেই পদ্ধতিটো আমৰ ক্ষেত্ৰতহে আমি ব্যৱহাৰ কৰিম। তেনেকৈ আমি কাজি নেমুৰ ক্ষেত্ৰত আমি কলম কৰোঁ বা পত্ৰমুকুল কলম, আজিকালি সেইটো এটা নতুন পদ্ধতি আহিছে, লিপবাট কাটিং বুলি কয়, সেই সঠিক পদ্ধতিটো আমি প্ৰয়োগ কৰিব লাগে। লিচুৰ ক্ষেত্ৰত আমি জোৰা কলম বা গ্ৰাফটিং নকৰোঁ, আমি লেয়াৰিং কৰোঁ। এই সঠিক পদ্ধতিখিনি আমি অৱলম্বন কৰিলে আমি সফলতা আমি লাভ কৰিব পাৰোঁ,
0: আৰু গ্ৰাহকে নিৰ্দিষ্ট
2: মানদণ্ডৰ পুলিখিনি পাবলৈ সক্ষম হ'ব পাৰে। সেইটো এটা সঠিক পদ্ধতিৰ কথাটো ক'লো। তাৰপিছত ইতিমধ্যে মই কৈছোৱেই যে যেনেকে মাডাৰ ব্লকৰ যিটো প্ৰয়োজনীয়তা বা মাডাৰ প্লেণ্ট বা মাতৃগছৰ প্ৰয়োজনীয়তা, তেনেকে ৰুষ্টক ব্লক বা গুৰি পুলিৰো প্ৰয়োজনীয়তা আছে। গতিকে যেতিয়া আমি গ্ৰাফটিং আৰু বাডিঙৰ কথাটো কম, তেতিয়া আমাক ৰুষ্টক লাগিবই, গতিকে ৰুষ্টকৰ কাৰণেও আমি তেনেধৰণে এটা আমাৰ ব্লক থাকিব লাগিব।
0: ক্ৰেতাৰো মানে সেইটো মনতে একদম পুৰা তেওঁ নিশ্চিত হ'ব লাগিব যে সঠিক মাতৃগছৰ ছায়ন বা ওপৰ অংশ আনি সঠিক ৰুষ্টকত জোৰা
2: কৰি পুলিটো তৈয়াৰ
0: হৈছে, তেওঁ প্ৰশ্ন কৰিব আৰু নাৰ্চাৰী মানুহজনে কিন্তু ক'ব পাৰিব লাগিব।
2: সেইটো এটা মানে বৰ দৰকাৰী কথা ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত। তাৰপিছত আন এটা কথা আমাৰ আহে যে এই কামবোৰ কৰিবলৈ আংগিক পদ্ধতিৰ কথা ক'লো, বিশেষকৈ বীজৰ পৰা কৰোঁতেতো পোনপটীয়াকৈ বীজ সিঁচি ধৰক এখন বিজ্ঞানসন্মতভাৱে পুলিবাৰী তৈয়াৰ কৰিলো, বা পলিবেগতো আজিকালি নিৰ্দিষ্ট অনুপাতত মিডিয়া বুলি কয় যিখিনি আমি ভৰাই পালে আমি পলিবেগত পোনপটীয়াকৈ বীজ সিঁচি পালে বীজৰ পৰা পুলি উৎপাদন কৰিব পাৰোঁ। কিন্তু এই আংগিক পদ্ধতিৰে যিবোৰ আমি পুলি উৎপাদন কৰিম তাৰ কাৰণে যথেষ্ট কাৰিকৰী জ্ঞানৰ আৱশ্যক হয়। গতিকে এই কাৰিকৰীভাৱে প্ৰশিক্ষণ প্ৰাপ্ত মানৱ সম্পদৰ উপস্থিতিয়ে নাৰ্চাৰীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সফলতাৰ ক্ষেত্ৰত এটা সাংঘাতিক ধৰণে এটা অৰিহণা যোগায়। সেইটো এটা আমাৰ দৰকাৰ, যিটো মানে উপযুক্ত মানৱ সম্পদ, তাৰমানে সেইটোৱে
0: তেওঁৰ দক্ষতা থাকিব লাগে।
2: তাৰোপৰি আন এটা কথা হৈছে যে যেতিয়া আমি পুলিখিনি আমি উৎপাদন কৰিলো, উৎপাদন কৰাৰ পর্যায়ের আমি বিক্রি করালে

0: জন
1: সফল নার্সারীৰ যদি আমি উদাহরণ আমি সাবলৈ যাওঁ, আমি বেশি দূরলৈ যাবই নালাগে। আসলতে আমি যেতিয়া ক্ষেত্রী অঞ্চলৰ পৰা গুৱাহাটী অভিমুখে আহি থাকো, তেতিয়া আমি রাষ্ট্রীয় ঘাইপথৰ দুই কাষে বহু নার্সারী সৰু ডাঙৰ সফলভাবে ঠিয় হৈ থকা আমি দেখিবলৈ পাওঁ। কিন্তু এই নার্সারীবোৰৰ লগত জড়িত যিসকল ব্যক্তি বা আৰৰ ব্যক্তি, তেওঁলোকে কিন্তু বৰ্তমানৰ যিটো অৱস্থা পাইছে সেইটো এদিনতে পোৱা নহয়। সেইটো তেওঁলোকে একেবাৰে চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ কৰি আহি আজি বৰ্তমানৰ অৱস্থাটো পাইছে। আৰু তেওঁলোকে এই নার্সারী উদ্যোগৰ জৰিয়তে নিজৰ জীৱন আৰু জীৱিকাৰ পথ প্ৰশস্ত কৰাৰ লগতে আন দহুজনক সংস্থাপন দি তেওঁলোকৰ পৰিয়ালৰো ভৰণ পোষণৰ দায়িত্ব এটা বহন কৰা দেখিবলৈ পোৱা যায়। আমি গম পোৱা মতে তেওঁলোকৰ নার্সারীত উৎপাদিত যিবোৰ পুলি গছ পুলি হওক বা ৰোপণ সামগ্ৰী হওক, অসমৰ লগতে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছে বা তেওঁলোকে যোগান ধৰিবলৈ সক্ষম হৈছে। আৰু তেওঁলোকৰ এই যে যাত্ৰা, এই যাত্ৰাটো নার্সারী এখনক তেওঁলোকে সফলভাৱে এটা উদ্যোগ হিচাপে লৈ স্বাৱলম্বনৰ যিটো বাট মুকলি কৰি দিলে, সেইটো এটা মানে আমাৰ বহুতৰ কাৰণে এক উৎকৃষ্ট মানে এটা উদাহৰণ। আৰু তেওঁলোকৰ যিটো সাফল্যৰ কাহিনী বা সফলতাৰ যিটো কাহিনী, এই কাহিনীটো মই ভাবোঁ যিসকল নিবনুৱা যুৱক যুৱতী আছে বা যিসকল উদ্যোগী যুৱক যুৱতী বা শিক্ষিত যুৱক যুৱতী আছে, তেওঁলোকৰ কাৰণে এক সাংঘাতিক এটা অনুপ্ৰেৰণাৰ উৎস বুলি মই ভাবোঁ।
2: আৰু আমি আৰু কথা গম পাইছোঁ, ইয়াত তেওঁলোকৰ যিটো চাহিদা, তেওঁলোকৰ নিজৰ যিখিনি মাটি এবিঘা দুবিঘা তিনি বিঘাতে সেই গোটেই বস্তু নহয়খিনিত মানে ই কৰিব পৰা নাই, তাৰ চাহিদা পূৰাবৰ কাৰণে পৰ্যাপ্ত উৎপাদন কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে কৈছে দাঁতি কখৰা গাঁওবিলাকত, গাঁওবিলাকতো ধৰক আজি
0: আপোনাৰ
2: 2 লাখ
1: আপোনাৰ
2: তাতে তেওঁলোকৰ ইমানখিনি সা সুবিধা নাই। গতিকে ওচৰৰ গাঁওকেইখনত কৈছে তেওঁ মাতৃ বৃক্ষ ছিলেক্ট কৰি দিয়া হৈছে, তাৰ পৰাই তেওঁলোকে যাতে পুলিখিনি তৈয়াৰ কৰি দিয়ে, এইটো তেওঁলোকে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। আৰু একেটা সময়তে সেই গাঁওবাসী যি পুলিটো প্ৰস্তুত কৰিছে তেওঁৰো লাভ হৈছে, তেওঁলোকৰ স্বনিয়োজনৰ বাট মুকলি হৈছে, আত্মসংস্থান হৈছে, আৰু এখেতৰ সেইটো সুবিধা হৈছে। গতিকে এটা ধৰক সামাজিকভাৱে এটা বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত এই নাৰ্চাৰীবিলাকে কিন্তু নিজৰ স্বনিয়োজনৰ উপৰিও আন
1: দহজনকৰ
2: নিচিনাকে আমাৰ আত্মসংস্থানৰ পথ মুকলি কৰিছে।
0: হয়, আমি ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ বিষয়ে আপোনালোক দুয়োগৰাকীৰ পৰা ভালেমান কথা আমি জানিলোঁ। যিসকল ইচ্ছুক আমাৰ কৃষক আছে বা উদ্যোগী আছে, তেখেতসকলে পুলিবাৰী স্থাপনৰ বাবে নিশ্চয় আগবাঢ়ি আহিবলৈ সাহস পাব আপোনালোকৰ এইখিনি কথাৰ পৰা। আৰু আপোনালোকৰ লগত নিশ্চয় যোগাযোগ কৰিলে তেওঁলোকে প্ৰয়োজনীয় যিখিনি প্ৰশিক্ষণ আছে সেইখিনিও ল'ব পাৰিব। আৰু আপোনালোকে নিশ্চয় এইখিনিও জনাই দিব যে তেওঁলোকে কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট লাগে, তেওঁলোকক ক'ৰ পৰা ল'ব, সেইখিনি গোটেইখিনি বুজাই দিব। গতিকে আপোনালোকো যিসকল শ্ৰোতা আগ্ৰহী তেওঁলোক নিশ্চয় উপকৃত হ'ব আমাৰ এই আলোচনাৰ পৰা। আমাৰ সময়ো হৈ আহিল, আপোনালোক দুয়োজনকে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।
1: ধন্যবাদ।
0: ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ যোগে স্বনিয়োজন আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ শৰত শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই, আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰূপাঞ্জলি বৰ্মনৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত।

ৰূপাঞ্জলি বৰ্মনৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত সন্ধিয়াৰ আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ, 35খন জিলাৰ 40টা কেন্দ্ৰত 126টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা, পশ্চিমবংগ, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীতো কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা, বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস উপলক্ষে আজি অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত কাইলৈ ৰায়দান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 166 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা 8 বজাত ডাক বেলত গণনাৰে ভোটগণনা আৰম্ভ হ'ব। ৰাজ্যৰ 35খন জিলাৰ মুঠ 40টা কেন্দ্ৰত 126টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব। কাইলৈ 59গৰাকী মহিলাকে ধৰি 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। গুৰুত্বপূৰ্ণ প্ৰাৰ্থীকেইগৰাকীৰ ভিতৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী

0: বিপক্ষৰ নেতা দেৱব্ৰত শইকীয়া, এ আই ইউ ডি এফৰ মুৰববী বদৰুদ্দিন আজমল, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অন্যতম। ভোটগণনা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তদুপৰি ষ্ট্ৰংৰুমসমূহৰ নিৰাপত্তা ব্যৱস্থাটো চোকা দৃষ্টি ৰখা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126 জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981 গৰাকী ভোটগণনা বিষয়া আৰু 2,347 গৰাকী মাইক্ৰ অবজাৰভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহেও প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি কামৰূপ জিলাৰ আমিনগাঁৱত স্থাপন কৰা ভোটগণনা কেন্দ্ৰৰ ব্যৱস্থাপনা আৰু প্ৰস্তুতি পৰ্যালোচনা কৰে। বিষয়াগৰাকীয়ে ষ্ট্ৰংৰুম, ভোটগণনা কক্ষ, গণনা কৰ্মীৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা আদি পৰিদৰ্শন কৰে। বৈঠকত জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে পৰ্যাপ্ত কৰ্মচাৰী নিয়োগ, যান বাহনৰ গতিপথ নিৰ্ধাৰণ, যোগাযোগ ব্যৱস্থা আৰু ভোটগণনাৰ দিনা সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। কামৰূপ মহানগৰ জিলাৰ 5টা সমষ্টিৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কাইলৈ পুৱাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ইতিমধ্যে আৰক্ষী আৰু প্ৰশাসনে ভোটগণনা কেন্দ্ৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। জিলাখনৰ ভোটগণনা কাৰ্য শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ 5টা সমষ্টিৰ বাবে এইবাৰ বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয়কে ধৰি 25 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জিলাখনত কাইলৈ ভোটগণনাৰ সন্দৰ্ভত জিলা আয়ুক্ত স্বপ্নিল পালে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: কামৰূপ মেট্ৰ নিৰ্বাচনী জিলাৰ 5টা সমষ্টিৰ কাউণ্টিং কাইলৈ মণিৰাম দিৱান ট্ৰেড চেণ্টাৰ যিটো আমাৰ ডেজিগনেটেড কাউণ্টিং চেণ্টাৰ হয় আৰম্ভ হ'ব ৰাতিপুৱা 8 বজাৰ পৰা। প্ৰশাসন সাজু আছে, কাউণ্টিঙৰ চব এৰেঞ্জমেণ্টটো ৰেডি হৈছে। কাউণ্টিং ছুপাৰভাইজাৰ এজেণ্ট তেখেতসকল কেনেকৈ আহিব, ক'ত পেডেষ্ট্ৰিয়ান জ'ন হ'ব, কেনেকৈ পুৰা কাউণ্টিংটো মেনেজ হ'ব, এই গোটেই প্লেনখিনি কমপ্লিট হৈছে। কাইলৈ ৰাতিপুৱাৰ কাৰণে 8 বজাৰ পৰা কাউণ্টিংটো আৰম্ভ।
0: দক্ষিণ শালমৰা মানকাছৰ জিলা প্ৰশাসন কাইলৈ ভোটগণনাৰ বাবে সাজু হৈছে। বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ ভোটগণনা কেন্দ্ৰসমূহত আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। 3 তৰপীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে ভোটগণনা কৰিবলৈ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাৰ সদৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনাৰ বাবে প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। জিলাখনৰ 2টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে 28খন টেবুল স্থাপন কৰা হৈছে। জিলাখনত ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ বাক্সাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
2: সমগ্র রাজ্যের লগতে বাক্সা জিলাতেও কাইলৈ ভোটগণনার বাবে জিলা প্রশাসনে প্রস্তুতি সম্পূর্ণ করে তুলিছে। জিলা সদরস্থিত মুছলপুর উচ্চতর মাধ্যমিক বিদ্যালয়ত কটকটিয়া নিরাপত্তার মাজেরে অনুষ্ঠিত হবলগিয়া এই ভোটগণনার বাবে বাক্সা জিলার 41 নম্বর মানা বিধানসভা সমষ্টি আর 42 নম্বর বাক্সা বিধানসভা সমষ্টির 2টা পৃথক হলর ব্যবস্থা করা হয়েছে। প্রয়ত বিধানসভা সমষ্টির ভোটগণনার হলত ইভিএমর গণনার বাবে 14খনকৈ টেবুলের ব্যবস্থা করা হয়েছে। জিলাখনের 2টা বিধানসভা সমষ্টিত মুঠ 28খন টেবুলত চলবলগিয়া এই ভোটগণনার প্রতিখন গণনা টেবুলত এজন গণনা পর্যবেক্ষক, এজন গণনা সহায়ক, এজন মাইক্রো পর্যবেক্ষকের উপরও গণনা প্রক্রিয়া নিরীক্ষণ করবলে প্রতিখন টেবুলত প্রতিদ্বন্দ্বিতা করা রাজনৈতিক দল তথা প্রার্থীর কর্তৃত্বপ্রাপ্ত গণনা এজেন্টসকল উপস্থিত থাকিব। আনহাতে ডাকযোগে প্রেরণ করা বেলটসমূহ গণনার বাবে মানা বিধানসভা সমষ্টির 2খন টেবুল আর বাক্সা বিধানসভা সমষ্টির বাবে 4খন টেবুলের ব্যবস্থা করা হয়েছে।
0: কাছাৰ জিলাৰ 7টা বিধানসভা সমষ্টিৰ 49 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য কাইলৈ নিৰ্ণয় হ'ব। শিলচৰৰ ISCTত পুৱা 8 বজাত ভোটগণনা আৰম্ভ হ'ব। প্ৰতিটো সমষ্টিৰ বাবে 14খন গণনা টেবুল সাজু কৰা হৈছে। চৰাইদেউ জিলাৰ 2টা সমষ্টিৰ বাবে সোণাৰী মহাবিদ্যালয়ত ভোটগণনা কৰা হ'ব। 2টা সমষ্টিৰ বাবে মুঠ 10খন টেবুলৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে মাহমৰা সমষ্টিত 19টা ৰাউণ্ডত আৰু সোণাৰী সমষ্টিত 21টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। পশ্চিম কাৰ্বিআংলঙৰ হামৰিণস্থিত জিলা আয়ুক্ত কাৰ্যালয় প্ৰাংগণত ৰংখাং আৰু আমৰি বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব। যোৰহাট জিলাৰ ভোটগণনাৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনত 4টা বিধানসভা সমষ্টিৰ বাবে যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। জিলাখনত ভোটগণনা প্ৰক্ৰিয়া স্বচ্ছ নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে আজি যোৰহাটৰ প্ৰিন্স অব ৱেলছ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভোটগণনাৰ বাবে নিয়োজিত মাইক্ৰ অবজাৰভাৰসকলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলাতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। মৰিগাঁও জিলাত জিলা নিৰ্বাচন শাখাই ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ 3টা সমষ্টিৰ ভোটগণনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ, অভিযোগ, ওজৰাপত্তি দাখিল আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। দৰং জিলাৰ 3টা বিধানসভা সমষ্টি, চিপাজাৰ, মঙলদৈ আৰু দলগাঁৱৰ বাবে মঙলদৈ মহাবিদ্যালয়ত ভোটগণনা কৰা হ'ব। তামোলপুৰ জিলাত ভোটগণনাৰ প্ৰস্তুতিৰ বিষয়ে জিলা আয়ুক্ত সিমিকৰণে এইদৰে কয়।
3: লেজিছলেটিভ এছেম্বলি ইলেকশ্যনছ তামোলপুৰ আৰু গৰেশ্বৰৰ কাৰণে ইয়াতে হৈছিলে তামোলপুৰ জিলাত।

0: কাউণ্টিংটো হ'ব আমাৰ তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল য'ত আমাৰ ষ্ট্ৰং ৰুমটো আছে তাতেহে আমাৰ কাউণ্টিংটো হ'ব। ইয়াৰ কাৰণে আমি 3-tier ছিকিউৰিটি ছিষ্টেম ৰাখিছোঁ। 100 meterকৈ দুইফালে ৰোডৰ ওপৰত আমি ডিমাৰ্কেশ্যন কৰি দিছোঁ, তাৰে ভিতৰত পেডেষ্ট্ৰিয়ান জ'ন থাকিব আৰু সেইদিনাৰ কাৰণে আমাৰ ট্ৰেফিকটো ডাইভাৰ্জন কৰা হ'ব। তাৰপিছত লেয়াৰ ছিকিউৰিটি আমাৰ যে স্কুল আছে তাৰ বাউণ্ডেৰী গেটত ছিকিউৰিটি ফ'ৰ্চ থাকিব আৰু লাষ্ট ছিকিউৰিটি কৰ্ডন যোনটো আমি কওঁ সেইটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ থাকে, তেওঁ আমাৰ ভিতৰতে থাকিব, কাউণ্টিং হল জাষ্ট বাহিৰত। আমাৰ দুটা LAC কাৰণে তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল অডিটৰিয়ামটো আছে, তাতে দুটা কাউণ্টিং হল বনোৱা হৈছে তামোলপুৰ আৰু গৰেশ্বৰৰ কাৰণে। আৰু ইয়াৰ বাহিৰত পোষ্টেল বেলেট কাউণ্টিঙৰ কাৰণে আমাৰ এখন বেলেগ এখন ক্লাছৰুমত ভাগ কৰি দুখন কাৰণে এৰেঞ্জমেণ্টটো কৰা হৈছে।
1: বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনে অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু লাউড স্পীকাৰ বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজী জ্বলোৱা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কাইলৈ ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো জিলাতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
2: পশ্চিমবংগ, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীত কাইলৈ পুৱাৰে পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। তামিলনাডুত ভোটগণনাৰ বাবে 10,545 গৰাকী কৰ্মী নিয়োগ কৰা হৈছে। এই কৰ্মীসকলক 4,624 গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহায় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনত প্ৰতিটো সমষ্টিৰ বাবে 1জনকৈ মুঠ 234 গৰাকী গণনা পৰ্যবেক্ষক থাকিব। পশ্চিমবংগত মুঠ 77টা কেন্দ্ৰত ভোটগণনা কৰা হ'ব আৰু ইয়াৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনা নিয়াৰিকৈ কৰাৰ বাবে কেইবাতৰপীয়া সুৰক্ষা ব্যৱস্থাও গঢ়ি তোলা হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ভোটগণনাক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু সামগ্ৰিক ব্যৱস্থাপনাৰ প্ৰশাসনে পৰ্যবেক্ষণ কৰি আছে। কাইলৈ পুডুচেৰী অঞ্চলৰ 3টাৰ উপৰি কাৰাইকাল, য়ানাম আৰু মাহেৰ এটাকৈ কেন্দ্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ 30টা সমষ্টিৰ আটাইকেইটাৰে ভোটগণনা কৰা হ'ব। ভোটগণনাৰ দিনটোত প্ৰতিটো গণনা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধত বিনা অনুমতিত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই এলেকাত যান বাহনৰ চলাচলত অনুমতি দিয়া হোৱা নাই আৰু নিৰ্বাচন বিভাগৰ পৰিচয় পত্ৰ থাকিলেহে কোনো লোকক এলেকাটোত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুৱা 9 বজাৰ আঞ্চলিক বাতৰি প্ৰচাৰ নহয়। অৱশ্যে সময়ে সময়ে প্ৰতিটো সমষ্টিৰ ভোটগণনাৰ সবিশেষ প্ৰচাৰ কৰা হ'ব। আজি বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস। সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰবোৰক স্বীকৃতি দিয়া, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাত আক্ৰমণ ৰোধ কৰা আৰু কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 3 মে'ত এই দিৱস উদযাপন কৰি অহা হৈছে। এই বছৰ এই দিৱসৰ মূল বিষয় হৈছে শান্তিৰ ভৱিষ্যত গঢ় দিয়া। অসমতো বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংবাদিক পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই প্ৰবীণ সাংবাদিক, সম্পাদক, চিন্তাশীল লেখক হাইদৰ হুছেইনলৈ এইবাৰৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মঞ্চই উল্লেখ কৰা অনুসৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদান আৰু 5 দশক ধৰি অব্যাহত ৰখা বৌদ্ধিক সাধনাৰ স্বীকৃতিস্বৰূপে প্ৰবীণ সাংবাদিকগৰাকীক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত কাইলৈ ৰায়দান কৰিব। 28 এপ্ৰিলত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে অভিযুক্তজনৰ জামিনৰ আবেদনৰ ৰায়ৰ বাবে কালিৰ দিনটো ধাৰ্য কৰিছিল যদিও ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটীত থকাৰ বাবে এতিয়া কাইলৈ ৰায় প্ৰদান কৰা হ'ব। কাইলৈ আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা সম্পৰ্কেও শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে 29 এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাক মহাবীৰ

একুয়া নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল। অসম ৰাজ্যিক পৰিবহণ নিগমৰ লখিমপুৰ জিলা কৰ্মচাৰী সন্থাৰ এটা দলে আজি স্বৰ্গদেউ চাউলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হিচাপে খ্যাত হাবুঙত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা কৰ্মচাৰী সন্থাই হাবুঙত নাহৰ, আম, মধুৰী, কমলা আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ কেইবাশ গছপুলি ৰোপণ কৰে। কৰ্মচাৰীসকলে পৰৱৰ্তী সময়ত এই গছপুলিসমূহৰ চোৱা চিতা কৰিব বুলিও তেওঁলোকে জানিবলৈ দিয়ে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা বিভিন্ন গোচৰৰ পৰহিলৈৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব।

0: গছপুলি ৰোপণ কৰে। কৰ্মচাৰীসকলে পৰৱৰ্তী সময়ত এই গছপুলিসমূহৰ চোৱাচিতা কৰিব বুলিও তেওঁলোকে জানিবলৈ দিয়ে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা বিভিন্ন গোচৰৰ পৰহিলৈৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব। বাৰমেট আইনখনৰ সৈতে জড়িত গোচৰসমূহৰ চূড়ান্ত শুনানি গ্ৰহণ কৰা হ'ব। এই আইন সন্দৰ্ভত 2019 চনৰ পৰা 200 গোচৰ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। 2024 চনৰ 19 মাৰ্চত আইনখনৰ শুনানি গ্ৰহণৰ দুবছৰৰ পাছত চলিত বছৰৰ 19 ফেব্ৰুৱাৰীত ন্যায়ালয়ত এই গোচৰসমূহৰ শুনানি হৈছিল। ন্যায়ালয়ে সেইদিনাই চূড়ান্ত বিচাৰৰ বাবে 5 মেৰ পৰা 12 মেলৈ সময় নিৰ্ধাৰণ কৰে। সেই অনুসৰি 5 মেত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মাল্য বক্সী আৰু ন্যায়াধীশ বিপুল মনোভাই পাঞ্চলীৰে গঠিত 3-জনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব। অৱশ্যে অসম সন্মিলিত মহাসংঘ তথা অসমৰ দল সংগঠনসমূহে দাখিল কৰা গোচৰসমূহৰ শুনানি 6 মেৰ বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হ'ব।
1: গুৱাহাটীক অধিক নিকা আৰু সুন্দৰ কৰি তোলাৰ লক্ষ্যৰে আজি গুৱাহাটী স্বচ্ছতা অভিযানৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজি পৌৰ নিগমৰ উদ্যোগত এই বিশেষ অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন আৰু অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। যোৱা বছৰৰ স্বচ্ছ সৰ্বেক্ষণ প্ৰতিযোগিতাত গুৱাহাটীয়ে দেশৰ ভিতৰত 44 সংখ্যক স্থান লাভ কৰিছিল। আজি বিশ্ব স্বাস্থ্য দিৱস। হাঁহিৰ যোগেদি বিশ্ব শান্তি, বন্ধুত্ব আৰু স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে মে মাহৰ প্ৰথমটো দেওবাৰে এই দিৱস পালন কৰা হয়। অসমতো আজি বিশ্ব স্বাস্থ্য দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ধেমাজিৰ বিবেকানন্দ যোগাসন আৰু স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 166 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 19 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 165 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ট্ৰেভিছ হেডে সৰ্বাধিক 61 ৰাণ কৰে। প্ৰত্যুত্তৰত আমালৈ বাতৰি অহা পৰলৈ কলকাতাই 16 অভাৰত 2টা উইকেট হেৰুৱাই 144 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত গুজৰাট টাইটানছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। 35খন জিলাৰ 40টা কেন্দ্ৰত 126টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা। পশ্চিমবংগ, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীতো কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস উপলক্ষে আজি অসমতো বিভিন্ন কাৰ্যসূচী। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত কাইলৈ ৰায়দান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 166 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: কথিকাৰ অনুষ্ঠানত এতিয়া শুনক অসমীয়া জনজীৱনত বাঁহ, লিখি পঠিয়াইছে ঘনশ্যাম দাসে।
2: অসমীয়া জনজীৱনত বাঁহ, অসমীয়া সমাজ জীৱনত বাঁহৰ ব্যৱহাৰ অপৰিহাৰ্য। অসমীয়া মানুহৰ সামাজিক জীৱনৰ প্ৰতিটো স্তৰতে বাঁহৰ ব্যৱহাৰে সাহিত্য, কলা, সংস্কৃতিৰ বহল পথাৰখনত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে। বাঁহ এবিধ তৃণজাতীয় উদ্ভিদ। সমগ্ৰ বনজ তৃণজাতীয় সম্পদসমূহৰ ভিতৰত বাঁহ হ'ল আটাইতকৈ ওখ উদ্ভিদ। প্ৰকৃতিৰ বিনন্দীয় সৃষ্টি এই বাঁহৰ লগত প্ৰাচীন কালৰে পৰা মানৱ জীৱনৰ নিবিড় সম্পৰ্ক জড়িত হৈ আহিছে। বিভিন্ন উৎসৱ পাৰ্বণ, অনুষ্ঠান আদিত বাঁহৰ ব্যৱহাৰ হৈ আহিছে। বাঁহেৰে সজা সা সঁজুলি অবিহনে যেন অসমীয়া মানুহে এখোজো আগবাঢ়িব নোৱাৰে। সেয়ে গ্ৰাম্য সমাজৰ প্ৰতিটো পৰিয়ালৰ বাৰীৰ ঢাপত পৰ্যাপ্ত পৰিমাণে বাঁহ গছ পোৱা যায়। মুঠৰ ওপৰত বাঁহ মাৰিডালৰ পৰা চকী, মেজ, বিছনাখনলৈকে মানৱ জীৱনৰ বিভিন্ন কাৰ্যত বাঁহৰ সামগ্ৰীৰ ব্যৱহাৰ কৰা হয়। বাঁহ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে জনজীৱনৰ এক মূল্যৱান আৰু আপুৰুগীয়া সম্পদ। গাঁও, চহৰ, নগৰ সকলোতে বাঁহৰ চাহিদা অন্যতম, কাৰণ বাঁহৰ পৰাই গঢ়ি উঠিছে দেশৰ বিভিন্ন প্ৰান্তত কাগজ, কল আৰু নানা ধৰণৰ শিল্পকাৰ্য। ইয়াৰ ফলশ্ৰুতিত টনকিয়াল হৈছে দেশৰ অৰ্থনীতি। উল্লেখযোগ্য যে প্ৰায় 5,500 বছৰ পূৰ্বেই প্ৰথম চীন দেশত বাঁহগছৰ উৎপত্তি হৈছিল বুলি

জনা যায়। ইয়াৰ পৰাই এছিয়া মহাদেশৰ লগতে বিশ্বৰ বিভিন্ন দেশলৈ বাঁহ গছৰ ৰোপণ কাৰ্য দ্ৰুতগতিত বৃদ্ধি হ'বলৈ ধৰিলে। অৱশ্যে চীন দেশৰ পাছতেই ভাৰতবৰ্ষকেই বিশ্বৰ দ্বিতীয় বৃহত্তম বাঁহ গছৰ উৎপাদন স্থান হিচাপে অভিহিত কৰা হৈছে। সমগ্ৰ পৃথিৱীৰ প্ৰায় 1500 প্ৰজাতিৰ বাঁহ গছৰ ভিতৰত ভাৰতবৰ্ষতে 170 প্ৰজাতিৰ বাঁহ গছ পোৱা যায়। ইয়াৰ ভিতৰত মকাল, ভলুকা, বিজুলী, জাতি, কটুহা, কেতলা, বেটুহা, কেতুলা, মলি, অলেকণ্ডা, ষ্টকচি, অলিভেৰি, ডলৌ অলিভেৰি আদি উল্লেখযোগ্য প্ৰজাতিৰ বাঁহ গছ। অন্যহাতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চল বাঁহ উৎপাদনৰ ক্ষেত্ৰত অধিক উন্নত। গড় হিচাপে দেশৰ 59% বাঁহ কেৱল উত্তৰ পূৰ্বাঞ্চলতে উৎপাদন হয় বুলি জনা যায়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত আকৌ অসমেই হৈছে বাঁহ উৎপাদনত যথেষ্ট সমৃদ্ধিশালী ৰাজ্য। অসমৰ মুঠ মাটিকালিৰ ভিতৰত প্ৰায় 8000 বৰ্গ কিলোমিটাৰ অঞ্চল বাঁহ গছৰে পৰিপূৰ্ণ। বিশেষকৈ অসমৰ পাৰ্বত্য জিলা উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং বাঁহ উৎপাদনৰ অন্যতম অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। জিলা দুখনৰ দিখাৰু, কলিয়নি, দেওপানী, লাংলাকছ, উমিয়াম, পূব কলিয়নি, পট্টাদিছা, লংনিত আদিক বাঁহ গছৰ উত্তম উৎপাদন স্থান হিচাপে চিহ্নিত কৰি কেইবাটাও সংমণ্ডলৰ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰকৃততে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই বাঁহ উৎপাদনৰ যোগেদি অৰ্থনৈতিক দিশত প্ৰভূত অৰিহণা আগবঢ়াই আহিছে। মূলতঃ কৃষিজীৱী লোকসকলৰ বাবে বাঁহৰ সামগ্ৰীৰ ব্যৱহাৰ অপৰিহাৰ্য। মাটি চহাবলৈ নাঙল, যুঁৱলি, মৈ, এছাৰিৰ উপৰি ধান কটাৰ সময়ত প্ৰয়োজন হয় ধানৰ মুঠিবোৰৰ ডাঙৰি বান্ধিবলৈ কোমলীয়া বাঁহৰ টঙাল, ভলুকা বাঁহেৰে সজা বিৰিয়া আৰু মৰণা মাৰিবলৈ ওখ নাডাল। বাঁহেৰে সজা এইবোৰ সামগ্ৰী কৃষিজীৱী সমাজৰ বাবে অতিকে আদৰৰ সম্পদ। তাৰোপৰি কুলা, চালনী, পাচি, খৰাহী, ডিলামাৰি, দোণ আদি কৃষক সমাজৰ অতি লাগতিয়াল বাঁহৰ সামগ্ৰী। অসমীয়া লোক সংস্কৃতিত তাঁতশালৰ ভূমিকা অন্যতম। ইয়াৰ সৈতেও জড়িত হৈ আছে বাঁহৰ পৰা নিৰ্মিত সঁজুলিবোৰ। এয়া চেৰেকী, কাঢ়নী, উশা, মাৰি, নাচনী, গৰকা, লেটাই, ৰাঁচ, মহুৰা, পলি, চিৰি আদি। অসমীয়া শিপিনীবোৰৰ সৈতে এই সা সঁজুলিবোৰৰ সম্বন্ধ বহুল। বাদ্যযন্ত্ৰ আদি নিৰ্মাণতো বাঁহৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ। বিজুলী বাঁহেৰে সজা টকা, গগনা আদি অসমীয়াৰ বাপতি খাহুন ৰঙালী বিহুৰ লগত জড়িত অতি জনপ্ৰিয় বাদ্যযন্ত্ৰ। এইবিধ বাদ্যযন্ত্ৰ অবিহনে ৰঙালী বিহুৰ মাদকতাই নাথাকিব। এচাম মৎস্যজীৱী লোকৰ কাৰণে বাঁহৰ পৰা তৈয়াৰী সা সঁজুলি অতি প্ৰয়োজনীয়, কাৰণ খাল বিল, পুখুৰী, সৰোবৰ, জলাহ, নদ নদী আদিত মাছ ধৰিবলৈ ব্যৱহাৰ কৰা বাঁহৰ সঁজুলিবোৰৰ ভিতৰত পল, ঘনি, জাকৈ, পাউৰী, খালৈ, জুলুকি, খোকা, চেপা আদি উল্লেখযোগ্য। মানুহৰ খাদ্য সম্ভাৰৰ মাজত কিছুমান বাঁহৰ পৰা তৈয়াৰী সঁজুলিৰে খাদ্য প্ৰস্তুত কৰা দেখা যায়। মকাল আৰু জাতিমাহৰ পৰা চুঙা সাজি সেই চুঙাত চুঙা পিঠা আৰু দৈ বনোৱা হয়। এই চুঙা পিঠা আৰু বাঁহৰ চুঙাৰ দৈ অসমীয়া মানুহৰ অতি প্ৰিয় খাদ্য। তাৰোপৰি বাঁহৰ চুঙাত প্ৰস্তুত কৰা খৰিচা আৰু বাঁহৰ চুঙাত ভৰাই থোৱা শুকান মাছৰ মাংস আদি অসমৰ জনজাতিৰ লোকসকলৰ ৰুচিকৰ খাদ্য। বাঁহৰ গাজৰ খৰিচাৰে ৰন্ধা মাছৰ ব্যঞ্জনো কি যে তৃপ্তিকৰ! বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী মানুহে বিভিন্ন উৎসৱ পাৰ্বণত বাঁহৰ ব্যৱহাৰ কৰি আহিছে। মাঘ বিহুত দেশৰ বিভিন্ন প্ৰান্তৰ মানুহে মেজি, ভেলাঘৰ আদি সাজিবলৈ বাঁহৰ ব্যৱহাৰ কৰে। নামনি অসমত বসন্তকালত উদযাপন কৰা ভঠেলি উৎসৱত বাঁহেৰে বিভিন্ন ৰং তামাচা, ধেমালি আদি কৰা হয়। অসমৰ বিভিন্ন স্থানৰ সত্ৰ নামঘৰত পালন কৰা দৌল আৰু ৰঙৰ উৎসৱ ফাকুৱাত বাঁহৰ ব্যৱহাৰ অপৰিহাৰ্য। বিশেষভাৱে সত্ৰ নগৰী বৰপেটাৰ ফাকুৱা উৎসৱৰ দিনা সত্ৰৰ চৌহদত অনুষ্ঠিত বাঁহ ভঙা পৰ্বই অসংখ্য ভক্ত প্ৰাণ ৰাইজক উন্মনা কৰি তোলে। কোচ ৰাজবংশীসকলৰো বাঁহ পূজা এক জনপ্ৰিয় উৎসৱ। এই উৎসৱত তেওঁলোকে 110 বাঁহ ব্যৱহাৰ কৰি একোডাল বাঁহ একোজন দেৱ দেৱীৰ নামত প্ৰতিষ্ঠা কৰে। দৰাচলতে এই উৎসৱ মদন কামদেৱ পূজাৰে নামান্তৰ বুলি জনা যায়। মানুহৰ প্ৰধান বাসস্থান খেৰেৰে সজা ঘৰটোত বাঁহৰ ব্যৱহাৰ পৰ্যাপ্ত পৰিমাণে হয়। ছালৰ কাঠি কামিৰ পৰা আৰম্ভ কৰি একেবাৰে বেৰৰ চালি, ছালৰ খুঁটা আদি বাঁহ

0: বাঁহেৰে তৈয়াৰ কৰা হয়। ভলুকা বাঁহেৰে ঘৰৰ খুঁটা চটি আদি লগোৱা হয়। ঘৰৰ জপনা জেওৰা আদিৰ কাৰণেও পৰ্যাপ্ত পৰিমাণে বাঁহ ব্যৱহৃত হয়। উল্লেখযোগ্য যে সন্তান জন্মৰ পাছতেই বাঁহৰ চুচৰ দ্বাৰা নাভি সংযোগী নাড়ী ছেদন কৰি মাতৃগৰ্ভৰ সৈতে থকা কেঁচুৱাটিৰ সংযোগ বিচ্ছিন্ন কৰা হয়। এই লোকবিশ্বাস যুগ যুগ ধৰি মানৱ সমাজৰ জীৱনত আজিও প্ৰচলিত হৈ আহিছে। সকলো হিন্দু ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ মানুহৰ মৃত্যুৰ পাছত শৱদেহটো বাঁহেৰে সাঙিভাৰ কৰি শ্মশানস্থলীলৈ কঢ়িয়াই নিয়া হয়। লগতে শৱদেহটোৰ সৎকাৰৰ সময়তো বাঁহৰ ব্যৱহাৰ হয়। শেষত শ্মশানস্থলীৰ বাঁহেৰেই চাৰিখন জেওৰা দি অহা নিয়ম বাধ্যতামূলক। মুঠৰ ওপৰত মানৱ সমাজ জীৱনত বাঁহৰ ব্যৱহাৰ অপৰিসীম। এই বাঁহৰ ব্যৱহাৰে মানৱ সভ্যতা সংস্কৃতি উত্তৰণত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। সেয়েহে লোক জীৱনশৈলীৰ প্ৰতিটো দিশতে অংগাংগীভাৱে জড়িত হৈ আছে বাঁহ। গতিকে আমি সকলোৱে এই দুষ্প্ৰাপ্য বনজ সম্পদবিধৰ শ্ৰীবৃদ্ধিৰ বাবে পদক্ষেপ ল'ব লাগিব।
1: ইমান পৰে শ্ৰোতাসকলে ঘনশ্যাম দাসৰ কথিকা অসমীয়া জনজীৱনত বাঁহ শুনিলে। কথিকাৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব, শুকুৰবাৰে নিশা 9:30 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম, পশ্চিমবংগ, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীত কাইলৈ পুৱাৰে পৰা বিধানসভা নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। পশ্চিমবংগৰ দক্ষিণ চৌব্বিছ পৰগণা জিলাৰ ফলতা বিধানসভা সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে পুনৰ ভোটগ্ৰহণ কৰা হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শ্বাহদৰাৰ বিবেক বিহাৰত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। অসম, পশ্চিমবংগ, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীত কাইলৈ পুৱাৰে পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। অসমত ভোটগণনাৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ভোটগণনা নিয়াৰিকৈ আৰু সুকলমে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ষ্ট্ৰংৰুমসমূহৰ নিৰাপত্তাৰ ব্যৱস্থাটো চোকা দৃষ্টি ৰখা হৈছে। কাইলৈ পুৱা 8 বজাত ডাক বেলত গণনাৰে ভোটগণনা আৰম্ভ হ'ব। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী গণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰত ভিত্তি

কৰি 15ৰ পৰা 28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। তামিলনাডুত ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ষ্ট্ৰংৰুমসমূহৰ লগতে ভোটগণনা কেন্দ্ৰসমূহৰ চৌপাশে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। সকলো ৰাজনৈতিক দলে ইতিমধ্যে নিজৰ পলিং এজেণ্টসকলৰ সৈতে ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকত মিলিত হৈছে। ডি এম কে আৰু টি ভি কে দলে কাইলৈ ৰাজ্যখনত ভোটগণনাৰ সময়ত আইন শৃংখলা বৰ্তাই ৰাখিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিৰ্বাচন আয়োগলৈ আহান জনাইছে। উল্লেখযোগ্য যে ৰাজ্যখনত 234টা সমষ্টিৰ বাবে ভোটগণনা সুচাৰুৰূপে সম্পন্ন হয়। ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন হয়। ৰাজ্যখনৰ ভোটগণনাৰ বাবে 10,545গৰাকী কৰ্মী নিয়োগ কৰা হৈছে। এইসকল 4,624গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহায় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনত প্ৰতিটো সমষ্টিৰ বাবে 1জনকৈ মুঠ 234গৰাকী গণনা পৰ্যবেক্ষক থাকিব। সকলো ভোটগ্ৰহণ কেন্দ্ৰৰ কাম কাজ চিচিটিভিৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব। ই ভি এম তথা ভি ভি পেটসমূহ সম্পূৰ্ণ নিৰাপত্তাৰে ষ্ট্ৰংৰুমৰ পৰা ভোটগণনা কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। ভোটগণনা কেন্দ্ৰসমূহৰ আশে পাশে হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ যান বাহনৰ চলাচলৰ পথ সাল সলনি ঘটোৱা হৈছে। নিৰ্বাচন আয়োগে পশ্চিমবংগত 77টা কেন্দ্ৰত ভোটগণনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনা নিয়াৰিকৈ কৰাৰ বাবে প্ৰতিটো ভোটগণনা কেন্দ্ৰতে কেইবা তৰপীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। ৰাজ্যখনৰ 294খন আসনৰ ভিতৰত 293খনৰ বাবে কাইলৈ ভোটগণনা কৰা হ'ব। কেন্দ্ৰীয়শাসিত পুডুচেৰীত বিধানসভা নিৰ্বাচনত ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ভোটগণনা কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু সামগ্ৰিক ব্যৱস্থাপনাৰ প্ৰশাসনে পৰ্যবেক্ষণ কৰি আছে। পুডুচেৰীৰ মুখ্য নিৰ্বাচনী বিষয়া পি জৱাহৰে আকাশবাণীক কয় যে কাইলৈ পুডুচেৰী অঞ্চলৰ তিনিটাৰ উপৰি কাৰাইকাল, য়ানম আৰু মাহেৰ এটাকৈ কেন্দ্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ 30টা সমষ্টিৰ আটাইকেইটাৰে ভোটগণনা কৰা হ'ব। অসামৰিক আৰক্ষী, সশস্ত্ৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীক লৈ তিনিতৰপীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। ভোটগণনাৰ দিনটোত প্ৰতিটো গণনা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ দূৰত্বত বিনা অনুমতিত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই এলেকাত যান বাহনৰ চলাচলত অনুমতি দিয়া হোৱা নাই আৰু নিৰ্বাচন বিভাগৰ পৰিচয় পত্ৰ থাকিলেহে কোনো লোকক এলেকাটোত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে কয় যে দেশৰ নিৰ্বাচন আয়োগে নিযুক্তি দিয়া পৰ্যবেক্ষকৰ অধীনত সমগ্ৰ ভোটগণনা প্ৰক্ৰিয়া স্বচ্ছ কৰি তোলাৰ গুৰুত্ব দিয়া হৈছে। কেৰালামতো জ্যেষ্ঠ বিষয়াসকলে 140টা ভোটগণনা কেন্দ্ৰত যাৱতীয় প্ৰস্তুতি অন্তিমবাৰৰ বাবে পৰ্যবেক্ষণ কৰিছে। ভোটগণনা সুচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত কৰাৰ বাবে ভোটগণনা কেন্দ্ৰসমূহৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। গণনাকাৰী বিষয়াসকলে কাইলৈ পুৱা 6 বজাৰ পূৰ্বে ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হোৱাৰ কথা। গণনা সহযোগীসকলক গণনা আৰম্ভ হোৱা অতি কমেও এঘণ্টা পূৰ্বে ভোটগণনা কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচন আয়োগে ৰিটাৰ্ণিং বিষয়াকে ধৰি সকলো গণনাকাৰী বিষয়াৰ বাবে নতুনকৈ ব্যৱস্থা কৰা কিউ আৰ কোড সম্বলিত ফটো পৰিচয় পত্ৰৰ লগত ৰখাটো বাধ্যতামূলক হিচাপে ঘোষণা কৰা হৈছে। পশ্চিমবংগৰ দক্ষিণ 24 পৰগণা জিলাৰ ফালতা বিধানসভা সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে পুনৰ ভোটগ্ৰহণ কৰা হ'ব। বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 29 এপ্ৰিলত হোৱা ভোটগ্ৰহণৰ সময়ত ব্যাপক অনিয়ম আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া উলংঘনৰ অভিযোগ হোৱাৰ পাছতে নিৰ্বাচন আয়োগে সমষ্টিটোৰ সামগ্ৰিক ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি সমষ্টিটোৰ 285টা ভোটগ্ৰহণ কেন্দ্ৰৰ আটাইকেইটাতে 21 মেত নতুনকৈ ভোটগ্ৰহণ কৰা হ'ব। পৰ্যবেক্ষকে দাখিল কৰা প্ৰতিবেদনত ই ভি এম টেম্পাৰিং, ভোটদাতাক ভাবুকি আৰু ভোটগ্ৰহণৰ নিয়মাৱলী উলংঘনকে ধৰি ব্যাপক অনিয়ম হোৱা বুলি উল্লেখ কৰা হৈছে। আনকি সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এমৰ বুটাম কলা টেপেৰে ঢাকি থোৱাৰ অভিযোগো উত্থাপন হৈছিল আৰু ইয়াৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হৈছিল। লগতে ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তৃত্বহীন লোকৰ প্ৰৱেশ আৰু আনৰ হৈ ভোট দিয়াৰ অভিযোগ উত্থাপন হৈছিল। সমষ্টিটোত হোৱা ব্যাপক অনিয়মক লৈ একাংশ ভোটদাতাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সমষ্টিটোত পুনৰ নিৰ্বাচনৰ দাবী জনাইছিল। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শ্বাহদৰাৰ বিবেক বিহাৰত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকে অগ্নিকাণ্ডত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পি এম ৰাষ্ট্ৰ সাহায্য পুঁজিৰ পৰা নিহতসকলৰ নিকট আম্মীয়লৈ 2 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে। তদুপৰি আহতসকলৰ প্ৰতিগৰাকীলৈ

0: পঞ্চাশ হাজাৰ টকাকৈ আগবঢ়োৱা হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দেশত ব্যক্তিগত খণ্ডত নিৰ্মিত আটাইতকৈ বৃহৎ উপগ্ৰহ তথা বিশ্বৰ প্ৰথম অপ্ট' এছ এ আৰ উপগ্ৰহৰ সফল উৎক্ষেপণৰ বাবে গেলেক্সাইক অভিনন্দন জ্ঞাপন কৰিছে। এটা বাৰ্তাৰ জৰিয়তে উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই পদক্ষেপে ব্যক্তিগত মহাকাশ খণ্ডত দেশৰ বৰ্ধিত সামৰ্থ প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয় যে দেশৰ বাণিজ্যিক মহাকাশ পৰিৱেশতন্ত্ৰত দৃষ্টি অভিযান উল্লেখযোগ্য অগ্ৰগতি। দেশৰ মহাকাশ যাত্ৰাত গেলেক্সাইৰ দৃষ্টি অভিযানে উল্লেখযোগ্য সফলতা প্ৰতিফলিত কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ব্যক্তিগত খণ্ডত নিৰ্মিত এতিয়ালৈ আটাইতকৈ বৃহৎ উপগ্ৰহ তথা বিশ্বৰ প্ৰথম অপ্ট' এছ এ আৰ উপগ্ৰহৰ সফল উৎক্ষেপণে ৰাষ্ট্ৰ নিৰ্মাণ আৰু উদ্ভাৱনৰ বাবে যুৱ সমাজৰ আগ্ৰহ প্ৰতিফলিত কৰিছে। শ্ৰীমোদীয়ে গেলেক্সাইৰ সমগ্ৰ দলটো তথা প্ৰতিষ্ঠাপকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ হোৱাটছএপ চেনেলৰ অনুসৰণকাৰীৰ সংখ্যাই 1,00,000 স্পৰ্শ কৰিছে। উল্লেখযোগ্য যে এই হোৱাটছএপ চেনেলৰ জৰিয়তে দৈনিক শেহতীয়া বাতৰিকে ধৰি বিভিন্ন খবৰ প্ৰতি মুহূৰ্তত প্ৰকাশ কৰা হয়। চলিত বৰ্ষৰ শেষৰ ফালে আধাৰ কাৰ্ড কেৱল এখন ফটো আৰু কিউ আৰ কোডলৈ পৰিৱৰ্তিত হ'ব বুলি সামাজিক মাধ্যম তথা বিভিন্ন মাধ্যমত বিয়পি পৰা বাতৰি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে খণ্ডন কৰিছে। এনেধৰণৰ কোনো পৰিৱৰ্তনৰ পৰিকল্পনা নাই বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। এনে প্ৰতিবেদন তথা সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰা বাৰ্তাই জনসাধাৰণৰ মনত অনিশ্চয়তাৰ সৃষ্টি কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এনে বাৰ্তাসমূহ এৰাই চলিবলৈ জনসাধাৰণক পৰামৰ্শ দিয়া হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ট্ৰেভিছ হেডে 61 ৰান আৰু ঈশান কিষাণে 42 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 2 বলত 3টা উইকেট হেৰুৱাই 169 ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাৰ আহমেদাবাদত কিছু সময় পাছত হ'বলগীয়া আন এখন খেলত গুজৰাট টাইটান্ছ পঞ্জাব কিংছৰ মুখামুখি হ'ব। গুজৰাট টাইটান্ছে টছত জয়ী হৈ পঞ্জাব কিংছক বেট ধৰিবলৈ আমন্ত্ৰণ জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অসম, পশ্চিমবংগ, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীত কাইলৈ পুৱাৰে পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শ্বাহদৰাৰ বিবেক বিহাৰত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি নাম ইন্দিৰা শৰ্মা আৰু সংগীবিন্দৰ কণ্ঠত।

0: Itu nih di
1: ইন্দিৰা শৰ্মা আৰু সংগীবিন্দৰ কণ্ঠৰ নাম শুনিলে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰত শুনক সুৰজিত ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত।

0: ইমানপৰে পূবালীৰ সুৰত সুৰজিত ৰাভা আৰু সংগীবিন্দৰ কণ্ঠৰ ৰাভা গীত শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সংবাদ চলন্তিকা।
3: নমস্কাৰ, আজিৰ সংবাদ চলন্তিকালৈ মই ঋতুস্মিতা তামুলীয়ে আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত মুখাশিল্প আৰু পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। মুখাশিল্প ৰাজ্যৰ প্ৰাচীন লোককলা। মুখা হৈছে মানুহে মুখত পৰিধান কৰা এবিধ মুখাকৃতিৰ ঢাকনি। মানুহে বিভিন্ন সময়ত বিভিন্ন সংস্কৃতিত এটা ভিন্ন পৰিচয় দাঙি ধৰিবলৈ মুখাৰ ব্যৱহাৰ কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মুখাশিল্পৰ খনিকৰ বুলি কোৱা হয়। অংকীয়া নাট আৰু ভাওনাত মুখাৰ ব্যৱহাৰ কৰি তেওঁ অসমৰ সত্ৰীয়া সংস্কৃতিত এক নতুন ধাৰাৰ সূচনা কৰিছিল। মুখাশিল্প বুলি ক'লে বিশেষকৈ আমি ক'ব লাগিব মাজুলীৰ কথা। মাজুলীৰ গৌৰৱ মুখাশিল্প। এই মুখাশিল্পৰ কথা মনলৈ অহাৰ লগে লগে সত্ৰনগৰী মাজুলীৰ চামগুৰি সত্ৰৰ কথাই প্ৰথমে চকুত ভাহি আহে। দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰা মুখাৰ তৈয়াৰ কৰাৰ বহু পদ্ধতি আছে। এই ভিন্ন পদ্ধতি ব্যৱহাৰ কৰি ভিন্ন চৰিত্ৰসমূহ মুখাৰ জৰিয়তে ফুটাই তোলা হয়। মুখাৰ অনন্যতাৰ বাবে ভাৰত চৰকাৰে মাজুলীৰ মুখাশিল্পক ভৌগোলিক স্বীকৃতি বা জিআই টেগো প্ৰদান কৰিছিল। আহকচোন, আজি আমি মাজুলীৰ মুখাশিল্পী পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ পৰা মুখাশিল্পৰ বিষয়ে কিছু কথা জানো। নমস্কাৰ, আপোনাক অনুষ্ঠানৰ মাজুলীলৈ স্বাগতম জনাইছো। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে মুখা কি আৰু মুখাৰ বুৰঞ্জী কেনেধৰণৰ।
4: মুখাশিল্প অসমৰ

0: এক ফুলনি ক'লে, মুখা শব্দৰ অৰ্থটোৱেই হ'ল যে মানুহে মুখত পৰিধান কৰে আৰু এখন মুখ বাহিৰে প্ৰকাশ কৰে আৰু মানুহৰ আচল মুখখন ভিতৰত থাকে, আৰু যে মুখত যে পিন্ধিলে সেইকাৰণে নাম মুখা। আৰু এই মুখাই আৰম্ভণি সময় হ'ল 1500 শতিকা, অৰ্থাৎ আজিৰ পৰা 500 বছৰ আগত। অসমৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই 1500 শতিকা অসমবাসীলে নাট্য জগতখন সুন্দৰকৈ এখন নাট্য জগত তৈয়াৰ কৰি দিলে, আৰু সেই নাট্যখনৰ নামেই হ'ল প্ৰথম যাত্ৰা, অৰ্থাৎ চিহ্নযাত্ৰা। আৰু চিহ্নযাত্ৰা শব্দ অৰ্থই হ'ল যে চিহ্ন ছবি আৰু যাত্ৰা অভিনয়, আৰু দুটা কাম গুৰুজনাই একেলগে কৰি সমাজখনলৈ দিছিলে, ছবিৰ যোগেদি আৰু নাটকীয় আৰু অভিনয়ৰ যোগেদি। আৰু সেই অভিনয়তে নৃত্য গীত গুৰুজনাই যিধৰণে তাত সংযোগ কৰালে আৰু মুখাকো তাতে সংযোগ কৰালে দুটা চৰিত্ৰ। এটা চৰিত্ৰৰ নাম হ'ল ব্ৰহ্মা, যিহেতু ব্ৰহ্মাৰ প্ৰতীকী ৰূপটো হ'ল চাৰিখন মুখৰ, গতিকে এজন ভক্তক দিছে, গতিকে চাৰিখন মুখ তাত প্ৰকাশ পোৱা নাই, গতিকে চাৰিখন মুখক ব্ৰহ্মা বনাই সেই ভক্তজনক পিন্ধাই ব্ৰহ্মা সজালে। আৰু দ্বিতীয় চৰিত্ৰটো হ'ল যে গৰুড় পক্ষী কৃষ্ণৰ বাহন, আৰু সেই যাত্ৰাৰ উল্লেখযোগ্য চৰিত্ৰ, গতিকে এজন ভক্তক দিছে কিন্তু সেই মুখখন মানুহৰ, আৰু সেই মানুহৰ মুখখন ঢাকি গুৰুজনাই গৰুড় পক্ষী সজাই পিন্ধালে। এইটোৱেই হ'ল আমাৰ আজি মুখাৰ ইতিহাস বুৰঞ্জী। আৰু তাৰপাছত সত্ৰসমূহ সৃষ্টি হ'ল 1600 শতিকাৰ পৰা, আৰু সত্ৰসমূহে গুৰু সংস্কৃতিক আদৰি ল'লে নৃত্য গীত বাদ্য কলা, আৰু তাৰে এক বিশেষ কলা হিচাপে মুখাত গুৰুত্ব দিলে এই চামগুৰি সত্ৰই। আৰু এই শ্ৰী শ্ৰী চামগুৰি সত্ৰ প্ৰতিষ্ঠাৰ সময় 1663 খ্ৰীষ্টাব্দ, আৰু প্ৰতিষ্ঠা কালৰ পৰা আৰম্ভ হ'ল মুখা। আৰু প্ৰতিষ্ঠাপক যিজন সত্ৰাধিকাৰ, তেখেতৰ নাম চক্ৰপাণী আটা, আৰু চক্ৰপাণী আটাই আৰম্ভ কৰিলে প্ৰথমজন সত্ৰাধিকাৰ মুখা। আৰু তেখেতৰ বিদ্যা পিতেকক শিকালে, পিতেকে পিতেকক, পিতেকে পিতেকক, যিহেতু এইখন এখন পৰিয়াল সত্ৰ, আৰু সেইকাৰণে সম্ভৱ হ'ল আহি আহি এইখন সময় পালে এতিয়া মুখাই যথেষ্টখিনি এটা সমাজলৈ জনপ্ৰিয় আৰু মুখাক আদৰি লৈছে,
1: বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিছে,
0: আদৰি লৈছে, আৰু সেইকাৰণেই মুখাক সকলোৱে ভাল পাইছে। আৰু আমিও এই সত্ৰখনৰ সেই কলাৰ বটবৃক্ষ তলত জন্ম হ'লোঁ, আৰু মোৰ কীৰ্তি আছিল এজন মুখাশিল্পী বিশেষ, এজন নৃত্যকাৰ, এজন গীতিকাৰ, সকলো সেইজনেই হ'ল এই সত্ৰ প্ৰয়াত সত্ৰাধিকাৰ ৰুদ্ৰকান্ত দেৱগোস্বামী। আৰু তেখেতৰ এই সত্ৰ ছায়াত, আৰু তেখেতৰ এক প্ৰবল মুখা শিকোৱা যিটো মন, আৰু সেই মনেৰে সৈতে আমি তেখেতৰ ওচৰত মুখা শিকিলোঁ, আৰু মুখা শিকি আমি ভাওনাত মুখা চৰিত্ৰকেন্দ্ৰিকভাৱে সকলো মুখা, বিশেষত মাজুলী সকলোৱে জানে ৰাজযাত্ৰা উৎসৱ সবতকৈ ডাঙৰ উৎসৱ, আৰু বেছি মুখা প্ৰয়োগ তাতেই হয়, গতিকে সেই চৰিত্ৰবিলাকো আমি সেই পিতৃৰ পৰা শিকি লোৱা হ'ল, আৰু এতিয়া লাহে লাহে মুখাই আগবাঢ়িছে, আৰু সমস্তজন উঠি অহা যুৱ সমাজে মুখাক আদৰি লৈছে, আৰু যুৱক নহয় যুৱতীৰ লগত, আৰু যুৱক আৰু যুৱতীসকলে এই কলাক আদৰি লোৱা গুৰিতে এটাই বিষয়, সেই বিষয়টোতো আমি অকণমান জড়িত হৈছিলোঁ, বিষয়টো হ'ল যে তেওঁলোকৰ পৰা বহুত প্ৰত্যাহ্বান আহিছিলে আমি শিকোৱা সময়ত, যে মুখা শিকি লৈ লাভ কি, যিটোত অৰ্থ নাথাকে, গতিকে অৰ্থ নথকা এটা বিদ্যা আমি শিকাটো। আৰু তেতিয়াই মই অকণমান গৱেষণাৰ মন কৰিলোঁ যে কথাখিনি ঠিকেই আছে, আৰু এটা সময় আৰু আজি পাৰ্থক্য, বহুত পাৰ্থক্য, গতিকে আজিৰ সময়টোৰ লগত অৰ্থৰ লগত সংযোগ নিশ্চয় হ'ব লাগিব, আৰু সেইকাৰণে মুখাবোৰ আমি সেই ল'ৰাকেইজন 10 জন ল'ৰাৰ পৰা আৰম্ভ কৰিলোঁ মুখা শিকোৱাবলৈ।
1: আপুনি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে নহয়নে, গতিকে আপোনাৰ গৱেষণাৰ বিষয়টো কি আছিল?
0: মুখাৰ আমাৰ গৱেষণাটোৱেই হ'ল যে মুখা কেৱল নামঘৰৰ ভিতৰত সীমাবদ্ধ আধ্যাত্মিক ভাৱতেই থাকিব নে মুখাই বহি প্ৰকাশ ঘটিবলৈ হ'লে মুখাক ব্যৱহাৰস্থল বঢ়াব লাগিব, গতিকে কেৱল ভাওনাত সীমাবদ্ধ নাৰাখি সকলোৱে দেখিছে আজি মানুহৰ ঘৰত মুখা, আজি বিমানবন্দৰত মুখাই, আজি পৰ্যটকৰ বিশেষ জেগা শ্ৰী শ্ৰী চামগুৰি সত্ৰত, ইয়াত পৰ্যটকে এই মুখা অতি আদৰ কৰে, আৰু সেই মুখা চাবলৈ আহে, তেওঁলোকে নিব পৰাকৈ মুখা সুন্দৰকৈ আমি পেকেট কৰি যাতে মুখা দিব পাৰোঁ, ঠিক সেইধৰণে উপহাৰত আজি ডাঙৰ ডাঙৰ অনুষ্ঠানসমূহত আমাৰ স্বাভিমান গামোচাখন দিয়াৰ উপৰিও সেই আলহী তাৰ লগত এটা সুন্দৰ মাস্ক মুখা দিব পৰা ইত্যাদিয়েই মোৰ গৱেষণা আছিল, আৰু সেই গৱেষণাৰ মাজতে আমাক দিলে 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী।
1: আমি জানিব পাৰিছোঁ যে আপুনি বহুকেইটা সন্মান লাভ কৰিছে, এই সন্দৰ্ভত আপোনাৰ অনুভৱ কেনেধৰণৰ?
0: প্ৰথম হ'ল PhD সন্মানীয় ডক্টৰেট ডিগ্ৰী 2017, আৰু 2016 চনত

0: মুখাৰে বিশেষভাৱে এটা গুৰুত্ব বিষয় আমি আমি লাভ কৰিছিলোঁ, সেইটোৱেই হ'ল যে আমাৰ য'ত বৃন্দাবনী বস্তু আছে লণ্ডন ব্ৰিটিছ মিউজিয়াম, আৰু সেই মিউজিয়ামতে মিউজিয়ামৰ কিউৰেটৰ ৰিচাৰ্ড লাটন তেওঁ 16 চনত আহি আমাৰ লগত সংযোগ হ'ল আৰু তেতিয়া ক'লে যে বৃন্দাবনী বস্ত্ৰৰ লগত সম্মতি ৰাখি আপোনাৰ পৰা মুখাৰ প্ৰদৰ্শনী আমি বিচাৰিছোঁ। গতিকে আমি তেতিয়া খুব এটা আনন্দিত, কাৰণ আমাৰ এখন ভাগ্য বুলিয়ে কৈছোঁ, আৰু সেই ভাগ্য হ'ল যে বৃন্দাবনী বস্ত্ৰ কাষত আমাৰ অসমৰ মুখা থাকিব, আৰু সেয়া তাত থকাটো সেইটো গৌৰৱ অসমবাসী, গতিকে অসমবাসীৰ গৌৰৱ তাত মুখা থাকিব। আৰু তেতিয়াই মই খুব এটা মনে সেইখিনি হেঁপাহ হেৰি গ'ল আৰু সেইনপাতে মুখাত নিৰ্মাণ কৰি তাত এতিয়া বৰ্তমান সজাই থৈছে লণ্ডন ব্ৰিটিছ মিউজিয়ামত অসমৰ সত্ৰীয়া মুখাশিল্প। আৰু তাৰপিছতে এই মুখাশিল্পৰ লগত আমি 18 চনতে বিশেষভাৱে এটা অসমলৈ সন্মান আহিল, সেইটোৱেই হ'ল যে 26 জানুৱাৰী গণৰাজ্য দিৱস, আৰু তাতে আছিলে মুখাৰ প্ৰতিপদ, আৰু সেই প্ৰতিপদৰ ওপৰতেই সকলোৱে মুখা পিন্ধি এখনি চমু নাটক সাংসদ ভৱনৰ পৰা লালকিল্লালকে সেই পেৰেডত আমি 13 নম্বৰ ছিটটো আমি দখল কৰিছিলোঁ, আৰু তাতে কম্পিটিশ্যন হয়, প্ৰতিযোগিতা হয়, আৰু 27টা টেবুলো আছিল সেই সময়, এতিয়া 27টা টেবুলো নদবা দ্বিতীয় স্থান গৈ অসম অসমবাসীক জিকাই আমি ঘূৰি আহিলোঁ দিল্লীৰ পৰা। সিও এটা মুখাৰে এটা সুন্দৰ সন্মান দিলে ৰাষ্ট্ৰীয় পৰ্যায়ত। আৰু তাৰপিছতে 2019 চনত যেতিয়া মুখাৰ ওপৰতে আমাক ভাৰত চৰকাৰৰ যিটো সাংস্কৃতিক মন্ত্ৰালয় আৰু সেই সাংস্কৃতিক মন্ত্ৰালয়ৰ ফালৰ পৰা সংগীত নাটক একাডেমী এৱাৰ্ড দিছিলে 2019-ত, আৰু 2023-ত সেই মুখা শিল্পৰ ওপৰতে ভাৰতবৰ্ষৰ যিটো গৃহ বিভাগ আৰু সেই গৃহ বিভাগৰ ফালৰ পৰা দিছিল পদ্মশ্ৰী। গতিকে আমি এই গোটেই যদিও এইখিনি মুখাৰ ওপৰত সন্মান বোলা শব্দটো বা সন্মান দিছে, তো সেয়া আমি আনন্দৰে গ্ৰহণ কৰিছোঁ, কিন্তু সন্মান শব্দটো মোৰ প্ৰথম ক'বলৈ গ'লে মোৰ ঘৰখন, আৰু সেইখন ঘৰ হ'ল মাজুলী। মাজুলী মানুহৰ যিটো আধ্যাত্মিক আৰু মাজুলী মানুহৰ কলাৰ মাজুলী মানুহৰ সংস্কৃতিৰ লগত যিটো জড়িত সেইটো সকলোৱে জানে, গতিকে সেই তেনেকুৱা প্ৰেৰণাখিনি আমি পাইছিলোঁ মাজুলীৰ মানুহ তথা মোৰ ঘৰখনৰ পৰা, গতিকে আমি প্ৰথম আমাৰ সেই সন্মান আমি মাজুলীবাসীক দিছোঁ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, তো গুৰুজনাই অবিহনে এই বৰ অসম সম্ভৱ নহয়, গতিকে গুৰুজনাই যি দি থৈ গ'ল সেই মই আগতেই কৈছোঁ আদি কথাখিনি, গতিকে এই গুৰুজনাৰ সন্মান। গতিকে আমি কাম কৰি আছোঁ, কিন্তু কামৰ এটা কথা থাকে পৰিচয়, পৰিচয়টো আমি নিশ্চয় ক'ব লাগিব, আৰু সেইটোৱে হ'ল মুখা শিকা বয়স মোক 10 বছৰ, গতিকে সেই সত্ৰত আৰু মোৰ নিজৰ আতা অৰ্থাৎ পিতৃ, গতিকে এনেকে আগবাঢ়ি গৈছে।
1: বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো যে বহু যুৱক যুৱতীয়ে মুখা শিল্পক নিজৰ জীৱিকা হিচাপে লৈছে, মুখা সাজি নিজেই স্বাৱলম্বী হোৱা দেখিছো, এই ক্ষেত্ৰত আপুনি কি ক'ব?
0: দেখিলো যেতিয়াই মুখা শিকি ইয়াৰ পৰা কোনো লাভৱান নহয় তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰীৰ পৰা, বহুত উঠি অহা যুৱক যুৱতীৰ পৰা আমি সেইখিনি গম পালোঁ, গতিকে সেই যিটো আমি গৱেষণা কৰিছিলোঁ সেই গৱেষণাৰ ফলত এতিয়া যুৱক যুৱতীৰ সংখ্যা মুখা শিকা যথেষ্ট বেছি হৈছে, বহুত বাঢ়ি গৈছে, আৰু যাৰ ফলত তেওঁলোকে এতিয়া আত্মসংস্থাপন 20-25টা পৰিয়ালে মুখা বনাই তেওঁলোকে নিজৰ ঘৰুৱা চলাই সুন্দৰকৈ তেওঁলোকে চলি আছে, আৰু যিখিনি ল'ৰা এটা সময়ত হায়দৰাবাদ আৰু কেৰেলাতে থাকি কিবা এটা চাকৰি কৰাৰ যিবিলাক মন লৈছিলে আৰু তেতিয়াই আমি ৰাখি দিছিলোঁ যে ইয়াত থাকা, ইয়াতেই আমি সেই কেৰেলা বা আমি অন্য ৰাজ্যৰ যিটো উপাৰ্জন যিধৰণে তোমালোকে ভাবিছা ঠিক তেনেধৰণে আমি কলাৰ যোগেদি সেই উপাৰ্জন তোমালোকৰ ঘৰতো দিব পৰা হ'ব, তেনেকুৱা ধাৰণাই তেওঁলোকক ৰাখি দিলোঁ, কিন্তু সেই ধাৰণাই বৰ্তমান আহি আহি বাস্তৱ লৈছে, আৰু সেই বাস্তৱত এতিয়া সকলো আত্মসংস্থাপন মুখাৰ যোগেদি হৈছে, আৰু যিটো সময়ত মুখা শিকিবলৈ নাহে অন্তত, আৰু এতিয়া কিন্তু মুখা শিকাৰ সংখ্যা আগতকৈ বাঢ়িলে,
1: গতিকে নতুন কিবা পৰিকল্পনা আছে নেকি?
0: নতুন পৰিকল্পনা মোৰ এটাই যে পৰিকল্পনা বুলি কওঁতে মোৰ সৃষ্টি, কাৰণ সৃষ্টি নহ'লে কলা জীয়াই নাথাকে, গতিকে সৃষ্টিৰ মাজতে মই যেনেকৈ আজি মুখাই কথা ক'ব পাৰিছে সেইখিনিও সৃষ্টি কৰা হ'ল, আৰু মুখাই কথা ক'ব নে মুখাই অংগ সঞ্চালন যিটো চকু মুখৰ সঞ্চালন সেইখিনিতো অকণমান কৰা হ'ল, আৰু আমি ভাবোঁ যে আজি মঞ্চৰ যুগ আৰু আজি সেই আধুনিক সমাজখনৰ লগত আমি আৰু কেনেকৈ মুখাক আৰু জনপ্ৰিয় কৰিব পাৰি সেই চিন্তাটো আছে, আৰু তাতকৈ এটা চিন্তা যে আমি সদায় কৰি নাথাকোঁ, গতিকে আমাৰ পৰা শিকি ল'ব লাগে উঠি অহা প্ৰজন্মই, গতিকে প্ৰজন্মৰ প্ৰতি আমাৰ এটাই আহ্বান যে শিকিবলৈ আহক, আমাক শিকা লাগে, আৰু আমি সদায় শিকিবৰ কাৰণে আগ্ৰহীসকলক আমি সদায় দিবলৈ সাজু আছোঁ মুখা শিল্প প্ৰশিক্ষণ, গতিকে প্ৰশিক্ষণ বা শিক্ষাৰ অবিহনে

কোনো বস্তু জীয়াই নাথাকে। আৰু নতুনকৈ এতিয়া ইয়াক আদৰি লোৱাৰ উপৰিও সমাজখনে আজি মাজুলী কালচাৰেল ইউনিভাৰ্চিটি, আজি কালচাৰেল ইউনিভাৰ্চিটিত এই ছাবজেক্টটো, মুখা বিষয়টো তাত সন্নিৱিষ্ট কৰা হৈছে। আৰু এতিয়া মই তাত মাজে মাজে ক্লাছ কৰিব লাগে, মুখা শিল্প যিটো পাৰফৰ্মিং আৰ্টত এইটো ভৰাই দিয়া হৈছে। গতিকে সিও এটা নতুন পৰিকল্পনা, আৰু সেই পৰিকল্পনাবিলাক আমাৰ মাজেদি কথাখিনি কৈছিলোঁ যে পৰিকল্পনা বুলি কওঁতে এটাই যে ই যাতে বৃহত্তৰভাৱে প্ৰচাৰ আৰু আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত যাতে সুন্দৰকৈ প্ৰচাৰ হ'ব পাৰে, আৰু তাৰপাছতে যাতে বিশ্বই গম পাব যে এটা কলা হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা সেই কলাই সি সময়ৰ লগত মিলাই সি আগবাঢ়ি আৰু সেই পৰম্পৰা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সদায় এইটো এটা বিশেষ লক্ষণীয় বুলি মই ভাবিছোঁ আৰু সেইটো হ'ব লাগিব। গতিকে পৰম্পৰা এইটো নহয়, সদায় একে থাকিব। পৰম্পৰাই সমাজ গৰকিবলৈ বিচাৰে, গতিকে সমাজ গৰকিবলৈ বিচাৰোঁতেই কিছু তাত পৰিৱৰ্তন আহে, স্বাভাৱিক কথা। কিন্তু মুখাৰ যি মৌলিকতা, সেই মৌলিকতা যাতে অটুট থাকক আৰু সেই মৌলিকতা

0: পৰিকল্পনাৰ মাজেদি কথাখিনি কৈছিল। সেই পৰিকল্পনা বুলি কওঁতে এটাই যে ই যাতে বৃহত্তৰভাৱে প্ৰচাৰ আৰু আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত যাতে সুন্দৰকৈ প্ৰচাৰ হ'ব পাৰে আৰু তাৰপাছতে যাতে বিশ্বই গম পাব যে এটা কলা হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা সেই কলাই সি সময়ৰ লগত মিলাই সি আগবাঢ়ি আৰু সেই পৰম্পৰা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সদায় এইটো এটা বিশেষ লক্ষণীয় বুলি মই ভাবিছোঁ আৰু সেইটো হ'ব লাগিব। গতিকে পৰম্পৰা এইটো নহয় সদায় একে থাকিব, পৰম্পৰাই সমাজ গৰকিবলৈ বিচাৰে। গতিকে সমাজ গৰকিবলৈ বিচাৰোঁতেই কিছু তাত পৰিৱৰ্তন আহে, স্বাভাৱিক কথা। কিন্তু মুখাৰ যি মৌলিকতা, সেই মৌলিকতা যাতে অটুট থাকক আৰু সেই মৌলিকতাক ৰাখি আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি নতুন আৰু নতুন মনেৰে সদায় আছোঁ আৰু যাতে আমাক লাগিব আগ্ৰহ আৰু আপোনাৰ।
1: হয়, ধন্যবাদ আপোনাক। এয়া আছিল মাজুলীৰ সুসন্তান শিক্ষক মুখাশিল্পী পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামী। অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি আগবঢ়াইছে এইগৰাকী শিল্পীয়ে। সংবাদ চলন্তিকা শুনিলে। আজিৰ সংবাদ চলন্তিকাৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছো। নমস্কাৰ।

0: জীবন আলীর যুগলবন্দী এই মাহৰ দম্পতি মঞ্জুস্না মহন্ত গোস্বামী আর হৃদয় গোস্বামী। প্রচার হব দেওবাৰে নিশা 9:30 বজাত।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছত মুখ্য বাতৰি।
4: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা 8 বজাত ডাক বেলট গণনাৰে ভোটগণনা আৰম্ভ হ'ব। পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰীতো কাইলৈ পুৱাৰে পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি কামৰূপ জিলাৰ আমিনগাঁৱত স্থাপন কৰা ভোটগণনা কেন্দ্ৰসমূহৰ ব্যৱস্থাপনা আৰু প্ৰস্তুতিৰ বিষয়ে বিস্তৃত পৰ্যালোচনা কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত কাইলৈ ৰায়দান কৰিব। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা বিভিন্ন গোচৰৰ পৰহিলৈৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব। আজি বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 বজাত শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো এই মাহৰ গীত। আজিৰ শিল্পী মিতালী চৌধুৰী, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈছো শিল্পীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ দত্তৰ।

এই মাহৰ গীত অনুষ্ঠানটিত শিল্পী মিতালী চৌধুৰীৰ কণ্ঠৰ গীত শুনিলে। গীত দুটিৰ কথা আছিল ক্ৰমে কেশৱ দত্ত আৰু দীনেশ বৈশ্যৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়াইছো গজলৰ অনুষ্ঠানটি। পুনতেই এয়া মেহদী হাছান।

গজলৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনাব লৈছো ৰিপ ৰিপ মলয়া শ্ৰব্য সংকলনটিৰ পৰা কবিতাৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাব লৈছো দীপিকা শৰ্মাৰ কণ্ঠত সাগৰমুখী শ্ৰব্যসংকলনটিৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাব লৈছো সোৱণশিৰি শ্ৰব্যসংকলনটিৰ পৰা মৌচুম গগৈৰ কণ্ঠৰ এটি গীত।

চিত্ৰগীতত এইবাৰ শুনাব লৈছো মন প্ৰজাপতি চিনেমাখনৰ পৰা ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰৰ কণ্ঠৰ গীত।

অনুষ্ঠানত এইবাৰ শুনাব লৈছো পলাশৰ ৰং চিনেমাখনৰ পৰা ভূপেন হাজৰিকা আৰু উষা মংগেশকৰৰ কণ্ঠৰ এটি গীত।

অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীতত এইবাৰ শুনাব লৈছো প্ৰাণগংগা চিনেমাখনৰ পৰা খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীত।

চিত্ৰগীতৰ শেষত শুনাব লৈছো কাস্কৰ চিনেমাখনৰ পৰা সুমন কল্যাণপুৰৰ কণ্ঠৰ এটি গীত।

0: অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা 8 বজাত ডাক বেলট গণনাৰে ভোটগণনা আৰম্ভ হ'ব। ৰাজ্যৰ 35খন জিলাৰ মুঠ 40টা কেন্দ্ৰত 126টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব। কাইলৈ 59গৰাকী মহিলাকে ধৰি 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। গুৰুত্বপূৰ্ণ প্ৰাৰ্থীকেইগৰাকীৰ ভিতৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া, AIUDFৰ মুৰববী বদৰুদ্দিন আজমল, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অন্যতম। ভোটগণনা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তদুপৰি ষ্ট্ৰং ৰুমসমূহৰ নিৰাপত্তা ব্যৱস্থাটো চোকা দৃষ্টি ৰখা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহেও প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বিভিন্ন জিলাৰ আয়ুক্তসকলে এই সন্দৰ্ভত বৈঠকৰ আয়োজন কৰি প্ৰয়োজনীয় দিশসমূহৰ বুজ লয়। কামৰূপ মহানগৰ জিলাৰ 5টা সমষ্টিৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কাইলৈ পুৱাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ইতিমধ্যে আৰক্ষী আৰু প্ৰশাসনে ভোটগণনা কেন্দ্ৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। জিলাখনত কাইলৈ ভোটগণনাৰ সন্দৰ্ভত জিলা আয়ুক্ত স্বপ্নিল পালে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
2: কামৰূপ মেট্ৰ' নিৰ্বাচনী জিলাৰ 5টা সমষ্টিৰ কাউণ্টিং কাইলৈ মণিৰাম দিৱান ট্ৰেড চেণ্টাৰ যিটো আমাৰ ডেজিগনেটেড কাউণ্টিং চেণ্টাৰ হয় আৰম্ভ হ'ব ৰাতিপুৱা 8 বজাৰ পৰা। প্ৰশাসন সাজু আছে, কাউণ্টিঙৰ চব এৰেঞ্জমেণ্টটো ৰেডি হৈছে। কাউণ্টিং ছুপাৰভাইজাৰ এজেণ্ট তেখেতসকল কেনেকৈ আহিব, ক'ত পেডেষ্ট্ৰিয়ান জ'ন হ'ব, কেনেকৈ পুৰা কাউণ্টিংটো মেনেজ হ'ব, এই গোটেই প্লেনখিনি কমপ্লিট হৈছে। কাইলৈ ৰাতিপুৱাৰ কাৰণে 8 বজাৰ পৰা কাউণ্টিংটো আৰম্ভ।
1: বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনে অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু লাউডস্পীকাৰ বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজী জ্বলোৱা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কাইলৈ ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো জিলাতে সুৰা নিষিদ্ধ ঘোষণা কৰা।

0: হৈছে। উল্লেখযোগ্য যে পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ভোটগণনাও কাইলৈ পুৱা আৰম্ভ হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞ জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুৱা 9 বজাৰ আঞ্চলিক বাতৰি প্ৰচাৰ নহয়। অৱশ্যে সময়ে সময়ে প্ৰতিটো সমষ্টিৰ ভোটগণনাৰ সবিশেষ প্ৰচাৰ কৰা হ'ব। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি সংবাদ মাধ্যম স্বাধীনতা দিৱস উদযাপন কৰা হয়। সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰবোৰক স্বীকৃতি দিয়া, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাত আক্ৰমণ ৰোধ কৰা আৰু কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 3 মে'ত এই দিৱস উদযাপন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে গুজৰাট টাইটানছক জয়ৰ বাবে 164 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পাঞ্জাব কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে 166 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 2টা বলত 3টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 19 অভাৰতে 8টা উইকেট হেৰুৱাই 165 ৰাণ সংগ্ৰহ কৰে। আকাশবাণী দিল্লীৰ জনপ্ৰিয় বাতৰি পৰিৱেশিকা লিলি দাস মালিকৰ আজি কিছু সময় পূৰ্বে বেংগালুৰুত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 91 বছৰ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন আলীৰ যুগলবন্দী।

0: নমস্কাৰ আদৰ শ্ৰোতা, জীৱন আলীৰ যুগলবন্দীৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰ শ্ৰোতা, আপোনালোকে জানে যে জীৱন আলীৰ যুগলবন্দী এনেকুৱা এটা অনুষ্ঠান য'ত আমি এহাল দম্পতীক আমন্ত্ৰণ কৰি আনো, আৰু যিহাল দম্পতীক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। সমাজৰ এহাল অতি চিনাকি, অতি জনপ্ৰিয়, তেনেকুৱা সকলোৱে চিনি পোৱা দুখন মুখ আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকল হৈছে মঞ্জুস্না গোস্বামী মহন্ত আৰু হৃদয় গোস্বামী। আপোনালোকক পাই আমি আনন্দিত হৈছোঁ আৰু আজিৰ এই অনুষ্ঠানটোলৈ আমি স্বাগতম জনাইছোঁ। জিন্তি,
1: হয়, শ্ৰোতাসকলক স্বাগতম জনাইছোঁ। আমাৰ এই অনুষ্ঠানত শ্ৰোতাসকলে বহু আমাৰ দম্পতীক লগ পাইছে আৰু আজিৰ দম্পতীহাল অকণমান ব্যতিক্ৰম, এইকাৰণে তেওঁলোক সম্পূৰ্ণৰূপে সংগীতৰ মানুহ।
0: এই যুগলবন্দী বুলি আমাৰ যিটো অনুষ্ঠান, আজিৰ যিটো অনুষ্ঠান আমি বহিছোঁ, জীৱন আলীৰ যুগলবন্দী, এটা জীৱনৰ এটা টেৰাবেকা বাট, সেই বাটটোক আমি ধৰক ঘাত প্ৰতিঘাত সংঘাত তাক জয় কৰি চিধা পোনাই লৈ গৈ আমি তাক আগবাঢ়ি যোৱাটোকেই বুজাওঁ। একেলগে এটা যুগ্ম যাত্ৰা, এই যুগলবন্দীৰ কথাৰে আমি আৰম্ভ কৰোঁ সদায় এই অনুষ্ঠানটো, আজিও কৰিব খুজিছোঁ। আৰু ৰেডিঅ'ত মঞ্জুস্নাবাৰ গীত যেনটি আমি বজাই থাকোঁ, কালি অনুষ্ঠানত আমি বাৰ গীত শুনাইছোঁ, এতিয়া আপোনালোকৰ আমি যুগলবন্দীৰ কথালৈ পোনে পোনে আহিব খুজিছোঁ। আৰম্ভণি শ্ৰোতাই বৰ আগ্ৰহেৰে ৰৈ থাকে, যেনটি আৰম্ভণি কৈছে যে দুয়োগৰাকী সংগীতৰ ব্যক্তি, সংগীতৰ মানুহ, এই সংগীতে আপোনালোকক একেলগে এজোৰ কৰিছিলে নেকি বাৰু?
2: হয়,
0: কেনেদৰে আৰম্ভ হৈছে দাদা কওকচোন, বাইদেউ কৈ থাকে, বাইদেউ গাই থাকে, আপোনাৰ পৰা শুনি আমি ভাল পাওঁ।
1: সেই যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছিল?
2: একচুৱেলি কেনেকৈ আৰম্ভ হৈছিল মানে কি, আমি লগ হওঁ বুলি লগ হোৱা নাছিলোঁ, এইটো এটা কো ইনচিডেন্স, আমি লগ হ'লোঁ। মই লেটাৰ ইনষ্ট্ৰুমেণ্টছ বজাওঁ, তেওঁতো গান গায় বাৰু আগৰ পৰাই। মই এওঁক যেতিয়া প্ৰথমে লগ পাইছিলোঁ, তেওঁ ক্লাছ ছিক্স ছেভেনৰ ষ্টুডেণ্ট, তেতিয়া মই প্ৰি ইউনিভাৰ্চিটি, আজিকালি যিটো হায়াৰ ছেকেণ্ডেৰী, মই তেতিয়া পঢ়ি আছোঁ আৰ্য বিদ্যাপীঠত। তেওঁৰ ককায়েক মোৰ বন্ধু,

0: সেই সূত্ৰে এওঁলোকৰ ঘৰলৈ অহা যোৱা, আৰু ককায়েক সাগৰ মহন্ত খুব ভাল ড্ৰামাৰ আছিলে, এতিয়াও বজায়, সময় সুযোগ পালে খুব ভাল ড্ৰাম বজাইছিলে। আমাৰ এটা গ্ৰুপ এটা আছিলে জিঞ্জিৰি বুলি পেলাই, সেই জিঞ্জিৰি আকৌ নামটো দিছিলে এখেতৰ দেউতাক প্ৰয়াত কেশৱ মহন্তদেৱে, জিঞ্জিৰি মানে শিকলি। আমি এটা বেণ্ড এটা তেতিয়াই, এইটো কিমান 78-79 মানৰ কথা, তেতিয়াই আমি এটা বেণ্ড আমি বনাইছিলোঁ। সেই সূত্ৰে এওঁলোকৰ ঘৰলৈ অহা যোৱা, আৰু এওঁৰ বায়েক কাকলি বৰ্তমান নাই, তেওঁ খুব ভাল গান গাইছিলে। তেতিয়া মন জ্যোৎস্নাতকৈ বন জ্যোৎস্না, তেওঁ বন জ্যোৎস্না কাকলি,
1: কাকলিয়েহে ৰেডিঅ'ত ৰেকৰ্ডিং আছে, আমি শুনাই
0: থাকোঁ, তেওঁহে গান গাইছিলে, এওঁ গাইছিলে, কিন্তু এওঁটো মানে লেয়াৰটো ওপৰত নাছিল, লেয়াৰটো তলত আছিল, ওপৰ লেয়াৰটো হেৰি আছিলে। তেতিয়া যাওঁ ৰিহাৰ্চেল কৰোঁ, আৰু লগতে আমাৰ যিবিলাক আমাৰ বেণ্ডৰ যি ৰিহাৰ্চেল সেইবিলাকতো বাৰু বেলেগতো হয়, বেলেগ আৰ্টিষ্টৰ লগত আমি বজাওঁ এনেকুৱা আৰু, কিন্তু সেই সূত্ৰে এওঁলোকৰ ঘৰৰ লগত অহা যোৱা মোৰ, আৰু সেইখিনি সময়ত আকৌ খগেন মহন্তৰ লগতো মই দুই এখন অনুষ্ঠান বজাইছিলোঁ, এনেকৈ কৰি এওঁলোকৰ লগত ঘনিষ্ঠ হ'ল। এই ঘনিষ্ঠ হওঁতে হওঁতে ইমান বেছি ঘনিষ্ঠ হৈ গ'ল, মই এওঁলোকক গুচিয়ে আহিলোঁ,
1: আপুনি লৈ আহিলে,
0: নিজৰ কৰি
2: নাই, তাতো ফেজ আছে বাৰু, ক্লাছ ছিক্স ছেভেনতে
0: নাই নাই
2: তেতিয়া কথা হোৱা নাই, একো
1: বাইদেউ সজাগ হৈ গৈছে, ক্লাছ ছিক্স ছেভেনতে হোৱা
2: নাই, মই ছিক্স ছেভেনত একচুৱেলি মই তেতিয়া যিটো কথা কৈছে মই অহাই নাই, গান মানে কি, গানটো মোৰ ঘৰখনৰ এটা মানে লগত লাগি থকা এটা বস্তু, মানে চিনাকি আৰু, লগতে লাগি থকা, ভাত খাওঁ, মাছ খাওঁ, চাহ খাওঁ, গান গাওঁ, একে কথা আমাৰ, মানে গানটো আৰু মা মা মাৰ মুখতেতো গান প্ৰথম আৰু আমাৰ শুনা, মাও এই সত্ৰীয়া সংগীত আমাৰতো এনেকুৱা নহয় যে মঞ্চত পৰিৱেশন কৰিব লাগে কাৰণে গাব, চাকি গছ দিওঁতেও সংগীত থাকে নহয়, প্ৰাৰ্থনা সংগীত থাকে, মায়ে সংগীত তেনেকৈয়ে গ্ৰহণ কৰিছে, গতিকে মাৰ মুখতে সংগীত শুনিছোঁ, দেউতাটো দেউতাই আৰু অনবৰতে এটা পৰিৱেশ, দেউতাৰ লগতে অসমৰ যিমানবোৰ বিশিষ্ট মানুহ আছে এই সাংস্কৃতিক ক্ষেত্ৰখনৰ, গোটেই মানুহখিনিকে মই ঘৰতে খুৰা মামা মানে এনেধৰণৰ সম্বোধনেৰেই পাইছোঁ, খগেন মামা আছে আমাৰ লগত, মামা আকৌ মোৰ মাৰ লগত বিয়াতে অহা নহয়, মানে আইতাক দেউতাই কৈছিলে যে ল'ৰাটো দিয়ক মোৰ লগত, আপুনি ভয় নাখাব, মই নষ্ট নকৰোঁ, মানে গানা বাজনা কৰা মানুহ, গতিকে মানে খুৰখালীয়েকক লৈ আহিছে, এতিয়া মামাহে তেতিয়াৰ পৰা আমাৰ লগতে থকা প্ৰায় 12 বছৰ কাল আছে, পিছত বিয়াৰ পিছত দেউতাই ক'লে এতিয়া বেলেগ এটা ইউনিট হ'ল, তই বেলেগ হ'ব লাগিব, তেনেকৈ বাৰু বেলেগ হ'ল, তেওঁলোক মানে গ'লগৈ আমাৰ ঘৰৰ পৰা, গতিকে মামা আমাৰ অভিভাৱক, আৰু সেই সূত্ৰ আমি বহুত মানুহ লগ পাইছোঁ, আকাশবাণী গুৱাহাটী কেন্দ্ৰ আমাৰ দ্বিতীয় এখন ঘৰৰ নিচিনা, মামাৰ লগতে গুচিয়ে আহোঁ নহয়, মানে বেলেগে এটা কিবা হেৰি এণ্ট্ৰিৰ কাৰণে আমি বেলেগ চিন্তা কৰিবই নালাগে, বেলেগ মানুহৰ দৰে ইয়াৰে প্ৰতিটো কোঠা আমাৰ চিনাকি, আজি যে ইয়ালৈ সোমাই আহিছোঁ কিমান নষ্টালজিক হৈছোঁ সিমানটো মই বুজাব নোৱাৰোঁ, তাৰমানে ইয়াৰ গুণটোৱে আমাৰ কাৰণে ইমান মানে এটা নষ্টালজিয়াৰ বস্তু, ভাবিব নোৱাৰি তাৰমানে, ইয়াতে সোমাওহি সকলোফালে মামা ৰমেন মামা জেপি দায়ে ক'লোঁ বাৰু, তেনেকৈ প্ৰত্যেকজনকে আমি একেবাৰে মানে নিজৰ ঘৰৰ মানুহৰ দৰে পাইছোঁ, আৰু বহুত দিনলৈকে বুজাই নাছিলোঁ যে মানে তেজৰ সম্পৰ্ক নাই তেওঁলোকৰ লগত, চব নিজৰ মানুহ বুলি ভাবোঁ আমি তেনেকৈহে, গতিকে কিন্তু মই গান গোৱা নাছিলোঁ, সেই কথাটোহে আচলতে পইণ্টটো হ'ল যে মই খেলিছিলোঁ, মানে মোৰ মা বেষ্ট এথলেট আছিল দেই, তে মোৰ ৰাপটো আছিলে খেলাৰ প্ৰতি, মানে সপোন আছিলে মানে বিৰাট ডাঙৰ খেলুৱৈ হ'ম, মানে একেবাৰে বিশ্ববিখ্যাতেই হৈ যাম, মানে এনেকুৱা আৰু,
1: চাগে ফিল্ডত নামিলে হ'লে হয় চাগে, আৰু আপোনাৰ বিল্ড আপটো যিটো দেখিছো
2: হৰিৰ এথলেট আছিলো, স্কুলত মই এইবিলাক কি শ্বটপুট জেভলিন থ্ৰ এইবিলাকত মই মানে পুৰস্কাৰবোৰ লৈ লৈ ঘৰলৈ আহোঁ আৰু, ভৰ্তি হৈ যায় মানে পুৰস্কাৰ এনেকুৱা আৰু, আৰু ভলীবল খেলিছিলোঁ, বেডমিণ্টন খেলিছিলোঁ মই, বেডমিণ্টন মই স্কুল টুৰ্ণামেণ্টো কৰিছিলোঁ, আৰু মোৰ বাইদেউৱে গান গাই চাওঁ আৰু, তাই গান গায় আৰু, বাইদেউৱে গান গায়, দাদাই তবলা বজায়, যি সূত্ৰে এওঁ আহি যোগ হ'লহি আমাৰ হেৰিত, গতিকে এওঁলোক মোৰ কাৰণে মানে এটা চাবলগীয়া বস্তু আছিলে, আৰু মই মঞ্চত এতিয়ালৈকে প্ৰৱেশেই কৰা নাই, এওঁলোকক মঞ্চত দেখিছোঁ, বিভিন্নজন ডাঙৰ শিল্পীৰ লগত এওঁ বজোৱা দেখিছোঁ, মোৰ দাদাহঁতক দেখিছোঁ, বাইদেউহঁতক দেখিছোঁ, আৰু অবাক হৈ চাইছোঁ, গতিকে মই বৰ পিছতহে আহিছো,
1: আপোনাৰ আইডল আছিলে মানে তেখেত,
2: পিছলৈ মানে কি হ'ল জানা, অকল তেওঁ বজায়েই যে এনেকুৱা নহয়, মানে তেওঁৰ বিভিন্ন

0: ক্ষেত্ৰত প্ৰতিভা মানে দেখিলোঁ মই, আৰু মানে এওঁৰ আগ্ৰহ দেখিলোঁ মানে, এওঁ এটা মই কৈ দিছোঁ মানে এইটো এটা স্কিল এটা আছে, লেংগুৱেজ মানে তৎক্ষণাত পিক আপ কৰিব পাৰে মানে, সেইটো মই একদম জিৰ' মানে, মই মোৰ নিজৰ ভাষাটো ভালকৈ ক'ব পাৰোঁ, আনৰ ভাষাটোত মই ইমান মানে অবাধে বিচৰণ কৰিব নোৱাৰোঁ মানে, সেইটো ভাষাৰ মাজত এটা মোৰ হেৰি থাকে, সংকোচ থাকে, এওঁ নাই, এওঁ মানে বিভিন্ন ভাষা তৎক্ষণাত কৰে, এই পাঞ্জাৱী কোনোবা এজন বন্ধু লগ পালে দিলে পাঞ্জাৱীতে কথা কয়, এই বোলে হিন্দী ক'ব লগা হ'ল দিলে হিন্দী কয়, তেনেকুৱা। তাৰপিছতে গজল গাবলৈ খুব আৰম্ভ কৰিছিলোঁ এটা বয়সৰ পৰা, স্কুলত মানে ক্লাছ 8-9 এনেকুৱামান যেতিয়া পাইছোঁ, লাহে লাহে মই আচলতে মই গানৰ ফালে কেতিয়া ঢাল খালোঁ মই নিজেই বুজি নাপালোঁ মানে, খেলাটো এৰি দিলোঁ, গানলৈ গুচি আহিলোঁ, সেইটো ঠিক কলেজ পোৱাৰ পিছত মানে, দুটা সমানেই চলাই থাকিছিলোঁ তেতিয়া, ঘৰত আহি হাৰমনিয়ামখন মামাহঁতে বজায়তো মই বজাওঁ, বজাই বজাই বজাবই জনা হৈ গ'লোঁ, মামাক দেখোঁ সুৰ কৰে, দেখোন বিভিন্নজন আহে দেউতাৰ লগত, দেউতাই গান লিখে, তেওঁলোকে সুৰ কৰে, সুৰ কৰাও এটা কাম মানে, সেইধৰণে ময়ো হাৰমনিয়ামটো লৈ পেলাই সুৰেই কৰি পেলালোঁ, দেউতাই শুনিলে, শুনি পেলাই ক'লে তই কিবা নতুন কৰিছ নেকি, মই চব কৰিছোঁ, ভাল সুৰ হৈছে দেখোন, অ মই সুৰকাৰো হৈ গ'লোঁ মানে, তেনেকে ক'ব নোৱাৰাকে পৰিৱেশতে সোমাই মই এফালে ঢাল খালো, তাৰপিছত ইফালে সেইখিনি সময় আমাৰ কাৰণে মানে তোমাৰ মোৰ যিটো টিন এইজ মানে, সেই এইজটোত মানে গজল এটা মানে, এনেইতো হিন্দী বোলছবিৰ গীত, আকাশবাণীত কল্পতৰু আৰম্ভ হ'ল কি, লতা মংগেশকাৰ, আশা ভোচলে, এইবিলাকতো অবাক হৈ শুনিছোৱেই মানে, বিশেষভাৱে আশা ভোচলে মোৰ মানে খুব প্ৰিয়, তেওঁৰ যিটো ভাৰ্চেটালিটি মানে, সকলো গানতে মানে কেনেকে তেওঁৰ মানে, তেওঁৰ হেৰিটোৱে বেলেগ মানে, এক্সিকিউশ্যনটোৱে বেলেগ মানে, বিভিন্ন ধৰণৰ গানত বিভিন্ন তেওঁৰ মানে সেই যিটো ভাৰ্চেটালিটি, সেইটো মানে মই সৰু কালিতে মানে মোৰ মগজ মন মগজুত সোমাই গৈছিলে, আৰু লতা মংগেশকাৰটো আৰু দেৱী সৰস্বতী, কিন্তু এওঁৰ যিটো মানে এটা সেইবোৰ বস্তুৰ প্ৰতি আকৃষ্ট মই ৰেডিঅ'ত শুনি আছোঁ, লগতে সমানে কি হৈছিলে, খগেন মামাৰো তাত এটা প্ৰভাৱ আছে মোৰ, মামাই ৰেডিঅ'ৰ পৰা যাওঁতে একোখন একোখন ৰেকৰ্ড কিনি কিনি যায় মানে, কৈছে আহাচোন মোক, তেওঁ জোৰ বুলি মাতিছিলে ঘৰত, মোৰ ঢেৰ নাম মানে, দেউতা মামা এনেকে জোৰ আহাচোন তুমি, মাতি নিলে ধৰা, সৰু তেতিয়া মই, পাপনটো একেবাৰে সৰু, সি অহাই নাই তেতিয়া, হেৰিলে আমি দুইটাই আৰু তাকো টানি লওঁ, লৈ পেলাই ৰেকৰ্ডবোৰ লগাওঁ, কাৰ, জগজিৎ সিং, চিত্ৰ সিঙৰ যেতিয়া গজল মানে, গজলবিলাক খুব শুনো আৰু শুনি শুনি শুনি শুনি মোৰ এনেকুৱা হৈ গ'লগৈ, পিছলৈ গৈ পেলাই বিভিন্ন দেই, গোলাম আলী, মেহদি হাছান, বেগম আখতাৰ, এনেকুৱা দেউতায়ো কলকাতাৰ পৰা যেতিয়া চিনেমাৰ গান লিখিবলৈ যায় ভিন্দৰ লগত, তেতিয়া তাৰ পৰা মোৰ এই মানে আগ্ৰহটো দেখি তাৰ পৰা কেছেটবোৰ লৈ আহে, কয় বোলে তই যদি ভালকৈ গজল শিকিব খুজিছ মেহদি হাছান শুন, মেহদি হাছান শুনো, এনেকৈ এনেকৈ মই সেইটো ধাৰালৈ মানে খুব আকৃষ্ট হ'লোঁ, কিন্তু হ'লে কি হ'ব, মোৰ ভাষা পিক আপ কৰাৰ সেই স্কিলটো অলপ লেহে নোৱাৰোঁ মানে, মই বুজি নাপাওঁ, উৰ্দু বুজি নাপাওঁ ন, উৰ্দুটো মোৰ তালিম একো নাই, এই একেলগে যেতিয়া ৰিহাৰ্চেলত বহোঁ, এওঁ যেতিয়া তাবলা বজায় পুটুককৈ শব্দ এটা ভুলকৈ গ'লে এওঁ শুধৰাই দিয়ে, বোলো ৱাহ এওঁ কেনেকৈ জানে ইমান, তাৰপিছততো এওঁক দেখিছোঁ উৰ্দুবিলাক খুব শুদ্ধকৈ কয়, অৰ্থও ভাঙি দিয়ে, মই বোলো আৰে তুমি উৰ্দু জানা নেকি, সেইটো এটা মোৰ দুৰ্বলতা আহিল মানে এওঁৰ প্ৰতি দেই, বাপৰে ইমান বঢ়িয়াকৈ উৰ্দু, আৰু মোৰ এটা মানে এটা এটা এটা নিৰ্ভৰ কৰোঁ মানে তেওঁৰ ওপৰত, যে এওঁতো আছেই, গানটো পিক আপ কৰি লওঁ, অৰ্থখিনি সুধি ল'ম, এওঁ সুধো, এওঁ কৈ দিয়ে, বা এওঁৰো এইটো এটা কি, মই ক'ব খোজা নাই যে এওঁ উৰ্দুৰ একেবাৰে এজন বিশেষজ্ঞ, তেনেকুৱা নহয়, কিন্তু সেই ভাষাটোৰ প্ৰতি মানে ইমানেই তেওঁৰ এটা হেৰি আছে, কি ক'ম, প্ৰেম আছে, যে ভাষাটো সেইকাৰণে তেওঁ খুব চৰ্চা কৰে মানে, চৰ্চা কৰে, আৰু সেইখিনি সময়ত এনেকুৱা নাছিল এতিয়াৰ নিচিনা গুগল বা তৎক্ষণাতে আমাৰ হাততেই আমি গোটেই বস্তুবোৰ নাপাওঁ, আমি যথেষ্ট ঢপলিয়াব লাগে সেইটোৰ কাৰণে।
1: দাদাই ক'ত শিকিলে ইমান যে সেইটো কথা হয়,
2: ইনফেক্ট মই কেনেকৈ শিকিলোঁ, ক'ত শিকিলোঁ নহয় মানে আয়ত্ত কৰিলোঁ, অলপ আয়ত্ত কৰিলোঁ কেনেকৈ মানে, কি হ'ল মোৰ হেৰিটো, লাইফ জাৰ্ণিটো অকণ বেলেগ ধৰণৰ, মই মোৰ জন্ম লংকাত, তাৰপিছত মোৰ পঢ়া শুনাৰ আধা চোৱা কৰিলোঁ ডিগবৈত মোৰ খুৰাৰ লগত থাকি, তাত আচলতে খুৰা আছিলে এতিয়াৰ ইণ্ডিয়ান অইল, তেতিয়া বি অ' চি আছিলে, বৰ্মা অইল কোম্পানী, তাৰ এক্সিকিউটিভ আছিলে, আৰু খুৰাৰ ওচৰলৈ বিভিন্ন ধৰণৰ মানুহ আহিছিলে, বিভিন্ন তামিল তেলেগুৰ পৰা আৰম্ভ কৰি এই গোটেই মানে হেৰিৰ এই লক্ষ্ণৌ চক্ষ্ণৌ ছাইডৰ মানুহ এনেকৈ খুব অহা যোৱা আছিলে, ব্ৰিটিছবিলাকতো আছিলে বাৰু, তো এই তেওঁলোকৰ লগত মোৰ মানে ইণ্টাৰেকশ্যন হয়, মই সৰু তেতিয়া, আৰু ক'ব নোৱাৰোঁ এইটো জন্মসূত্ৰে হয়তো মোৰ কিবা এটা আছিলে যে মানে লেংগুৱেজ এটা শিকিবলৈ বৰ আগ্ৰহ,
1: বেছি সময় নালাগে আগ্ৰহ,
2: অঁ

0: শিকোতে মই ভালকৈ শিকিব চেষ্টা কৰোঁ। তো সেই মানুহখিনিক লগ পাই তেওঁলোকৰ লগত কথা পাতোঁতে পাতোঁতে মই কিছুমান বস্তু আয়ত্ত কৰিলোঁ। তাৰপিছত যেতিয়া মই মেট্ৰিক পাছ কৰিলোঁ, আহি পেলাই গুৱাহাটী পালোহি। গুৱাহাটী পাই ইয়াততো এখন মানে কি গুৱাহাটীৰ সমাজখনটো মেট্ৰ'পলিটেন চিটি বুলি কওঁ, এতিয়াও ক'ব পাৰিব, তেতিয়া যদিও মেট্ৰ'পলিটেন চিটি নাছিল। তো ইয়াৰ কস্মপলিটেন এটা হেৰি পৰিৱেশ। ইয়াতো আহি পেলাই মই লগ পালোঁ তেনেকুৱা, মোৰ যিহেতুকে ইনক্লাইন বেছি আছিলোঁ মই অকণমান বাহিৰৰ মানুহৰ লগত সম্পৰ্ক ৰখাটো, তো সেইকাৰণে মই মোৰ যিবিলাক ক্লাছমেটছ আছিলে তাৰে পাঞ্জাৱী আছিলে, পাঞ্জাৱীবিলাকৰো উৰ্দু ভাল, বাংলা বাৰু। তাৰপিছত মই পঢ়িবলৈ ল'লোঁ, উৰ্দু পঢ়িব নহয় উৰ্দু সম্পৰ্কে পঢ়িবলৈ ল'লোঁ, যিবিলাক মানে ইংলিছত লিখা থাকে স্ক্ৰিপ্টটো ৰোমান স্ক্ৰিপ্ট কিন্তু উৰ্দু লিখা থাকে, তাৰ অৰ্থ কি, তেতিয়া সৰু সৰু বুকলেটছ পায় সেইবিলাক কিনো, কিনি খুব পঢ়োঁ। সেই ভাষাটোৰ ওপৰত মই সাংঘাতিক কিবা এটা নলেজ একুৱায়াৰ কৰিম বুলি নহয়, আগ্ৰহটো তেনেকে
1: সেইটো দিশত বিৰাট ইণ্টাৰেষ্ট আছিলে আৰু, সেইটোৱে কথা মোৰ কাৰণে মানে অবাক হোৱা কথা সেইটো।
2: আপুনি অবাক হল, আকৰ্ষণ হল
0: গান গাবলৈ লয় এওঁৰ মাতটো অকণমান মই বাকীবিলাকতকে অকণ বেলেগ পাওঁ। সৰুতে এওঁৰ এটা মানে হেৰি আছিলে, অনবৰত চৰ্দি লাগিয়ে থাকে আৰু সেই চৰ্দি লাগি থকা মাতটোৰে যেতিয়া গান এটা গাই দিয়ে, তেতিয়া মই বেলেগ বেলেগ কাৰোবাৰ কাৰোবাৰ লগত মানে এওঁৰ ভইচটো অকণমান হেৰি কৰোঁ, যিবিলাক সাধাৰণতে আমি শুনি থকা ভইচবিলাকতকৈ বেলেগ। সেই তেতিয়া সেই কিছুমান গান, যিবিলাক গান বেগাঁও অৱস্থাৰে গোৱা বা ৰুণা লাইলা, ইভিন ৰুণা লাইলাৰ গানো ভাল গাইছিল,
1: বহুত আনি দিছিল দেই এনেকুৱা কালেকশ্যন কিছুমান মোক, তেনেকৈও মোৰ মানে এইটো বস্তুটো প্ৰসাৰ হৈছিলে মানে শুনাৰ হেৰিটো, যে অন্যান্য গান আৰু এনেকৈ শুনিব লাগে, সেই বস্তুটোত খুব তেওঁ মানে মোক সহায় কৰিছিলে।
0: তেওঁৰ সেই গোৱাৰ আগ্ৰহটো আচলতে কি, মই বস্তুটো আনি দিওঁ, আনি গোৱাচোন, গাঁৱতে যেতিয়া গায় তেওঁ কিন্তু সেই বস্তুটো সোমাই পেলাই গানটো গায়, সেইটো বস্তু মোৰ ভাল লাগে।
2: আৰু আপুনি সেইটো কথা কৈছে যে অকণমান বেলেগতকৈ বেলেগ, যিটি আমিও পাওঁ, হয়তো বাইদেউৰ নিচিনা ৰেঞ্জ থকা গায়িকা অন্ততঃ অসমত নাই, আৰু যিকেইটা আপুনি গাই থৈছে লৰিয়লি, সৰু চৰাই, সপোন ছবিত যিটো গান গাই থৈ, এনেকে ভাঙে নে সপোন, সেইবিলাক যিটো ৰেঞ্জ, আপুনি যি কৈছে আশাজীৰ কথা ক'লে, তেতিয়া আমি নিশ্চয় অনুধাৱন কৰিছোঁ যে আশাজী আপুনি গুৰু মানে চাগে, সেইটো
1: আশাজীৰ
2: আছে, আৰু অসমত যদি ক'বলৈ সেইটো আপোনাৰ আছে।
3: প্ৰথম শব্দটো শুনিলে, প্ৰথম শাৰীটো শুনিলেই গম পাই যে এয়া আপুনি গাইছে
1: চাগে, সেইবোৰ কথাৰ গুৰিতে কিন্তু কিছুমান আমাৰ মানে কি ক'ম, প্ৰশিক্ষণ বুলিয়ে ক'ব লাগিব সেইবোৰ। মোৰ গুৰু, আদি গুৰু বুলি কওঁতে মই কৈছোঁ মাৰ কথা, মাকো দেখিছিলোঁ খুব খোলা আছিলে আমাৰ মাতটো, বোল্ড ভইচ একদম, আৰু মনে মনে মানে সৰু সৰুকৈ গান গালে তই গাইছনে নাই গান এনেকৈ বুলি সোধে মানে, তাৰমানে গান গাবলৈ হ'লে ফুল মাতটো খুলিব লাগিব, খুলি গা, এই যে খুলি গা, খুলি গা শব্দটো এইটো আমাৰ এটা মানে অনবৰতে শুনি থকা শব্দ আছিলে, মানে খুলি গা, খোলা হ'ব লাগিব মাতটো, মানে খুলি যদি নাগাওঁ, যদি মানে তাত এটা হেৰি নিদিওঁ, তোৰ নিজৰ কোনো হেৰিয়ে নাই দেখোন গানটো গাওঁতে, কি কৰিছ তই, মানে কি তই ভালকৈ খোৱা নাই নেকি, এনেকৈও ধৰা ধমকি এটা মাৰিব, ধৰা ধমকি চলি থাকে আমাৰ মানে। আৰু মামা খগেন মামা তেওঁৰো সেই একেটাই কথা, কি কৈছা তুমি শব্দটো মুখৰ ভিতৰতে কিয় কৈছা, উচ্চাৰণটো কৰোঁতে তাৰমানে স্পষ্ট, এইবোৰ আচলতে প্ৰশিক্ষণ মানে, এইবোৰ প্ৰশিক্ষণ
2: ঘৰতে হৈ আছিলে,
1: ঘৰতেই হৈ আছিলে একেবাৰে, ওকাৰটো ভালকৈ কৈছোঁ নাই, উটো ভালকৈ কৈছোঁ নে নাই, উ ও কেনেকৈ ক'ব লাগে, এই যিটো মানে কাৰণ ফোনেটিক্সটো খুব প্ৰয়োজনীয় বস্তু এটা গান গাওঁতে, ডিকশ্যন যিটো কয়, ডিকশ্যন আচলতেতো বাহিৰত শিকিব লাগে, আমাৰ অসমীয়া ভাষাত আমি নিশিকোঁ, নিশিকোঁ আকৌ সেইটো আকৌ পোৱাও এটা বিপদজনক কথা, আমি নিশিকোঁ বুলি কোৱাৰ লগে লগে আমি আকৌ ভাবোঁ যে আমাৰো তিনিটা ত আছে, তৰ উচ্চাৰণ দুটা আছে নেকি, দন্তীয়া ত মূৰ্ধন্য ত আছে নেকি, নাই, যিবোৰ নাই নাই, কিন্তু

0: আছে সেইবোৰ ক'ব লাগিবতো, বা বুজিব পৰাকৈ মানুহে, তোমাৰ যদি শব্দকেইটাই নুবুজিলে তুমি কি গান গালা, এনেকুৱা ধৰণৰ কথাবোৰ, সেইবোৰ আমাৰ মূৰত সদায় থাকে চাগে। সেইকাৰণে চাগে মাতটো কিবা অদ্ভুত হ'ল আৰু, গালে মই গালে এইটো মোৰ মাত বুলি চিনি পোৱা কাৰণটো সেইটোৱে চাগে। নাই নাই, মই নিজে কেতিয়াবা অলপ বেয়াও পাওঁ যে কিয় ইমান দূৰকৈ গাইছে।
1: সৰুতে
0: সেইটো কথা নকওঁ যে কেৱল মই অসমীয়া গানৰে চৰ্চা কৰিছিলো, খুব মই কলোৱে নহয় সেই মানে জগজিত চিত্ৰা যিটো হেৰি জুটি, সেই জুটিটোৰ যে কিমান মানে ৰেকৰ্ড বাকী নাই, তাৰমানে একেবাৰে শেষলৈকে আমি শুনিছো মানে সেইবোৰ এটা এটা গান মানে। তাৰপিছতে আশা ভোচলে কলোৱেই মই কিমান শুনিছো তেওঁৰ, অকল ফিল্মত গোৱা গানখিনি নহয় বাকী যিবিলাক গান আছে তেওঁৰ সেইবোৰ শুনিছো, তাৰমানে এলবামবিলাক তেওঁলোকৰ দিল পড়োশী হে, কশিশ, এইবিলাক আনি আনি দিয়ে, কশিশটো এওঁ আনি দিছিলে মোক তেনেকুৱা মোৰ সেই আগ্ৰহটোৰ কাৰণে। গতিকে সেইবোৰ শুনি গান এনেকেও গাই এই বস্তুটোৰ প্ৰতি কিন্তু আকৃষ্ট হৈছিলোঁ। কিমান কি একো আহৰণ কৰিব পৰা নাই বাৰু সেইটো মই জানো, মোৰ নিজৰ মোৰ সীমাবদ্ধতা মই বুজিও পাওঁ, কিন্তু শুনো মানে ভাল শ্ৰোতা আছিলোঁ কিন্তু মানে সেইবোৰ সংগীতৰ, কেৱল বলিউড শুনিয়েই মানে হেৰি কৰা নাছিল। আৰু তাৰ কাৰণে মামাহঁতৰ অৰিহণা সাংঘাতিক ধৰণে আছে, গান অকল তাকেই যে নকয়, বা বৰগীতৰ যিটো চৰ্চা আমাৰ ঘৰত মাৰ জৰিয়তে, বা বিহু এটা গালে কেনেকে গাব লাগে সেইটো যিটো মামাৰ প্ৰশিক্ষণ, গতিকে সেইবোৰ মোৰ কাৰণে এতিয়া মই দেখিছোঁ মই সাংঘাতিক ধৰণে ঋদ্ধ হৈছোঁ সেই গোটেই কথাবিলাকৰে, মই সমৃদ্ধ মানে।
2: আমি আপোনালোকৰ যুগ্ম জীৱনৰ লগতে কৰ্মৰাজিৰ কথাও পাতি গৈছোঁ, মই হৃদয় গোস্বামীৰ ওচৰলৈ আহিছোঁ। কথাটো হৈছে আপুনি স্বনামধন্য আমাৰ আটাইৰে শ্ৰদ্ধাৰ কেশৱ মহন্ত, তেওঁৰ এক লগ পাইছে, তেখেতৰ এতিয়া কথা বতৰা হৈছে, আৰু ধৰক এই অলপতে তেখেতৰ যি জন্ম শতবাৰ্ষিকী উদযাপন হৈ গৈছে, গোটেই অসমতে বিভিন্ন অনুষ্ঠান হৈছে। গতিকে আমিও ৰেডিঅ'ৰ তেখেতৰ মানে একান্ত তেখেতৰ গীতৰ অনুৰাগী, লগতে ৰেডিঅ'ই সদায় প্ৰচাৰ কৰি আহিছে, আৰু হয়তো আটাইতকৈ বেছি তেখেতৰ গীতেই প্ৰচাৰ হয়, গীতিকাৰ যদি চাবলৈ যোৱা হয় তেখেতৰ গীতেই আটাইতকৈ চাগে বেছিকৈ প্ৰচাৰ হয়, বিভিন্নজনে গাইছে। গতিকে আপোনাৰ সেই সময়খিনি তেখেতৰ লগত লগ পোৱাৰ কথাখিনি অকণমান ক'লে শ্ৰোতাই নিশ্চয় ভাল পাব।
1: আৰু লগতে মই এইটোও ক'ব বিচাৰোঁ যে আপোনালোকৰ লগত কথা পাতিলে সংগীতৰ কথা আমি এৰাব নোৱাৰোঁ, পাতিবই লাগিব, কিন্তু তাৰ আগতে সীমান্ত জানিব বিচাৰিছোঁ এই যে বিয়াৰ প্ৰস্তাৱটো কেনেকৈ হ'ল, কোনে দিলে আৰু ঘৰত কি হ'ল, তাৰ মানে কেনেকৈ ল'লে,
3: প্ৰতিক্ৰিয়া কি, সেইটো এটা বিৰাট ইণ্টাৰেষ্টিং পাৰ্ট বাৰু, সেইটো লৈ মই আহি আছোঁ। তাৰ আগতে মই মানে তেখেতক মই কেনেকৈ লগ পাইছোঁ
2: জানিলে শ্ৰোতাই ভাল পাব।
3: মই একচুৱেলি মই ক'লোতো এই আমি যেতিয়া সেই আমাৰ বেণ্ডটো কৰিছিলোঁ,
2: নামটো তেখেতে দিলে, আপুনি ক'লে
3: জিনজিৰি, মানে তহঁত সদায় এটা বণ্ডিঙত থাকিবি সেইকাৰণে দিলে। তেখেতৰ নামটো সৰুৰ পৰাই জানো, চিনেমা চাব গ'লেওতো সেই স্ক্ৰীণত কেশৱ মহন্ত গীতিকাৰ কেশৱ মহন্তৰ নামটো আহে, তেতিয়া মোৰ ধাৰণা এটা বেলেগ আছিলে কেশৱ মহন্ত দেখিবলৈ কেনেকুৱা, কিন্তু আহি পেলাই প্ৰেক্টিকেলি মানুহজন যেতিয়া দেখিলোঁ মোৰ যিটো ধাৰণা আছিল তাতকৈ বেলেগ। তেখেত মানুহগৰাকী কি ক'ম, মই ষ্টুডেণ্ট লাইফত যেতিয়া মই লগ পাইছিলোঁ তেখেতক, মই খুব সাংঘাতিক ষ্ট্ৰিক্ট মানুহ বুলি ভাবিছিলোঁ, আৰু হয় কিছু ক্ষেত্ৰত খুব ষ্ট্ৰিক্ট আছিলে, কিন্তু মানুহজন খুব লিবাৰেল মানুহ আছিলে, আৰু আমি যেতিয়া লগ পাওঁ ভয়ো লাগে, আৰু ইমান এজন ডাঙৰ মানুহ ওচৰলৈ আহিছোঁ। সাগৰৰ লগত যেতিয়া মই আহোঁ, তেতিয়া মই সাগৰৰ এটা সৰু ৰুম বেলেগ এটা বেলেগকৈ আছিলে, সেইটোত যি সোমাওঁ ওলাই নাযাওঁ, মানে মুখামুখি হ'বলৈ ভয় লাগে,
2: ভয় কৰে আৰু।
3: আৰু স্বভাৱ চৰিত্ৰ অলপ ভালো নাছিলে, চৰিত্ৰ নহয় স্বভাৱ, সেইকাৰণে ঘপককৈ আকৌ পঢ়া শুনাৰ কথা সুধি দিয়ে, কিবা কিবি কৰে, যিটো বস্তু এভইড কৰিব ভাল পাওঁ। তাৰপাছত সেই লাহে লাহে লাহে লাহে কিছুমান কথা পাতি, আৰু যিহেতুকে মোৰ অকণমান এই হেৰি বিশেষকৈ গীত, মই কবিতা চবিতাৰ প্ৰতি মোৰ ইমান হেৰি ইমান নাছিলে, বা এতিয়াও মই খুব সাংঘাতিক কবিতা প্ৰেমী বুলি মই নকওঁ, ভাল পাওঁ, যিবিলাক কথাই মোক এট্ৰেক্ট কৰে মই তেনেকুৱাবিলাক পঢ়োঁ। তাৰপিছত তেখেতৰ লগত যেতিয়া কথা বতৰা পাতিলোঁ, পাতোঁতে এনেকুৱা ধৰণৰ কিছুমান মানে বিষয়

0: লৈ লৈ পেলাই তেওঁৰ লগত মোৰ কথা বতৰা হয়। অজত তেখেততো কিমান জনা বুজা, কিমান ডাঙৰ মানুহ, মোৰ কথা পাতিবলৈ সেইটো যোগ্যতা মোৰ নাই। তথাপিও মোৰ লগত কিছুমান কথা পাতে যিবিলাক সাধাৰণতে আমি নাভাবোঁ যে আমাৰ লগত তেনেকৈ কথা পাতিব। সেই বস্তুটোৱে মোক খুব এট্ৰেক্ট কৰিলে। আহিলে লগ পাওঁ, কথা বতৰা পাতোঁ, তাৰপিছত লাহে লাহে সেই বিভিন্ন দিশৰ কথা, বিশেষকৈ পলিটিক্সৰ কথা। এটা সময়ত মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ দিনত মানে কি হৈছিলে, লেফটিষ্ট হেৰি এটা খুব মানে তেতিয়া গ্ৰ' কৰিছিলে। তেতিয়া মনে মনে গৈ, মোৰ দেউতা আছিলে ফ্ৰীডম ফাইটাৰ, দেউতা কংগ্ৰেছী, হাৰ্ড কোৰ কংগ্ৰেছী, মোৰ মাও কংগ্ৰেছী, মোৰ মাও ফ্ৰীডম ফাইটাৰ আছিলে। আমাৰ স্কুলত কেইজনমান টিচাৰ আছিলে, তেওঁলোকে আমাক মানে সেই মানে যিটো কমিউনিষ্ট হেৰিটো, আইডিঅ'লজিটো আমাক এনেকৈ মূৰত সুমুৱাই দিছিলে। সেইবিলাক লৈ পেলাই আমি অলপ চৰ্চা কৰিছিলোঁ, পঢ়া শুনা কৰিছিলোঁ কিবাকিবি। আহি পালোঁ যিজন মানুহক, তেওঁতো সেইটো আইডিঅ'লজিৰ মানুহ, মোৰ সেইকাৰণে কথা পাতি ভাল লাগে, মিলিলে। মইতো বহুত কথা নাজানোৱে, বহুত কথা মই তেখেতৰ পৰাহে শুনিছোঁ। এই এনেকুৱা চৰ্চা কৰোঁতে কৰোঁতে কৰোঁতে খুব ক্লজ, কি ক'ম এতিয়া, খুব ক্লজ হৈ গ'লো বুলি ক'বলৈও দিগদাৰ। ইমান মানে ইমান ক্লজ হ'ব পৰাকৈ মোৰ হেৰিও নাছিলে, কেপাচিটি নাছিলে। তথাপিও আমাৰ নিচিনা স্বল্প জ্ঞানীবিলাককো যে দেউতাই ইণ্ডালজেঞ্চ দিছিলে কথা পাতিব পৰাকৈ, সেইটোৱে মোক খুব এট্ৰেক্ট কৰিছিলে। সেই তেনেকৈ বহুত নজনা কথা শিকিলোঁ তেখেতৰ পৰা, আৰু গীতৰ কথা ইভিন, সেইটো চাগে আগৰ পৰাই আছিল নেকি মই নাজানো। তেতিয়া মই নিজক ইমান এনালাইচিছ কৰা নাছিলোঁ। গান এটা শুনিলে মোৰ কি হয়, গানটোৰ সুৰে মোক এট্ৰেক্ট কৰে, কিন্তু তাৰ পেৰেলেলি কিন্তু সেই কথাকেইটাই মোক বৰ্তানে, মই কথাকেইটা শুনিব চেষ্টা কৰোঁ কি কৈছে। সেই বস্তুটো এতিয়ালৈকে আছে মোৰ। তেখেতৰ গানবিলাক যেতিয়া শুনো তাত ইমান সহজকৈ গোটেই কথাবিলাক কৈ থৈছে, বুজিবলৈ একো অসুবিধা নহয়। আৰু সেইখিনি সময়ত ভূপেন হাজৰিকাৰ গান মই খুব ভাল পাওঁ, তেখেতৰ গানবিলাকো খুব শুনো, বুজিব চেষ্টা কৰোঁ। কিন্তু ভূপেন হাজৰিকাৰ গান পতককৈ শুনাৰ লগে লগে বুজি পোৱা বিধৰ নহয়, কিয় বৰ যুক্তাক্ষৰ থকা আৰু খুব কমপ্লিকেটেড ৱৰ্ডছ তেখেতে ইউজ কৰিছিলে, যিবিলাক আমাৰ মূৰৰ ওপৰতে বাউন্স কৰিছিলে। কিন্তু সেই একেধৰণৰ কথা কেশৱমহন্ত যেতিয়া লিখিছে, ইমান সহজকৈ লিখিছে, সেইটোৱে আমাৰ পতককৈ এট্ৰেক্ট কৰে, এইটো ধৰণ এইটো। আৰু সেই শব্দবিলাকে আকৌ বেলেগ গান শুনাৰ প্ৰতিও আগ্ৰহ কৰে, আগ্ৰহী কৰিছিলে, আৰু সেইটো বুজিব চেষ্টা কৰিব পৰাকৈ মানে মানে মূৰত সেই সমলটো দিছিলে তাৰমানে। সেই তেনেকৈ তেনেকৈ তেখেতৰ লগত থাকি মোৰ বহুত কি ক'ম, উইণ্ডৌজ খুলি গ'ল গান এটা শুনিবলৈ। সেয়া হ'ল তেখেতৰ,
1: তেখেতৰ ওচৰ চাপিলে বা তেখেতৰ অকণমান সান্নিধ্য পালে, এখেতৰ ওচৰলৈ কেনেকৈ আহিল, ইণ্টাৰেষ্টিং বুলি কৈছিলে খুব আপুনি, মঞ্জুস্তাবাৰ ওচৰলৈ কেনেকৈ আহিল,
2: এইটো উল্টা কথাটো,
1: উল্টাটো
2: আমাৰ লগত মানে হেৰিটো, এই যে জিঞ্জিৰি, জিঞ্জিৰিটো মানে দাদা এওঁ এইবিলাক, আমাৰ আড্ডাটো এটা একদম বেলেগ মানে। তাত আচলতে দেউতাৰ হেৰিটো নাথাকে মানে, দেউতা নথকা সময়ত, দেউতা ৰুমত পঢ়ি থকা সময়ত এফালৰ উৎপাত আমাৰ তাৰমানে। আছিলোঁ বেণ্ডৰ অংশ নাছিলোঁ, কিন্তু এই বেণ্ডটোৰ লগত আমাৰো সম্পৰ্ক আছে মানে, মানে যাৰ ঘৰত মানে হেৰি হৈছিলে, ৰিহাৰ্চেলছবোৰ হৈছিলে, অসীম দা, অসীম হাজৰিকা, অসীম কুমাৰ বুলি, লাচিত নগৰ অসীম কুমাৰ, তেওঁ ৰেডিঅ'ৰ হেৰি শিল্পী, অসীম কুমাৰ, অসীম কুমাৰ বুলি নামটো আছে তেওঁৰ, এইটো ৰেডিঅ'ৰ কাৰণে মানে সেই অসীম হাজৰিকাৰ লগত কনফিউজ নহ'বৰ কাৰণে নামটো ৰেডিঅ'ত অসীম কুমাৰ
0: তেওঁৰ,
2: ধনমামা দেউতা দুটাই মিলি, অসীম কুমাৰে বহুত গান গাইছিলে তেতিয়া, আৰু মই তেওঁৰ পৰা ময়ো শিকিছোঁ মানে, আমাৰ এইটো এছ'চিয়েচন আছিলে মানে, অসীম দা আমি এইবোৰ যেতিয়া আমি লগ হওঁ, বিপুল দা, বিপুল বৰুৱা দা, বিপুল বৰুৱা দা তাতে অসীম দা তাতে আমাক কোৰাছ শিকায়, এই তেনেকুৱা গোটেই আমাৰ ইউনিটটো এনেকুৱা আছিলে মানে, য'ত আমি সকলোকে লগ পাওঁ। এওঁক এটা মানে সদায় মোতকৈ অলপ ডাঙৰ নহয় মানে, সেইটো এটা শ্ৰদ্ধাৰ চকুৰেই চাইছিলোঁ সদায় মানে, তেনেকুৱা কথা নাছিলেই, একেবাৰে নাছিলে। মই মানে সপোনতো ভবা নাছিলোঁ যে কেতিয়াবা এজন মানুহৰ মই মানে হেৰি হ'ম, পত্নী হ'ম, তেনেকুৱা কথা মোৰ একেবাৰে নাছিলে। আৰু খালি আমি বন্ধুত্ব আছিলে আমাৰ, আমি গান গাওঁ আৰু বহু কথা মই ক'লোঁ নহয়।

0: কিবি সুধো নাজানিলে কৈ দিয়ে পুটুককৈ তেনেকুৱা। কলেজ যেতিয়া পালোঁ, তাৰমানে কলেজ পাই মই বি এ যেতিয়া মানে ফাৰ্ষ্ট ইয়েৰ, তেতিয়া মই কম্পিটিশ্যন জইন কৰিম, তেতিয়া এওঁ আকৌ আহিছে বজাবলৈ আহিছে মোক, মোৰ লগত মোৰ লগত তাবলা বজাইছে। সেই তেতিয়াহে এই হঠাৎ চেঞ্জটো মানে হঠাৎ এওঁ ফালৰ পৰা
1: যুগলবন্দী আৰম্ভ হ'ল।
0: যুগলবন্দী অঁ তেতিয়াহে, তেতিয়া
1: আৰু তবলাৰ যুগলবন্দী হয়।
0: মই চক খাইছিলো প্ৰথমতে কওঁতে, ইয়াত এজন মধ্যস্থতাকাৰী আছিলে, তেখেত হ'ল সকলোৰে মানে এজন স্বনামধন্য ব্যক্তি এতিয়া আমাৰ মানে সাংস্কৃতিক জগত।

0: এতিয়াহে
1: মই
0: চক খাইছিলো প্ৰথমতে কওঁতে ইয়াত এজন মধ্যস্থতাকাৰী আছিলে তেখেত হল সকলোৰে মানে এজন স্বনামধন্য ব্যক্তি এতিয়া আমাৰ মানে সাংস্কৃতিক জগতখনৰ ভাৰতবৰ্ষৰ পৰিচিত নাম এটা আমাৰ আদিল হুছেইন
2: আদিল বিবৰা পঢ়া সূত্ৰে নহয় মোক কৈছো
0: কোৱা কোৱা সেইখিনি তুমি কোৱা তুমি বেছি শুদ্ধকে কবা
2: তাৰমানে আদিলক মই পাইছো অকমান দেৰিকে মই তেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মই এল এল বি এডমিশ্যন লৈছোঁ আদিল মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত কি হ'ল মই তেতিয়া লোৱা এডমিশ্যনো লোৱা নাই সেইখিনি সময়ত মাজৰ এটা গেপ এটা আছিলে সেইখিনি সময়ত ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী ভায়াদা তেতিয়া মই নাটক নাটক কৰোঁ ভায়াদাৰ ডাইৰেকশ্যনত মই নাটক কৰিছোঁ বা ভায়াদাৰ লিখা নাটকত মই ডাইৰেকশ্যন কৰি পেলাই নাটক কৰিছোঁ ভায়াদাই এদিন মোক সুধিলে হেৰি চিনেমা কৰিবি নেকি ইনফেক্ট তাৰ আগতে মই চিনেমা অফাৰ এটা মই পাইছিলোঁ যে কিবা কাৰণত কৰা নহ'ল বাৰু তাৰপাছত সেই কথাটো মই অকণমান বেলেগৰ অলপ কিবা এটা কনস্পিৰেচিৰ কাৰণে মোৰ চিনেমাখন কৰা নহ'ল তো যি হওক সেই কথাটো ভায়াদাই জানে ভায়াদাই জানি পেলাই মোক ক'লে চিনেমাখন কৰিবি নেকি বোলো চিনেমা কাৰ মোৰ চিনেমা মধুৰ কি কথা কয় কৈছে নহয় মই সঁচাকৈ চিনেমাখন কৰিম বোলে যিটো মানুহে চাইকেল চলাই ঘূৰি ফুৰে যিটো মানুহৰ পকেটত 10 টকা এটা নাথাকে সেইটো মানে চিনেমা কেনেকৈ কৰিব
0: সেইটোতো ধ্ৰুৱজিৎ কিশোৰ
2: মোক ক'লে মই ছিৰিয়াছলি কৈছোঁ মই চিনেমা কৰোঁ মই কেনেকৈ চিনেমা কৰোঁ ভাই পইচা ক'ত বোলে হ'ব নহয় এইটো মই যোগাৰ কৰি আছোঁ সেই তেতিয়া প্ৰথম কনচেপ্ট আহিছে সেইটো ভায়াদাই ষ্টাৰ্ট কৰা যিবিলাক ভিডিঅ' ছবি প্ৰথম সেইখন আছিলে নাম আছিলে যুগ তেতিয়া সেই ভি এছ এইচত ৰেকৰ্ড কৰিছিলে ডাঙৰ কেছেট আছিল যে ভিডিঅ' ৰেকৰ্ডাৰবিলাক তেতিয়া সেইটো ভি চি আৰ বুলি কয় ভি চি আৰত ৰেকৰ্ড কৰিছিলে অজান বৰুৱা নাই এতিয়া ঢুকাল খুব ভাল চিনেমেটগ্ৰাফাৰ আছিলে তাৰপিছত ৰাজ বৰুৱা আছিলে তেওঁ কেমেৰা কৰিছিলে বিশ্বনাথ চাৰিআলিলৈ আমি গ'লোঁ তাতে কেম্প কৰি পেলাই আমি এখন চিনেমা এখন কৰিছিলোঁ খুব ভাল চিনেমা আছিলে কিন্তু যি হওক বাৰু সেইবিলাক নাই এতিয়া হেৰাইও থাকিলে কেছেটোৱে হেৰাই থাকিলে মাষ্টাৰ কেছেটোৱে হেৰুৱাই পেলালে সেই আদিলক মই প্ৰথম তেতিয়া লগ পাইছোঁ সেইটো
1: আপুনি নায়ক আছিলে
2: মই নায়ক আছিলোঁ হয় আদিলক মই তেতিয়া প্ৰথম লগ পাইছোঁ সি তেতিয়া গোৱালপাৰাৰ পৰা আহিছে আদিল মোতকৈ একচুৱেলি জুনিয়ৰ তাৰপিছত ভায়াদাই এটা গোৱালপাৰাৰ পৰা লৈ আহিছিলে ভায়াদাৰ অৰিজিন গোৱালপাৰাৰ আছিলে সেইকাৰণে ভায়াদাৰ সেই সূত্ৰে ভায়াদাৰ নাটক আদিলে কৰিছিলে গোৱালপাৰাত তেতিয়া আদিলক লৈ আহিলে আনি পেলাই তেতিয়া আমি প্ৰথম লগ পাইছোঁ সেইটো বোধহয় 82-83 মানৰ কথা 82 মানৰ কথা হ'ব আদিলক প্ৰথম লগ পাইছোঁ তেতিয়া তাৰপিছত ইন দি মিন টাইম আদিল গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ আহিল তেতিয়া মই লগ পঢ়ি আছোঁ তেতিয়া ভায়াদাই ক'লে এটা কাম কৰ এটা হেৰি এটা ঘৰ এটা আমি লৈ লওঁ আমি একেলগে মেচ কৰি থাকোঁ মানে ভালেই হ'ব তেতিয়া আমি নাটক চাটকো কৰিব পাৰিম অঁ ঠিক আছে পঢ়া শুনাৰ প্ৰতি ধাউতি নাই না মোৰ না আদিলৰ আৰু এজন আছিলে খুব ভাল মিউজিচিয়ান আছিলে নাই ঢুকাল ৰস্তি আহমেদ বুলি পেলাই আমি একেলগে আছিলোঁ তেতিয়া খাৰঘুলিত ঘৰ এটা লৈ পেলাই আমি আছিলোঁ আচ্ছা আমি য'ত ঘৰটোলৈ আছিলোঁ তাৰ একদম অপজিটৰ ৰাস্তাৰ সিটো পাৰে আছিলে নিপ বৰুৱাৰ ঘৰ আমি তাৰমানে ৰাতিপুৱা ওলাই পেলাই নিপ বৰুৱাৰ ঘৰলৈ চাই থাকোঁ আমাক দেখা পালে মাতিব নেকি তাৰপিছত আমি খোজকাঢ়ি অহা যাওঁ কৰোঁ মই মানে মোৰ ক্লাছ হৈছিলে কনভেন্ট কলেজত আৰ্ট ল' কলেজ যিখন আছিলে গভৰ্ণমেণ্ট ল' কলেজ মই তাতে আছিলোঁ আৰু গধূলি আমি তেতিয়া আমাৰ ক্লাছবিলাক গধূলি হৈছিলে গধূলি ওলাই আহোঁ আহোঁতে আমি একেলগে খোজকাঢ়ি ওলাই আহোঁ গোটেইকেইটা আহি পেলাই কিছুমানে বজাৰ সময় কৰে কিছুমানে আড্ডালৈ যায় এনেকুৱা আৰু তাৰপিছত ক্লাছ কৰি ঘূৰি আহোঁতে আকৌ একেলগে আমি ঘৰ সোমাওহি সেই ক্লাছলৈ যোৱাৰ আগতে গৈ পেলাই নিপুৰা ঘৰৰ সন্মুখত আমি টহল দি থাকোঁ দেখিলে মাতিব পাৰে নিপুৰাটো
0: বিৰাট স্বপ্ন মানে
2: নামাতিলে নামাতিলে নেদেখিলোঁ যি হওক তেনেকৈ আদিলক লগ পালোঁ আৰু আদিলে আমি একেলগে থাকিলোঁ তাৰপিছত আমাৰ বন্ধুত্ব

0: খুব মানে কি হল আর খুব গাঢ় হল
1: সে আদিলে আহি পেলে মানে মুখ জনাইছেহি
0: আৰু আমাৰ গধূলি হলে কি হয় আড্ডা হয় আড্ডাটো অলপ বেলেগ ধৰণৰ আড্ডা হয় তাত গান নাটক মিউজিক এৰেঞ্জমেণ্ট এইবিলাকৰ ওপৰত আমাৰ ঘৰ গজল এইবিলাকৰ ওপৰত আমাৰ কথা বতৰা খুব হৈ থাকে মই এওঁলোকৰ তালে যাওঁতে ৰিহাৰ্চেল কৰিব যাওঁতে আদিলেও মূলত যায় কেতিয়াবা
1: আদিলেতো থাকি থাকি মই খুব গজল গাওঁ কাৰণে এতিয়া মোৰ আছে হাতৰ আখৰখিনি তাৰ সি মোৰ ডায়েৰীখনতে মানে লিখিও দিলে আৰু নামটো কিবা বেলেগ লিখিছে কিবা
0: খান্দাহাৰ
1: আদিল হুছেইন আৰু দীঘলীয়া মানে নামটো মানে শ্বায়েৰৰ নামটো বৰ দীঘলীয়া মানে শ্বায়েৰ আৰু লিখি দিছে মানে তেওঁ হেৰি এটা এদিন ঘপককৈ কৈছে মানে মোক আদিলে মোৰ প্ৰথম মুখেৰে শব্দটো ধেত বুলি ওলাইছে মানে
2: একেবাৰে
1: ধেতটো যে মোৰ একদম মনতে আছে আদিলৰ ফালে চাই পেলাই ধেত ধেমালি কৰিছা নেকি তুমি মানে আদিলে কৈছে এ তোমালোকৰ কিবা এনেকুৱা কিবা আছে নেকি এনেকুৱা আৰু মানে কৈছো কি কিবা চলি আছে কি কথা কৈছা ধেত বুলি কৈছো মানে মানে যিটো মই সপোনত কি আছিলে জানা মই খুব কেৰিয়াৰিষ্টিক আছিলো দেই সেই সময়টোত মোৰ এই কথাটো মোৰ মনলৈ কেতিয়াও নাহিছিলে যে কাৰোবাৰ লগত প্ৰেম মানে এইবোৰ এটা ৱেষ্ট অফ টাইম এনেকুৱা আছিলে মোৰ কাৰণে মানে সময় নষ্টৰ কথা তাৰমানে এইবোৰলৈ মোৰ সময় নাই দেই এইবোৰ কৰিব নোৱাৰোঁ মই মানে সেইটোৱে মোৰ ধাৰণা আছিলে আৰু মূৰত গতিকে মোৰ একো তেনেকুৱা প্ৰেম টেমজনিত কথাৰ লগত মোৰ কোনো সম্পৰ্ক নাই আৰু আমাৰ গ্ৰুমিঙো তেনেকুৱা আছিলে ন সৰুতে যে সেইবোৰ মানে অদৰকাৰী কথা জীৱনত হেৰিটো লক্ষ্য থাকিব লাগে মানুহৰ এনেকুৱা ধৰণৰ মোৰ লক্ষ্য বেলেগ আছিল তাৰমানে সপোনবোৰ বেলেগ আছিলে মই বেলেগ সপোন দেখি থাকোঁ কোনদিনা জগজিত সিঙক লগ পাম জগজিত সিঙৰ লগত একেলগে ক'ৰবাত মঞ্চত পিছফালে এনেই আৰু কৰচ ভইচৰ নিচিনাকৈ কিবা দিব পাৰিম নেকি কেতিয়াবা তেনেকুৱা ধৰণৰ সপোনবোৰ মানে হোলা মালিক কেতিয়াবা লগ পাম নেকি মোৰ সেইবোৰ সপোনত থকা মানুহ এইবোৰ সপোন একদমেই নাই ঘপকৈ যেতিয়া আদিলে তেনেকৈ কৈ দিলে মোৰ অঁ ই কি কথা ক'লে এইটো তাৰপিছত কিবা বেলেগ ধৰণৰ পৰিৱৰ্তন এটা চবৰে মুখবিলাকত অ' সৰ্বনাশ দেখিলো যে আৰু এটা হেৰি আছে সেইটো কিন্তু নিজেই হৈছে আৰু মানে ঠিক এনেকুৱা আৰু আমাৰো কথাবোৰ এনেকুৱা নাছিলে যে প্ৰেম হলে যে মানুহ মানে বেলেগ এটা হৈ যাব লাগে আমি সেই তেনেকে গ্ৰুপৰ মাজতে আমাৰ চৰ্চাৰ মানে লগ পোৱাটো লগ পোৱা কথাটোৰ কিন্তু মাধ্যমটো সংগীতেই আছিলে তেতিয়াও সংগীতেই হৈ আছে তাৰমানে আৰু জোৰদাৰ হ'ল মানে সংগীতটো মানে আমাৰ প্ৰেক্টিচটো আমি একেলগে সংগীত কৰিম তাৰপিছত দেখিলো যে হয়তো এওঁ তবলা বজায় মই গান গাওঁ যে মোৰো যদি এনেকুৱাই হয় এটা কিনো বেয়া হ'ব ভালেইতো হ'ব মানে মই সেই উৎসাহটোৱে পাই থাকিম সদায় কাৰণ ছোৱালী মানুহৰ জীৱনত কেতিয়াবা কি হয় পৰিৱৰ্তনটো বৰ বেলেগ ধৰণে আহি যায় মানে বিয়াৰ পিছত একেবাৰে বেলেগ হৈ যায় কেতিয়াবা চৰ্চা বন্ধ হৈ যাব পাৰে কিন্তু মই যদি মোৰ ঘৰখনত পোৱা যিটো পৰিৱেশ সেই পৰিৱেশটোৱে আকৌ মই পাই থাকোঁ মোৰ পিছৰ জীৱনটোতো তেতিয়া নিশ্চয় মোৰ গান গোৱা বন্ধ হৈ নাযাব গতিকে মোৰ উদ্দেশ্য লক্ষ্যটো আকৌ একেই থাকিলে কিন্তু গান যাতে মোৰ বন্ধ নহয় মানে সেইটো যাতে মোৰ চলি থাকে সেইটোতো মোৰ চলি থাকিব আৰু কি হয় ন মানে লাইকছ ডিছলাইকছবোৰ একে হ'লে মানুহৰ সম্বন্ধবিলাক আৰু হেৰি ওচৰ চাপি আহি থাকে গতিকে এওঁৰ লগত বহুখিনি মোৰ মানে সেই লাইকছ ডিছলাইকছ সেইবোৰ একে আছিলে মানে আমি সময়বোৰ এনেই চিনেমাখন চাই নষ্ট কৰাতকৈ চৰ্চা বহি পেলাই গান গোৱাটোতহে বেছি গুৰুত্ব আৰোপ কৰিছিলোঁ ধৰা সেই বস্তুবোৰ মানে সেই বস্তুবোৰ আছিলে আৰু ৰেচপেক্ট এটা আছিলে মানে আটাইতকৈ ডাঙৰ বস্তু এটা ৰেচপেক্ট আছিলে এনেকুৱা নহয় কিবা তেওঁ তাৰপিছত চাকৰি সূত্ৰে বহুত মানে গুৱাহাটীৰ পৰা বাহিৰলৈ গুচি গৈছিলে ধৰা ছয় সাত মাহলৈকে তেওঁ আহিবলৈ সময়ে পোৱা নাছিলে সেইটোত কোনো আমাৰ একো সমস্যা হোৱা নাছিলে তাৰমানে কাৰণ সেই ধৰণৰ মানে আমাৰ সেই ধৰণৰ বুজাবুজিটো আছিলে বা মোকো যে এতিয়া পঢ়াৰ সময় তুমি মাষ্টাৰ্ছ পঢ়িবলৈ লৈছা তুমি এম এ পাছ কৰা এই ধৰণৰ মানে সেই যিটো ইজনে সিজনক দিব লগা মানে স্পেচটো বা উৎসাহটো এইবোৰ কথাই চাগে এতিয়ালৈকে টিকাই ৰাখিলে কিন্তু কেতিয়াবা ধুম ধুপাল কাজিয়া হয় তাৰ মাজতে দেই এনেকুৱা নহয় যে বৰ সুন্দৰ আমাৰ একেবাৰে হাঁহিৰে গোটেই জীৱন পাৰ হৈছে নাই হোৱা বহুত এনেকুৱা লাগে কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে আজিয়ে এৰি থৈ গুচি যাওঁ ঠিক বেছি গুচি যাওঁ

0: আৰু তেতিয়া আকৌ আদিলৰ কাম নাছিল মানে, সেইটো এটা মোৰ মনলৈ আহে তেতিয়া। তেতিয়া আদিলাই খাই গালিটো,
1: অঁ
0: কিয় যে কৰিলে এইটো, মানে বিৰাট বেয়া হ'ল আৰু
1: কাজিয়াৰ কথাখিনি আমি জানিম। দাদাৰ পৰা জানো অকণমান, আদিল দাক আপুনি কৈ পঠিয়াইছিলে নে তেওঁ নিজৰ ফালৰ পৰা আপোনাৰ হৈ কৈছিলে?
2: মই কৈ পঠিওৱা নাছিলো, মই কৈ পঠিওৱা নাছিলো, মই কৈ পঠিওৱা নাছিলো। কিন্তু আমাৰ সেই আদাত যেতিয়াই গানৰ কথা ওলায়, এওঁৰ কথা ওলায়, এওঁৰ কথা মই খুবকে কওঁ,
1: কৈ থাকে।
2: এই কওঁতে কওঁতে সি মানে ধৰি ল'লে যে মোৰ দুৰ্বলতা আছে, আৰু এইটো একেবাৰে অসত্যও নহয়, হয় কথাটো মোৰ দুৰ্বলতা আছিল। দুৰ্বলতাটো সেইটো সেই বেলেগ ধৰণৰ দুৰ্বলতাটো নহয়, এওঁৰ গায়কীৰ প্ৰতি দুৰ্বলতা,
0: চাৰি চকুৰ মিলন কিবা এনেকুৱা ধৰণৰ কথা নাই,
2: সেইটো নহয়,
0: সেইবোৰ একেবাৰে নহয়।
2: তাৰ পাছত যেতিয়া এই কথাটো আদিলে কৈছে, মোৰ অকণ লাগে কিন্তু তোমালোকৰ এনেকুৱা আছে, সি মানে মোৰ যেতিয়া ক'লো হয়, মই নিজক এতিয়া আকৌ এনালাইচিছ কৰিলোঁ, হয় নেকি, হয় চাগে, হয়, অঁ
0: আঠাটো সি মানে গ্লু, সি
3: ইন্ধনৰ কাম কৰিলে,
0: এডেছিভ মানে।
2: যি হওক, সেই তেনেকেই হ'ল, যি হ'ল বেয়া নহ'ল, বাৰু ভালেই হ'ল।
1: আমি ভালেই দেখিছোঁ আপোনালোকৰ এই কাজিয়াৰ কথাটো অকণমান কৈছে আপুনি, আপোনাৰ কেতিয়াবা হয়?
2: কাজিয়াটো মই নকৰোঁ,
1: আপুনি নকৰে, হয় নে?
2: আচলতে কি, ঘৰত কথা কোৱাৰ অধিকাৰ মোৰ নাই,
1: এইটো আটাইবোৰ ঘৰতে একেই কথা হয়,
2: য'ত মই কথাই নকওঁ কাজিয়া লাগিব।
0: হয় কিন্তু দেই, কথা মানে অতি বেছি ময়ে কওঁ, আৰু মোৰ মানে কমাণ্ডতে চলে, মোৰ মতে যেতিয়া নহয় তেতিয়া কাজিয়াখন আৰম্ভ হয়, সেইটোৱে কথা। গতিকে কাজিয়া খুব কৰোঁ কিন্তু, সেইটো হয় দেই, মোৰ খুব মানে
1: এই কাজিয়া কিমান সময়লৈকে টিকে, বেছি সময় নিটিকে যেন লাগে, প্ৰথমতে কোনে চৰি কয়?
2: চৰি তৰি কোনেও নকয়, মই না মই কওঁ না তেওঁ, চৰি ক'বলৈ মই মুখখন খুলিব লাগিব, য'ত মোক খোলা, মুখ খোলাৰে অধিকাৰ নাই, মই চৰি কওঁ ক'ত?
0: অধিকাৰ নাই নহয়, এওঁ আচলতে খুব বুদ্ধিয়ক,
3: হয় হয় সেইটোৱে, মই ক'ব খুজিছোঁ,
0: মানে নকয়, মই মানে কেতিয়াবা নোকোৱা কিয় তুমি একো কথা এইবুলি ক'লো, দাঁতটো কামুৰি মোলে খালি চাই থাকে, মোৰ কেনেকে হ'ব, একচেণ্ট ৰিয়েকচন বুলি এটা কথা আছে
1: নহয়,
0: বাঢ়িব লাগিব নহয় বস্তুটো, নবঢ়াই মানে ইমান বুদ্ধিয়ক, মানে মোৰ কওঁতে কওঁতে কওঁতে শেষত মোৰ নিজৰ এনেকুৱা লাগে, ধেত মই কি বকি আছো, মই অকলে বকি আছো, একো এটা মানে হেৰি নাই, সেই যা বুলি কৈ পেলাই আৰু ৰুমালে সোমাই দিলো বা কিবা কৰিলো আৰু।
3: মানে দাদাই নামাতি ৰঞ্জিকে,
2: মই যদি মাতো সেইখন ৰণ মানে শৰাইঘাটৰ ৰণ হৈ নাথাকিব, তো মহাভাৰতৰ যুদ্ধ হ'বগৈ, তো মই সেইকাৰণে ভাবোঁ যে এনেইনো ঘৰৰ বস্তু বাহানি খেলেই নষ্ট কৰোঁ, এনে অলৰেডি মোৰ ঘৰৰ দৰ্জাবিলাক ঢিলা হৈছে, মই মিস্ত্ৰী মাতি তত নাপাওঁ,
1: সেইকাৰণে
2: মই মোৰ চফালৰ পৰা লছ হয় ন,
3: ভাত পানীও নাপাব পাৰে সময়ত,
2: অঁ
0: সেইটো আটাইতকৈ চিন্তা, নেখাওঁ বুলি নকয় কিন্তু, মই কেতিয়াবা খঙত নাখাওঁ বাচ্চা এটা যে এনেকুৱা ধৰণৰ হয়,
2: মোৰ এটা ডাঙৰ হেৰি সমস্যা আছে কি, মই ভোক লাগিলে ৰ'ব নোৱাৰো,
1: কাজিয়া লাগকে বাৰু,
2: জিয়াই নালাগ, আচ্ছা মোৰ ভোকটোৰ লগত কি সম্পৰ্ক আছে কাজিয়াটো, কাজিয়া
1: মানে ভাত একেলগে আপোনাৰ খাই আছে, কাজিয়া লাগিলেও খাই, সদায় তেনেদৰে
0: থাকক।
3: তথাপি মই ভাবিছোঁ যে সংগীতে আপোনালোকৰ জীৱনক এক কৰিছে, আৰু আপোনালোকৰ কাজিয়া লাগিলেও চাগে সেইটো সংগীতময় হয়, মানে উপভোগ্যই হয় চাগে,
2: সেইটো কি হয়তো নাজানো, এতিয়া থাৰ্ড পাৰ্টি কাৰোবাক ৰাখিব লাগিব, কেনেকুৱা হয় ফিডবেকটো দিবলৈ, কিন্তু কথাটো হৈছে কি, ল'ৰা ছোৱালীয়েও গম পায় যে কাজিয়া লাগিছে, মোৰ পৰা গম নাপায়, গম পায় এওঁৰ পৰা যে কাজিয়া লাগিছে,
1: মাকৰ পৰা,
2: অঁ আৰু মোৰ ছোৱালী সেইকাৰণে একদম বিন্দাচ, লাগিলেও তাই জানে অলপ পিছত কি হ'ব,
1: ঠিক হৈ যাব আৰু,
2: অঁ তাই ইমান বস্তুটো মানে পাতাই নিদিয়ে,
1: একেলগে বহি ভাত খাব অলপ পাছত,
2: অঁ ল'ৰা অকণ চিৰিয়াছ,
0: সি ভাবে যে কি হ'ল মানে এইটো কিবা ডাঙৰ কথাই হ'ব,
2: সি গৈ পেলাই মাকৰ লগত থাকে, সি মোৰ ফলীয়া কেতিয়াও নহয়, সি মাকৰ ফলীয়া, মোৰ ছোৱালী হ'ল একদম বেলেগ, তাই মানে
0: নিউট্ৰেল, তেওঁ মানে সেইফালে সোমাই তহঁতৰ লগত নাই দেই মোৰ একো।

0: তহঁতক ভালকে জানো মানে এইটো চাগে সকলোৰে সংসাৰত হয় আচলতে ন, কিন্তু দেখিছো যে কি
1: সংসাৰ ধুনীয়া কৰাৰ এইবোৰে,
0: সেইটোৱে মই কৈছো যে আচলতে খুব সঁচা সম্পৰ্কবিলাকত কাজিয়া থাকিব, যদি বোলে এওঁৰ লগত মোৰ কেতিয়াও কাজিয়াই নালাগে এনেকুৱা নহয়, তাত অলপ সন্দেহজনক
1: সীমান্ত আমি বাইদেউৰ কথা জানো, বাইদেউৰ যিটো মানে সংগীতৰ পৰিয়াল সকলোৱে জানে আৰু অসমৰ স্বনামধন্য মানে পৰিয়াল আপোনালোক সকলো সংগীতৰ মানুহ, দাদাও সংগীতৰ মানুহ, আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান
2: মোৰ আচলতে মোৰ গোটেই বংশটো আকৌ এই সংগীতৰ লগত জড়িত, মানে অলপ বেলেগ ধৰণৰ, বেলেগ ধৰণৰ মানে কি, মোৰ দেউতাই কেতিয়াও গান গোৱা নাছিলে, কিন্তু দেউতাৰ মানে গান বাজনাৰ প্ৰতি দেউতাৰ সাংঘাতিক ৰাপ আছিলে, দেউতাৰ ইণ্টাৰেষ্ট আছিলে খুব, নিজে যদিও কৰা নাছিলে, দেউতাই নিজৰ ল'ৰা ছোৱালীকেইটাক হাৰমনিয়াম তবলা কিনি দিয়ালৈকে গোটেইখিনি কৰি দিছিলে, মাষ্টৰ ধৰি দিয়ালৈকে, আৰু মোৰ মা একদম প্ৰত্যেকৰে মাক নিজৰ কাৰণে বেলেগ বেলেগ হয়, তেওঁলোকৰ স্থান সদায় ওপৰত থাকে, কিন্তু মোৰ মাৰ কথা মই কৈ আছোঁ, মা মানে কি, মাৰ বহুত টেলেণ্ট আছিলে, কিন্তু তাহানিৰ যিখন সমাজ যিটো ছিষ্টেম আছিলে, মাইকী মানুহক ইমান আগুৱাই যাব দিয়া নাছিল, কিন্তু মোৰ দেউতাই কেতিয়াও মাক বন্ধ কৰি ৰখা নাছিলে দেই, মায়ে মহিলা সমিতিও কৰি ফুৰিছিলে, এই কংগ্ৰেছৰ কিবা এইবিলাক যিবিলাক পাৰ্টিৰ কাম কিবা কিবি সেইবিলাকো কৰি ফুৰিছিলে, তেনেকুৱা কৰিছিলে, মায়ে খুব ভাল লিখিছিলে, মায়ে খুব লিখিছিলে, কিন্তু সেইবিলাক প্ৰকাশ নাপালে, কিয়নো আমি এটা একদম ৰিমট এৰিয়াৰ মানুহ, আমাৰ অৰিজিন হ'ল নগাঁও বালিসত্ৰ, দেউতা যেতিয়া স্বাধীনতা সংগ্ৰামত আছিলে তেতিয়া দেউতাক মানে দেউতা ছবছৰ দেউতাক জেল দিছিলে, ছবাৰ মানে এবছৰ এবছৰকৈ ছবাৰ বেলেগ বেলেগকৈ, সেইখিনি সময়ত মাক চোৱা চিতা কৰা মানুহ, কাৰণ আমাৰ ঘৰলে মানুহ আহিলেই পুলিচে এৰেষ্ট কৰিছিলে,
0: তেনেকুৱা
2: মায়ে অকলে এটা মানে কি বুলি ক'ম আৰু, এটা সময়ত মায়ে অকলে পাৰ কৰিছিল ল'ৰা ছোৱালীকেইটাক লৈ,
0: যিবোৰ কথা থাকে সাধাৰণভাৱে ঘৰ এখনত তাতকৈ বেছি মোৰ লগত এফালা বুলি লৈ পেলাই বহাই ল'ব, বহাই লৈ পেলাই অজস্ৰ কথা পাতিব, অসমীয়া ভাষা সাহিত্যৰ পৰা সংগীতলৈকে মানে তেওঁ, আৰু কিমান জ্ঞানৰ ভাণ্ডাৰ আছিলে তাৰমানে শাহুমা, মই অবাক হৈছো, ভাবিছো মাটো এটা বেলেগ পজিচনত থাকিব লাগিছিলে,
2: মোৰ মাৰ নাম ননী দেৱী গোস্বামী, মোৰ দেউতাৰ নাম চন্দ্ৰদাস দেৱ
0: গোস্বামী, কণ্ঠ সকলোৰে মানে
1: আপুনি যদি এটা উৰ্দু মানে কিবা এটা কয় বা শায়েৰ এটা কয়, মই আপোনাৰ শুনিছো,
2: মোৰ তেনেকে মনত নাথাকে, মই চাই পেলাই ক'ব লাগিব, এতিয়া যদি মোৰ তাত আছে মই চাই পেলাই ক'ব পাৰিম,
1: আপুনি কেশৱ মহন্ত আৰু গুলজাৰৰ মাজত বহুত মিল দেখে, কথাৰ মাজত বহুত মিল, ক'ব পাৰে আমাৰ
2: বহুত মিল আছে, আৰু মানে
0: সেই গীতটোৰ কথা কোৱা বাটৰুৱা, মই যেন এটা বাটৰুৱা প্ৰায় কয় মানে এওঁ সেইটো কথা, এওঁহে মানে উনুকিয়াই দিছে মোক, মানে দেখুৱাই দিছে, দেখিছা একে
1: সমান মিল
0: সেই গীতটোৰ লগত,
1: সেইটো কওকচোন অকণমান,
2: তাৰমানে কি হ'ল, মই গান শুনোৱেই, অসমীয়া গানো শুনো, হিন্দী গানো শুনো, আৰু গুলজাৰৰ লিখা মেক্সিমাম উৰ্দুৱে থাকে, হিন্দীতকৈ উৰ্দু বেছি, মই এবাৰ বস্তুটো ডিছকভাৰ কৰিলোঁ, দেউতাই এটা গান লিখিছিলে
0: সেইটো
2: মই যেন এটা বাটৰুৱা, জোৱাই জীৱন যাৰ যেন,
0: যুত বাট শেষ হয় তাতেই আকৌ জোৰণি হয় জোৱাৰ,
3: অকণমান গুণগুণাই দিলে ভাল,
0: এই গীতটো একচুৱেলি কেইবাগৰাকীও সুৰ কৰিছে, কিন্তু এতিয়ালৈকে ক'তো ৰেকৰ্ডেড ভাৰ্চন এটা নাই,
3: আপুনি গাইছিলে নে,
0: ৰেডিঅ'ত চাগে আছে, কাৰণ আমাৰ শ্ৰদ্ধাৰ শিল্পী প্ৰয়াত কুলবৰুৱাদেৱ, কুলবৰুৱা আমাৰ কাৰণে কুলমামা, কুলমামাই গাইছিলে ৰেডিঅ'ত, মই জানো তাৰমানে তেওঁৰ সুৰটো মই বিশেষ ধৰণে নাজানো, কিন্তু আৰু এগৰাকী আমাৰ সুৰকাৰ মুকুল বৰুৱা, তেখেতৰ এটা সুৰ আছিলে, তেওঁ গাইছিলে এনেকে

0: গুলজাৰৰ লগত কেনেকে মিল দেখিছিলে আপুনি?
1: তাৰমানে গানটো হ'ল মুছাফিৰ হুঁ ইয়াৰো, তাতে মুছাফিৰ হুঁ ইয়াৰো না ঘৰ হে না ঠিকানা মুঝে চলতে জানা হে বস।

0: জুড় গেই, তাৰ পিছৰখিনি আৰু বেলেগ, কিন্তু এই গোটেই কথাখিনি
1: এতিয়া আপুনি গাঁৱতেহে আমি কথাটোৰ লগত মিলাইছো।
2: জুড় গেই, এই যে তেওঁ লিখিছে জুৰণি, কিন্তু দেউতাই একেবাৰে সেই গানটোৰ কথা নাজানে। এনেকুৱাও নহয় যে সেই গানটো শুনি দেউতাই লিখিছে, বা দেউতাৰ গানটো গুজৰে কেতিয়াও শুনা নাই। এই যিটো মানে
0: সেইটো কণ্টেম্পৰেৰী হ'ব,
2: ঘৰত একদম গোৱাৰামি কৰিলো, মানে কলো যে দেউতাহঁতক যে মই আৰু দেউতাই থাকিলে আৰে মোৰ ঘৰৰ ছোৱালীয়ে এনেকুৱা কথা কৈছ, তেতিয়া একো নকৰ অসমীয়া গান টান, মোৰ সেইটোৰ প্ৰতি অশ্ৰদ্ধা নহয়, মোৰ নিচাটো এটা ইমান বেলেগ দিশলৈ গুচি গ'ল যে মই তাতে প্ৰজেক্ট কৰিম, মানে এনেকুৱা হৈ গ'ল যে মই গাম যদি মই গজলে গাম। আৰু মই গজল যেতিয়া মই কলেজ পঢ়ি আছোঁ তেতিয়া কলেজত মই ইমানকেইটা প্ৰতিযোগিতাত যোগদান কৰোঁ, সকলোতে মই পুৰস্কাৰ পাওঁ, মই বেষ্ট ছিংগাৰ, কিন্তু মোক মোৰ শিক্ষাগুৰুসকলে যেতিয়া অনুষ্ঠানত গীত গাবলগীয়া হয় মোক মাতি নকয় তুমি গজল গাবা, তাৰমানে গজলৰ বাহিৰে মোৰ চাগে তেওঁলোকে একো হেৰি নাপায়, ভাল নাপায় বাকী, মানে গজলে এই বেছি ভাল গায়। গতিকে সদায়ে গজল গালোঁ মই কলেজত। তাৰপিছত মোক দেউতাই বহুৱাই লৈ ক'লে যে তই যিটো মানে দিশত যাবলৈ খুজিছ তাত অলৰেডি বহুত এক্সপাৰ্ট আছে, হাঁ, আৰু তই তোৰ পৰিচয় কি, এনেধৰণে এনেকুৱা কিছুমান কাউন্সেলিং আৰম্ভ হ'ল মোৰ লগত যে তোৰ মানে পৰিচয়টো হ'ল তোৰ তই অসমীয়া, গতিকে তই অসম সম্পৰ্কে কিবা জাননে নাজান, তাৰপিছত মোক উভতি ধৰিবলৈ ধৰিলে, মানে অমুকটো কাচোন তই ভুল কৰিছ, এইটোতো এনেকৈ নহয়, জ্যোতিপ্ৰসাদৰ কিতাপ উলিয়াই ল'লে, গাঁৱেই মই কিন্তু তথাপি আৰু শিক তই,
1: দিলীপ শৰ্মা,
2: দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, তেতিয়া আমি ৰজা ৰাণী বুলি মাতে মানে দেউতা আৰু মায়ে, আৰু তেওঁলোকেও দেউতা মাক ৰজা ৰাণী বুলি মাতে। দিলীপ শৰ্মা আহিলে দেউতাই হাৰমনিয়ামখন লৈ এই কলমত চিধা কৰকচোন হেৰিবোৰ, তাই ঠিকে গাইছেনে নাই চাওকচোন, আৰু বহিলো তেওঁৰ লগত জ্যোতি সংগীত চৰ্চা কৰিলো, কৰি কৰি কৰি ৰমেন বৰুৱা ভিন্দৌ মোৰ, ৰমেন বৰুৱা আহিলে বাপু এই গোৱাচোন পুৰণা গীতবোৰ, আকাশৰ পাৰ ভাঙি জোনাকৰ ঢল, এই গীতটো শুনিছ নে কেতিয়াবা তই, অজিত বৰুৱাই লিখা, ব্ৰজেন বৰুৱাই সুৰ কৰা, এনেকুৱা ধৰণৰ সেই দিশত মানে মোৰ ইণ্টাৰেষ্টটো টানি টানি লৈ আনিলে, আনি ক'লে তই গজল যে গাব খুজিছ, তই ইয়াত ক'ৰ পৰা তালিম ল'বি, আৰু এটা ভাষাৰ গীত গাবলৈ হ'লে সেই ভাষাটোৰ ওপৰত তোৰ দখল থাকিব লাগিব, আছে জানো তোৰ, তোৰটো নাই, তই যথেষ্ট কষ্ট কৰিব লাগিব সেইটো কাম কৰিবলৈ, কৰিবি সেইটো তোৰ ৰাখ লগত জীৱনত, কিন্তু তই তোৰ যদি কেতিয়াবা কিবা এটা পৰিচয় তই হেৰি কৰিব খুজিছ, প্ৰতিষ্ঠা কৰিব খুজিছ নিজকে, তে নিজৰ ভাষা, নিজৰ জাতিটো, নিজৰ জাতীয় সংস্কৃতি, এয়াক বাদ দি কেতিয়াও কোনো শিল্পী হ'ব পৰা নাই, তই হ'ব নোৱাৰিবি। মই মানে কি কৰোঁ কি নকৰোঁ এটা দুধুৰ মুধুৰ অৱস্থা আছিলে সেইটো সময়ত, আৰু ইফালে মামা আৰম্ভ কৰি দিলে তুমি ৰেডিঅ'ত অডিশ্যন দিয়া, আহি গ'লো ইয়াত অডিশ্যন দিবলৈ, পাছো কৰিলোঁ অডিশ্যন দি পেলাই, তাৰপিছত পাঁচটা পাঁচটা অসমীয়া গান লাগিলেই নহয় আৰম্ভ কৰিলোঁ সেইবোৰ কৰা, সেইবোৰ কৰা, তাৰপিছতে অসমীয়া চিনেমাত গান গাবলৈ অফাৰ পালোঁ, গাই দিলোঁ গান চান, ভিন্দৌয়ে আহি পেলাই একদম পুৰণা পুৰণা গানবোৰ মোক গোৱালে, এই স্মৃতিৰ পৰশ বুলি এটা এলবাম হৈছিলে তাত, সেই অজিত বৰুৱাৰ লিখা, তেনেকুৱা ব্ৰজেন বৰুৱাই লিখা মোৰ এনুৱে গাঁও এখনি প্ৰকৃতিৰে জীয়ৰী, সেইবোৰ, তাৰপিছত মামা আছে, মামাই তুমি এনেকৈ থাকিলেতো নহ'ব, তুমি বিহু ভালকৈ গাব লাগিব, তুমি মামাৰ লগত বিহুৰ এলবামবিলাকত মোক সহযোগী শিল্পী কৰি পেলাই প্ৰত্যেকটো কেছেটতে মোৰ নাম দেখিবা আৰু মামীৰ লগত, সেইবোৰ কৰাবলৈ লগালে, হা মায়ে বৰগীতৰ এটা হেৰি কৰিলে, নাই এইক লগত ল'ব লাগিব, তাতে এইবোৰ এৰি পেলাই ইমানবোৰ সম্ভাৰ, এই চহকী, এই গোটেই বস্তুখিনি এৰি পেলাই তই ক'ত গজল গাবলৈ যাওঁ
1: বাইদেউ?
2: ন, আৰু এটা কথা আছিলে, মোৰ যিটো ভইচৰ কোৱালিটি আছিলে, সেই

0: যিটো সেইখিনি সচৰাচৰ মানে ফিমেল ভইচ বুলি ক'লে যিটো বিচাৰে টেক্সচাৰ, যিকাৰণে এখন অসমীয়া চিনেমাত মোক ডিছকাৰ্ড কৰা হৈছিলে, মই আছিলোঁ, মোৰ লগতে আৰু অন্যান্য ফিমেল ছিংগাৰ আছিলে, ক'লে যে এওঁক নেলাগে। মই এতিয়া নাম ক'ব নোখোজো সেইগৰাকী সংগীত পৰিচালক, বুজিব চেষ্টা কৰিলো যে কিয় মোক ডিছকাৰ্ড কৰিলে, কাৰণ অসমীয়া নায়িকা বুলি ক'লে সেই যে গাঁৱৰ মৰম লগা মৃদুলা বাইদেউ, কোমল কমনীয়, তেওঁৰ সেই ভইচটোত চাগে মোৰ ভইচটোতো একদম বিৰাট একদম চাগে, কিন্তু মোৰ সেই কোমলীয়া মনটোত মানে মই যথেষ্ট মানে ক্ষুণ্ণ হৈছিলো তেতিয়া, আৰু কান্দিছিলো আচলতে ঘৰলৈ আহি পেলাই যে মোৰ ডিফিটেড মানে পৰাজিত অনুভৱ কৰিছো, মই গান গাব নাজানো তাৰমানে, সেইকাৰণে মানে মোক ডিছকাৰ্ড কৰিলে তেনেকুৱা। কিন্তু তাৰপিছত বাৰু বুলছবি গীত গায়ে বাৰু অসম ৰাজ্যিক চলচ্চিত্ৰ
1: বঁটা
0: থাকে, আপ এণ্ড ডাউন থাকে চব হেৰিতে, কিন্তু মই নিজক বুজিব চেষ্টা কৰিলো যে হয় মোৰ কণ্ঠটো তেনেকুৱা নহয় আচলতে, সেইকাৰণে মানে মোক এই ধৰণে মানে বহুতেই তেনেকৈ ভাবিছিলে, মই জানো মোৰ মাতটো বৰ এটা চুট নকৰে তাৰমানে এই ধৰণৰ প্লেবেক ছিংগিঙৰ কাৰণে, সেইকাৰণে মোক বহুত কম চিনেমাত গান গাইছোঁ, গতিকে কথাবোৰ তেনেকুৱা।
1: হয়, এতিয়া এগৰাকী প্ৰতিষ্ঠিত আৰু বিশিষ্ট গায়িকা অসমীয়া সংগীত জগতৰ, আৰু মানুহে খুব ভাল পায়, আদৰ কৰে আপোনাক। আচলতে সীমান্ত বাইদেউৰ লগত কথা পাতিলে বহুত কথা পাতিব লাগিব, কিন্তু নহয় নহয় বাইদেউ, আপোনাৰ ইমান মানে বৰ্ণিল জীৱনটো, গতিকে আমি বহুত কথা পাতিব লাগিব। আৰু আপুনি নিজে সুৰো কৰে, কিন্তু আপুনি বহুত জনপ্ৰিয় গান গাইছে, প্ৰথম গানটো যদি আপুনি নিজে সুৰ কৰা প্ৰথম গানটো আমি অকণমান শুনো, আমাৰ শ্ৰোতাই ভাল পাব নহয়।
0: গোটেই মানে পৰিৱেশটো, সেই পৰিৱেশটোৰ গোন্ধ, এইবোৰ চব মনত পৰি যায় মোৰ প্ৰথম গীতটো বুলি ক'লে, কাৰণ মই তেতিয়া একেবাৰে সৰু ছোৱালী দেই, সেইটো অৱশ্যে তেতিয়া সৰু বুলি নাই ভবা, আকৌ তেতিয়া মই ডাঙৰৰ দৰে থাকোঁ, সুৰক আৰু ন, কিন্তু তেতিয়া কৈছে আৰে মই দেখোন ক্লাছ ছেভেন পাছ কৰি এইটলৈ উঠিছোঁহে,
2: তেতিয়াই সুৰ কৰিছে,
0: তেতিয়াতে মানে আনুষ্ঠানিক প্ৰশিক্ষণ একো নলওঁতে এইবোৰ কৰোঁ তাৰমানে আমি, আৰু কৰে নহয় বায়নৰ ঘৰৰ বুন্দা আৰু ৰাউচি জুৰিয়ে দিওঁ আৰু একদম, তে হাৰমনিয়ামখন তেনেকে বজাওঁ। সেই তেনেকুৱাতে এদিন হাৰমনিয়ামখন বজাই থাকোঁতে কিবা নোটকেইটা চুই থাকোঁতেই কিবা নিজেও মানে কিবা গাবলৈ মন গ'ল, আৰু তাৰ আগে আগে মোৰ মনত আছে এই সেইখিনি সময় মানে আন্দোলনৰ সময়, প্ৰায় স্কুলবোৰ বন্ধ থাকে, স্কুল বন্ধ আমি ঘৰতে থাকিব লাগে, গতিকে গানৰ বাহিৰে বেলেগ কাম নাই, পিছফালৰ গৰম দিন আছিলে, পিছফালৰ বাৰাণ্ডাখনত মানে মোৰ বাইদেউ আকৌ কি ৰেডিঅ'ৰ চেণ্টাৰ যে লগোৱা এটা বিৰাট স্কিল নহয় সেইটো, সকলোৱে নোৱাৰে নহয়, পকাই পকাই ঘপককৈ ক'ৰবাত লগাই দিয়ে একদম, ৱা একদম ক'ত লগালি তই এইটো, হঠাৎ কিবা চাইনিজ চাইনিজ গান চানো বাজি গ'ল, চাহ কেনেকে লগাই দিলো চাহ, মই
3: সেইটো ডিএক্সিং বুলি
0: ডিএক্সিং ডিএক্সিং কৰে মানে তাই কেনেকুৱা এক্সপাৰ্ট আছিলে,
2: হবি এটা ডিএক্সিং কৰা,
0: তাৰ পিছত এনেকে পকাওতে পকাওতে গৈ ঢাকাত লাগি গ'ল বুইছা, ঢাকাইয়া গান আহিব ধৰিলে নহয়, ভাটিয়ালি সুৰ শুনিব ধৰিলো বুইছা, মোৰ মনত আছে মানে সেই সেইকেইটা ৰাতি ৰাতি মানে এটা গান শুনিছিলো, সেইটো আকৌ পিছত পিছদিনা বাজিছে, মানে ইমান ভাল লাগিছে মোৰ সুৰটোৱে, মানে ইমান মোৰ বুকুখন কিবা কৰিছে, তাৰপিছত সেই থাৰ্ড ডে মানে সেইটো আই হাৰমনিয়ামত বহি দিলোঁ, আৰু বহি পেলাই ঠিক সেই নোটকেইটা বজাব চেষ্টা কৰিছোঁ, কৰোঁতে কৰোঁতে তাৰ পৰা মানে তাৰ প্ৰকৃত সুৰটো মোৰ মগজুলৈ নাহিলে, মোৰ বহিলে এটা অন্য কিবা সুৰ, যিটো সুৰ মই আকৌ সেই হাৰমনিয়ামত তুলিলোঁ, সেইটোৱে মোৰ সুৰ হৈ থাকিল তাৰমানে, সেই গানটোৰ লগত একো নিমিলিল, কিন্তু তাৰ এটা অকণমান আভাস ৰৈ গ'ল মানে বস্তুটোত, সেই সুৰটো পিছদিনাখন যেতিয়া খুব ৰিপিট কৰি কৰি গাই আছোঁ, দেউতাই দুৰাবা কি গাইছ এইটো তই, এই মই কিবা এটা কৰিছোঁ ৰবা এনেকুৱা, নহয় নহয় মোৰ ভাল লাগিছে শুনি, আৰু ফ'কটো মানে তাৰমানে অকণমান ফ'ক ফ'ক এটা হেৰি আছে, দেউতাৰো খুব হেৰি লাগিছে, আহি ভাল লাগিছে, আহি পেলাই ওচৰতে বহি পেলাই মই লিখি দিম নহয় তোৰ মোৰ লোৱা, তুমি গান লিখি দিবা, মোক লিখি দিবা, কৈছে অঁ মই লিখিম তই সুৰটো শুনা, এইবিলাক দেউতাক এনেও আমাৰ লগত খুব বন্ধু আছিলতো, আৰু মোৰ লগত বিশেষভাৱে মানে একদম বন্ধুৰ দৰে আছিলে, যিকাৰণে দেউতাই ঘূৰাই আনিলে মোক, সকলো হেৰিলে মানে
2: যাব নিদিলে আৰু,
0: অঁ তাৰপিছত সেই সুৰটো শুনিলে দেউতাই, শুনি কেইবাটা ভাল পালে, ভাল পাই ভাটিয়ালি নাও, সেইকাৰণে চাগে নাও লিখিলে, কি শব্দ দিব সেইটোত মোৰ কোনো জ্ঞান নাই, মোৰ খালি সুৰটো শুনোৱা কাম শুনাইছোঁ আৰু, তেতিয়া ক্লাছ এইটৰ ছোৱালী মই, তেতিয়া গানটো এনেকুৱা।

0: চিনি পাওঁ পাওঁ ভালকৈ চিনাকি হ'ল। প্ৰথম গীত আপোনাৰ এই যাত্ৰা অব্যাহত থাকক, আমাৰ ষ্টুডিঅ'ৰ ঘড়ী ইংগিত দিছে সামৰিবৰ ইচ্ছা নাছিলে, কাহিনী বহুত বাকী থাকি গ'ল যেন লাগিলে। লিখি দিলে যে পালতৰা নাও নে তেনেকুৱা আপুনি গাইছে, আপোনালোকে এই নাও নৌকাখন এনেদৰেই বৈ যাওক
1: কিন্তু কথা হৈছে কি একেবাৰে তাতে গুচি যাবি তই, সেইটো মানিব
0: নহ'ব,
1: এইটো নহ'ব।
0: জি নহয়, আপোনাৰ এই সংগীতৰ এই যাত্ৰা, এই যুগলবন্দী এনেদৰে অব্যাহত থাকক।
2: আজি আপোনালোকক লগ পাই খুব ভাল লাগিল,
3: থেংক ইউ,
1: আমাৰো খুব ভাল লাগিল দেই।

জীবন আলীর যুগলবন্দী অনুষ্ঠানটি শুনিলে প্রযোজনা সীমান্ত বার্মাৰ, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 হৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।